এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আজি বৃহস্পতিবাৰ 1433 ভাস্কৰামদৰ শাওন মাহৰ 27 তাৰিখ। 1948 শকাব্দৰ আজি শাওন মাহৰ 22 দিন। 2026 খ্ৰীষ্টাব্দৰ আগষ্ট মাহৰ আজি 13 তাৰিখ। এতিয়া সময় পুৱা 5:43 আৰু 42 ছেকেণ্ড হৈছে। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। লগতে আমাৰ অনুষ্ঠান নিউজ অন এয়াৰ মোবাইল এপতো উপলব্ধ।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। প্ৰিয় শ্ৰোতা, ষ্টুডিঅ'ত মই প্ৰাঞ্জল শৰ্মা। এতিয়াৰ দায়িত্বত ডিউটি ৰুমত আছে বিনীতা ডেকা, নিয়ন্ত্ৰণ কক্ষত আছে আতিকুৰ ৰহমান, ফটিক চন্দ্ৰ বৰ্মন আৰু আনোৱাৰ আলী, ট্ৰান্সমিটাৰত আছে মৃদুল গগৈ আৰু মৃগাংক কৃষ্ণ তেৰ, এফ এম ট্ৰান্সমিটাৰত আছে সিদ্ধেশ্বৰ বড়ো। এতিয়া আৰম্ভ কৰিবলৈ লৈছোঁ

আজিৰ বন্দনা অনুষ্ঠানত ধ্ৰুৱজ্যোতি দাসৰ কণ্ঠত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত বৰগীত, বীণাপাণি মুক্তিয়াৰৰ কণ্ঠত লোকগীত, যদু খনিকৰ আৰু সহশিল্পীসকলৰ কণ্ঠত টোকাৰী গীত আৰু শেষত মৃণালিনী বৰঠাকুৰৰ কণ্ঠৰ ভজন শুনিলে বন্দনা অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্টজ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। নিউজ অন এয়াৰ মোবাইল এপতো শ্ৰোতাই আমাৰ অনুষ্ঠান শুনিব পাৰে। এতিয়া শুনক মুকুতামালা।
1: বসুয়ে কৈছিল, আমি এই পৃথিৱীত জন্ম লভিছোঁ এটা উদ্দেশ্য সাধন কৰিবলৈ, এটা বাণী প্ৰচাৰ কৰিবলৈ। সূৰ্যৰ উদয় হয় জগতত পোহৰ বিলাবলৈ, ফুলনিত ফুল ফুলে সৌৰভ বিলাবলৈ, অমৃতময় পানী নদীয়ে কঢ়িয়াই নিয়ে সাগৰত বিলীন হ'বলৈ, যৌৱনৰ পূৰ্ণ আনন্দ ভৰা প্ৰাণ লৈ আমিও মৰ্তলোকত জন্ম গ্ৰহণ কৰিছোঁ এক সত্য প্ৰতিষ্ঠাৰ বাবে, যি অজ্ঞাত গূঢ় উদ্দেশ্যই আমাৰ জীৱনলৈ সাৰ্থকতা আনে তাক আৱিষ্কাৰ কৰিবই লাগিব ধ্যানৰ দ্বাৰা, কৰ্ম অভিজ্ঞতাৰ দ্বাৰা। যৌৱনৰ জোৱাৰ আমাৰ জীৱনত উথলি উঠিছে সকলোকে আনন্দৰ সোৱাদ বিলাবলৈ, কাৰণ আমিয়েই আনন্দৰ স্বৰূপ। আনন্দৰ প্ৰতীক হিচাপে আমি মৰ্তত বিচৰণ কৰিম, নিজৰ আনন্দত আমি হাঁহিম, লগে লগে জগতবাসীকো বিলাম। আমি যিফালেই যাম সেইফালেই নিৰানন্দৰ অন্ধকাৰ লাজতে আঁতৰিব, আমাৰ প্ৰাণস্পৰ্শত ৰোগ শোক তাপ আদি দূৰ হ'ব। এই যাতনাপূৰ্ণ মৰ্তলোকত আমি আনন্দৰ জোৱাৰ নমাব লাগিব। আশা উৎসাহ ত্যাগ আৰু সূৰ্য বীৰ্যলৈ আমি জন্মগ্ৰহণ কৰিছোঁ। আমি আহিছোঁ সৃষ্টি কৰিবলৈ, কাৰণ সৃষ্টিৰ মাজতেই আমাৰ আনন্দ। কায়ু মন প্ৰাণ বুদ্ধি নিয়োগ কৰি আমি সৃষ্টি কৰিব লাগিব। নিজৰ মাজত যিটো সত্য সুন্দৰ আৰু শিৱ আছে তাক আমাৰ সৃষ্টিৰ মাজেদি প্ৰকাশ কৰিম। আত্মদানৰ যি আনন্দ আছে সেই আনন্দত আমি বিভোৰ হৈ পৰিম। সেই আনন্দৰ সোৱাদ জগতবাসীয়েও পাই ধন্য মানিব। অনন্ত আশা, অসীম উৎসাহ, অপৰিমেয় শক্তি আৰু অদম্য সাহস লৈ আমি আহিছোঁ। সেয়েহে আমাৰ জীৱনৰ সোঁত কোনেও বাধা দি ৰাখিব নোৱাৰে। অবিশ্বাস আৰু নিৰাশাই আমাক ভেটা দিলেও বা সহস্ৰ জনতাই আমাক আক্ৰমণ কৰিলেও আমাৰ আনন্দময়ী গতি চিৰকাল অক্ষুণ্ণ হৈ ৰ'ব। আমাৰ এটি বিশেষ ধৰ্ম আছে, সেই ধৰ্মকেই আমি অনুসৰণ কৰিম। যি নতুন, নীতিযুক্ত আৰু গ্ৰহণযোগ্য আমি তাৰেই উপাসক। আমি পুৰণিৰ মাজত নতুনক, জড়তাৰ মাজত সঞ্চলক, প্ৰবীণৰ মাজত নবীনক আৰু সীমাৰ মাজত অসীমক বিলাই দিম। আমি অনন্ত পথৰ যাত্ৰী সঁচা, কিন্তু আমি অচিন পথকেই ভাল পাওঁ, অজান ভৱিষ্যত আমাৰ প্ৰিয়। আমি এই দেশে দেশে মুক্তিৰ বুৰঞ্জী ৰচনা কৰোঁ। য'তেই বন্ধন, গোৰামী, কুসংস্কাৰ, সংকীৰ্ণতা আছে তাতেই আমি ৰুদ্ৰৰূপ ধাৰণ কৰি থিয় দিব লাগিব। আমাৰ লক্ষ্য হ'ব এতিয়েই মুক্তিৰ পথ, আমি মুক্তিৰ সেনানী। মানুহৰ জীৱন আমাৰ কাৰণে এটি ধ্ৰুৱ সত্য, সেয়েহে যি স্বাধীনতা আমি বিচাৰিছোঁ সেই স্বাধীনতাৰ বাহিৰে জীৱন ধাৰণ কৰা নিষ্ফল। যি স্বাধীনতা ৰক্ষাৰ কাৰণে আমি যুগ যুগ ধৰি হাঁহি মুখে প্ৰাণদান দি আহিছোঁ সেই স্বাধীনতা সকলোৰে কাৰণে গ্ৰহণযোগ্য। জীৱনৰ সকলো দিশতে আমি মুক্তিৰ বাণী প্ৰচাৰ কৰিবলৈ আহিছোঁ। কি ৰাজনীতি, কি অৰ্থনীতি, কি সমাজনীতি, কি ধৰ্মনীতি, জীৱনৰ সকলো দিশতে সত্যৰ পোহৰ, আনন্দময় উৎসাহ আৰু উদাৰতাৰ মৌলিক ভিত্তি আমি বিচাৰোঁ।
0: মুকুতামালা শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। বৰষুণৰ প্ৰতিটো টোপাল সঞ্চয় কৰক, আমাৰ ভৱিষ্যত সুনিশ্চিত কৰক।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক জোনমণি শইকীয়া আৰু লগৰীয়াসকলে পৰিৱেশন কৰা কেইটিমান চিয়া গীত।

ইমান পৰে জন্মনি শইকীয়া আৰু লগৰীয়াসকলৰ কণ্ঠৰ চিয়াগীত শুনিলে। লগৰীয়াসকল আছিল উপেন্দ্ৰ চহৰীয়া, মালবিকা ডেকা, পুষ্প হাজৰিকা, দীপাঞ্জলি চহৰীয়া, তৰুণ আজাদ ডেকা আৰু খনিন্দ্ৰ বৰা। অনুষ্ঠানটো ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক কেইটামান ভজন। প্ৰথমে মহম্মদ ৰফি। এই ভজনটি লোৱা হৈছে ৱসন্ত বাহাৰ ছবিখনৰ পৰা।

সেয়া আছিল বসন্ত বাহাৰ ছবিখনত মহম্মদ ৰফি। এবাৰ শুনক আন এটি ভজন, খানদান ছবিখনৰ পৰা লোৱা হৈছে।

মোহাম্মদ রফি আৰু সহশিল্পীসকলৰ কণ্ঠত খানদান ছবিৰ ভাজন্তি শুনিলে। এবাৰ শুনক পূৰৱ অৰ পশ্চিম এই ছবিখনৰ পৰা লোৱা আন এটি ভাজন।

মানহাৰ উদাস আৰু সহশিল্পীসকলৰ কণ্ঠৰ ভজনটি শুনিলে অনিবাৰ্য কাৰণত গীতটি প্ৰচাৰত কিছু ব্যাঘাত হৈছে, তাৰ বাবে আমি দুঃখিত। ভজনৰ অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ লতা মংগেশকৰ আৰু মহম্মদ ৰফিৰ কণ্ঠত মেচমেৰী ছবিখনৰ আন এটি ভজন।

লতা মঙ্গেশকৰ আৰু মহম্মদ ৰফিৰ কণ্ঠৰ এই ভজন্তীৰে আমাৰ আজিৰ অনুষ্ঠানটি সামৰা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া শুনক অনুষ্ঠান পৰিস্থিতি।

আজি নিশা 10 বজাত ডিজিটাইজিং অসম এই বিষয়ে এটি আলোচনাত ভাগ ল'ব। মৃণাল তালুকদাৰ, ডাক্টৰ নাৰায়ণ শৰ্মা আৰু ঋতুপৰ্ণ দাসে, প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। নিশা 8:02 নতুন দিগন্ত অনুষ্ঠানত অসমত হাতী সংৰক্ষণ আৰু ইয়াৰ ভৱিষ্যত এই বিষয়ে আলোচনা কৰিব বিভূতি প্ৰসাদ লহকৰ আৰু হিতেন কুমাৰ বৈশ্যই। তাত ধৰিব কীৰ্তাঞ্জলি বৰ্মনে, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। দিনৰ 1:10 আৰু সন্ধিয়া 7:45 অনুপ হাজৰিকাৰ কণ্ঠৰ আধুনিক গীত শুনিবলৈ পাব। সন্ধিয়া 7:20 সংস্কৃত কথিকাৰ অনুষ্ঠানত ডক্টৰ ৰাজেন্দ্ৰনাথ শৰ্মাৰ কথিকা বেদান্ত মূল বেদহ শুনিবলৈ পাব। 6:10 কৃষক বাণী অনুষ্ঠানত বান অধ্যুষিত অঞ্চলৰ বাবে আপৎকালীন ধানৰ কৃষি কাৰ্য, এই বিষয়ে আলোচনা কৰিব ডক্টৰ হিমাদ্ৰী ৰাভা আৰু ডক্টৰ পল্লৱী ডেকাই। আঠ ধৰিব ভাস্কৰ জ্যোতি আচাৰ্য। লগতে আছে শাক পাচলি আৰু শস্যৰ বজাৰ দৰ আৰু কৃষকৰ বাবে যুগুতোৱা বতৰৰ বতৰা, প্ৰযোজনা উৎপল বৰাৰ। সন্ধিয়া 5:45 শিক্ষকৰ অনুষ্ঠানত ডক্টৰ প্ৰবীণ দাসৰ কথিকা গণিত শিক্ষণত পৰীক্ষাগাৰৰ প্ৰয়োগ। সন্ধিয়া 5:25 হিন্দী কথিকাৰ অনুষ্ঠানত পূজা দাসৰ কথিকা এক ভাৰত শ্ৰেষ্ঠ ভাৰত। দিনৰ 12:30 আইডিঅ' বুলনি অনুষ্ঠানৰ স্বাস্থ্য শিতানত মায়পিয়া ৰোগ আৰু চিকিৎসা, এই বিষয়ে ডাক্টৰ নীলোৎপৰ্ণা দেউৰীৰ সৈতে হোৱা সাক্ষাৎকাৰ শুনিবলৈ পাব। সাক্ষাৎ গ্ৰহণ ভাস্বতী কলিতাৰ। পুৱা 8:30 গীতিমালিকা অনুষ্ঠানত পুলক বেনাৰ্জী, দীপাঞ্জলি ডেকা, দিলীপ চৌধুৰী, তৰুলতা দেৱী আৰু শান্তনু গোস্বামীৰ কণ্ঠৰ গীত শুনিবলৈ পাব। পুৱা 7:30 অভিলেখাগাৰৰ পৰা অনুষ্ঠানত ভৱেন্দ্ৰনাথ শইকীয়াৰ বিষয়ে যুগুতোৱা এটি অনুষ্ঠান শুনিবলৈ পাব, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। পুৱা 9:20 পোনপটীয়া ফোন ইন কল্পতৰুৰ অনুষ্ঠান। দিনৰ 11:30 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত সহজীৱনৰ সেউজীয়া গল্প আগবঢ়াব কস্তুৰীমা দাস আৰু স্নেহা পাঠকে, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। পুৱা 6:55 জ্ঞান বিজ্ঞান, পুৱা আৰু সন্ধিয়া 7:00 নিয়োগ বাতৰি। পুৱা 7:15 আজি পুৱা প্ৰযোজনা কাৰ্তিক সূত্ৰধাৰৰ। পুৱা 9:15 জিলাৰ ৰেহৰূপ, 10:00 মাটিৰ গান, 10:30 ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ, 11:05 পৰাগমালা লাইভ, 12:15 হিন্দী ছবি গীতৰ অনুষ্ঠান, 1:20 প্ৰবীণ তালুকদাৰ আৰু সংগীবৃন্দৰ কণ্ঠৰ ওজাপালি, 1:35 প্ৰভাত শৰ্মাৰ বাঁহী বাদন, দিনৰ 1:50 পৰবীণ আহমেদৰ কণ্ঠৰ ভজন, 2:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান, বিয়লি 3:15 নেপালী অনুষ্ঠান, 3:45 কাৰ্বি আৰু 4:30 বড়ো অনুষ্ঠান, সন্ধিয়া 6:40 আৰু 7:05 বৃন্দগান, 7:30 পূবালীৰ সুৰ অনুষ্ঠানত ভৱেন ৰংচনৰ কণ্ঠৰ কাৰ্বি গীত শুনিবলৈ পাব। নিশা 8:30 আধুনিক গীতৰ অনুষ্ঠান, 9:00 চিনেমা গীতৰ অনুষ্ঠান চিত্ৰগীত, 9:30 গজলৰ অনুষ্ঠান। সেয়া আছিল আমাৰ আজিৰ অনুষ্ঠান পৰিস্থিতি।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপনার সৈতে। প্রতিখন ঘরৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত,

0: নাটক, খেল আৰু প্ৰতিতপলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।
1: বিদ্যাৰ্থীৰ অনুষ্ঠান প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভেটিত ছাত্ৰ ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
2: এক জমানে সে কাহানি হ্যা সুনা রহি আকাশবাণী, ফির আয়া এন্টারটেইনমেন্ট কা রেভলিউশন, জব কোনে কোনে পৌঁছা দূরদর্শন, কাহানি নাহি বদলি স্টাইল গয়া হ্যা বদল, জো কাহানিয়া হম সুনতে আয়ে দেখতে আয়ে আব বহি বেসি হি কাহানি সুনায়েগা ডিজিটাল।
3: ডাউনলোড ওয়েভস ওটিটি অ্যাপ নাও এন্ড ওয়াচ ফর ফ্রি।
1: আলাপ অনুরাগ, আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
4: অগ্নিযুগৰ গান,
5: অগ্নিযুগৰ কিৰিঙতি মই নতুন অসম গঢ়িম।
6: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
5: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ
4: প্ৰতি পুৱা 8:15 মিনিটৰ পৰা 8:25 মিনিটলৈ সুধা কণ্ঠৰ গীত।
6: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

0: কাহিনী পড়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পর প্রতি আপনার নিশ্চয় আগ্রহ আছে। বিবিধ ভারতী গুৱাহাটীয়ে আপনার বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোরম অনুষ্ঠান। প্রতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক জ্ঞান বিজ্ঞান।
2: আকাশবাণী গুৱাহাটী মহাবাহু জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্ৰবাল কুমাৰ শৰ্মাই।
3: অসমত স্বাধীনতা সংগ্ৰাম তৃতীয় খণ্ড বৰহমপুৰৰ গুলীচালনা। 1942 চনৰ 18 ছেপ্টেম্বৰ তাৰিখে বৰহমপুৰৰ ৰাইজে পুলিচৰ হাতৰ পৰা শান্তিসেনা শিবিৰটো কাঢ়ি ল'লে আৰু দিনটো উদযাপনৰ

এটা ভোজ পাতিলে। ঠিক খোৱাৰ সময়তে মিলিটাৰীৰ দল এটা উপস্থিত হ'লগৈ। বিশেষ মেজিষ্ট্ৰেট মিষ্টাৰ ভি এইচ ৰুজেক প্ৰতাপ চন্দ্ৰ শৰ্মাই বুজাই ক'লে যে ৰাইজে খোৱা প্ৰসাদ শেষ হ'লেই তাৰ পৰা শান্তিপূৰ্ণভাৱে সকলো গুচি যাব। মিষ্টাৰ ৰুজে কিছু সময় কেপ্টেইন ফিনিচৰ লগত কথা পাতিলে আৰু তাৰ পাছতেই প্ৰতাপ শৰ্মাকে ধৰি 11 লোকক গ্ৰেপ্তাৰ কৰি এখন মিলিটাৰী ভেনত তুলি আঁতৰলৈ লৈ গ'ল। তাৰ পিছতে তাত থকা মানুহৰ মাজত হাহাকাৰ লাগিল। তেওঁলোকৰ ওপৰত চলিল পুলিচৰ লাঠিৰ প্ৰহাৰ। তেওঁলোকে বন্দে মাতৰম বুলি ধ্বনি তুলিলে। বন্দে মাতৰম ধ্বনি শুনি ওচৰৰ গাঁৱৰ পৰা মানুহ আহিবলৈ ধৰিলে। শ্ৰীমতী ৰত্নবালাই হাতত জাতীয় পতাকা লৈ নেতৃত্ব বহন কৰিলে। লগত আছিল মাক ভোগেশ্বৰী ফুকননী। মিলিটেৰীয়ে দলটোক বাধা দিবৰ বাবে আগবাঢ়ি গ'ল। ভীষণ টনা আজোৰা কৰি ৰত্নবালাৰ হাতৰ পৰা পতাকাখন মিষ্টাৰ ফিনিচে কাঢ়ি লৈ জনতাৰ ওপৰত নিজৰ বন্দুকেৰে গুলী চলাবলৈ ধৰিলে। এই গুলীচালনাত লক্ষীকান্ত হাজৰিকা, থগীৰাম হুত, বলৰাম হুত আৰু ভোগেশ্বৰী ফুকননীৰ মৃত্যু হয়। বেবেজিয়াৰ গুলীচালনা 1942 চনৰ 25 আগষ্ট তাৰিখে ৰাতি কোনোবা অচিনাকি লোকে বেবেজিয়াৰ কাঠৰ দলঙৰ কিছুমান কাঠৰ পাত তুলি পুৰি পেলায়। পিছদিনা দুপৰীয়া এদল পুলিচ আৰু এদল মিলিটেৰী সেই গাঁৱত উপস্থিত হৈ আক্ৰমণ চলায়। সেই আক্ৰমণে অনেকৰ ঘৰৰ বেৰ দুৱাৰ ধ্বংস কৰিলে আৰু বাসিন্দাসকলৰ ওপৰত অমানসিক অত্যাচাৰ চলিল। এনেকৈ এটা মিলিটাৰীয়ে বন্দুকৰ আগত থকা সংগীনেৰে বেৰত খোজ ধৰোঁতে ডম্বৰু দাস নামৰ গিৰিহঁতৰ পেটত সোমায়। এই অত্যাচাৰৰ পাছত পুলিচে 400 লোকক গ্ৰেপ্তাৰ কৰে। আনকি 3 দিনৰ আগতে প্ৰসৱ হোৱা ৰোহিণী নামৰ এগৰাকী মহিলায়ো এই গ্ৰেপ্তাৰৰ পৰা সাৰিব নোৱাৰিলে। 55 শৰ্মাৰ 80 বছৰীয়া বৃদ্ধ শয্যাশী ককায়েক এই অত্যাচাৰৰ পৰা হাত সাৰি নগ'ল। পথাৰত কাম কৰি থকা লোকক গা থাকি কাপোৰ এখন ল'বলৈকো সময় নিদিলে। এইদৰে সকলোকে পশুৰ জাক খেদিনিয়াৰ দৰে নগৰলৈ লৈ যোৱা হ'ল। 5 মাইল বাট এইদৰে জাক পাতি নিয়াৰ পাছত বিদ দলঙৰ কাষত তাৰে 98 জনক এৰি দিয়ে। সেইদিনা দিনে নিশাই এটা খুটকণ আৰু পানীৰ এটোপা নিদিয়াকৈ তেওঁলোকক আটক কৰি থৈছিল। অনেক অনুৰোধ কৰা সত্ত্বেও উপায়ুক্ত মিষ্টাৰ ৰাধাৰঞ্জন ধৰে কোনো সহায় কৰিবলৈ সাজু নাছিল। পিছদিনা ইয়াৰে 30 জনক জেললৈ পঠোৱা হয়, বাকীসকলক এৰি দিয়া হয়। এই অমানসিক অত্যাচাৰৰ বাতৰি পাই পিছদিনা ওচৰৰ অনেক গাঁৱৰ লোকৰ নগৰলৈ সোঁত ব'বলৈ ধৰে। এই নিৰপৰাধী শান্তিপ্ৰিয় লোকসকলৰ ওপৰতো দলঙৰ তলত লুকাই থাকি মিলিটাৰীয়ে গুলী চলায়। ফলত 2 জন লোকৰ থিতাতে মৃত্যু হয়। তেওঁলোক হ'ল কলাই কোঁচ আৰু হেমকান্ত বৰুৱা। জোঙাল বলহুগড়ৰ গুলীচালনা বেবেজিয়াৰ নৃশংস গুলীচালনাৰ কথা জিলাখনৰ চাৰিওফালে বিয়পি পৰিল আৰু সকলোৰে মাজত প্ৰচাৰ হ'ল যে নগাঁৱলৈ আৰু মিলিটাৰী অনাৰ ব্যৱস্থা চলিছে যাতে কংগ্ৰেছৰ আন্দোলন মষিমূৰ কৰিব পাৰে। এনে বাতৰি শুনি সকলো আতংকিত হ'ল আৰু বিমূৰত পৰিল। আগন্তুক বিপদৰ পৰা হাত সৰাৰ উদ্দেশ্যে যাতে গুৱাহাটীৰ পৰা অত্যাধিক মিলিটাৰী আনিব নোৱাৰে তাৰ বাবে নগাঁৱৰ পৰা 16 মাইল পশ্চিমত নগাঁও গুৱাহাটী ৰাস্তাৰ জোঙাল বলসু গড়ৰ ওচৰৰ দলংখন ভাঙি দিয়াৰ বাবে ৰাইজ মিলিত হ'ল। তেওঁলোকে কামত লাগি থাকোঁতেই কিছুমান মিলিটাৰী তাত উপস্থিত হ'লহি আৰু কোনো জাননে নিদিয়াকৈ নিৰস্ত্ৰ লোকৰ ওপৰত গুলী চলোৱাৰ ফলত থিতাতে 2জনৰ মৃত্যু হ'ল। তেওঁলোক হ'ল হেমৰাম পাটৰ আৰু গুণাভিৰাম বৰদলৈ। 12 পূজিয়াৰ গুলীচালনা জোঙাল বলহু গড়ৰ ঘটনাৰ দিনাই নিশালৈ চৰকাৰী নথিপত্ৰৰ সৈতে ৰহাৰ চাৰ্কুল অফিচটো ভস্মীভূত কৰা হয়। লগে লগে পুলিচে 12 পূজিয়াৰ মানুহকে এই কাৰ্যত লিপ্ত থকা বুলি স্থিৰ কৰে। 26 আগষ্টৰ নিশা এজন পুলিচ উপ অধীক্ষকৰ তত্বাৱধানত গাঁওখন আক্ৰমণ কৰা হয়। 12 পূজিয়াৰ মানুহবিলাক কংগ্ৰেছৰ অনুগত আছিল আৰু সমগ্ৰ আন্দোলনটোতে একান্ত মনে কাম কৰি গৈছিল। গাঁওখনলৈ বাহিৰৰ পৰা কোনো অনিষ্ট চিন্তাকাৰী লোক যোৱাটো বন্ধ কৰাৰ বাবে এটা শান্তি সেনাৰ দল গঠন কৰিছিল আৰু এই দলে গাঁওখনৰ প্ৰধান বাটত অনবৰতে পহৰা দি আছিল। সেই ৰাতি তিলক ডেকাৰ ওপৰত পহৰাৰ দায়িত্ব পৰিছিল। নিশা 1 বজাত গাঁওখন মিলিটেৰীয়ে আক্ৰমণ কৰে। তিলক ডেকাই তেওঁলোকক প্ৰত্যাহ্বান জনায় আৰু তেতিয়াই তেওঁক গুলীয়াই হত্যা কৰা হয়।

0: ඒ ආකාශවනි ගුවහටි මහබහු එදකුණක් නියු බටරි
1: আগবঢ়াইছে উৎপল বৰাই।
2: এয়াৰপোৰ্ট অথৰিটি অৱ ইণ্ডিয়া নামৰ সংগঠনত খালী হোৱা 389টা পদৰ বাবে আবেদন বিচৰা হৈছে। মেনেজাৰ 260টা পদ। দৰমহাৰ নিৰিখ মাহে 60,000 টকাৰ পৰা 180,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 32 বছৰৰ ভিতৰত হ'ব লাগিব। জুনিয়ৰ এক্সিকিউটিভ পদৰ সংখ্যা 129। দৰমহাৰ নিৰিখ মাহে 40,000 টকাৰ পৰা 140,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 27 বছৰৰ ভিতৰত হ'ব লাগিব। পদ অনুসৰি প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু অন্যান্য তথ্য জানিবৰ বাবে লগতে আবেদনৰ বাবে ৱেবছাইট www.aai.aero। আবেদনৰ শেষ তাৰিখ 7 ছেপ্টেম্বৰ। আসাম পাৱাৰ জেনেৰেশ্যন কৰ্পৰেশ্যন লিমিটেডত খালী হোৱা এছিষ্টেণ্ট মেনেজাৰ আৰু জুনিয়ৰ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। এছিষ্টেণ্ট মেনেজাৰ পদৰ সংখ্যা 35। ইয়াৰে 10টাকৈ পদ ইলেক্ট্ৰিকেল আৰু চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 4টা পদ হিউমেন ৰিচোৰ্চ শাখাৰ প্ৰাৰ্থীৰ বাবে, 3টা পদ ইনফৰ্মেশ্যন টেকন'লজি শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টা পদ ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত বিই, বিটেক বা 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। হিউমেন ৰিচোৰ্চ শাখাৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী MBA বা PGDM থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 37,300 টকাৰ পৰা 112,000 টকালৈ, লগত 14,200 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। জুনিয়ৰ মেনেজাৰ পদৰ সংখ্যা 31। ইয়াৰে 12টা পদ ইলেক্ট্ৰিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 9টা পদ চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টাকৈ পদ ইনফৰ্মেশ্যন টেকন'লজি আৰু ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 25,000 টকাৰ পৰা 92,000 টকালৈ, লগত 12,100 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। আটাইবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট www.apgcl.org। আবেদনৰ শেষ তাৰিখ জুনিয়ৰ মেনেজাৰ পদৰ ক্ষেত্ৰত 21 আগষ্ট আৰু এছিষ্টেণ্ট মেনেজাৰ পদৰ ক্ষেত্ৰত 23 আগষ্ট। নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেত খালী হোৱা 6,777টা এপ্ৰেণ্টিছ পদৰ বাবে আবেদন বিচৰা হৈছে। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু সংশ্লিষ্ট ট্ৰেডত কোনো ITIৰ পৰা নেশ্যনেল ট্ৰেড চাৰ্টিফিকেট অৰ্জন কৰা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 15 বছৰৰ পৰা 24 বছৰৰ ভিতৰত হ'ব লাগিব। এবছৰীয়া প্ৰশিক্ষণৰ কালচোৱাত প্ৰাৰ্থীয়ে মাহে 9,600 টকাকৈ জলপানী পাব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট nfr.indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 19 আগষ্ট। নিয়োগ বাতৰি ইমানেই।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰি পঢ়িছোঁ নিৰুপমা বৰঠাকুৰে। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, ৰাষ্ট্ৰীয় অনুসূচিত জাতি আয়োগে কালি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক 2024-25 বৰ্ষৰ বাৰ্ষিক প্ৰতিবেদন দাখিল কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কালি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে গ্ৰামীণ জ্ঞান সেতু এপ মুকলি কৰে। অসমৰ সাম্প্ৰতিকানত 104 জন লোকৰ প্ৰাণহানি হৈছে। সংসদৰ উভয় সদনে কালি বৈদেশিক বৰঙণি নিয়ন্ত্ৰণ সংশোধনী বিধেয়ক 2026ৰ অধিক পৰীক্ষা নিৰীক্ষাৰ বাবে যুটীয়া সংসদীয় কমিটিলৈ প্ৰেৰণত অনুমোদন জনাইছে। আৰু যক্ষ্মামুক্ত ভাৰত গঢ় দিয়াৰ কাৰ্যসূচীৰ অংশ হিচাপে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী JP নাড্ডাই

0: ঝাড়খণ্ড আৰু উৰিষ্যাৰ সাংসদসকলৰ সৈতে মত বিনিময় কৰে। ৰাষ্ট্ৰীয় অনুসূচিত জাতি আয়োগে কালি ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক 2024-25 বৰ্ষৰ বাৰ্ষিক প্ৰতিবেদন দাখিল কৰে। ৰাষ্ট্ৰপতিয়ে প্ৰতিবেদন গ্ৰহণ কৰি আয়োগক অনুসূচিত জাতিসমূহৰ বাবে সাংবিধানিক সুৰক্ষা আৰু কল্যাণমূলক ব্যৱস্থাসমূহৰ ফলপ্ৰসূ ৰূপায়ণৰ বাবে বৰ্তমানৰ ব্যৱস্থাসমূহ শক্তিশালী আৰু সুশৃংখলিত কৰাৰ লক্ষ্যৰে ব্যৱস্থাসমূহ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই প্ৰতিবেদনত অনুসূচিত জাতিসমূহৰ বাবে সাংবিধানিক বিধানসমূহৰ কাৰ্যক্ষমতাৰ সৰ্বাত্মক পৰ্যালোচনা দাঙি ধৰা হৈছে। প্ৰতিবেদনত বিস্তৃত পৰ্যালোচনা, সংশ্লিষ্ট স্থান ভ্ৰমণ আৰু অনুসূচিত জাতিৰ বাবে কল্যাণমূলক আঁচনি তথা আৰ্থসামাজিক বিকাশ কাৰ্যসূচী ৰূপায়ণ সন্দৰ্ভত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ পৰামৰ্শৰ মূল তথ্যসমূহৰ ৰূপৰেখা দাঙি ধৰা হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদকে ধৰি সাংসদসকলে সদনত উত্থাপন কৰা যিকোনো বিষয়ত আলোচনাৰ অন্তত আজি বিয়লি 3 বজাত উত্তৰ দিব বুলি প্ৰকাশ কৰিছে। কালি সংসদ ভৱনৰ চৌহদত শ্ৰীশ্বাহে সাংবাদিকৰ আগত এই বিষয়ে প্ৰকাশ কৰে। শ্ৰীশ্বাহে কয় যে চৰকাৰৰ কোনো কথা লুকাবলগীয়া নাই আৰু আলোচনাৰ বাবে সম্পূৰ্ণ সাজু। তেওঁ কয় যে আলোচনা আৰম্ভ হলে তেওঁ সদনত উপস্থিত থাকি মন্ত্ৰীগৰাকীৰ সদস্যৰ বক্তব্য শুনিব। শ্ৰীশ্বাহে কয় যে নীটৰ বিষয়ক লৈ শিক্ষাৰ্থীৰ প্ৰতিবাদ সম্পৰ্কীয় প্ৰতিটো বিষয়ে আলোচনা কৰিবলৈ চৰকাৰ প্ৰস্তুত বুলি ইতিমধ্যে সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে প্ৰকাশ কৰিছে।
1: पक्ष संसद को चलने ही नहीं दे रहा है दोनों गृहों में, तो कोई जाकर क्या करेगा। जहां तक चर्चा का सवाल है, सरकार की ओर से किरण रिजिजू जी ने बहुत स्पष्ट कर दिया है कि जो नीट आंदोलन के छात्र प्रदर्शन पर सभी प्रकार की चर्चा करने के लिए सरकार तैयार है और चर्चा के लिए समय सुनिश्चित किया जाए और विपक्ष तैयार हो जाए।
0: गृहमंत्रीगढ़ विरोधी पक्ष सदन काम काज सुकलमे परिचालना নিদিয়া বুলি অভিযোগ তোলে। তেওঁ কয় যে এনেধৰণৰ এটা গুৰুত্বপূৰ্ণ বিষয়ত সংসদৰ কাৰ্যপন্থা অনুসৰি আলোচনা অনুষ্ঠিত হোৱা উচিত। কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে কালি ভিডিঅ' কনফাৰেন্সিং মাধ্যমেৰে গ্ৰামীণ জ্ঞান সেতু এপ মুকলি কৰে। গুজৰাটৰ গান্ধীনগৰ লোকসভা সমষ্টিৰ পুথিভঁৰালসমূহক একত্ৰিত কৰিবলৈ এই এপটো উন্নীত কৰা হৈছে। এই উপলক্ষে দিয়া ভাষণত শ্ৰীশ্বাহে কয় যে ৰাষ্ট্ৰীয় পুথিভঁৰাল দিৱস হিচাপে উদযাপিত পদ্মশ্ৰী সন্মানেৰে সন্মানিত এছ আৰ ৰংগনাথনৰ জয়ন্তী উপলক্ষে এই এপটো মুকলি কৰা হৈছে। তেওঁ কয় যে শিশুসকলক পঢ়া আৰু শিকণৰ বাবে উৎসাহিত কৰাৰ উদ্দেশ্যে প্ৰতিখন গাঁও, বিশেষকৈ বিদ্যালয়সমূহৰ কাষত একোটাকৈ পুথিভঁৰাল স্থাপন কৰাই ইয়াৰ প্ৰধান উদ্দেশ্য। শ্ৰীশ্বাহে কয় যে ইতিমধ্যে প্ৰায় 63টা গ্ৰাম্য পুথিভঁৰাল স্থাপন কৰা হৈছে আৰু বৰ্তমান 752টা পুথিভঁৰালক এই এপৰ জৰিয়তে সংযোগ কৰা হৈছে। তেওঁ কয় যে 4টা পুথিভঁৰালত থকা প্ৰায় 2,80,000 গ্ৰন্থক গ্ৰাম্য পুথিভঁৰালৰ সৈতে সংযুক্ত কৰা হৈছে। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে এই উদ্যমে গ্ৰামাঞ্চলৰ শিশুসকলক গ্ৰন্থৰ বৃহৎ সংগ্ৰহৰ সুবিধা প্ৰদান কৰিব। অসমৰ বান পৰিস্থিতি সম্প্ৰতি সুস্থিৰ যদিও 7খন জিলাৰ বহু অঞ্চল এতিয়াও বান প্ৰভাৱিত হৈ আছে। সাম্প্ৰতিক বানত 433খন গাঁৱৰ 86,832 লোক প্ৰভাৱিত হোৱাৰ লগতে 10,884.27 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। বানত মৃত্যু হোৱা লোকৰ সংখ্যা 104 হৈছেগৈ। অসম চৰকাৰে শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বানত ক্ষতিগ্ৰস্ত 494টা অংগনবাড়ী কেন্দ্ৰলৈ কালি আনুষ্ঠানিকভাৱে আৰ্থিক সাহায্য প্ৰদান কৰে। দিছপুৰৰ লোকসেৱা ভৱনত আয়োজিত এটা অনুষ্ঠানৰ পৰা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই সাহায্য মুকলি কৰে। প্ৰতিটো অংগনবাড়ী কেন্দ্ৰলৈ 2,50,000 টকা পৰ্যন্ত সাহায্যৰে কেন্দ্ৰসমূহ পুনৰ স্বাভাৱিক ৰূপত গঢ়ি তোলাৰ বাবে মুঠ 11,30,00,000 টকাৰ পুঁজি আগবঢ়োৱা হৈছে। ৰাজ্যৰ শেহতীয়া বানৰ ক্ষয় ক্ষতিৰ বাবদ এতিয়ালৈকে বিভিন্ন শিতানত মোকলাই দিয়া ধনৰাশিৰ বিষয়ে প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে ইতিমধ্যে 793খন বিদ্যালয়ক মেৰামতিৰ বাবে 2,00,000 টকাকৈ আগবঢ়োৱা হৈছে আৰু সম্প্ৰতি 90% বিদ্যালয়ত পুনৰ পাঠদান আৰম্ভ হৈছে। উজনি অসমৰ 4খন জিলাৰ 254খন বিদ্যালয়ত 17 আগষ্টৰ পৰাহে পাঠদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীয়ে বান প্ৰভাৱিত জিলাসমূহৰ ক্ষতিগ্ৰস্ত নামঘৰসমূহলৈ অহা 20 আগষ্টৰ পূৰ্বে 1,50,000 টকাকৈ অনুদান মুকলি কৰা হ'ব বুলি জানিবলৈ দিয়ে। ডঃ শৰ্মাই বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, যোৰহাট, চৰাইদেউ আৰু গোলাঘাটৰ জনসাধাৰণক বাহনৰ বীমা আৰু বেংকৰ ঋণ সম্পৰ্কীয় বিষয়ক লৈ আবেদন 30 আগষ্টৰ পূৰ্বে দাখিল কৰিবলৈ আহ্বান জনায়। 18-20 জুলাইলৈ ধাৰাষাৰ বৰষুণ হোৱাৰ পূৰ্বে আৰু বৰষুণৰ সময়ছোৱাত উজনি অসমৰ যোৰহাট, গোলাঘাট, শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বাবে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আগতীয়া পূৰ্বানুমান আৰু বিপদাশংকা সন্দৰ্ভত বিভিন্ন ৰঙৰ সতৰ্কতা প্ৰকাশ কৰিছিল বুলি কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিছে। লোকসভাত কালি এটা প্ৰশ্নৰ লিখিত উত্তৰ

0: ধৰিত্ৰী বিজ্ঞান দপ্তৰৰ মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে কয় যে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ৰাজ্যখনৰ বাবে প্ৰকাশ কৰা পূৰ্বানুমান হিচাপে 7 দিন পূৰ্বে ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি সতৰ্ক কৰি দিছিল আৰু পৰৱৰ্তী 7 দিনত দৈনিক সতৰ্কতা জাৰি কৰিছিল। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ নীতি নিৰ্দেশনা অনুসৰি বৰষুণৰ শ্ৰেণীকৰণৰ মানক নিয়ম অনুসৰণ কৰা হৈছিল বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে বিভাগটোৱে অসমৰ সকলো অঞ্চলত বৰষুণৰ পূৰ্বানুমান আৰু সতৰ্কতাৰ সঠিকতা আৰু সময়সীমাৰ নিয়মীয়া মূল্যায়ন কৰি আহিছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। সংসদৰ উভয় সদনে কালি বৈদেশিক বৰঙণি নিয়ন্ত্ৰণ সংশোধনী বিধেয়ক 2026ৰ অধিক পৰীক্ষা নিৰীক্ষাৰ বাবে যুটীয়া সংসদীয় কমিটিলৈ প্ৰেৰণ কৰাৰ বাবে অনুমোদন দিছে। এই বিধেয়কখনৰ উদ্দেশ্য হৈছে বৈদেশিক বৰঙণি নিয়ন্ত্ৰণ আইন 2010ৰ সংশোধন ঘটোৱা। কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে এই বিধেয়কখন অধিক আলোচনাৰ বাবে উভয় সদনৰ সদস্যৰে গঠিত যুটীয়া সংসদীয় কমিটিলৈ প্ৰেৰণৰ বাবে প্ৰস্তাৱ উত্থাপন কৰে। এই কমিটিখনত লোকসভাৰ পৰা অধ্যক্ষ মনোনীত কৰা 21গৰাকী সদস্য, ৰাজ্যসভাৰ পৰা সভাপতিয়ে মনোনীত কৰা 10গৰাকী সদস্য থাকিব। এই সমিতিখনে সংসদৰ শীতকালীন অধিৱেশনৰ প্ৰথম সপ্তাহৰ অন্তিম দিনাৰ পূৰ্বে প্ৰতিবেদন দাখিল কৰিব। ৰাজ্যসভাই কালি যুটীয়া সংসদীয় কমিটিলৈ 10গৰাকী সদস্য মনোনীত কৰাৰ বাবে প্ৰস্তাৱত অনুমতি জনায়। যক্ষ্মামুক্ত ভাৰত গঢ় দিয়াৰ বাবে সাংসদসকলৰ সৈতে যোগাযোগ স্থাপন কাৰ্যসূচীৰ অংশ হিচাপে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডাই কালি ঝাৰখণ্ড আৰু ওড়িশাৰ সাংসদসকলৰ সৈতে মত বিনিময় কৰে। সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ সময়তে আয়োজিত এই কাৰ্যসূচীত দিয়া ভাষণত শ্ৰীনাড্ডাই যক্ষ্মামুক্ত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত স্থায়ী ৰাজনৈতিক আৰু প্ৰশাসনিক সংযোগৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। তেওঁ উদ্ভাৱনীমূলক ৰোগী চিনাক্তকৰণ কৌশল, আগতীয়াকৈ ৰোগ নিৰ্ণয়, ৰোগীকেন্দ্ৰিক যতন আৰু সামূহিক অংশগ্ৰহণক ভাৰতৰ ত্বৰান্বিত যক্ষ্মা নিৰ্মূল কৌশলৰ গুৰুত্বপূৰ্ণ স্তম্ভ হিচাপে অভিহিত কৰে। তেওঁ সাংসদসকলক জিলা প্ৰশাসনৰ মুৰব্বী আৰু স্বাস্থ্য সুবিধাসমূহৰ সৈতে জড়িত হৈ যক্ষ্মা ৰোগৰ চিকিৎসা সেৱাৰ উপলভ্যতা আৰু মান পৰ্যালোচনাৰ দ্বাৰা আগতীয়াকৈ ৰোগ নিৰ্ণয় আৰু চিকিৎসাৰ বাবে সৰ্বাত্মক প্ৰচেষ্টাৰে নিজ নিজ সমষ্টিত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে যক্ষ্মা নিৰ্মূলক এটা স্থায়ী গণ আন্দোলন হিচাপে গঢ়ি তুলিবলৈ জনসাধাৰণৰ সংযোগ আৰু সামাজিক সংগঠনৰ প্ৰয়োজনীয়তা সন্দৰ্ভতো গুৰুত্ব আৰোপ কৰে। এই পাৰস্পৰিক মত বিনিময় কালত সদ্যসমাপ্ত 100 দিনীয়া যক্ষ্মামুক্ত ভাৰত অভিযানৰ অধীনত লাভ কৰা অগ্ৰগতিৰো পৰ্যালোচনা কৰা হয়। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ CBSEয়ে চলিত বৰ্ষৰ 12ম শ্ৰেণীৰ পৰিপূৰক পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে। ছাত্ৰ ছাত্ৰীসকলে ডিজি লকাৰ ৰিজাল্টছ পৰ্টেলৰ জৰিয়তে results.digilocker.gov.in ফলাফলসমূহ চাব পাৰিব। বস্ত্ৰ মন্ত্ৰালয়ে দেশৰ তাঁতশিল্পৰ ঐতিহ্য ৰক্ষাৰ ক্ষেত্ৰত মহিলাসকলৰ অনুপ্ৰেৰণামূলক যাত্ৰা, তেওঁলোকৰ কণ্ঠ আৰু অৱদানক স্বীকৃতি প্ৰদান কৰাৰ উদ্দেশ্যে আজি নতুন দিল্লীত সৃজন ভইচেছ ফ্ৰম দ্য লুম শীৰ্ষক বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে। এই অনুষ্ঠানত বস্ত্ৰ মন্ত্ৰালয়ৰ সচিব নীলম স্বামী ৰাৱেও অংশগ্ৰহণ কৰিব। মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি এই অনুষ্ঠানত 100গৰাকীৰো অধিক মহিলা বয়নশিল্পীয়ে তেওঁলোকৰ বিভিন্ন অভিজ্ঞতা আৰু যাত্ৰাৰ বিষয়ে অৱগত কৰিব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। ৰাষ্ট্ৰীয় অনুসূচিত জাতি আয়োগে কালি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক 2024-25 বৰ্ষৰ বাৰ্ষিক প্ৰতিবেদন দাখিল কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কালি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে গ্ৰামীণ জ্ঞান সেতু এপ মুকলি কৰে। অসমৰ সাম্প্ৰতিক বানত 104গৰাকী লোকৰ প্ৰাণহানি হৈছে। সংসদৰ উভয় সদনে কালি বৈদেশিক বৰঙণি নিয়ন্ত্ৰণ সংশোধনী বিধেয়ক 2026ৰ অধিক পৰীক্ষা নিৰীক্ষাৰ বাবে যুটীয়া সংসদীয় কমিটিলৈ প্ৰেৰণত অনুমোদন জনাইছে আৰু যক্ষ্মামুক্ত ভাৰত গঢ় দিয়াৰ কাৰ্যসূচীৰ অংশ হিচাপে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডাই ঝাৰখণ্ড আৰু ওড়িশাৰ সাংসদসকলৰ সৈতে মত বিনিময় কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:55 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। এতিয়া শুনক আজি পুৱা আগবঢ়াইছে শশাংকদেৱ হালৈ, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

আজি বিশ্ব অঙ্গদান দিবস। প্ৰতি বছৰে 13 আগষ্ট তাৰিখে সমগ্ৰ বিশ্বতে বিশ্ব অঙ্গদান দিবস পালন কৰা হয়। মানুহৰ মাজত অঙ্গদানৰ গুৰুত্ব আৰু সজাগতা বৃদ্ধি কৰা, লগতে মৃত ব্যক্তিৰ অঙ্গদানেৰে আন এগৰাকী ব্যক্তিৰ প্ৰাণ ৰক্ষা কৰাৰ বাবে অনুপ্ৰাণিত কৰাই হৈছে এই দিনটোৰ মূল উদ্দেশ্য। এজন ব্যক্তিয়ে মৃত্যুৰ পিছত অঙ্গদান কৰি মুঠ 8 গৰাকী লোকক নতুন জীৱন দিব পাৰে। কিডনি, যকৃত, হৃদযন্ত্ৰ, হাওঁফাও আৰু চকুৰ কৰ্ণিয়া আদি প্ৰধান অংগ দান কৰিব পাৰি। সুস্থ নাগৰিকে জীৱিত অৱস্থাত বা মৃত্যুৰ পিছত পৰিয়ালৰ সন্মতিৰে আৰু চিকিৎসকৰ পৰামৰ্শ লৈ অংগদান কৰিব পাৰে। মৰণোত্তৰভাৱে নেত্ৰদান আৰু দেহদান কৰা অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী মহিলা আছিল ইলোৰা ৰায়চৌধুৰী। তেখেতৰ স্মৃতিত ইলোৰা বিজ্ঞান মঞ্চ প্ৰতিষ্ঠা কৰা হৈছিল। ৰক্তদান, নেত্ৰদান, অন্যান্য মানৱ অংগদান, চিকিৎসা গৱেষণাৰ বাবে মৃত্যুৰ পিছত দেহদানক উৎসাহিত কৰা আৰু নিস্বাৰ্থ মানৱীয় সেৱাৰ জৰিয়তে মানুহৰ মাজত ভাতৃত্ববোধৰ ভাৱ জগাই তোলাই হৈছে ইলোৰা বিজ্ঞান মঞ্চৰ মূল উদ্দেশ্য। আহক আমি সকলোৱে চিকিৎসকৰ পৰামৰ্শ মতে মৃত্যুৰ পাছত অংগদান কৰি সমাজত সজাগতাৰ সৃষ্টি কৰোঁ।

হৰ ঘৰ তিৰংগা হৈছে আজাদী কা অমৃত মহোৎসৱৰ অধীনত আৰম্ভ হোৱা এক অভিযান। দেশৰ গৌৰৱৰ প্ৰতীক জাতীয় পতাকাৰ উত্তোলনেৰে দেশবাসীৰ মনত দেশপ্ৰেম বৃদ্ধি আৰু জাতীয় পতাকাৰ সৈতে দেশবাসীৰ সম্পৰ্ক অধিক সুদৃঢ় কৰা আৰু স্বাধীনতা সংগ্ৰামীসকলক স্মৰণ কৰাই হৈছে হৰ ঘৰ তিৰংগা অভিযানৰ মূল লক্ষ্য। স্বাধীনতা সংগ্ৰামী কমলা মিৰিৰ জন্ম হৈছিল গোলাঘাট জিলাৰ দেৰগাঁও অঞ্চলৰ টেমেৰা গাঁৱত। তেওঁৰ পিতৃৰ নাম আছিল সুত সিং মিৰি আৰু মাতৃৰ নাম আছিল টিকৰী মিৰি। কমলা মিৰিৰ পঢ়াৰ প্ৰতি বৰ আগ্ৰহ আছিল যদিও শিক্ষা লাভৰ সুবিধা নোপোৱা বাবে তেওঁৰ মনত বৰ কষ্ট পাইছিল। সেয়ে তেওঁ নিজৰ অঞ্চলত শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰি নিজে পঢ়াৰ লগতে স্থানীয় ল'ৰা ছোৱালীবোৰকো শিক্ষিত কৰি তোলাৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিছিল। 1920 চনত ভাৰতৰ জাতীয় কংগ্ৰেছত যোগ দি দেশৰ স্বাধীনতা সংগ্ৰামত ব্ৰতী হৈছিল। আন্দোলনৰ সময়ছোৱাত তেওঁ মহাত্মা গান্ধী, চৰ্দাৰ বল্লভভাই পেটেল, ফখৰুদ্দিন আলী আহমেদ আদিৰ সান্নিধ্য লাভ কৰিছিল। তেওঁ জাতীয় কংগ্ৰেছৰ সেৱা দলৰো সদস্য আছিল। কমলা মিৰি গাঁৱে ভূঞে গৈ স্বাধীনতা আন্দোলনৰ বাণী প্ৰচাৰ কৰাৰ লগতে মহিলাসকলক স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰাৰ বাবে অনুপ্ৰাণিত কৰিছিল। তাৰ পাছত তেওঁ 1942 চনৰ ভাৰত ত্যাগ আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰে আৰু আন্দোলন সফল কৰাৰ বাবে দেহেকেহে লাগিছিল। তেওঁ বিদেশী বস্ত্ৰ বৰ্জন কাৰ্যসূচীত আগভাগ লোৱাৰ লগতে মহিলাসকলক নিজ হাতে কটা সূতাৰে বস্ত্ৰ তৈয়াৰ কৰিবলৈ আৰু বিদেশী বস্ত্ৰ বৰ্জন কৰিবলৈ আহ্বান জনাইছিল। 1942 চনৰ 23 ছেপ্টেম্বৰত তেওঁ ব্ৰিটিছ পুলিচৰ হাতত গ্ৰেপ্তাৰ হয় আৰু 8 মাহৰ কাৰাদণ্ডেৰে তেওঁক যোৰহাট জেললৈ প্ৰেৰণ কৰা হয়। জেলৰ ভিতৰত তেওঁ গোপীনাথ বৰদলৈৰ সান্নিধ্য পায়। জেলত থকা সময়ছোৱাতে মহাত্মা গান্ধীৰ আহ্বানত সমগ্ৰ ভাৰতবৰ্ষতে হোৱা অনশন কাৰ্যসূচীত তেওঁ জেলৰ ভিতৰতে অংশগ্ৰহণ কৰে আৰু সেই সময়তে তেওঁ অসুস্থ হৈ পৰে। অনশনৰ ফলত তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে জেল কৰ্তৃপক্ষই তেওঁক ভৱিষ্যতে আন্দোলনৰ পৰা আঁতৰি থাকিব বুলি লিখিত প্ৰতিশ্ৰুতি দিলে মুক্তি দিয়াৰ প্ৰলোভন দেখুৱাইছিল যদিও দেশপ্ৰেমী কমলা মিৰিয়ে এই চৰ্ত সগৌৰৱে প্ৰত্যাখ্যান কৰে। চিকিৎসাৰ অভাৱ আৰু ক্ৰমাগতভাৱে বেমাৰ বাঢ়ি যোৱাৰ বাবে জেলৰ ভিতৰতে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।

0: সুস্থ হয়ে থাকক, সজাগ হয়ে থাকক। এপোলো এক্সেল কেয়ার হসপিটালের বিশেষজ্ঞ চিকিৎসকর তত্ত্বাবধানত এপোলো প্রো হেলথ প্রিভেন্টিভ হেলথ চেকআপ প্যাকেজ, শিশুর পৰা জ্যেষ্ঠ নাগরিক সকলরে বাবে। উচ্চ রক্তচাপ, হৃদরোগ, ডায়াবেটিস, থাইরয়েড, ক্যান্সার, আর্থরাইটিস আদি রোগ আগতেই চিনাক্ত করার সুবিধা।
1: বুকিংর আজই ফোন করক 9957568450।
2: এপোলো এক্সেল কেয়ার হসপিটাল, পশ্চিম বড়াগাঁও, গুয়াহাটি। সুস্থ জীবনের বিশ্বস্ত লগৰী।
3: অসমৰ এগৰাকী ঔপন্যাসিক, গল্পকাৰ, নাট্যকাৰ, চিত্ৰনাট্যকাৰ আৰু বোলছবি পৰিচালক ভৱেন্দ্ৰনাথ শইকীয়াৰ আজি স্মৃতি দিৱস। তেখেতৰ জন্ম হৈছিল 1932 চনত নগাঁও জিলাত। তেওঁৰ পিতৃৰ নাম আছিল বিদুৰ শইকীয়া আৰু মাতৃৰ নাম চম্পাবালা শইকীয়া। 1950 চনত তেওঁ কটন কলেজৰ পৰা ইণ্টাৰমিডিয়েট আৰু তাৰ পৰাই 1952 চনত পদাৰ্থ বিজ্ঞানত সন্মানসহ BSc পাছ কৰে। তাৰ পাছত তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ প্ৰেচিডেণ্ট সি কলেজৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে আৰু উচ্চ শিক্ষাৰ বাবে বিদেশলৈ যাত্ৰা কৰে। 1961 চনত তেখেতে লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে। তদুপৰি তেখেতে লণ্ডনৰে ইম্পেৰিয়েল কলেজ অৱ ছায়েন্স এণ্ড টেকনলজিৰ পৰা ডিপ্ল'মাও লাভ কৰে। শিৱসাগৰ কলেজৰ প্ৰবক্তা হিচাপে কৰ্মজীৱন আৰম্ভ কৰা শইকীয়াই গুৱাহাটী বিশ্ববিদ্যালয়ত পদাৰ্থ বিজ্ঞানৰ নিৰ্দেশক হিচাপে আৰু পাছত অধ্যাপক হিচাপে যোগদান কৰে আৰু ৰিডাৰ পদলৈ পদোন্নতি লাভ কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ চাকৰি ত্যাগ কৰি তেখেতে কেইবছৰমানৰ বাবে ভাৰতীয় ৰেলৱেৰ উত্তৰ পূব সংমণ্ডলৰ মহাপ্ৰবন্ধক হিচাপেও সেৱা আগবঢ়ায়। তেখেতৰ গল্প সংকলনসমূহ হ'ল প্ৰহৰী, বৃন্দাবন, গহ্বৰ, সেন্দুৰ, শৃংখল, তৰংগ, এই বন্দৰৰ আবেলি, আকাশ, উপকণ্ঠ, সান্ধ্য ভ্ৰমণ আদি। অন্তৰীপ আৰু ৰম্যভূমি নামৰ দুখন কালজয়ী উপন্যাসৰ স্ৰষ্টা শইকীয়াৰ উল্লেখযোগ্য শিশু গ্ৰন্থসমূহ মৰমৰ দেউতা, শান্ত হিষ্ট হৃষ্টপুষ্ট মহাদুষ্ট, মহাদুষ্টৰ দুষ্টবুদ্ধি, তোমালোকৰ ভাল হওক আদি। জীৱনবৃত্ত, জীৱনৰেখা, মোৰ শৈশৱ, মোৰ কৈশোৰ তেখেতৰ আত্মজীৱনীমূলক গ্ৰন্থ। শিশু আলোচনী সঁফুৰা আৰু অসমীয়া ভাষাৰ পষেকীয়া আলোচনী প্ৰান্তিকৰ তেখেত প্ৰতিষ্ঠাপক সম্পাদক আছিল। ইয়াৰ উপৰি তেখেতে ৰেডিঅ' নাট, একাংকিকা নাট, ভ্ৰাম্যমান থিয়েটাৰৰ বাবেও নাটক ৰচনা কৰিছিল। তেখেতৰ দ্বাৰা পৰিচালিত সন্ধ্যাৰাগ, অনিৰ্বাণ, অগ্নিস্নান, সাৰথি, আৱৰ্তন, ইতিহাস আদি কৰি 7খন চলচ্চিত্ৰই শ্ৰেষ্ঠ আঞ্চলিক ছবিৰ ৰজত কমল বঁটা লাভ কৰাৰ লগতে অগ্নিস্নান চলচ্চিত্ৰখনৰ বাবে শ্ৰেষ্ঠ চিত্ৰনাট্যৰ ৰাষ্ট্ৰীয় বঁটাও লাভ কৰিছিল। ভৱেন্দ্ৰনাথ শইকীয়াই 1973 চনত অসম প্ৰকাশন পৰিষদ বঁটা, 1976 চনত সাহিত্য একাডেমী বঁটা, 1990 চনত অসম উপত্যকা সাহিত্য বঁটা, 1998 চনত শ্ৰীমন্ত শংকৰদেৱ বঁটা আৰু 2001 চনত পদ্মশ্ৰী সন্মান লাভ কৰিছিল। সাহিত্য সংস্কৃতিলৈ আগবঢ়োৱা অৱদানৰ বাবে আমি তেখেতলৈ জনাইছো গভীৰ শ্ৰদ্ধাঞ্জলি। আজি চিত্ৰলতা ফুকনৰ স্মৃতি দিৱস। একাধাৰে ঔপন্যাসিক, গল্পকাৰ, কবি তথা প্ৰবন্ধকাৰ চিত্ৰলতা ফুকনৰ জন্ম হৈছিল শিৱসাগৰ জিলাৰ দেউধাই বাইলুং গাঁৱত। তেওঁ MA পাছ কৰিয়েই এখন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিছিল। প্ৰাইভেটকৈ পঢ়ি উচ্চ শিক্ষা লৈ চিত্ৰলতা ফুকনে জাজিৰ হেমনাথ শৰ্মা কলেজৰ উপাধ্যক্ষাৰূপে কৰ্মজীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। তেওঁ অসম লেখিকা সন্থা গঠনৰ অন্যতম এগৰাকী উদ্যোক্তাও আছিল। তেখেতে আবাহনৰ পৰা গৰিয়সীলৈ বিভিন্ন আলোচনীত গল্প, কবিতা, প্ৰবন্ধ আদি লিখিছিল। অৰুন্ধতী, পোনাকণ আৰু মই, অশ্ৰুকন্যা, চন্দন ধূপৰ ধোঁৱা, আলোকিত পথৰ সন্ধানত আদি বহু উপন্যাস, গল্প সংকলনৰ লেখিকা চিত্ৰলতা ফুকনৰ বহু ৰচনা ভাৰতৰ বিভিন্ন ভাষালৈ অনুদিত হৈছে। তেখেতে 2002 চনত অসম সাহিত্য সভাৰ বাসন্তী বৰদলৈ বঁটা আৰু 2003 চনত অসম লেখিকা সন্থাৰ প্ৰবীণা শইকীয়া বঁটাও লাভ কৰিছিল। অসমৰ এগৰাকী গীতিকাৰ, গায়ক আৰু অভিনেতা দোষ্ট হবিবুৰ ৰহমানৰ আজি স্মৃতি দিৱস। মাত্ৰ 30 বছৰ বয়সতে মৃত্যু হোৱা দোষ্ট হবিবুৰ ৰহমান এগৰাকী পেৰডি গায়ক হিচাপে অতি জনপ্ৰিয় আছিল। গুৱাহাটীৰ কুমাৰপাৰা অঞ্চলত জন্মগ্ৰহণ কৰা হবিবুৰ ৰহমানৰ নিচেই শৈশৱতে পিতৃ মাতৃৰ বিয়োগ ঘটিছিল। ছাত্ৰ অৱস্থাতে তেওঁ খুহুতীয়া গান কিছুমান ৰচনা কৰি গাই সকলোকে আমোদ দিছিল। ভূপেন হাজৰিকা আৰু জয়ন্ত হাজৰিকাৰ গীতৰ পেৰডি

0: ৰচনা কৰি গাই তেখেত পেৰডি গায়ক হিচাপে জনপ্ৰিয় হৈ উঠিছিল। গুহেটিক আৰু কেথানে নাযাওঁ গুহেটিক নমস্কাৰ তীব্ৰ শ্লেগ ঢালি গোৱা এই গীতটি আকাশবাণীৰ যোগেদি আজিও প্ৰচাৰিত হৈ শ্ৰোতাৰ মনত সাজ বহুৱাই আহিছে।
1: জেঠুৰ মাহৰ গৰম দিনত গাছৰ তলত বহি ভাবিলো মনত তেংকেই মোৰ জীৱন যাব জহি পামত মানে পথৰত মই ৰাতি গেলিও খাতি হাও ঘৰত।

ভূপেন হাজৰিকাই গানৰ লগতে অভিনয় প্ৰতিভা দেখি দোষ হবিবুৰ ৰহমানক তেওঁৰ লতি ঘটি আৰু চিকমিক বিজুলী বল ছবিত কৌতুক অভিনেতাৰূপে অভিনয়ৰ সুযোগ দিছিল।

0: ইতিহাসৰ পাতত আজিৰ দিনটো ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহ কৰাৰ অপৰাধত মণিপুৰৰ সেনাপতি টিকেন্দ্ৰজিতক ফাঁচি দিছিল 1891 চনৰ আজিৰ তাৰিখত। বাংলা ভাষাৰ ইতিহাসবিদ ৰমেশ চন্দ্ৰ দত্তৰ জন্ম হৈছিল 1848 চনৰ আজিৰ তাৰিখত। ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা বিজয়ী জাৰ্মান বিজ্ঞানী ৰিকাৰ্ড মাৰ্টিন উইলষ্টাটাৰৰ জন্ম হৈছিল 1872 চনৰ আজিৰ তাৰিখত। টেলিভিছনৰ আৱিষ্কাৰক জন লগি বেয়াৰ্ডৰ মৃত্যু হৈছিল 1888 চনৰ আজিৰ তাৰিখত। ইংৰাজ সমাজ সেৱিকা ফ্লৰেন্স নাইটিংগেলৰ মৃত্যু হৈছিল 1910 চনৰ আজিৰ তাৰিখত। কিউবাৰ বিপ্লৱী নেতা ফিডেল কাষ্ট্ৰোৰ জন্ম হৈছিল 1926 চনৰ আজিৰ তাৰিখত। বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী শ্ৰীদেৱীৰ জন্ম হৈছিল 1963 চনৰ আজিৰ তাৰিখত।
1: প্ৰিয় শ্ৰোতা, এতিয়া আহিছোঁ আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতৰ ঘাই ঘাই বাতৰি শিৰোনাম লৈ। শিৱসাগৰ, চৰাইদেউ, গোলাঘাট আৰু যোৰহাট জিলাত হোৱা প্ৰলয়ংকাৰী বানৰ চৰকাৰী তথ্য দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 1000 কোটিৰো অধিক টকাৰ ক্ষতি শিৱসাগৰ আৰু চৰাইদেউ জিলাত। বৰ্তমান পৰ্যন্ত 8352টা বন্যাৰ্ত পৰিয়ালৰ জৰীপত ওলাইছে প্ৰায় 200 কোটি টকাৰ ক্ষয়ক্ষতিৰ হিচাপ। বানে সৰ্বশান্ত কৰা অঞ্চলত মডেল হাউচিং কলনি নিৰ্মাণৰ চিন্তা চৰ্চা ৰাজ্য চৰকাৰৰ। অসম অৰুণাচল সীমান্তৰ মিংমাং বদতি অঞ্চলত অসমীয়াৰ ওপৰত অৰুণাচলী দুষ্কৃতিকাৰীয়ে চলোৱা নিৰ্বিচাৰ গুলীচালনাৰ ঘটনাক কেন্দ্ৰ কৰি অৰুণাচলৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ কেইবাটাও সংগঠনৰ। জুবিন গাৰ্গৰ হত্যাৰ গোচৰত সাক্ষ্য দিবলৈ আহিব ছিংগাপুৰৰ 10গৰাকী প্ৰৱাসী অসমীয়া। বানৰ মাজতে নিশা বিধ্বংসী ধুমুহাত তছনচ গোলাঘাটৰ বিস্তীৰ্ণ অঞ্চল। এতিয়া আহিছোঁ খেলৰ বাতৰিলৈ। ICC টেষ্ট ক্ৰিকেটৰ বলাৰৰ ৰেংকিঙৰ শীৰ্ষস্থানত ভাৰতৰ জছপ্ৰীত বুমৰাহ। গ্লাছগো কমনৱেলথ গেমছৰ ৰূপৰ পদকজয়ী লাভলীনা বৰগোহাঁইক অসম বক্সিং সন্থা, অসম চৰকাৰৰ ক্ৰীড়া বিভাগৰ লগতে বিভিন্ন ক্ৰীড়া সন্থাৰ বিপুল সম্বৰ্ধনা। প্ৰিয় শ্ৰোতা, আজি পোৱাৰ বাবে নিৰ্ধাৰিত সময় শেষ হ'ল। আপোনাৰ আজিৰ দিনটো শুভ আৰু মংগলময় হোৱাৰ কামনাৰে মই শশাংকদী ভালে অনুষ্ঠান সামৰিছোঁ। নমস্কাৰ।

আজি পুৱা শুনিলে প্ৰযোজনা আছিল কাৰ্তিক চত্ৰধৰৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক অভিলেখাগাৰৰ পৰা।

0: প্ৰতিটো কোঠালীত সোমাই থকা প্ৰতিটো জীৱ সভ্যতা সংস্কৃতি বীৰত্বৰ এক সুদীৰ্ঘ ইতিহাসৰ একো একোজন নায়ক, কোনোবা পৰাজিত, বেছিভাগেই জয় পৰাজয়ৰ ভূ নৰখা নিঃসংগ মানুহ।
1: ডক্টৰ বীৰেন্দ্ৰনাথ দত্তই পাঠ কৰা ভৱেন্দ্ৰনাথ শইকীয়াৰ এই লেখনিৰ মাজেৰে প্ৰকাশ পাইছে ডক্টৰ শইকীয়াই কৰা জীৱনৰ নিখুঁত পৰ্যবেক্ষণ। ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া আছিল অসমৰ সাহিত্যৰ জগতৰ এগৰাকী মহানায়ক, অসমৰ বৌদ্ধিক জগতৰ এগৰাকী প্ৰবাদ পুৰুষ, সাহিত্য আৰু সাংস্কৃতিক জগতৰ এগৰাকী খনিকৰ। জীৱনে কি শিকালে? আকাশবাণী গুৱাহাটী কেন্দ্ৰযোগে ইতিপূৰ্বে প্ৰচাৰিত এটি অনুষ্ঠানত ডক্টৰ শইকীয়াই কৈছিল,
2: প্ৰত্যেক মানুহৰ জীৱন একোখন কিতাপ, বিচাৰিব জানিলে তাৰ পাতে পাতে শিক্ষাৰ সমল পোৱা যায়। মই অনুভৱ কৰোঁ বৰ ডাঙৰ ডাঙৰ কথাৰ শক্তি আৰু প্ৰভাৱ আছে ঠিকেই, কিন্তু অসংখ্য সৰু সৰু কথাইহে মোৰ মানসিক শিক্ষাৰ ভেটিটো তিল তিলকৈ গঢ়ি তুলিছিল। এতিয়া মোৰ এনেকৈ ক'বলৈ মন যায়, মই যদি আদ্যবন্ত মানুহৰ পকীঘৰত জন্মিলোহেঁতেন তেনেহ'লে বহু কথাত মই আজি দুখীয়া হৈ থাকিলোহেঁতেন। মই যদি নগৰৰ মাজমজিয়াত জন্মিলোহেঁতেন তেতিয়াও পাছলৈ বহু কথাত দুখীয়া হ'লোহেঁতেন, বা নগৰৰ পৰা আঁতৰৰ গাঁৱত জন্মিলোহেঁতেন তেতিয়াও বহু কথাত দুখীয়া হ'লোহেঁতেন। ইফালে হাত মেলিলে গাঁও, সিফালে হাত মেলিলে নগৰ, এই মাজৰ ঠাইখন, এই মাজৰ ঠাইখনৰ জীৱনটোৱে মোক চহকী কৰিলে বুলি মই উপলব্ধি কৰোঁ। এই যে মজ ভেলেও সোণাৰো সৌৰা গছৰ সৌন্দৰ্য, এই যে আধা কেঁচা মজ খৰিৰে ভাত ৰান্ধিলে খৰিডালৰ চৌকাৰ বাহিৰত থকা মূৰটোৱেদি ফেনৰ নিচিনাকৈ আঠা ওলায়, সেই আঠা যে আঁঠুৰ ঘাত লগাওঁ, বহুতে যে নাৰিকল তেলত পিৰিকা ফুল তিয়াই থৈ গোম তেল বনায়, সেইবোৰ মই কেনেকৈ শিকিলোহেঁতেন? জীৱনটো সেই পৰিৱেশৰ মাজত থকা কাৰণেহে শিকিলোঁ। এইবোৰ তুচ্ছ, শিকিব নলগীয়া, জানিব নলগীয়া কথা যেন লাগে, কিন্তু মই এইবোৰক ৰঙা পইচা, পাঁচ পইচা, দহ পইচা আদি কম মূল্যৰ মুদ্ৰাৰ নিচিনা বুলিয়েই ভাবোঁ। এইবোৰেও লগ লাগি টকাৰ সৃষ্টি কৰে, হাজাৰ টকাৰ সৃষ্টি কৰে। অকণমান ৰঙা পইচা এটা হাতত পৰিলে আমি দলিয়াই দিওঁ জানো? নিদিওঁ। সৰু কথাই ডাঙৰ কথা শিকায়।
1: এই সৰু সৰু কথাৰ মাজেৰে জীৱনটোক বুজিবলৈ শিকা ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াদেৱৰ জীৱনটোক লৈ কৰা যি সূক্ষ্ম পৰ্যবেক্ষণ, সেয়া প্ৰতিফলিত হৈছিল তেখেতৰ উপন্যাস, তেখেতৰ গল্প, নাটক, চিনেমা সকলো ক্ষেত্ৰতে। ডক্টৰ শইকীয়াই তেখেতৰ সাহিত্য জীৱনৰ পাতনি মেলিছিল চুটি গল্পৰ মাজেদি। অসমীয়া গল্প সাহিত্যত এক নতুন মাত্ৰা দিয়া শইকীয়াদেৱৰ গল্পৰ আধাৰ হ'ল সাধাৰণ মানুহৰ জীৱনত ঘটা সৰু সুৰা খুটি নাতিসমূহ। দৈনন্দিন জীৱনৰ সাধাৰণ সমস্যাসমূহ অতি সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰি অংকন কৰা গল্পসমূহ মানৱীয় মূল্যবোধেৰে সিক্ত। এইবাৰ এয়া বিন্দু আলোচনীত 70ৰ দশকত প্ৰকাশ পোৱা তেখেতৰ এটি চুটি গল্প সুবাস, পাঠ কৰিছে উৎপল বৰুৱাই।
3: প্ৰায় 25 বছৰৰ আগৰ কথা, সেই সময়ত চহৰখনৰ উকিলকেইজন আজিৰ উকিলসকলতকৈ বহুত বেছি আধ্যৱন্ত আছিল, কিন্তু পাঠশালা স্কুলৰ মাষ্টৰসকল আজিৰ মাষ্টৰসকলতকৈ বেছি দুখীয়া আছিল। কৰুণা মাষ্টৰ সেই সময়ৰ অইন মাষ্টৰসকলতকৈ বেছি দুখীয়া আছিল, কাৰণ ভালেমান দিন ঘুঘুহীয়া জ্বৰ আৰু কাহ হৈ থকাৰ কাৰণে তেখেতে কাম কৰি থকা স্কুলখনৰ গৰাকী কুতুবুদ্দিন চাহাবে যক্ষ্মা বেমাৰ হৈছে বুলি তেখেতক কামৰ পৰা আঁতৰাই দিছিল। মাষ্টৰে দুয়োবেলা টিউচন কৰিবলৈ লৈছিল। পুৱাবেলা তেওঁ মনোৰঞ্জন উকিলৰ 8 বছৰীয়া ল'ৰা মানিকক পঢ়াইছিল। সেই সময়ত মাষ্টৰৰ নিজৰ ল'ৰা পবিত্ৰৰ বয়সো 8 বছৰ হৈছিল। তাৰ লিখাপঢ়াৰ প্ৰতি চকু দিবলৈও মাষ্টৰৰ বৰ মন গৈছিল, কিন্তু তেওঁৰ সময় নাছিল। উকিলৰ ঘৈণীয়েকৰ লগত আলোচনা কৰি এদিন মাষ্টৰে ঠিক কৰিছিল পবিত্ৰকো তেওঁ মাজে মাজে মনোৰঞ্জন উকিলৰ ঘৰলৈ লগতে লৈ যাব, এটা চুকত সি বহি থাকিব, মানিকক পঢ়ালে সিও শুনি থাকিব। পবিত্ৰই প্ৰথমতে মনোৰঞ্জন উকিলৰ প্ৰকাণ্ড ঘৰৰ পিছল পকীমজিয়াত খোজ কাঢ়িবলৈ চুচুক চামাক কৰিছিল। ৰাতিপুৱা মনোৰঞ্জন উকিলৰ ঘৈণীয়েকে তেওঁৰ 2.5 বছৰীয়া ল'ৰাটো গৰম পানীৰে গা ধুৱাই হাতৰ তলুৱাত অলপমান মক্কেলে দিয়া খাটিৰো খাটি মাখন সানি লৈ সেই হাতেৰে বহুত সময় ধৰি ল'ৰাটোৰ গাটো মালিচ কৰিছিল। তাৰপিছত তেওঁ ৰান্ধনীঘৰত

0: সোমোৱাৰ সময় হৈছিল। সেইখিনি সময়ত আঢ়ৈ বছৰীয়া ল'ৰাটোৱে ঠেন ঠেনকৈ আমনি কৰিছিল। ইফালে তাক ৰাখিবলৈও কোনো নাছিল, কাৰণ সেই সময়ত আটাইকেইটা ল'ৰা ছোৱালী পঢ়া শুনাত ব্যস্ত আছিল। গতিকে মনোৰঞ্জন উকিলৰ ঘৈণীয়েকে পবিত্ৰক ল'ৰাটোক কোলাত লৈ থাকিবলৈ দিছিল আৰু তাক মজিয়াত এৰি দিবলৈ মানা কৰিছিল। ইমানকৈ কষ্ট কৰি গা ধুওৱা আৰু মালিচ কৰাৰ পিছত ল'ৰাটোৱে মজিয়াত লেটি লোৱাৰ কোনো যুক্তি নাছিল। কিছুদিনৰ পিছত এবাৰ পবিত্ৰৰ টান অসুখ হ'ল। বিছদিনমানৰ মূৰতহে তাৰ জ্বৰ এৰিছিল। তাৰ দেহৰ অৱস্থা মাক দেউতাকে চাব নোৱাৰা হৈছিল। এজন কম্পাউণ্ডাৰে কৰুণা মাষ্টৰক পৰামৰ্শ দিছিল, তাক এতিয়া মাখন চাখন এনেকুৱা ভাল বস্তু খুৱাব লাগে। কৰুণা মাষ্টৰে কথাটো মনোৰঞ্জন উকিলক কৈছিল। উকিলৰ ঘৈণীয়েকে মাষ্টৰক কাগজ এখনত বান্ধি অলপমান মাখন দিছিল। মাখন সনা প্ৰথম গৰাহ ভাত মুখত সুমুৱাই সেইদিনা পবিত্ৰই কৈছিল, মা, মাখনবিলাক ডাঙৰ মানুহৰ ল'ৰা ছোৱালীৰ নিচিনা গোন্ধায় নহয়নে? হয়নে নহয় মাকে নাজানিছিল।
1: এই সুবাস গল্পটোৰ কিছু অংশই বিকাশ লাভ কৰি আন এটি গল্পৰ অংশ হৈ পৰিছিল। সেই গল্পটো হ'ল প্ৰহৰী। প্ৰহৰীৰ আধাৰতে ডক্টৰ শইকীয়াই নিৰ্মাণ কৰিছিল তেখেতৰ দ্বিতীয়খন ছবি অনিৰ্বাণ।
2: নিদিও কিয়? নিদিও কিয়? নিদিও কিয়?
3: আম

0: Hristopusto, Mohadusto.
1: Hantohisto, Hristopusto, Mohadusto. Ekoni onatar nat. এই অনাতাৰ নাতেই হওক বা শিশু সাহিত্যৰ ক্ষেত্ৰতেই হওক, ডক্টৰ শইকীয়াই শিশুৰ মনস্তত্ব বুজি সহজ সৰল ভাষা প্ৰয়োগ কৰি কাহিনী নিৰ্মাণ কৰাত সিদ্ধহস্ত আছিল। শিশুৰ মানসিক দিগন্ত প্ৰসাৰ কৰাত তেখেতৰ ৰচনাসমূহে যথেষ্ট সহায় কৰিছিল। এই অনাতাৰ নাট আৰু শিশু সাহিত্যৰ মাজেদি ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই নিষ্পাপ শিশু মনক সৎ আৰু নিষ্ঠাৰে জীৱন বাটত বাট বুলিবলৈ অনুপ্ৰেৰণা যোগাইছিল।
2: ঐ মনু, কিয় কান্দিছ? চ চ এ মনু, অ কি হলো ইয়াৰ? মনু, এই কি হল কচোন?
3: মোৰ নম্বৰ লিখোঁতে ভুল হোৱা নাই দেউতা। মোক চবেই নিভুকা বেঙা বুলি কয়, কিন্তু মই লিখোঁতে ভুল কৰা নাই দেউতা।
2: নাই কৰাতো?
3: তেনেহলে চবেই কিয় আমাৰ ভুল হ'ব পাৰে বুলি ক'ব? মই কিন্তু মিছা কথা ক'ব নোৱাৰোঁ আৰু বহি পাতো ফালিব নোৱাৰোঁ। আপোনালোকেতো আমাক কথা মিছা কথা ক'বলৈ মনা কৰে।
2: নালাগে মনু, তই মিছা কথা ক'ব নালাগে। তই যি দেখিছিলি তাকে ক'বি, যি লিখিছিলি তাকে দেখুৱাবি।
3: কিন্তু আপোনাক যে মানুহজনে বহুত ফাইন কৰিব।
2: কৰক দে মনু, মোক কোনোবাই ভুল কৰি ফাইন কৰিব পাৰে, কিন্তু মইতো তহঁতক ভুল কৰি ফাইন কৰিব নোৱাৰোঁ।
1: অসমৰ নাট্যজগতৰ অপ্ৰতিদ্বন্দ্বী নায়ক বুলিও আমি ক'ব পাৰোঁ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। ৰেডিঅ' নাট্যকাৰ ৰূপেও তেখেতৰ বিশেষ সুনাম আছে। তেখেতৰ নাট কোলাহল, দুৰ্ভিক্ষ আৰু ইতিহাসক অল ইণ্ডিয়া ৰেডিঅ'ৰ ৰাষ্ট্ৰীয় নাট হিচাপেও প্ৰচাৰ কৰাৰ লগতে কোলাহলক বিদেশৰ কেন্দ্ৰৰ পৰাও প্ৰচাৰ কৰা হৈছিল।
4: মোক পঢ়িবলৈ পইচা দিছিল, কাপোৰ কিনিবলৈ পইচা দিছিল, ভাত খাবলৈ পইচা দিছিল, গাখীৰ খাবলৈ পইচা দিছিল, নহয় ঔষধ খাবলৈ পইচা দিছিল, মোৰ অন্নপ্ৰাশনৰ খৰচৰ কাৰণে পইচা দিছিল, মই কেঁচুৱা থাকোঁতে দুধদানি কিনিবলৈ পইচা দিছিল। সেইবোৰতো কোনে দিবলৈ কৈছিল? সেইবোৰ মোক জন্ম নিদিয়া হ'লেতো সেইবোৰ একো দিব নালাগিলহেঁতেন।
5: তই বজুৰা মদাহী মানুহৰ নিচিনাকৈ কথা কৈছো কিয়?
4: মোক চম্ভালি কথা কবি।
5: কি মোক চম্ভালি কথা কবি? তোৰ কাৰণে দেউতাই আজি
4: মোৰ কাৰণে যিখিনি কৰিলে সেইখিনি দেউতাৰ মিনিমাম কৰ্তব্য, সেইখিনি দেউতাই কৰিবই লাগিব। আজি এই অৱস্থাত উভতাই দিব লাগিব বুলি হিচাপ কৰি দেউতাই মোক সেইবিলাক ধাৰ দিছিল নেকি?
5: তোৰ কথা লোকৰ মুখত মই বহুত শুনিছো, তথাপি তোৰ কথা বতৰা এনেকুৱা হৈছে বুলি মই ভাবিব পৰা নাছিলো।
4: এতিয়া নিজে গম পালিতো, কিন্তু মই কি কৰিব লাগে?

0: 50,000 টকা উভতাই দি ঘৰখনক উদ্ধাৰ কৰিব লাগে। মোৰ দিবলৈ টকা নাই। অফিচে অফিচে দৌৰা দৌৰি কৰি কেছটো নোহোৱা কৰিব লাগে। সেইটো কৰা মোৰ উপায় নাই। উকিল মহৰি লগাই কেছটো চলাব লাগে। সেইটোতো তহঁতে পাৰ। সেইটোতো মোতকৈ দেউতাই বেছি ভালকৈ পাৰিব। তেনেহ'লে মই কি কৰিব লাগে? মই কি কৰিব পাৰোঁ?
1: তই কি কৰিব লাগে, কি কৰিব পাৰ, সেইবোৰ কথা এইকেইদিন মই বহুত ভাবিছিলোঁ। কিন্তু মই একো ক'বলৈ নেপাওঁতেই তোৰ যিমানবোৰ কথা শুনিলোঁ, ইমানবোৰ কথা শুনি মোৰ এতিয়া ধাৰণা হৈছে তই সঁচাকৈ একো কৰিব নোৱাৰ। তোৰ কৰিবলগীয়া নাইও। কিন্তু তোক চিধা চিধি ক্ষমা কৰি এৰি দিবলৈকো মোৰ মন যোৱা নাই।
0: কি শাস্তি দিবি নেকি?
1: শাস্তি আৰু কোনে কাক দিয়ে অ'? দেউতাক শাস্তি কোনে দিছে ঠিক কৰিব পাৰিছ? যা, তোক আৰু মই একো নকওঁ। যিমান পাৰ সোনকালে তই উভতি যাগৈ। নবৌয়ে অযথা কষ্ট পাব। সেইবোৰ ঠাইলৈতো ইয়াৰ খবৰ কাগজ নাযায়েই চাগৈ। তাত এইজন মানুহক দেউতাৰ বুলি চিনাকি নিদিলেও তোৰ চলি যাব। তোৰ কোনো অসন্মান নহয়। যা।
0: তই বৰ ডাঙৰ ডাঙৰ কথা ক'বলৈ শিকিলি। ঘৰখনৰ মান সন্মানৰ কথা লৈ হঠাতে তই বৰ চিন্তাত পৰিলি।
1: নাই নাই, কিহৰ চিন্তা? দেউতা জেললৈ যাব, সেইটোও চিন্তাৰ কথা হ'লনে? তই খালি নবৌক কবি এইবোৰ কেলেংকাৰীৰ সময়ত তেখেত আহিব নালাগে। কেতিয়াবা পাৰ্টি চাৰ্টি পাতিলে খবৰ দিম, আহিব।
0: চুপ! তই সেইজনী মানুহৰ নাম মুখলৈ নানিবি। তেওঁ তহঁতৰ একো কৰা নাই।
1: এশবাৰ আনিম। তেখেতে একো নকৰা হলে আজি তোৰ এনেকুৱা অৱস্থা নহয়।
0: আজি যে তই ইমান সন্মান সন্মান কৰিছ, তই নিজে ইমান দিন কি কৰিছ?
1: কি কৰিছো?
0: প্ৰতিবাৰ আহিলে গোটেই চহৰখনৰ বাটে ঘাটে তোৰ যিবোৰ কীৰ্তি শুনি ফুৰো, সেইবোৰ এখন ঘৰৰ কাৰণে কেলেংকাৰী নহয়?
1: শুন, যদি এবাৰ মুখে মুখে নকলি কিয়?
0: সেইবোৰ কথা মুখলৈ নাহে কাৰণে।
1: নেহাহ নহয় কাৰণে?
0: কিহৰ হাঁহ?
1: ভনীয়াৰ কেলেংকাৰীৰ কথা কবলৈ হলে তই ভনীয়াৰ কাৰণে কি কি কৰিছ সেইটো কোৱাৰ হাঁহ? লাজ নালাগে তোৰ? শুন, তই কথাটো উলিয়ালি যেতিয়া পৰিষ্কাৰকৈ কওঁ, শুনি যা। আঁঠুৱাৰ তলত নবৌয়ে ফুচ ফুচাই কোৱাতকৈ মই চিঞৰি চিঞৰি কোৱাই বেছি ভাল হ'ব। মোৰ বয়স 24 বছৰ হৈছে কাৰণে, এম এ পাছ কৰি বহি আছোঁ কাৰণে মায়ে মাজে মাজে চিন্তা কৰা যেন লাগে। দেউতাই প্ৰায়ে চিন্তা কৰে। নন্দন মজুমদাৰৰ লগত মোৰ চিনাকি হৈছে। মোৰ কাৰণে তেওঁ ভাল মানুহ। আমাৰ মাজত এটা বুজাবুজি হৈছে। আমি ভৱিষ্যতে কি কৰিম সেইটো ঠিক কৰিছোঁ।
0: আৰু এইখন ঘৰৰ ভৱিষ্যতটোৰ কি কৰিছ?
1: কি কৰিছোঁ?
0: এই যে প্ৰত্যেকবাৰ আহি শুনো, নমীৰ কাৰণে এই ছেট গহনা কৰালোঁ, নমীৰ কাৰণে এইটো চিলাই কল কিনিলোঁ, নমীৰ কাৰণে এই দুযোৰ কাপোৰ অৰ্ডাৰ দি কৰাই আনিলোঁ, এইবোৰ কি? তই নিজে আগত থাকি নিজৰ কাৰণে এনেকৈ বস্তু গোটাবলৈ তোৰ বেয়া নালাগে? দেউতাক সেই 50,000 টকাৰ ভিতৰত এইবোৰ বস্তুৰ দাম সোমাই থকা নাই? কোনখন মুখেৰে তই মোক ইমান ডাঙৰ ডাঙৰ কথা ক?
1: ৰবি, তই অকণমান ৰবি। মই মা দেউতাৰ নামত শপত খাই গৈছো, সেইবোৰত চাও মই এই জীৱনত নগচকো। মোক খালি কেইদিনমান সময় দে, এই ঘৰতো মই নাথাকো। তোক মই কথা দিলো, মই ওলাই যাম, মই ওলাই যাম। আৰু তোৰ যদি লাজ চৰম মান সন্মান বোলা কিবা বস্তু আছে, তেনেহলে তয়ো কোনোদিনে এই ঘৰ মাটিত ভৰি নিদিবি। এই ঘৰ মাটি বিক্ৰী কৰি মই দেউতাক উদ্ধাৰ কৰিম, আৰু আৰু মা দেউতাক মই চাম।
2: এই অনাতাঁৰ নাটখনৰ পৰিৱৰ্ধন কৰি ডক্টৰ শইকীয়াই ভ্ৰাম্যমান থিয়েটাৰৰ বাবে ৰচনা কৰিছিল তেখেতৰ প্ৰথমখন নাট ৰামধেনু। ধুমুহাটো লৰচৰ নকৰা বৃক্ষৰ দৰে আছিল ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। এই বৃক্ষৰ ছাঁ লাভ কৰিবলৈ সক্ষম হোৱা অসমৰ ভ্ৰাম্যমান নাট্যশিল্পক চালুকীয়া অৱস্থাৰ পৰা আনি এক সুকীয়া মাত্ৰা আৰু গতি প্ৰদান কৰাত তেখেতৰ অৱদান আছিল অপৰিসীম। ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই কৈছিল, নাটক, চিনেমা, গল্প এই সকলোবোৰ একেটা পৰিয়ালৰে সদস্য। ইহঁত একেটা কম্পাৰ্টমেণ্টত বেলেগ বেলেগ কোঠাত থাকিলেও অহা যোৱা কৰিবৰ বাবে দুৱাৰ খোলা থাকে। অৱশ্যে চিনেমাৰ পৰ্দা সন্মুখত ৰাখি গল্প লিখা নাছিল বুলি তেখেতে নিজেই কৈছে। তেখেতে সাধাৰণ একোটা ঘটনাকে যিদৰে শৈল্পিক সাজ পিন্ধাইছিল, সেয়া তেখেতৰ দৰে স্ৰষ্টাৰ দ্বাৰাহে সম্ভৱ। 1977 চনত নিৰ্মিত কলা বগা ছবি সন্ধ্যাৰাগৰ যোগেদি ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই চেলুলয়েডৰ পৃথিৱীত পৰিচালক ৰূপে আত্মপ্ৰকাশ কৰিছিল।
3: আমি ৰাতি গেট বনাই মৰিছো আৰু এওঁলোকে আৰামত তম্বু তৰি শুই আছে। ৰবা, বিচনাৰ তলত দুটকীয়া আটম বোম ফুটাই দিম এতিয়া।
4: উঠিব লাগে, উঠিব লাগে। আমাক আধা তেজপাত দিয়া চাহ কৰি দিব লাগে।
5: অকণমান উঠছোন, ল'ৰাকেইটাক চাহ অকণমান কৰি দিয়ে।

0: বৰ কষ্ট কৰিছে বেচেৰাহঁতে। যাচোন, ঠাকুৰহঁতেতো কাম কৰিয়ে আছে, ল'ৰা কেইটা আছে চাই ল'বি।
1: ভালকে ধরবি রে।
2: হ্যাঁ আচ্ছা দেবে করো।

0: স্পেশাল টি পানি আ গিয়া।
1: বাইদেউর বা নামটো কি?
2: দূর নামৰ কি দরকার? বাইদেউ আমালে খানা আনিছে, এই কারণে বাইদেউর নাম অন্নপূর্ণা।
3: অতি মৃদুভাষী অমায়িক স্বভাৱৰ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই নিজৰ জীৱনত কেতিয়াও অন্যায়ৰ সৈতে আপোচ কৰা নাছিল। তেখেত আছিল স্থিতপ্ৰজ্ঞ, ভাষাৰ ওপৰত আছিল তেখেতৰ অগাধ দখল। তেখেতৰ কলমেৰে যেতিয়া প্ৰতিবাদৰ ভাষা নিগৰি আহিছিল, তেতিয়াই সামাজিক চেতনাক জোকাৰি গৈছিল। তাৰ উৎকৃষ্ট উদাহৰণ হৈছে অগ্নিস্নান।
4: কথাবোৰ সঁচা নে মিছা?
5: কি কথা?
4: আইৰিন বাইদেউ কোৱা কথা?
5: এইটো কথা ঘৰতে নুসুধিলে কিয়?
4: মই সুধিছো, কথাবোৰ সঁচা নে মিছা?
5: সঁচা।
4: কেনেকৈ?
5: সেইকাৰণেই কৈছো, এইবোৰ কথা ঘৰত সকলোৰে আগত পাতিব লাগে। মই আপোনাৰ ঘৈণী, আপোনাৰ চাৰিটা ল'ৰা ছোৱালী আছিল, এতিয়া পাঁচটা হ'ল। শেষৰ কেঁচুৱাটোৰ মাক মই নহওঁ, এতিয়া ছটা হ'ব। এইটোৰ বাপেক আপুনি নহয়, কিন্তু সকলোৱে জানিব আমি মিলেৰে আছো। মোকো আপুনি ঘৈণীয়েক বুলি লৈ আছে, ভালহে কথা। নহ'লে মানুহে আকৌ ভাবিব আপুনি মোক একে ঘৰতে থাকিও এৰিলে, এতিয়া আৰু আপোনাক সেই বদনাম নিদিয়ে।
4: মোৰ সদনাম বদনামৰ কথা ভাবিব নালাগে, এদিনো ওচৰ চাপিবলৈ দিয়া নাই। তেনেহ'লে কেনেকৈ
5: কওকগৈ? আপুনি এদিনো মোক কাষ চপা নাই বুলি ক'বলৈ সাহ আছে যদি কৈ ফুৰকগৈ, সকলোকে কৈ ফুৰকগৈ। নকয়গৈ কিয়? কিৰণক নকয় কিয়? কিয় কল ঘৰলৈ মাতি আনি লুকুৱাই লুকুৱাই কথা শুনিছে? মানুহবোৰৰ কথাটো কৈ দিলেতো সকলোৱে মোক লেই লেচে চেই কৰিব, কাউৰি সকলোৱে নোখোৱা কৰিব। মইতো সেইবোৰলৈ ভয় কৰা নাই, আপুনি কিয় ভয় কৰিছে? দিয়ক ইলাল, কল কিয় বন্ধ হৈছে? কি হৈছে চোৱা আৰু সোনকালে চলাই দিবলৈ কোৱা।
4: মই তোক কল ঘৰৰ মেচিনত সোমোৱাই তোক পিহি পেলাম।
5: এটা কথা মই কৈ থওঁ, দৰকাৰ হ'লে মই নিজে সদৰি কৰিম, কিন্তু মানুহটো কোন এইটো কথা সোধাৰ সাহ মই আপোনাক কেতিয়াও হ'বলৈ নিদিম। এইটো কথা মনত ৰাখিব, মই এটা মানুহৰ লগত লুকুৱাই লুকুৱাই সদায় লেতেৰা হৈ থাকিব পাৰিলোহেঁতেন, কিন্তু মোক সেইটো নালাগে। মোক আপোনাক দেখুৱাবলৈ এটা প্ৰমাণ লাগে আৰু তাৰপিছত আকৌ চাফা হৈ থাকিবলৈ লাগে। ঠিক তাকে মই কৰিলোঁ। আপোনাৰ হাতী আছিল, ঢোল ডগৰ আছিল, সেইকাৰণে আপুনি এজনী মানুহ মোৰ আগত আনি থবহি পাৰে, তাইক মোৰ আগতে কেঁচুৱাৰ মাক কৰিব পাৰে। মোৰ সেইবোৰ নাই, সেইবোৰ নোহোৱাকৈ মই কি কৰিব পাৰোঁ কৰিলোঁ। কথাটো একেটাই, এতিয়া কিমান সহিব পাৰে সহি থাকক, তিল তিলকৈ কথাবোৰ বুজক, কিন্তু মই অকলে কিয় সহি থাকিম? সহি থাকিলে মোৰ কি লাভ হ'ব? সহি সহি মই মৰি থাকিম, সৰগলৈ যাম, সীতাহাবিত্ৰী হ'ম, কি পাপৰ কাৰণে মই নৰকৰ যন্ত্ৰণা ভুগিলোঁ? আই বোপায়ে সীতাহাবিত্ৰী হ'বলৈ কৈ পঠিয়াইছে, তেনেকুৱা হ'ব নোৱাৰিলেও মই ধৰ্মত আছিলোঁ। এঘাৰ বছৰে মই বহুত সহ্য কৰি আপুনি ভাল পোৱা কামকে কৰিলোঁ, কিন্তু কথা নাই বতৰা নাই, দম দমকৈ গাভৰু ছোৱালী এজনী আনি আপুনি মোৰ আগতে মোৰ চাৰিটাকৈ ল'ৰা ছোৱালী আগতে তাৰ লগত শুবলৈ ল'লে। তাৰ পাছতো মই সীতা সাবিত্ৰী হ'ম, আপোনাৰ ভৰি ধূলি শিৰত লৈ মই ধৰ্ম কৰিম।
6: সীতা হ'বলৈ হ'লে ৰামো থাকিব লাগে দেহে।
3: সমাজৰ দুৰ্নীতিক ডক্টৰ শইকীয়াই কেতিয়াও প্ৰশ্ৰয় নিদিছিল।
7: হাজাৰ প্ৰলোভনৰ মাজতো দুৰ্নীতিৰ পৰা মুক্ত হৈ থকাটো সম্ভৱ আৰু দুৰ্নীতিমুক্ত দৰিদ্ৰ হৈ থকাত এক অনিৰ্বচনীয় আনন্দ আছে।
3: দুৰ্নীতি অন্যায় অবিচাৰৰ বিৰুদ্ধে তেখেতৰ যি সবল স্থিতি, তেখেতৰ যি আপোচবিহীন চাৰিত্ৰিক সত্তা, সেয়া দৰ্শকে বিচাৰি পায় দীনবন্ধুৰ লেখীয়া চৰিত্ৰসমূহৰ মাজেৰে।
8: এতিয়াও ৰৈয়ে আছা?
9: নাই, ৰৈ থকা নাই, আকৌ আহিছো।
8: কিয়? মইতো কৈছোৱেই, মই এনেকৈ আকৌ নলওঁ।

0: আপুনি কৈছে কিন্তু কোনে বিশ্বাস কৰিব?
1: তুমি তুমিটো বিশ্বাস কৰিবা?
0: নকৰো। আপোনাৰ পিয়নটোৱে আপোনাৰ মেজৰ কাগজখন সেইটো ৰুমলৈ চহী কৰাবলৈ নিলে পাঁচ টকা লয়। সি মানুহক কয় সেই পাঁচ টকা সি আপোনাক দিয়ে। আজিও মোৰ পৰা এহেজাৰ টকা নোলোৱাৰ বাবে মই আপোনাক সৎ বুলি ভাবিমনে? নাভাবো। মই কৈ ফুৰিম আনৰ পৰা দুহেজাৰ টকা খাই আপুনি মোৰ আগত সৎ হৈ দেখুৱাইছে। চাৰিওফালে এনেকৈয়ে চলি আছে। এনেকুৱা মানুহে বেৰি আছে কাৰণে আপুনি সৎ মানুহ বুলি কোনো বিশ্বাস নকৰে। এনেকুৱা অৱস্থাত সৎ হৈ থাকি আপোনাৰ কি লাভ?
2: সেইটো নকব। বিশ্বাস কৰা নকৰা তোমালোকৰ কথা, কিন্তু সৎ হৈ থাকি কি লাভ সেই প্ৰশ্ন মোক নুসুধিবা।
3: চাহ খোৱা।
2: কথাবোৰ কেনেকুৱা হৈছে ভাবকচোন দাদা। এটা অন্যায় কাম কৰিবলৈ ককায়েকে ভায়েকক পঠিয়াইছে আৰু ভায়েকে নিজৰ দেউতাকৰ বয়সীয়া এজন মানুহক ঘোষ দিবলৈ লাজ কৰা নাই।
3: কি কৰিবা আৰু, তলৰ পৰা ওপৰলৈকেতো এনেকৈয়ে চলি আছে।
2: বুজিছো, কিন্তু যিটো বেয়া কথা সেইটো বেয়াই। মই যদি এইবোৰৰ পৰা আঁতৰি থাকিব খুজিলো,
4: কিন্তু মই যেন কাৰো অপকাৰ নকৰোঁ, মোৰ কাৰণে যেন কোনেও দুখ নাপায় কষ্ট নাপায়, মোৰ জীৱনে তাকে মোৰ ধৰ্ম বুলি শিকালে।

অভিলেখাগাৰৰ পৰা অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। আমাৰ অভিলেখাগাৰৰ পৰা লোৱা জীৱন সম্পৰ্কে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ অনুভৱ, তেখেতৰ চুটিগল্প, নাটক আৰু চিত্ৰধ্বনিৰে আজিৰ অনুষ্ঠানটি সজোৱা হল। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল ইন্দ্ৰজিৎ দাসৰ।

0: বেগেতে টিফিন প্যাক করা, রাজু মোবাইল এরা।
1: আরে বাইদেউ ব্যাংকৰ নম্বৰ লাগে, ৰিফাণ্ড অহাই নাই। পাই গলো, এতিয়াই কল কৰো বাইদেউ।
0: নম্বৰ পৰীক্ষা নকৰাকৈ প্ৰবঞ্চকে প্ৰায়ে বেংকৰ ভুৱা ৱেবছাইট আৰু জাল নম্বৰৰ সৈতে পইচাৰ কাৰণে ঠগবাজি কৰে।
1: তেন্তে সঠিক নম্বৰটো
0: বেংকৰ অফিচিয়েল ৱেবছাইট বা কাৰ্ডত।
1: আপুনিতো বচাই দিলে বাইদেউ,
0: কামৰ পৰা নহয়।
2: আৰবিআইয়ে কয়
3: সঠিক বিত্তীয় আচৰণে আপোনাক বচাই ৰাখে।
4: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
5: Our voice gets you heard everywhere.
4: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
5: 6900453528।
4: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
6: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আঞ্চলিক বাতৰি, 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
7: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়, বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ দুগৰাকী অভিযুক্ত অমৃত প্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গৰ জামিন আবেদনৰ শুনানি আজি গ্ৰহণ কৰিব। জামিন আবেদন দুখন শুনানিৰ বাবে ন্যায়াধীশ অঞ্জনমণি কলিতাৰ বিচাৰপীঠত তালিকাভুক্ত হৈছে। ইপিনে ফাষ্ট্ৰেক আদালতত গোচৰৰ ধাৰা আৰোপৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই অভিযুক্ত শ্যামকানু মহন্তই দাখিল কৰা এখন আবেদনৰো উচ্চ ন্যায়ালয়ে আজি শুনানি গ্ৰহণ কৰিব। উল্লেখযোগ্য যে ছিংগাপুৰত গীত পৰিৱেশন কৰিবলৈ গৈ অবাঞ্ছনীয় পৰিস্থিতিত মৃত্যু হোৱা জুবিন গাৰ্গৰ দেহাৱসানৰ অহা 19 ছেপ্টেম্বৰত এবছৰ সম্পূৰ্ণ হ'ব। এই পৰ্যন্ত শিল্পীগৰাকীৰ মৃত্যুৰ ঘটনাত গ্ৰেপ্তাৰ হোৱা এগৰাকীও অভিযুক্তই জামিন লাভ কৰিবলৈ সমৰ্থ হোৱা নাই। এই গোচৰ সংক্ৰান্তত আদালতে 11 গৰাকী প্ৰৱাসী অসমীয়াৰ সাক্ষ্য গ্ৰহণ কৰিব। এই সন্দৰ্ভত বিশেষ লোক অধিবক্তা জিয়াউল কামাৰে কালি সংবাদ মাধ্যমৰ আগত কয় যে এই গোচৰ সন্দৰ্ভত এতিয়ালৈকে 89 জনৰ সাক্ষ্য গ্ৰহণ কৰা হৈছে। তেওঁ লগতে পৰৱৰ্তী পৰ্যায়ত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত চাক্ষুষ সাক্ষী হিচাপে প্ৰৱাসী অসমীয়াসকলক মতা হ'ব বুলিও জানিবলৈ দিয়ে। ডিমা হাছাও জিলাত ডিমাছা ভাষাক অন্যতম চৰকাৰী ভাষাৰূপে স্বীকৃতি দিয়াৰ বাবে কালি ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদে এটা বিশেষ অনুষ্ঠানৰ আয়োজন কৰে। অনুষ্ঠানত পৰিষদৰ কাৰ্যবাহী সদস্য, বিভিন্ন বিষয়ববীয়া আৰু বিভিন্ন সংগঠনৰ প্ৰতিনিধিসকলে চৰকাৰৰ এই সিদ্ধান্তৰ শলাগ লোৱাৰ লগতে ডিমা হাছাওৰ ঐতিহ্য

0: ৰাজ্যময় সাংস্কৃতিক আৰু নৃতাত্বিক বৈচিত্ৰ্যক আগবঢ়াই নিয়াৰ বাবে এই সিদ্ধান্তই বিশেষভাৱে সহায় কৰিব বুলি প্ৰকাশ কৰে। চৰকাৰী আৰু ৰাজহুৱা কাম কাজত ডিমাচা ভাষাৰ বহুল প্ৰয়োগে পৰৱৰ্তী সময়ত নিশ্চয় সুফল কঢ়িয়াই আনিব বুলি পৰিষদে আশা প্ৰকাশ কৰে। ৰাজ্যৰ প্ৰতিখন জিলাতেই জনসাধাৰণৰ দেশাত্মবোধৰ চেতনাৰে উজ্জীৱিত কৰিবলৈ হৰ ঘৰ তিৰংগা অভিযান পূৰ্ণগতিত ৰূপায়ণ কৰা হৈছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই এই অভিযানৰ অংশ হিচাপে অসমবাসীক নিজৰ বাসগৃহত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিবলৈ আহ্বান জনাইছে। তেওঁ কয় যে তিৰংগা পতাকা দেশবাসীৰ বাবে সন্মান, গৌৰৱ আৰু স্বাভিমানৰ প্ৰতীক। এই পতাকাই জনসাধাৰণক দেশৰ প্ৰতি দায়বদ্ধ হবলৈ উৎসাহিত কৰা বুলিও তেওঁ কয়।
1: हमारा मान और हमारी पहचान है। यह भारत की एकता, अखंडता, स्वाभिमान और गौरव का प्रतीक है। तिरंगे में हमारे राष्ट्र के संकल्प और उज्जवल भविष्य की भावना निहित है। इसमें हमारे असंख्य स्वतंत्रता सेनानियों के त्याग, तपस्या, संघर्ष और बलिदान की अमर गाथाएं समाहित हैं। हमारा तिरंगा हमें माँ भारती के लिए समर्पित होकर कार्य करने की प्रेरणा देता है। आदरणीय प्रधानमंत्री श्री नरेंद्र मोदी जी के आवाहन पर मैं असम के सभी नागरिकों से आग्रह करता हूं कि आप हर घर तिरंगा अभियान में सहभागी बने और अपने अपने घरों पर तिरंगा फहराकर राष्ट्र के प्रति अपनी श्रद्धा और प्रतिबद्धता व्यक्त करें। धन्यवाद। जय हिंद।
0: যোৰহাট জিলাৰ তিতাবৰ উন্নয়ন খণ্ডৰ সৌজন্যত কালি এই উপলক্ষে দুচকীয়া বাহন সমদল উলিওৱা হয়। মৰিগাঁও জিলাত জিলা প্ৰশাসনৰ উদ্যোগত অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ দ্বাৰা উলিওৱা স্কুটি ৰেলীত ভালেসংখ্যক মহিলাই অংশগ্ৰহণ কৰে। মৰিগাঁও জিলা আয়ুক্ত সৃষ্টি সিঙে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। সমদলত জিলাখনৰ বিভিন্ন আত্মসহায়ক গোটৰ সদস্যই অংশগ্ৰহণ কৰে। বন্দে মাতৰমৰ 150 বছৰ সম্পূৰ্ণ হোৱা আৰু হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ অংশ হিচাপে ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয়ত কালি এখন বিশেষ প্ৰদৰ্শনী অনুষ্ঠিত হয়। জিলা আয়ুক্ত বিক্ৰম কৈৰীয়ে মুকলি কৰা এই প্ৰদৰ্শনীত সকলোৱে সমবেতভাৱে বন্দে মাতৰম পৰিৱেশন কৰে। প্ৰদৰ্শনী চাবৰ বাবে অহা লোকসকলৰ বাবে চেলফি পইণ্টো মুকলি কৰা হয়। কাছাৰ জিলা প্ৰশাসনৰ উদ্যোগত শিলচৰতো কালি তিৰংগা সমদল উলিওৱা হয়। ইয়াৰ অংশ হিচাপে গান্ধীবাগ উদ্যানত সমবেত কণ্ঠত বন্দে মাতৰম পৰিৱেশন কৰা হয়। জিলা প্ৰশাসন আৰু আৰক্ষীৰ উপৰিও NCC, NSS, অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযান, নাগৰিক সংগঠন, জিলা ক্ৰীড়া বিভাগ আৰু অন্যান্য বিভাগৰ প্ৰতিনিধিসকলে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। উজনি অসমত হোৱা প্ৰলয়ংকাৰী বানত 1000 কোটিৰো অধিক টকাৰ ক্ষতি হৈছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। দিছপুৰত কালি এখন সংবাদমেলত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত বানত হোৱা ক্ষয় ক্ষতি আৰু চৰকাৰে লোৱা পদক্ষেপৰ সবিশেষ সদৰি কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে শিৱসাগৰ আৰু চৰাইদেউক নতুন ৰূপত সজাই তোলাৰ পৰিকল্পনা লোৱা হৈছে। তেওঁ কয় যে ৰাজ্য চৰকাৰে বানত সৰ্বাধিক ক্ষতি হোৱা নেপালীখুটি, মাজগাঁও, বামুণপুখুৰী, কমলাবস্তি এলেকাত প্ৰভাৱিত লোকসকলক দীৰ্ঘম্যাদী আঁচনিৰ জৰিয়তে সহায় কৰাৰ চিন্তা কৰিছে। তেওঁ লগতে বৃহৎ পৰিমাণৰ গোধনৰ ক্ষতি হোৱা অঞ্চলসমূহত দুগ্ধ উৎপাদন কেন্দ্ৰ গঢ়ি তোলাৰ পৰিকল্পনা লোৱা হ'ব বুলিও জানিবলৈ দিয়ে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।
2: अरे रीमा, सोलर पैनल लगवा ले।
3: कब से मुझे सारे दोस्त बोलते थे, पर मैंने माना जब प्रधानमंत्री जी ने कहा
4: भारत सरकार का लक्ष्य सोलर पावर से बिजली बिल जीरो करने का भी है।
3: मैंने प्रधानमंत्री जी के कहने पर सोलर पैनल लगवाया और मेरा बिजली बिल जीरो आया। आप भी लगवा लो।
5: पीएम सूर्य घर मुफ्त बिजली योजना आज ही रजिस्टर करें PM सूर्य घर.gov.in पर। सूर्य
6: घर। क्या आप परेशानियों से घिरे हैं? मन भारी है और कोई रास्ता नजर नहीं आ रहा? याद रखें, समाधान आपके पास है। टेलीमानस के निशुल्क नंबर 14416 पर कॉल करें। कहीं से भी कभी भी 24 घंटे यह सुविधा उपलब्ध है। यहाँ आपकी बात सुनी जाती है, समझी जाती है और आपको सही दिशा दी जाती है। आप अकेले नहीं है, मदद बस एक कॉल दूर है।
7: नमस्कार, आकाशवाणी से समाचार प्रभात के साथ मैं फरहत नाज। विदेशी अंशदान विनियमन संशोधन विधेयक समीक्षा के लिए संयुक्त संसदीय समिति को भेजा गया। कलकत्ता उच्च न्यायालय ने पश्चिम बंगाल में तृणमूल कांग्रेस सरकार द्वारा संशोधित विनियमों के तहत जारी सभी अन्य पिछड़ा वर्ग प्रमाण पत्र रद्द किए। उच्च न्यायालय ने संगठित पेपरलीक के आरोप में पंजाब फार्मेसी ऑफिसर भर्ती प्रक्रिया पर रोक लगाई। उत्तरी बंगाल की खाड़ी में कम हवा के दबाव का क्षेत्र बनने के कारण उड़ीसा और पश्चिम बंगाल में आज तेज वर्षा की चेतावनी। बलूचिस्तान के सूरत जिले में में पाकिस्तान

পুলক বেনাৰ্জীৰ কণ্ঠৰ গীতটি শুনিলে গীতৰ কথা আছিল কেশৱ মহন্তৰ, প্ৰযোজনা আছিল ৰমেন বৰুৱাৰ, অনুষ্ঠানত এইবাৰৰ শিল্পী দীপাঞ্জলি ডেকা, গীতৰ কথা অনিল কলিতাৰ, প্ৰযোজনা অসীম হাজৰিকাৰ।

গীতিমালিকা অনুষ্ঠানত সেয়া আছিল দীপাঞ্জলি ডেকা। গীতৰ কথা আছিল অনিল কলিতাৰ, প্ৰযোজনা অসীম হাজৰিকাৰ। অনুষ্ঠানত এইবাৰৰ শিল্পী দিলীপ চৌধুৰী, গীতিকাৰ লক্ষ্য হীৰা দাস, প্ৰযোজনা জিতেন দেৱৰ।

দিলীপ চৌধুৰীৰ কণ্ঠৰ গীতটি শুনিলে গীতৰ কথা আছিল দক্ষ হীৰা দাসৰ, প্ৰযোজনা আছিল জিতেন দেৱৰ। গীতিমালিকা অনুষ্ঠানত এইবাৰৰ শিল্পী তৰুলতা দেৱী, গীত লিখিছে দীপাংকৰ ডেকাই, প্ৰযোজনা জয়ন্ত দাসৰ।

গীতিমালিকাত সেয়া আছিল তৰুলতা দেৱী, গীতৰ কথা আছিল দীপাংকৰ ডেকাৰ, প্ৰযোজনা আছিল জয়ন্ত দাসৰ। অনুষ্ঠানৰ শেষত শুনক শান্তনু গোস্বামীৰ কণ্ঠৰ এটি গীত।

শান্তনু গোস্বামীৰ কণ্ঠত ফজলুল কৰিম ৰচিত আৰু বিপুল বৰুৱা প্ৰযোজিত গীতটি শুনিলে ইয়াৰ লগে লগে আমাৰ আজিৰ গীতিমালিকা অনুষ্ঠানটিৰো অন্ত পৰিল।

0: বাণী আকাশবাণী সকলোরে হৃদয়ৰ বাণী আকাশবাণী আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ মন কি বাত সংগীত নাটক খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in ত নতুন ভাৰত ন ৰূপত আকাশবাণী আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক
1: আৱৰ ভইচ গেটছ ইউ হাৰ্ড এভৰিৱেৰ
0: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528
0: আকাশবাণী গুৱাহাটী সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া পুৱাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, উজনি অসমত হোৱা প্ৰলয়ংকাৰী বানত 1000 কোটিৰো অধিক টকাৰ ক্ষতি হৈছে বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। 80 সংখ্যক স্বাধীনতা দিৱসক লৈ ব্যাপক প্ৰস্তুতি, প্ৰতিখন জিলাতে হৰ ঘৰ তিৰংগা অভিযান পূৰ্ণগতিত ৰূপায়ণ। ৰাজ্যৰ 5গৰাকী বিশিষ্ট শিল্পী লৈ আজি 2024 আৰু 2025 বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা। অসম অৰুণাচলৰ সীমা সমস্যা শীঘ্ৰে সমাধান হ'ব বুলি মুখ্যমন্ত্ৰীৰ আশা প্ৰকাশ। আৰু উচ্চ ন্যায়ালয়ত আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গৰ জামিন আবেদনৰ শুনানি। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া শুনক বিতং বাতৰি। উজনি অসমত হোৱা প্ৰলয়ংকাৰী বানত 1000 কোটিৰো অধিক টকাৰ ক্ষতি হৈছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। দিছপুৰত কালি এখন সংবাদমেলত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত বানত হোৱা ক্ষয় ক্ষতি আৰু চৰকাৰে লোৱা পদক্ষেপৰ সবিশেষ সদৰি কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে শিৱসাগৰ আৰু চৰাইদেউক নতুন ৰূপত সজাই তোলাৰ পৰিকল্পনা লোৱা হৈছে। তেওঁ কয় যে ৰাজ্য চৰকাৰে বানত সৰ্বাধিক ক্ষতি হোৱা নেপালী খুঁটি, মাজগাঁও, বামুণপুখুৰী, কমলাবস্তি এলেকাত প্ৰভাৱিত লোকসকলক দীৰ্ঘম্যাদী আঁচনিৰ জৰিয়তে সহায় কৰাৰ চিন্তা চৰ্চা কৰিছে। তেওঁ লগতে কয় যে বৃহৎ পৰিমাণৰ গোধনৰ ক্ষতি হোৱা অঞ্চলসমূহত দুগ্ধ উৎপাদন কেন্দ্ৰ গঢ়ি তোলাৰ পৰিকল্পনা লোৱা হ'ব।
1: নেপালী খুঁটি, কমলবস্তি, আমাৰ ৰেলৱে ষ্টেচন, বামুণপুখুৰী, মাজগাঁও, এনেকুৱা কেইটামান এৰিয়া আছে য'ত সম্পূৰ্ণভাৱে ঘৰৰ নষ্ট হৈছে, তাত হাউচিং বুলি একো নাই। কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু বিভিন্ন সমাজসেৱী সংগঠনৰ লগত আমি কথা পাতি আছোঁ যে এই ডেমেজৰ ওপৰতো তাত মডেল হাউচিং স্কিম আমি কৰিব পাৰোঁ নেকি, সেই বিষয়েও ৰাজ্য চৰকাৰে চিন্তা অব্যাহত ৰাখিব। কিন্তু তেতিয়া কৰিব পৰা যাব যেতিয়া মানুহখিনি অন্ততঃ প্ৰাথমিক সহায়টো পাই ঘৰলৈকে যাব পাৰে। মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ এই ধনো আমি মডেল হাউচিং কলনী নিৰ্মাণৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিম, সেই ধৰণে আমি চিন্তা কৰি থৈছোঁ।
0: ৰাজ্য চৰকাৰে উদ্ধাৰ

0: সাহায্য অভিযান কিদৰে আগুৱাই নিছে সেই বিষয়ে উল্লেখ কৰি ডঃ শৰ্মাই কয় যে বানে বিধ্বস্ত কৰা জিলা চাৰিখনৰ 64,891 পৰিয়ালক ইতিমধ্যে 15,000 টকাকৈ 97,34,00,000 টকা মোকলাই দিয়া হৈছে। ইয়াৰ উপৰি জিলা চাৰিখনৰ 4,00,000 পৰিয়ালক 1 আগষ্টৰ অৰুণোদয়ৰ ধন 2,500 টকালৈ বৃদ্ধি কৰি প্ৰদান কৰা হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে বানত হোৱা ক্ষয় ক্ষতিৰ মূল্যায়নৰ বাবে প্ৰভাৱিত অঞ্চলসমূহত জৰীপ চলোৱা হৈছে। এই জৰীপত 960 প্ৰশিক্ষিত শিক্ষকে 8,325 পৰিয়ালৰ জৰীপ সম্পূৰ্ণ কৰিছে বুলি তেওঁ জানিবলৈ দিয়ে। ডঃ শৰ্মাই কয় যে জৰীপৰ জৰিয়তে লাভ কৰা তথ্য অনুসৰি এতিয়ালৈ প্ৰায় 150-200 কোটি টকাৰ ক্ষতি হৈছে। 9 আগষ্টৰ পৰা আৰম্ভ হোৱা প্ৰথম পৰ্যায়ৰ জৰীপৰ কাম 30 আগষ্টত সম্পূৰ্ণ হ'ব আৰু ইয়াৰ পিছত প্ৰভাৱিত লোকসকলে জৰীপ সন্দৰ্ভত ওজৰ আপত্তি দাখিল কৰিব পাৰিব। মুখ্যমন্ত্ৰীয়ে কয় যে বানে ক্ষতি নকৰা এই তালিকাত অন্তৰ্ভুক্ত হলে সেই সন্দৰ্ভতো ৰাইজে অভিযোগ দিব পাৰিব। তেওঁ কয় যে সমগ্ৰ প্ৰক্ৰিয়াটো পুনৰীক্ষণৰ বাবে 1-15 ছেপ্টেম্বৰলৈ দ্বৈত পৰীক্ষণ প্ৰক্ৰিয়া আৰম্ভ হ'ব। ইয়াৰ জৰিয়তে প্ৰথম পৰ্যায়ৰ জৰীপত ৰৈ যোৱা ত্ৰুটিসমূহ পৰীক্ষা কৰা হ'ব। জৰীপত যাতে কোনোধৰণৰ ত্ৰুটি ৰৈ নাযায়, বৈষম্যৰ সৃষ্টি নহয়, তাৰ বাবে অন্য জিলাৰ বিষয়াকো গুণোৎসৱৰ দৰে জৰীপৰ কামত নিয়োজিত কৰা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক্ষতি হোৱা প্ৰতিটো পৰিয়ালক সাহায্যৰ বাবে প্ৰয়োজনীয় পুঁজি কেন্দ্ৰীয় চৰকাৰে আবণ্টন দিয়াৰ আশ্বাস দিয়া বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। ৰাজ্যৰ শেহতীয়া বানৰ ক্ষয় ক্ষতিৰ বাবদ এতিয়ালৈকে বিভিন্ন শিতানত মোকলাই দিয়া ধনৰাশিৰ বিষয়ে প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ইতিমধ্যে 793 বিদ্যালয়ক মেৰামতিৰ বাবে 2,00,000 টকাকৈ আগবঢ়োৱা হৈছে আৰু সম্প্ৰতি 90% বিদ্যালয়ত পুনৰ পাঠদান আৰম্ভ হৈছে। উজনি অসমৰ 4 জিলাৰ 254 বিদ্যালয়ত 17 আগষ্টৰ পৰাহে পাঠদান কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। ইপিনে ৰাজ্যৰ বান পৰিস্থিতি সুস্থিৰ হৈছে যদিও 7 জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও প্ৰভাৱিত হৈ আছে। সাম্প্ৰতিক বানত 433 গাঁৱৰ 86,832 লোক প্ৰভাৱিত হোৱাৰ লগতে 10,884.27 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। বানত মৃত্যু হোৱা লোকৰ সংখ্যা 104 হৈছেগৈ। ৰাজ্যৰ প্ৰতিখন জিলাতে জনসাধাৰণক দেশাত্মবোধৰ চেতনাৰে উজ্জীৱিত কৰিবলৈ হৰ ঘৰ তিৰংগা অভিযান পূৰ্ণগতিত ৰূপায়ণ কৰা হৈছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই এই অভিযানৰ অংশ হিচাপে অসমবাসীক নিজৰ বাসগৃহত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিবলৈ আহ্বান জনাইছে। তেওঁ কয় যে তিৰংগা পতাকা দেশবাসীৰ বাবে সন্মান, গৌৰৱ আৰু স্বাভিমানৰ প্ৰতীক। এই পতাকাই জনসাধাৰণক দেশৰ প্ৰতি দায়বদ্ধ হবলৈ উৎসাহিত কৰা বুলিও তেওঁ কয়।
1: মেৰে প্ৰিয় অসমবাসীও নমস্কাৰ। তিৰংগা আমাৰ শান, আমাৰ মান और हमारी पहचान है। यह भारत की एकता, अखंडता, स्वाभिमान और गौरव का प्रतीक है। तिरंगे में हमारे राष्ट्र के संकल्प और उज्जवल भविष्य की भावना निहित है। इसमें हमारे असंख्य स्वतंत्रता सेनानियों के त्याग, तपस्या, संघर्ष और बलिदान की अमर गाथाएं समाहित हैं। हमारा तिरंगा हमें माँ भारती के लिए समर्पित होकर कार्य करने की प्रेरणा देता है। आदरणीय प्रधानमंत्री श्री नरेंद्र मोदी जी के आह्वान पर मैं असम के सभी नागरिकों से आग्रह करता हूं कि आप हर घर तिरंगा अभियान में सहभागी बने और अपने अपने घरों पर तिरंगा फहराकर राष्ट्र के प्रति अपनी श्रद्धा और प्रतिबद्धता व्यक्त करें। धन्यवाद। जय हिंद।
0: গোৱালপাৰা জিলা প্ৰশাসনে হৰ ঘৰ তিৰংগা অভিযানৰ অংশ হিচাপে আজি চাইকেল সমদল উলিয়ায়। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা উলিওৱা এই সমদল জিলাখনৰ আয়ুক্ত প্ৰদীপ্তি মুঙে মুকলি কৰে। জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষক নৱনীত মহন্তয়ো সমদলত ভাগ লয়। অভিযানৰ অংশ হিচাপে দেশপ্ৰেমমূলক বক্তৃতা প্ৰতিযোগিতা, মহিলাৰ ফুটবল খেল আদি অনুষ্ঠিত হ'ব। বাক্সা জিলাৰ সদৰ মুছলপুৰত কালি বিয়লি তিৰংগ পতাকা সমদল উলিওৱা হয়। বিশ্বনাথ জিলাতো কালি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ চৌহদৰ পৰা তিৰংগ পতাকা যাত্ৰা কৰা হয়। জিলা আয়ুক্ত কৰবী শইকীয়া কৰণে এই যাত্ৰাৰ শুভাৰম্ভ কৰি সকলোকে এই অভিযানত অংশ ল'বলৈ আহ্বান জনায়। 80 সংখ্যক স্বাধীনতা দিৱসলৈ মাজত এদিন বাকী থকা অৱস্থাত দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো ব্যাপক প্ৰস্তুতি চলিছে। গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ জোৱানসকল পেৰেডৰ অনুশীলন প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। উল্লেখযোগ্য যে বিগত বছৰসমূহৰ দৰে এইবাৰো ৰাজ্য চৰকাৰৰ উদ্যোগত খানাপাৰাত কেন্দ্ৰীয়ভাৱে স্বাধীনতা দিৱস উদযাপন কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই 15 আগষ্টৰ পুৱা 9 বজাত স্বাধীনতা দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব। ইয়াৰ পাছত মুখ্যমন্ত্ৰীয়ে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ অভিবাদন গ্ৰহণ কৰিব। এইবাৰ খানাপাৰাৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অসম আৰক্ষী, বীৰাংগনা, চি আৰ পি এফ, এছ এছ বি, চি আই এছ এফকে ধৰি 25 দলে অংশ ল'ব। ত্ৰিপুৰা আৰক্ষীৰ এটা দলেও পেৰেডত অংশ ল'ব। কালি বিয়লি অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিঙে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত উপস্থিত হৈ যাৱতীয় প্ৰস্তুতিৰ বুজ লৈ এইদৰে কয়।
2: এইটো দেশৰ কাৰণে, আমাৰ চাবৰ কাৰণে এটা গৰ্ব, হৰ্ষ আৰু উল্লাসৰ দিৱস। চ' এইটো এটা দিন হয় যেতিয়া আমাৰ মাননীয় মুখ্যমন্ত্ৰী চাহাবে ষ্টেটক এড্ৰেছ কৰে, তেখেত গভৰ্ণমেণ্টৰ কথা কয়, প্লাছ চাবক প্ৰোৎসাহন দিয়ে।

0: বাতৰি দি আছাম ট্ৰিবিউন, আমাৰ অসম আদি প্ৰায় আটাইকেইখন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। অসম অৰুণাচল সীমান্তৰ মিংমাং বদতী অঞ্চলত অসমীয়া লোকৰ ওপৰত অৰুণাচলী দুষ্কৃতিকাৰীয়ে চলোৱা নিৰ্বিচাৰ গুলীচালনাৰ প্ৰতিবাদত অঞ্চলটোত উত্তেজনা অব্যাহত থকাৰ বাতৰি নিয়মীয়া বাৰ্তাকাকতে শিৰোনামৰ বাতৰি হিচাপে প্ৰকাশ কৰিছে। জুবিন গাৰ্গৰ হত্যাৰ গোচৰ সন্দৰ্ভত ছিংগাপুৰৰ 10গৰাকী প্ৰৱাসী অসমীয়াই অহা অক্টোবৰ সাক্ষ্য দিবলৈ অসমলৈ আহিব। এই বাতৰিটো দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। পাঁচ বছৰত 48,70,000 আবেদনৰ বিপৰীতে 6,00,000 লোকেহে বীমাৰ ধন লাভ কৰাৰ এটা বাতৰি প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাত বঞ্চিত অসমৰ কৃষক শিৰোনামেৰে দৈনিক অসম কাকতে বাতৰি প্ৰকাশ কৰিছে। দিল্লীত যন্তৰ মন্তৰত শীঘ্ৰেই আন্দোলনৰ দ্বিতীয় পৰ্যায় আৰম্ভ হ'ব বুলি চিজেপিৰ নেতা অভিজিত দীপকে ঘোষণা কৰা এটা বাতৰি অসমীয়া প্ৰতিদিন কাকতে প্ৰকাশ কৰিছে। ধাৰাসাৰ বৰষুণ আৰু বানৰ ফলত উত্তৰ পূৰ্বাঞ্চলৰ 40.36 কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ক্ষতি হোৱা বুলি কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে ৰাজ্যসভাত এটা প্ৰশ্নৰ লিখিত উত্তৰত তথ্য প্ৰকাশ কৰাৰ বাতৰি দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত সবিস্তাৰে প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
1: ধন্যবাদ নিৰুপমা বৰঠাকুৰ। বতৰ বতৰা স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 35 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 28 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। উজনি অসমত হোৱা প্ৰলয়ংকাৰী বানত 1,000 কোটিৰো অধিক টকাৰ ক্ষতি হৈছে বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। 80 সংখ্যক স্বাধীনতা দিৱসক লৈ ব্যাপক প্ৰস্তুতি, প্ৰতিখন জিলাতে হৰ ঘৰ তিৰংগা অভিযান পূৰ্ণগতিত ৰূপায়ণ। ৰাজ্যৰ 5গৰাকী বিশিষ্ট শিল্পীলৈ আজি 2024 আৰু 2025 বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা। অসম অৰুণাচলৰ সীমা সমস্যা শীঘ্ৰেই সমাধান হ'ব বুলি মুখ্যমন্ত্ৰীৰ আশা প্ৰকাশ। আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ত আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত অমৃত প্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গৰ জামিন আবেদনৰ শুনানি গ্ৰহণ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। ক্ষণিক পাছতেই জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: पीएम फसल बीमा योजना से करीब 2,00,000 करोड़ रुपए क्लेम के रूप में किसानों को मिले।
1: मोर नाम मोनिता रानी दास, थाना बागबर, डिस्ट्रिक्ट बरपेटा। तो आम धान खेती बालू खेती नष्ट है, नष्ट हमें সেইটো যদি পইচা দেয় তেনেহ'লে আমাৰ লাভ হয়। বাকীবোৰ খেতিয়কে ক'লে তেওঁলোকেও লাভটো পাব, সেইকাৰণে আমি যেনেকৈ পালোঁ তেওঁলোকে যাতে পায়।
2: খৰীফ ফচল বীমাৰ বাবে শীঘ্ৰে পঞ্জীকৰণ কৰক।
3: বেংক শাখা, বীমা কোম্পানী, কৃষি ঋণ সমিতি, জনসেৱা কেন্দ্ৰৰ সৈতে যোগাযোগ কৰক।
2: ফচল বীমা সম্বন্ধীয় তথ্য পাতিৰ বাবে হেল্পলাইন নম্বৰ 144447লৈ কল কৰক।
4: ফচল বীমা কৰাওক, সুৰক্ষা কবচ পাওক।
5: জিলাৰ ৰেহৰূপ।
6: নমস্কাৰ, জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি শুনক কামৰূপ জিলাৰ ৰেহৰূপ। আমাৰ সৈতে আছে কামৰূপৰ পৰা আমাৰ সংবাদদাতা কৌশিক দাস। সমগ্ৰ ৰাজ্যৰ লগতে কামৰূপ জিলাতো যোৱা 2 আগষ্টৰ পৰা লোকপিয়ল 2027ৰ প্ৰথম প্ৰক্ৰিয়া স্বগণনা অৰ্থাৎ স্বগণনাৰ কাৰ্যসূচী আৰম্ভ হয়। এই সন্দৰ্ভত আমাৰ কামৰূপৰ সংবাদদাতাৰ এক প্ৰতিবেদন।
7: সমগ্ৰ ৰাজ্যৰ লগতে কামৰূপ জিলাতো যোৱা 2 আগষ্টৰ পৰা চেঞ্চাছ 27ৰ প্ৰথম প্ৰক্ৰিয়া স্বগণনা অৰ্থাৎ ছেল্ফ ইনুমাৰেচন কাৰ্যসূচী আৰম্ভ হয়। ইতিমধ্যে কামৰূপ জিলাৰ জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰই অনলাইন যোগে নিজৰ তথ্য পূৰণ কৰি স্বগণনা প্ৰক্ৰিয়া সম্পন্ন কৰে আৰু কামৰূপ জিলাৰ জনসাধারণকো এই কার্যসূচীত অংশগ্রহণ করে জনগণনা সফলভাবে সম্পন্ন করবলৈ আহ্বান জানায়। ইতিমধ্যে অনলাইন পোর্টেলত জিলাখনের যথেষ্ট সংখ্যক জনসাধারণে স্বগণনা প্রক্রিয়ার নিজের তথ্য পূরণ করেছে। সেন্সাস 27ের স্বগণনা প্রক্রিয়ার অনলাইন পোর্টেল অহা 16 আগস্টলৈ খোলা থাকিব। এই সময়সাত সকল নাগরিকে ঘরত বহিয়ে অনলাইন যোগে নিজের পরিয়াল আর ব্যক্তিগত তথ্য দাখিল করিব পারিব। জিলা আয়ুক্ত দেবকুমার মিশ্রয় নির্ধারিত সময়সীমার ভিতর স্বগণনা সুবিধার সদ্ব্যবহার করে এই গুরুত্বপূর্ণ রাষ্ট্রীয় কার্যসূচীত সক্রিয়ভাবে অংশগ্রহণ করবলৈ সকল নাগরিকক আহ্বান জানায়। উল্লেখ্য, স্বগণনা পোর্টেলে অহা 16 আগস্টত বন্ধ হওয়ার

0: পাছতে 17 আগষ্টৰ পৰা ঘৰে ঘৰে গৈ জনগণনা কাৰ্যসূচী আৰম্ভ হ'ব।
1: অসমৰ প্ৰথম মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ পুণ্যতিথিত অসম চৰকাৰৰ উদ্যোগত যোৱা 5 আগষ্টত লোক কল্যাণ দিৱস পালন কৰা হয়। সমান্তৰালভাৱে কামৰূপ জিলাতো লোক কল্যাণ দিৱস পালন কৰা হয়। এই বিষয়ে অধিক জনাইছে আমাৰ সংবাদদাতাই।
0: অসমৰ প্ৰথম মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ পুণ্যতিথিত অসম চৰকাৰৰ উদ্যোগত যোৱা 5 আগষ্টত লোক কল্যাণ দিৱস পালন কৰা হয়। সমান্তৰালভাৱে কামৰূপ জিলাতো লোক কল্যাণ দিৱস পালন কৰা হয়। কামৰূপ জিলাত সংহত আয়ুক্ত কাৰ্যালয়ৰ সহযোগত অনুষ্ঠিত লোক কল্যাণ দিৱসত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰা হয়। তাৰ পাছতে এখন সভা অনুষ্ঠিত হয়। সভাৰ আদৰণি ভাষণ আগবঢ়াই জিলা উন্নয়ন আয়ুক্ত সুশান্ত দত্তই সভাতে অসম চৰকাৰৰ তৰফৰ পৰা আগবঢ়োৱা কামৰূপ জিলাৰ দুগৰাকী কৰ্মচাৰীক লোক সেৱা পুৰস্কাৰ প্ৰদান কৰা হয়। তেওঁলোক ক্ৰমে কামৰূপ জিলাৰ প্ৰশাসনৰ উচ্চবৰ্গৰ কৰ্মচাৰী নিৰঞ্জন বড়ো আৰু কামৰূপ জিলা মেলেৰিয়া বিভাগৰ উচ্চবৰ্গৰ কৰ্মচাৰী ভূপেন দাস। লোক সেৱা সন্মান প্ৰদান কৰে লোক কল্যাণ বিভাগত উপস্থিত থকা বকু চৰগাঁও সমষ্টিৰ বিধায়ক ৰাজু মেচ, কমলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক দিগন্ত কলিতা আৰু হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ বিধায়ক প্ৰকাশ দাসে। উল্লেখ্য, লোক সেৱা দিৱসত কামৰূপ জিলাৰ আয়ুক্ত দেৱকুমাৰ মিশ্ৰই অসম চৰকাৰৰ পৰা 2টা বিভাগত কৰ্মশ্ৰী সন্মান লাভ কৰে। জিলা আয়ুক্তগৰাকীয়ে মীন বিভাগৰ তৰফৰ পৰা শিশুৰ পুষ্টিকৰ খাদ্য প্ৰস্তুত কৰা আৰু গুৱাহাটী মহানগৰীত বিগত বৰ্ষত হৈ যোৱা কেন্দ্ৰীয় বাগৰুম্বা নৃত্যৰ শিল্পীসকলক একমডেশ্যনৰ ক্ষেত্ৰত আগবঢ়োৱা সেৱাৰ বাবে অসম চৰকাৰৰ পৰা এই কৰ্মশ্ৰী সন্মান প্ৰদান কৰা হয়।
1: ভাৰত চৰকাৰৰ যোগাযোগ আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ চেণ্ট্ৰেল ব্যুৰ অফ কমিউনিকেশ্যনৰ উদ্যোগত ইণ্টিগ্ৰেটেড কমিউনিকেশ্যন এণ্ড আউটৰিচ প্ৰগ্ৰেমৰ আধাৰত যোৱা 8 আগষ্টত লোকপিয়ল 2027 আৰু নিচামুক্ত ভাৰত শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰা হয়। এই বিষয়ে অধিক জানো আহক আমাৰ সংবাদদাতাৰ পৰা।
0: ভাৰত চৰকাৰৰ মিনিষ্ট্ৰী অফ কমিউনিকেশ্যন এণ্ড ব্ৰডকাষ্টিঙৰ চেণ্ট্ৰেল ব্যুৰ অফ কমিউনিকেশ্যনৰ উদ্যোগত ইণ্টিগ্ৰেটেড কমিউনিকেশ্যন এণ্ড আউটৰিচ প্ৰগ্ৰেমৰ আধাৰত যোৱা 8 আগষ্টত চেঞ্চাছ 2027 আৰু নাচা মুক্তি ভাৰত শীৰ্ষক এক অনুষ্ঠানৰ আয়োজন কৰা হয়। কামৰূপ জিলাৰ গৰৈমাৰী এফ এ আহমেদ কলেজত অনুষ্ঠিত প্ৰগ্ৰেমত এখন সজাগতা সভাৰ অনুষ্ঠিত কৰা হয়। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে পি আই বি গুৱাহাটীৰ এডিচনেল ডাইৰেক্টৰ জেনেৰেল কৃপা শংকৰ যাদৱ। সজাগতা সভাত চেঞ্চাছ 2027ৰ বিষয়ে এফ এ আহমেদৰ কলেজৰ সহকাৰী অধ্যাপক আজিজুৰ হক আহমেদ আৰু নিচামুক্ত ভাৰত শীৰ্ষক বিষয়ক এফ এ আহমেদ কলেজৰ সহকাৰী অধ্যাপক কাঞ্চন চৌধুৰীয়ে বিশদভাৱে বৰ্ণনা কৰে। চেণ্ট্ৰেল ব্যুৰ অফ কমিউনিকেশ্যনৰ ফিল্ড পাব্লিচিটি অফিচাৰ আমিনুল হক সাদ্দাৰে আদৰণি ভাষণ আগবঢ়োৱা সজাগতা সভাত নিচামুক্ত ভাৰত শীৰ্ষক সজাগতামূলক নাট প্ৰদৰ্শন আৰু ছাত্ৰ ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। উল্লেখ্য, সজাগতা সভাত এফ এ আহমেদ কলেজৰ অধ্যক্ষ আব্দুল আৱাৰ চাহাব, গৰৈমাৰী উন্নয়ন খণ্ডৰ সহকাৰী উন্নয়ন খণ্ড বিষয়া ৰাজীৱ দাস, গৰৈমাৰী ছায়েন্স একাডেমীৰ অধ্যক্ষ দোস্ত হবিবুৰ ৰহমান প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তি এই সজাগতা সভাত উপস্থিত থাকে।
1: জিলাৰ ৰেহৰূপ অনুষ্ঠানত আপোনালোকে আজি কামৰূপ জিলাৰ ৰেহৰূপ শুনিলে। কাইলৈ লৈ আহিম আন এখন জিলাৰ ৰেহৰূপ। তেতিয়ালৈ বিদায় লৈছো, নমস্কাৰ।

চাৰ্যই ৰাজ্যবাসীলৈ জনোৱা আহ্বান শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আৰম্ভ কৰিবলৈ লৈছোঁ ফোন ইন কল্পতৰু।

0: আজিৰ ফন ইন গল্পটোৰ সৈতে মই প্ৰাঞ্জল শৰ্মা। আপোনাৰ প্ৰিয় গীতটি শুনিবলৈ আপুনি আমালৈ ফোন কৰিব পাৰে 03612661876 আৰু 9435404223 এই দুটি নম্বৰত। নম্বৰটো আকৌ কৈছোঁ 03612661876 আৰু 9435404223 এই দুটি নম্বৰত ফোন কৰি আপোনাৰ প্ৰিয় গীতটি আপুনি শুনিব পাৰে। এতিয়াৰ পৰা দিনৰ 10 বজালৈ আমি আপোনাৰ সৈতে থাকিম। ইতিমধ্যে আমাৰ টেলিফোনৰ সংকেত ধ্বনি বাজি উঠিছে, আমি প্ৰথমগৰাকী শ্ৰোতাৰ ফোনটো তুলি লৈছোঁ। হেল্ল' হেল্ল' হেল্ল' হেল্ল'
1: হেল্ল' নমস্কাৰ, মই হিজেশ্বৰ লহকৰ।
0: লহকৰ ডাঙৰীয়া নমস্কাৰ, আমাৰ এগৰাকী নিয়মীয়া শ্ৰোতা। আপুনি প্ৰথমতে কওক, গীত কি শুনিব খুজিছে?
1: আচ্ছা, প্ৰাঞ্জল শৰ্মা, আজিকালি কম আহে, কাৰণ
0: ৰাতিপুৱাৰ গল্পটোত অকণমান কমকৈ অহা হয়, কিন্তু দেওবৰীয়া গল্পটোত মাজে সময়ে আমি আত্মপ্ৰকাশ কৰি থাকোঁ।
1: মই গীত শুনিম ভূপেন দাৰ,
0: হয়,
1: দিল হুম হুম কৰে
0: ৰুদালি
1: চব। কাৰণ এই গানটো ভাল পাওঁ কি যে যেতিয়া গুলজাৰে কৈছিল যে এইটোতো হুম হুম কৰে তো হিন্দী শব্দ আমি বিচাৰি নাপাওঁ, তেতিয়া ভূপেন দাই কৈছিল যে হুমটোৱে দিয়ক, হুম হুমে দিয়ক, যদি হিন্দী শব্দ বিচাৰি নাপায়। তেতিয়া গুলজাৰে কৈছে ঠিক আছে এইটোৱে হ'ব ভাল, কিন্তু সেই জনপ্ৰিয় হৈ গৈছে,
0: আমি অসমীয়াত
1: নাপাইছো দিয়ক,
0: হম হম শব্দ থাকে।
1: এইটো গানলৈ খুব মনত পৰে, মোৰ
0: খুব মনত পৰে। এটা এটা বৰ ধুনীয়া গীত হয়, কওক কওক, আপুনি কিবা কৈ আছিল?
1: নহয়, মই এতিয়া মোৰ বন্ধুবৰ্গৰ নাম কম, দীঘলীয়া লিষ্ট নহয় মোৰ।
0: হয় হয়,
1: আনন্দ গন্ধিয়া, বংকিম দাস, হাজেৰা বেগম, কল্পনা আমিন, লক্ষ্য চহৰীয়া, ৰূপালী কলিতা, মাইনা দাস, এইকেইজন মোৰ প্ৰিয় শ্ৰোতা। কলা
0: আপোনালোক সংযুক্ত হৈ থাকে নহয়নে বিভিন্ন মাধ্যমত?
1: নিশ্চয়, ফোন নম্বৰ সকলোৰে পোৱা নাই, পালে ভাল আৰু, কথা পাতি ভালো
0: লাগে।
1: ঘৰৰ ঘৰৰ নিজৰ যেন পৰিয়াল, আকাশবাণীৰ
0: আপোনালোক আটাইৰে প্ৰিয় গীতটি মই বজাই শুনাবলৈ লৈছোঁ, আপোনালোকে শুনক আটাইয়ে মিলি।

0: সুস্থ হয়ে থাকক, সজাগ হয়ে থাকক। অ্যাপোলো এক্সেল কেয়ার হসপিটালের বিশেষজ্ঞ চিকিৎসকর তত্ত্বাবধানত অ্যাপোলো প্রো হেলথ প্রিভেন্টিভ হেলথ চেকআপ প্যাকেজ, শিশুর পড়া জ্যেষ্ঠ নাগরিক সকলের বাবে। উচ্চ রক্তচাপ, হৃদরোগ, ডায়াবেটিস, থাইরয়েড, ক্যান্সার, আর্থরাইটিস আদি রোগ আগতেই চিনাক্ত করার সুবিধা।
1: বুকিংৰ বাবে আজি ফোন কৰক 9957568450ত।
2: এপোলো এক্সেল কেয়ার হসপিটাল, পশ্চিম বড়াগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
3: উভতি আহিছো ফোন ইন কল্পটোৰ মাজলৈ। হেল্লো, হ্যাঁ নমস্কাৰ নমস্কাৰ। আপোনাৰ পৰিচয়টো দিয়ক আৰু গীত কি শুনিব খুজিছে কওক।
4: মই খৈয়াবাৰীৰ পুনৰাম কলিতাই কলো।
3: কলিতা মহোদয়, আপোনাক স্বাগতম অনুষ্ঠান দিলে, আমাৰ এগৰাকী আপুনি নিয়মীয়া শ্ৰোতা। আপোনাৰ প্ৰিয় গীতটি কওক।
4: মই সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ কণ্ঠৰ এই যৌৱন বাসনাৰ ঋতু পুকুল,
3: স্নেহে আমাৰ শতশ্ৰাৱণৰ
4: কৰে উন্মত্ত বাণে,
3: হয়
4: স্নেহে আমাৰ শতশ্ৰাৱণৰ ধাৰাহাৰ বৃষ্টিৰ প্লাৱন আনে,
3: হয় হয়।
4: আমি শুনিব বিচাৰিছো
3: অসমৰ তিনিখন জিলা, আচলতে আমাৰ কেইবাখনো জিলা প্ৰলয়ন কৰি বানপানীয়ে আমাক ধুই গৈছে। আপোনালোকে শুনি আছে নহয়নে, শিৱসাগৰ বা চৰাইদেউ, যোৰহাট, এই জিলাসমূহত প্ৰলয়ন কৰি বানে ধুই গৈছে বেয়াকৈ। আমি তেওঁলোকৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছোঁ, তেওঁলোকৰ দুখৰ সমভাগী
4: হওক। জ্ঞাপন কৰিছোঁ আৰু সাহায্য ইয়াৰ পৰা পঠাইছোঁ।
3: হয় হয়, সমগ্ৰ অসমৰ বা ভাৰতবৰ্ষৰ বিদেশৰ পৰাও তেওঁলোকৰ দুখৰ সমভাগী হৈ সাহায্য প্ৰদান কৰিছে। তেওঁলোকৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা হওক, চৰকাৰী প্ৰচেষ্টাও অব্যাহত আছে। গতিকে তেওঁলোকৰ
4: আমি আমাৰ জীৱনত এইটো মহাপ্লাৱন হিচাপে,
3: আপোনালোকৰ আমাৰ জীৱনকালত আমি নেদেখা এটা ঘটনা। আপোনাৰ অঞ্চলত বানপানীৰ কিবা প্ৰাদুৰ্ভাৱ হৈছে নেকি বাৰু?
4: আমাৰ এই অঞ্চলত নাই হোৱা নাই।
3: হয় হয়, কিন্তু দৰঙৰ কিছু অঞ্চলত শেহতীয়া বানে অকণমান অসুবিধা কৰিছে।
4: ঔটোলাৰ ওচৰৰ বেঙাবৰা নামৰ ঠাইত,
3: হয় হয় হয়, এনেকুৱা প্ৰলয় বা এনেকুৱা বানপানী আৰু দুনাই নাহক, তাকে আশা কৰি আপোনাৰ প্ৰিয় গীতটি আমি শুনাবলৈ লৈছোঁ দেই, শুনক।

0: পনীয়ন কৰ্পোৰেটৰলৈ উভতি আহিছোঁ। হেল্ল'
1: হেল্ল' নমস্কাৰ ছাৰ।
0: নমস্কাৰ, আপোনাৰ পৰিচয়টো দিয়ক আৰু গীত কি শুনিব খুজিছে কওক। ঠিক আছে, আমি গীতটো আপোনাক বজাই শুনাম। বাকী বনবাসী মণ্ডলৰ ব্যস্ততা কেনেকুৱা এতিয়া?
1: হয়, মোৰ আগৰ দোকানখনেই আছে,
0: চলি আছে নহয়নে? ঠিকে ঠিকে
1: দোকানখনৰ ওপৰতে নিৰ্ভৰ কৰি সংসাৰখন
0: চলাই আছে নহয়নে? জীৱন যাত্ৰা ঠিকে ঠিকে চলি আছে। আমাৰ আকাশবাণীৰ অনুষ্ঠানসমূহ শুনি আছেনে?
1: হয়, আগৰ দৰে সেই সম্পূৰ্ণকৈ শুনি আছোঁ।
0: আগৰ নিচিনাকে নিৰৱচ্ছিন্নভাৱে শুনি আছে। আমাৰ বহুত নতুন নতুন অনুষ্ঠান ৰূপায়ণ কৰি থকা হৈছে বিভিন্ন ক্ষেত্ৰত। আমাৰ বিবিধ ভাৰতী শাখা, আমাৰ মহাবাহু শাখা, প্ৰাগজ্যোতিষপুৰ শাখা, প্ৰতিটো শাখাতে আমাৰ সুন্দৰ সুন্দৰ অনুষ্ঠানসমূহ আপোনালোকৰ বাবে আমি যুগুতাই আছোঁ। মাজে মাজে মতামত দিব, আপোনাক শুনি ভাল লাগিল।
1: সমানে দুটা অনুষ্ঠান শুনিবলৈ অলপ কষ্ট হয়, তথাপি যিকেইটা অনুষ্ঠান অলপ বেছি ভাল লাগে,
0: হয় হয়,
1: সেইকেইটা মিলাই কিনে আমি সময় মানে শুনো আৰু।
0: প্ৰিয় অনুষ্ঠানবোৰ শুনি থাকিব, আমি আপোনালোকৰ বাবে আমাৰ অনুষ্ঠানসমূহ প্ৰচাৰ কৰোঁ আৰু আপোনালোকৰ সঁহাৰিয়ে আমাক অনুপ্ৰাণিত কৰে। শুনি থাকিব আমাৰ অনুষ্ঠান, আপোনাৰ প্ৰিয় গীতটি আমি সাজু কৰি তুলিছোঁ আৰু বজাই শুনাব। হয় হয় কওক, হয় হয় কওক, আপুনি নিশ্চয় নাম ল'ব পাৰে, কওক।
1: হয় হয়, হেঙালপাৰাৰ মোৰ শ্ৰদ্ধাৰ ৰক্ষচহৰীয়া দাদা, আমাৰ আলেকজাৰী গীতিকাচালয় গৰিমাচালয় চানমাৰী ৰূপালী কলিতা লাল গণেশৰ মাইনা দাস মঞ্জু দাস চিপিকা আহমেদ অমল বসুমতাৰী খুৰীকান্ত চহৰীয়া আৰু লগত আছে মোৰ ৱাইফ অনামিকা মণ্ডল আৰু মা দেউতা।
0: আপোনালোক আটাই মিলি শুনক প্ৰিয় গীতটি।

0: হেল্ল'
1: হেল্ল' নমস্কাৰ সুপ্ৰভাত।
0: নমস্কাৰ সুপ্ৰভাত, আপোনাৰ পৰিচয়টো দিয়ক আৰু গীত কি শুনিব খুজিছে কওক।
1: মই মঞ্জু দাস, মই গুৱাহাটীৰ কলিতাকুচিৰ পৰা কৈ আছোঁ।
0: গুৱাহাটী কলিতাকুচিৰ মঞ্জু দাস, হয় হয় হয়
1: মই আই মিলনচিৰ হাতৰ পৰা যিকোনো এটা গীত শুনিব বিচাৰিছোঁ।
0: হয় হয়, আমি নিশ্চয় আপোনাক বজাই শুনাব পাৰিম। মঞ্জু দাস বৰ্তমান কিদৰে ব্যস্ত হৈ আছে?
1: মই চিলাই কাম কৰোঁ।
0: চিলাই কাম কৰে? আপোনাৰ নিজা প্ৰতিষ্ঠান আছে নে ঘৰতে কৰে?
1: ঘৰতে চিলাই কৰোঁ।
0: ঘৰতে কৰে নহয়নে? কেনেকুৱা মানুহৰ সহাৰি, গ্ৰাহকৰ সহাৰি
1: আহে
0: আহে নহয়নে?
1: মই আগৰ পৰাই চিলাওঁ ন, 3 বছৰ হ'ল।
0: হয় হয়, কিমান বছৰ হ'ল?
1: মই চিলাওঁ বুলি হ'ল বহু বছৰ, 15-20 বছৰমান হ'ল।
0: আজিকালি আচলতে যিটো এই আপোনাৰ হাতৰ বিদ্যা বুলি কৈছোঁ মই আপোনাক, এইটো হাতৰ কাম যথেষ্ট মানে এই বস্তুটোৰ মৰ্যাদাপূৰ্ণ কাম। নিজৰ ঘৰত থাকি আপুনি নিজৰ ধৰণে গোটেই কামটো কৰিব পাৰে নিজৰ সময়ত, নহয়নে? আৰু গ্ৰাহকসকলেও কামৰ বিচৰা ধৰণে তেওঁলোকৰ কামটোৰ পালে পইচা দিবলৈ বৰ বিশেষ সংকোচ নকৰে, নহয়নে?
1: হয়

0: হয়
1: আপোনাৰ এই কামটোত আপুনি অকলে নিয়োজিত হৈ আছে নে আৰু আপোনাৰ সহযোগী কোনোবা আছে?
0: মই অকলে চিলাই কৰোঁ।
1: অকলে চিলাই কৰে, বাকী আপোনাৰ
0: হয়
1: পৰিয়ালৰ সদস্যসকল?
0: হয় পৰিয়াল আছে, ল'ৰা ছোৱালী আছে।
1: হয় হয়, এই ক্ষেত্ৰত আপুনি ঘৰত যথেষ্ট বাকীসকলক সহায় কৰিব পাৰিছে। আপোনাৰ মানে এই কামটো চলি থাকক তাকে আমি আশা কৰিছোঁ। ভাল লাগিল আপোনাৰ সৈতে কথা পাতি, আপোনাৰ প্ৰিয় গীত তুমি বজাখন আছে।
0: সেইজন মই শ্ৰোতাৰ নাম লওঁ,
1: হয় হয় হয়
0: বনমতী মণ্ডল দাদা, মাইক দাস, গীতিকা হালৈ,
1: হয়
0: প্ৰতিভা আহমেদ, দীপালী কলিতা, হাজিৰা বেগম,
1: হয় শুনক আপোনাৰ।

0: আমি আজিৰ ফোন ইন কল্পতৰু অনুষ্ঠানত আমাক সহযোগিতা কৰা নিয়ন্ত্ৰণ কক্ষত থাকি আমাক সহযোগ কৰিছে আতিকুৰ ৰহমান, ফটিক চন্দ্ৰ বৰ্মন আৰু আনোৱাৰ আলীয়ে। ট্ৰেন্সমিটাৰত আছে মিতুল গগৈ আৰু মৃগাংক কৃষ্ণতেৰ। এফ এম ট্ৰেন্সমিটাৰত আছে সিদ্ধেশ্বৰ বড়ো। ষ্টুডিঅ'ত মোৰ সৈতে আছে বিনীতা ডেকা। আমি আমাৰ পৰৱৰ্তীগৰাকী শ্ৰোতাৰ সৈতে কথা পাতিছোঁ। হেল্ল'
1: হয় নমস্কাৰ
0: নমস্কাৰ, আপোনাৰ পৰিচয়টো দিয়ক। প্ৰাঞ্জল প্ৰতিম ডেকা, নমস্কাৰ, অনুষ্ঠানলৈ আপোনাক স্বাগতম। আপোনাৰ পচন্দৰ, আপোনাৰ ভাল পোৱা গীতটো কওকচোন, যিটো গীত আপুনি এই মুহূৰ্তত শুনিব খুজিছে আমাৰ পৰা।
1: হয়, মই যদিও আচলতে ঢোলৰ গুমগুমনিৰ সময় নহয়, তথাপিও প্ৰাসংগিকতা ৰক্ষা কৰি বৰ্তমানৰ সময়ৰ ওপৰত আচলতে খুবেই মোৰ ভাবোঁ সময় উপযোগী হ'ব। মোখাই বোলে ঢোলৰ মাত তেনেকেই তেন দাও।
0: হয় হয়, লোকনাথ গোস্বামীৰ কণ্ঠৰ, লোকনাথ গোস্বামীৰ কণ্ঠৰ গীতটো সোণৰ অসম নালাগে মাটিৰে সজাওঁ। সঁচাকৈ সাম্প্ৰতিক সময়ত নহয়, সদায় প্ৰাসংগিক সেই গীতবোৰ, আৰু আমাক আমি বিচৰা ধৰণৰ মাটিৰ অসমখন আমাক লাগে, নহয়নে? প্ৰাঞ্জল প্ৰতিম ডেকাক আমি ধন্যবাদ জনাইছোঁ। আৰু আপোনাৰ প্ৰিয় গীতটি আমি শুনাব খোজাৰ প্ৰাক মুহূৰ্তত আপুনি গুৱাহাটীত বা আপোনাৰ বৰ্তমান সময়ত আপুনি নিজকে কেনেদৰে ব্যস্ত ৰাখিছে?
1: মই বৰ্তমান সাংবাদিকতাৰ লগতেই জড়িত হৈ আছো।
0: সংবাদ সেৱাৰ লগত জড়িত,
1: তাৰ মাজতো আপোনাৰ যিটো ৰেডিঅ' শুনাটো এটা আচলতে নিত্য নৈমিত্তিক কাৰ্যতেই পৰিণত
0: হৈছে।
1: যোৱাৰ প্ৰাক মুহূৰ্তত ৰেডিঅ'ত
0: সদায় কৰ্মক্ষেত্ৰলৈ যোৱাৰ প্ৰাক মুহূৰ্তত ৰেডিঅ'টো শুনি শুনি শুনি এবাৰ ওলাই যোৱাৰ অভ্যাসটো আপোনাৰ আছে। আৰু আচলতে ৰেডিঅ'টোৱে আপোনাক কোনো কাম কাজত বাধা নিদিয়ে, ৰেডিঅ'টোৱে সুন্দৰকৈ নিজৰ কাম কৰি থাকে। আপুনি ৰেডিঅ'টোৰ অনুষ্ঠান উপভোগ কৰিও নিজৰ কামসমূহ নিয়াৰিকৈ চলাই নিব পাৰে, নহয়নে? শুনি থাকিব, হয় হয় হয় হয়, সময় নিৰূপণৰ ক্ষেত্ৰত, কাৰণ এটা স্থিৰ সময়ত প্ৰতিটো অনুষ্ঠান আগবাঢ়ে আমাৰ। আৰু আপোনালোকৰ দৰে শ্ৰোতাসকল আছে কাৰণে আমি আকাশবাণীয়ে অনুষ্ঠানসমূহ সাৱলীলভাৱে কৰি যাব পাৰিছোঁ। আপোনাক ধন্যবাদ জনাইছোঁ আৰু আপোনাৰ প্ৰিয় গীতটি আমি বজাই শুনাবলৈ লৈছোঁ। হয় হয়।

0: হেল্ল' ফোন ইন কল্পতৰু। হেল্ল'
1: হেল্ল'
0: হয়, আপোনাৰ পৰিচয়টো দিয়ক।
1: নমস্কাৰ, মোৰ নাম শ্ৰীমতী চিত্ৰলেখা সোণোৱাল।
0: চিত্ৰলেখা সোণোৱাল, আপুনি ক'ৰ পৰা কৈছে আৰু গীতটি কি শুনিব খুজিছে প্ৰথমতে তাকে কওকচোন।
1: মই ডিব্ৰুগড় বামদাইৰ পৰা ক'লোঁ আৰু গীতটো হৈছে জোনাকী মন কেচেটৰ জুবিনৰ এক সুৰ সুৰ সুৰ সুৰাই দে গানটো শুনিলে হ'ব।
0: জোনাকী মনৰ সুৰ সুৰ সুৰ সুৰাই দে। বাইদেউ, আপুনি আমাৰ অনুষ্ঠান ৰেডিঅ'ত শুনি আছে নে মোবাইল এপত শুনি আছে?
1: কি কৈছে?
0: আমাৰ অনুষ্ঠান ৰেডিঅ' ছেটত শুনি আছে নে মোবাইল এপৰ পৰা শুনি আছে?
1: মোবাইলৰ যোগেদি শুনি আছো।
0: মোবাইলৰ যোগেদি শুনি আছে। আমাৰ সকলোবোৰ অনুষ্ঠান ঠিকে ঠিকে শুনেনে আপুনি তাতে ডিব্ৰুগড়ত? শুনে নহয়নে? অঁ, শুনি থাকিব আমাৰ অনুষ্ঠানসমূহ। আপুনি বোধহয় আমাৰ আজিৰ অনুষ্ঠানৰ শেষৰ গৰাকী শ্ৰোতা। আমাৰ অনুষ্ঠানসমূহ শুনি থাকিব আৰু আপোনাৰ

প্ৰিয় এই গীতটিৰে আমি আজিৰ অনুষ্ঠানটো সামৰিবও লাগিব। আপোনাক ধন্যবাদ জনাইছোঁ। হয় কওক কওকচোন, কওক আপুনি কিবা এটা কৈছিলে, আপুনি কিবা কৈছিলে, আকৌ লগ পাম, আপুনি ফোন কৰি থাকিব আমাৰ অনুষ্ঠানলৈ। আপোনাৰ প্ৰিয় গীতটি বজাই শুনাইছোঁ।

ৰাতিৰে আমাৰ আজিৰ ফোন ইন কল্পটোৰ অনুষ্ঠানটি সামৰা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আৰম্ভ কৰিবলৈ লৈছোঁ মাটিৰ গান। অনুষ্ঠানত প্ৰথমে শুনক ৰাজেন পাম আৰু সৰলা পাম, সৰলা ৰাভাইসকল শিল্পীৰ কণ্ঠত এটি বনগীত।

ৰাজেন পাম আৰু সৰলা ৰাভাৰ কণ্ঠত বনগীতটি শুনিলে। মাটিৰ গান অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ ভৱেন ৰঞ্জন আৰু লগৰীয়াসকলে গোৱা এটি কাৰ্বি গীত।

ভৱেন ৰংচন আৰু লগৰীয়াসকলৰ কণ্ঠৰ কাৰ্বি গীতটি শুনিলে মাটিৰ গান অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ এটি নেপালী আধুনিক গীত, হীৰা ৱেবাৰ কণ্ঠত।

নেপালী আধুনিক গীতটি শুনিলে হীৰা ৱেবাৰ কণ্ঠত অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ এটি ৰাভা গীত শিল্পী গোস্বামী ৰাভাৰ কণ্ঠত।

Suko Mazariam. গোস্বামীৰ ৰভাৰ কণ্ঠত ৰাভা গীতটি শুনিলে। আমি এইবাৰ শুনাবলৈ লৈছোঁ এটি তিৱা গীত, শিল্পী গুৰেণ দেউৰী আৰু সহশিল্পীসকলৰ কণ্ঠত।

গুৰেণ দেউৰী আৰু সহশিল্পীসকলৰ কণ্ঠৰ তিৱা গীতটি শুনিলে মাটিৰ গান অনুষ্ঠানটিৰ শেষৰ গীতটি শুনাবলৈ লৈছোঁ সুৰেণ বড়ো আৰু লগৰীয়াসকলৰ কণ্ঠৰ এটি বড়ো গীতেৰে।

সুৰেণ বৰুৱাৰ কণ্ঠত বড়ো লোকসংগীতটি শুনিলে ইয়াৰ লগে লগে অন্ত পৰিল আমাৰ আজিৰ মাটিৰ গান অনুষ্ঠানটিৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। নিউজ অন এয়াৰ মোবাইল এপতো শ্ৰোতাই আমাৰ অনুষ্ঠান শুনিব পাৰে। এতিয়া শুনক ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ।

0: ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ শুনিলে। মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ, এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত শ্ৰোতাসকলে শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। দিনৰ 11 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি কিছু সময়ৰ পাছতে নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত এটা অনুষ্ঠানত 115 গৰাকী শিল্পীক 2024 আৰু 2025 বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা আৰু ফেলোশ্বিপ প্ৰদান কৰিব। বঁটা প্ৰাপকসকলৰ ভিতৰত ৰাজ্যৰ 5 গৰাকী বিশিষ্ট শিল্পী আছে। শিল্পী প্ৰেমা ওজা বৰবায়ন আৰু কথক শিল্পী বিপুল চন্দ্ৰ দাসে 2024 বৰ্ষৰ বাবে একাডেমী বঁটা লাভ কৰিছে। একেদৰে 2025 বৰ্ষৰ বাবে সত্ৰীয়া শিল্পী মল্লিকা কণ্ডলী, সত্ৰীয়া সংগীত তথা নৃত্যশিল্পী ভাস্কৰ জ্যোতি ওজা আৰু অভিনয়ৰ ক্ষেত্ৰত চেতনা দাসে একাডেমী বঁটা লাভ কৰিছে। সত্ৰীয়া নৃত্যৰ বাবে মীনাক্ষী মেধি, নাট্য পৰিচালনাৰ বাবে বিদ্যুৎ কুমাৰ নাথ আৰু লোকসংগীত শিল্পী দিলীপ হীৰালৈ 2024 বৰ্ষৰ ওস্তাদ বিছমিল্লা খাঁ যুৱ পুৰস্কাৰ আগবঢ়োৱা হৈছে। 2025 বৰ্ষৰ বাবে খোলবাদক দেৱজিৎ শইকীয়া, সত্ৰীয়া নৃত্যৰ শিল্পী নিৰঞ্জন শইকীয়া বৰবায়ন আৰু টুকাৰী গীতৰ শিল্পী হীৰকজ্যোতি শৰ্মাই ওস্তাদ বিছমিল্লা খাঁ যুৱ পুৰস্কাৰ লাভ কৰিছে। এইবেলি দেশৰ মুঠ 7 গৰাকী বিশিষ্ট ব্যক্তিক সংগীত নাটক একাডেমী ফেলোশ্বিপ একাডেমী ৰত্ন প্ৰদান কৰা হৈছে। সংগীত নাটক একাডেমীয়ে 2024 আৰু 2025 বৰ্ষৰ বাবে সংগীত, নৃত্য, নাটক, লোক, জনজাতীয় আৰু পুতলা নাচৰ লগতে পৰিৱেশ কলাৰ বিভিন্ন শিতানত সামগ্ৰিক অৱদান আৰু গৱেষণাৰ বাবে 108 গৰাকী শিল্পীক সংগীত নাটক একাডেমী বঁটাৰ বাবে বাছনি কৰিছে। ইয়াৰ উপৰি সংগীত নাটক একাডেমীয়ে 2024 আৰু 2025 বৰ্ষৰ বাবে 106 গৰাকী যুৱশিল্পীক ওস্তাদ বিছমিল্লা খাঁ বঁটাৰ বাবে বাছনি কৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ 2 গৰাকী অভিযুক্ত অমৃত প্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গৰ জামিন আবেদনৰ শুনানি আজি গ্ৰহণ কৰিব। জামিন আবেদন দুখন শুনানিৰ বাবে ন্যায়াধীশ অঞ্জনমণি কলিতাৰ বিচাৰপীঠত তালিকাভুক্ত কৰা হৈছে। ইপিনে ফাষ্টট্ৰেক আদালতত গোচৰৰ ধাৰা আৰোপৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই অভিযুক্ত শ্যামকানু মহন্তই দাখিল কৰা এখন আবেদনৰো উচ্চ ন্যায়ালয়ে আজি শুনানি গ্ৰহণ কৰাৰ কথা। উল্লেখযোগ্য যে ছিংগাপুৰত গীত পৰিৱেশন কৰিবলৈ গৈ অবাঞ্ছনীয় পৰিস্থিতিত মৃত্যু হোৱা জুবিন গাৰ্গৰ দেহাৱসানৰ অহা 19 ছেপ্টেম্বৰত 1 বছৰ সম্পূৰ্ণ হ'ব। এই পৰ্যন্ত শিল্পীগৰাকীৰ মৃত্যুৰ ঘটনাত গ্ৰেপ্তাৰ হোৱা 1 গৰাকী অভিযুক্তই জামিন লাভ কৰিবলৈ সমৰ্থ হোৱা নাই। এই গোচৰ সংক্ৰান্তত আদালতে 11 গৰাকী প্ৰৱাসী অসমীয়াৰ সাক্ষ্যও গ্ৰহণ কৰিব। এই সন্দৰ্ভত বিশেষ লোক অধিবক্তা জিয়াউল কামাৰে কালি সংবাদ মাধ্যমৰ আগত কয় যে এই গোচৰ সন্দৰ্ভত এতিয়ালৈকে 89 জনৰ সাক্ষ্য গ্ৰহণ কৰা হৈছে। তেওঁ লগতে পৰৱৰ্তী পৰ্যায়ত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত সাক্ষুষ সাক্ষী হিচাপে প্ৰৱাসী অসমীয়াসকলক মতা হ'ব বুলিও জানিবলৈ দিয়ে। এইবাৰ বাৰিষাৰ বতৰত ধাৰাষাৰ বৰষুণ, ভূমিস্খলন আৰু বানৰ ফলত উত্তৰ পূৰ্বাঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথৰ 40.36 কিলোমিটাৰ পথ ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰ ভিতৰত অসমৰ 8.32 কিলোমিটাৰ পথ আছে। কংগ্ৰেছৰ সাংসদ কপিল চিবালে সোধা এটা প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে কালি ৰাজ্যসভাত এই কথা সদৰি কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে এইবাৰ বাৰিষাত অৰুণাচল প্ৰদেশত 8.96 কিলোমিটাৰ, ত্ৰিপুৰাত 1.39 কিলোমিটাৰ, মণিপুৰত 1.55 কিলোমিটাৰ, ছিকিমত 8.49 কিলোমিটাৰ আৰু নাগালেণ্ডত 1.39 কিলোমিটাৰ পথ ক্ষতিগ্ৰস্ত হৈছে। গুৱাহাটী মহানগৰ আৰক্ষীয়ে যোৱা নিশা আই এছ বি টিৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথত এখন ট্ৰাকৰ পৰা বুজন পৰিমাণৰ নিচাযুক্ত দ্ৰব্য জব্দ কৰে। গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে ইম্ফলৰ পৰা অহা এখন ট্ৰাকৰ পৰা 1.5 লাখটা ইয়াবা টেবলেট জব্দ কৰে। টেবলেটখিনিৰ বজাৰ মূল্য প্ৰায় 38 লাখ টকা হ'ব বুলি আৰক্ষীয়ে অনুমান কৰিছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এন এছ এছৰ তত্বাৱধানত আৰু কেন্দ্ৰীয় চৰকাৰৰ যুৱ পৰিক্ৰমা তথা ক্ৰীড়া মন্ত্ৰালয়ৰ সহযোগত বিকশিত ভাৰত যুৱ সংযোগ কাৰ্যসূচী 2022ৰ অন্তৰ্গত নিচামুক্ত যুৱ বিকশিত ভাৰত শীৰ্ষক এটা বিশেষ সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত হয়। ইন্দিৰামিৰি প্ৰেক্ষাগৃহত কালি আয়োজিত এই কাৰ্যসূচীত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিভিন্ন বিভাগৰ এন এছ এছ স্নাতকোত্তৰ মহলাৰ স্বেচ্ছাসেৱকসকলৰ লগতে মনোহাৰী দেৱী কানৈ মহাবিদ্যালয়ৰ ছাত্ৰীসকলেও অংশগ্ৰহণ কৰে। এই কাৰ্যসূচীৰ জৰিয়তে এখন নিচামুক্ত আৰু সুস্থ সমাজ গঢ়াৰ ক্ষেত্ৰত যুৱ সমাজৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ লগতে যুৱ প্ৰজন্মক সকলো ধৰণৰ নিচাযুক্ত দ্ৰব্যৰ পৰা আঁতৰত থাকি এখন সবল সমাজ নিৰ্মাণত সক্ৰিয়ভাৱে অৰিহণা যোগাবলৈ আহ্বান জনোৱা হয়। গুৱাহাটী মহানগৰীৰ বৰাগাঁৱৰ এটা প্লাষ্টিকৰ ডেম্পত যোৱা

নিশা এটা ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। অগ্নি নিৰ্বাপক বাহিনীৰ কেইবাখনো গাড়ীয়ে বহু সময় ধৰি চলোৱা প্ৰচেষ্টাৰ পাছত ডেমটোৰ জুই নিৰ্বাপিত কৰিবলৈ সমৰ্থ হয়। বৃহৎ আকাৰৰ ডেমটোত সংঘটিত হোৱা অগ্নিকাণ্ডৰ পাছত অঞ্চলটোত দুৰ্গন্ধ বিয়পি পৰে। শ্বৰ্ট চাৰ্কিটৰ ফলতে ডেমটোত জুইৰ সূত্ৰপাত হোৱা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকল, এতিয়া ষ্টুডিঅ'ত আছোঁ মই মীনাক্ষী, ডিউটি ৰুমত ময়ূৰী দত্ত, নিয়ন্ত্ৰণ কক্ষত আছে অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, কিশোৰ কুমাৰ শৰ্মা আৰু পম্পা ছন্দা। এফ এম ট্ৰান্সমিটাৰত আছে বিজয় দাস, ট্ৰান্সমিটাৰত তিলকচন্দ্ৰ দাস আৰু বিজিত শৰ্মা। শ্ৰোতাসকল, এতিয়া শুনো আহক পৰাগমালা লাইভ, আগবঢ়াইছে ত্ৰিনয়নী মালাকাৰে।
1: नमस्कार श्रोतागण, आप सुन रहे हैं मधुर गीतों का सुनहरा कार्यक्रम परागमाला लाइव, और मैं आपकी प्रस्तुतकर्ता त्रिनयनी मालाकार।

दिया, बिन पूछे ये काम किया, तुमने मुझे बदनाम

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই তিৰিহাই আপোনাক আদৰণি জনাইছোঁ। আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ এখনি সংগীতালক্ষ্য।
1: চহা জীৱনৰ কথা মনলৈ আহিলেই মনৰ আকাশত প্ৰথমে ভাহি উঠে এখন সেউজীয়া পথাৰ, যেন পৃথিৱীয়ে নিজৰ বুকুত আঁকি থোৱা এখন জীৱন্ত চিত্ৰ, য'ত আছে কেঁচামাটিৰ গোন্ধ, কৃষকৰ ঘাম আৰু সপোনৰ কোমল অংকুৰ।
2: য'ত জাতিৰ অস্তিত্ব আছে সেয়াই চহাৰ জীৱন। পথাৰৰ সেউজীয়া ধাননিডৰা, শস্য চপাই ঘৰলৈ আদৰি ভঁৰালত থোৱা, বিহু আহিলেই ঢেঁকীশালৰ শব্দ, এইবোৰেই কয় চহা কি, কেনেকুৱা, আৰু অসমীয়া সমাজত ইয়াৰ কিমান আদৰ।

0: পথাৰ মানেই কেৱল সেউজীয়া ধৰণী নহয়, পথাৰ মানেই জীৱনৰ স্পন্দন। গাঁৱৰ মানুহৰ হাঁহিৰ মাজতেই পথাৰৰ এই নিৰ্ভেজাল সৌন্দৰ্য লুকাই থাকে।
1: পথাৰ আমাৰ কৃষিভিত্তিক সমাজৰ প্ৰাণ। কৃষকৰ ঘাম, পৰিশ্ৰম আৰু আশা আকাংক্ষাৰে পথাৰ সজীৱ হৈ উঠে। বীজ ৰোপণৰ পৰা শস্য কটালৈকে প্ৰতিটো মুহূৰ্তত পথাৰে জীৱনৰ সংগ্ৰাম আৰু সফলতাৰ কাহিনী দাঙি ধৰে। ৰ'দ, বতাহ, বৰষুণ, ধুমুহা সকলো সহি কৃষকে পথাৰত সপোন ৰোপণ কৰে। সেই সপোনক লৈয়ে আমাৰ সমাজ জীৱন চহকী।

0: নাঙলৰ শিৰলোত সপোন ৰচা কৃষকে মাটিকী সাৱতী আদিতম সৃষ্টিৰ সংগ্ৰামৰ জীয়া ছবিখন প্ৰতিস্ফুট কৰে, সেয়ে কবিয়ে কৈ গৈছে। শাওনৰ মেঘমুক্ত নীলাকাশ, সূৰ্যস্নাত ক্লেদময় সেই বিশাল পথাৰ, বিপুল সম্ভৱা নাঙলৰ শিৰলোত সোণফলা মাটিৰ কামনা, ঘৰ্মাক্ত দেহ আৰু দেহাতীত সৃষ্টিৰ চেতনা, কপালৰ ঘাম লাগি সেউজীয়া পৃথিৱী আমাৰ, তুমি প্ৰাণময় মোহময় জীৱন মালিকা, পথাৰ তোমাৰো স্বীকৃতি আছে, তুমি কোনোবা আদিতম মানুহৰ সংগ্ৰামৰ ইতিহাস, আৰু সভ্যতাৰ স্তৰে স্তৰে একোটা নিৰ্ণয় সূত্ৰ।
1: ক'ত নাই চহা জীৱনৰ সেউজীয়া কাহিনী? সাহিত্য সংস্কৃতি সকলোতে বিৰাজমান শস্য সম্ভৱা ধৰণীৰ বহু জনা নজনা সোণসেৰীয়া গাথা। প্ৰতিজন কৃষকৰেই উমাল হাতত প্ৰাণ পাই শ্যামলী পথাৰে, কি যে এক ভাল লগা অনুভৱ!
0: পথাৰত বহি সুখ দুখৰ কথা পতা, একেলগে বহি পঁইতা ভাতৰ জুতি লোৱা, আইতাৰ শেলিঙি ধৰা তামোলখনৰ কথাই সুকীয়া। আচলতে গ্ৰাম্য জীৱনৰ এইবোৰেই সুখ, এয়াই আনন্দ, জীৱন জীয়াৰ এক সুকীয়া মাদকতা।

কেতিয়াবা আকৌ নিজৰ আপোনগৰাকীক পথাৰত থকা দাৱনীজাকৰ মাজত বিচাৰি থকাটোও এক ভাল লগা। তললৈ হাউলি লিহিৰি আঙুলিয়ে মুঠি মাৰি কাঁচিৰে কেচ কেচ শব্দৰে ধানৰ থোক কটা সেই এজাক দাৱনীৰ মাজত হয়তো নিজৰ গৰাকীক বিচাৰি ফুৰাটোৱেই প্ৰেম, যি প্ৰেমে আপোনাৰ অন্তৰাত্মাক সদায় সজীৱ কৰি ৰাখে সেউতি মালতীক বিচৰাৰ হাবিয়াসত।

0: আঘোণৰ আকাশত সোণালী ৰ'দ নামি আহিলে, পথাৰৰ বুকুত ঢৌ তোলে পকা ধানে, কৃষকৰ চকুত তেতিয়া জিলিকি উঠে আশাৰ পোহৰ। কাঁচি হাতত লৈ গীত গাই গাই শস্য কাটে, সেই প্ৰতিটো সোণগুটিত থাকে কৃষকৰ কষ্ট, অপেক্ষা আৰু বিশ্বাস। সেই সোণালী শস্যই শেষত আশ্ৰয় লয় ভঁৰালত।
1: ভঁৰাল ভৰি উঠা মানেই ঘৰত সমৃদ্ধিৰ লক্ষ্মীৰ আগমন, মাঘ বিহুৰ উৰুকাৰ হাঁহি, জুইৰ কাষত পৰিয়ালৰ আনন্দ, পিঠা পনাৰ সুগন্ধ, এই সকলো সুখৰ মূলতে থাকে সেই ভঁৰাল। যেন ভঁৰালৰ প্ৰতিটো কোণেই নিঃশব্দে কয়, অভাৱ আৰু নহ'ব, আশা, বিশ্বাস আৰু সংগ্ৰামৰ চানেকি মই।

0: সঁচাকৈ ভঁৰাল মানেই মাথো শস্য ৰখাৰ ঘৰ নহয়, এই হৈছে কৃষকৰ হৃদয়, সংসাৰৰ ভৰসা আৰু মাটিৰ বুকুত লিখা এক অন্তহীন আশা। চহা জীৱনৰ উচ্চ পাৰ্বণ বুলি ক'লে আটাইতকৈ ভাল লগা কথাটোৱে হৈছে পিঠা পনা বনোৱা। গাঁৱৰ মা, বৰমা, খুৰী আৰু সকলো জীয়াৰী বোৱাৰী মিলি ঢেঁকীশালত আহি চাউল খুন্দা, পিঠাগুড়ি, লগতে সেই পিঠা বনোৱা যি এক পৰম্পৰা, সেই পৰম্পৰাই আচলতে চহা জীৱনৰ সকলো ৰূপেই জীয়ন্ত কৰি ৰাখিছে।
1: ঢেঁকীশাল বুলিলে অসমীয়া মানুহৰ একোখন খেৰৰ চালি, নতুবা মাৰল ঘৰতেই বা পিৰালিতেই ঢেঁকী পতা হয়। জকা, খৰাহী, পাচি, কোলা, চালনী, ৰইনা, তুঁহগুৰি, বাঢ়নী মাৰিৰে সুশোভিত ঢেঁকীশাল। লুকাই চোৰকৈ এঘুমতি খোৱা, ৰবাব টেঙা আচাৰ জলফাই খোৱা, হাইচতি মৰা, নামগুণ আওৰোৱাৰ থলী ঢেঁকীশালখনেই।

0: অসমীয়া সমাজৰ প্ৰচলিত বিশ্বাস আৰু আচাৰ অনুষ্ঠানৰ পৰিৱেশনেৰে পথাৰ, ভঁৰাল আৰু ঢেঁকীশাল সদায় আমাৰ মাজত সজীৱ হৈ থাকিব। চহা জীৱন হৈছে গাঁৱৰ সহজ সৰল, মাটিৰ গোন্ধৰে ভৰা, প্ৰকৃতিৰ সান্নিধ্যত গঢ় লৈ উঠা এক জীৱন। এই জীৱন কোলাহলৰ পৰা দূৰত, কিন্তু অনুভূতি, সম্পৃতি আৰু পৰিশ্ৰমেৰে সমৃদ্ধ।
1: চহা জীৱনত পুৱাৰ সূৰ্যোদয়ৰ লগে লগে দিন আৰম্ভ হয়। পথাৰৰ সেউজীয়া, চৰাইৰ কাকলি, গৰু ছাগলীৰ শব্দ, খেতিয়কৰ ঘাম, এই সকলো মিলি এক সজীৱ ছবি আঁকে।
0: এজন গাঁৱৰ মানুহৰ হাঁহি, সৰলতা আৰু আন্তৰিকতাই সমাজক এক বিশেষ মৰ্যাদা দিয়ে। যদিও আধুনিকতাৰ ঢৌ উঠিছে, তথাপিও চহা জীৱনৰ মাটি সোৱৰণি আজিও অম্লান।
2: মাটিৰ গোন্ধত লুকাই থাকে জীৱনৰ সত্য, চহা জীৱনৰ সৰলতাতেই থাকে সুখৰ পবিত্ৰতা।

চহা জীৱনৰ সেউজীয়া গল্প ইমানপৰে শ্ৰোতাই সংগীতালক্ষ্যখনি শুনিলে। যুগুদাই আগবঢ়ালে স্নেহা পাঠক আৰু কস্তুৰীমা দাসে। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতেই অন্ত পৰিল। ত্ৰিদিশা বৰাৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাসে।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে অৰ্থাৎ 12 বজাত হিন্দীত বাতৰি দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব আৰু 12:05 আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: নমস্কাৰ, আকাশবাণী সমাচাৰ কে সাথ মই কনকলতা।

0: এতিয়া প্ৰধান বাতৰিসমূহ হ'ল দেশৰ লগতে ৰাজ্যজুৰি ৰূপায়িত হৰ ঘৰ তিৰংগা কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ কিছু সময়ৰ পাছতে 115গৰাকী শিল্পীলৈ সংগীত নাটক একাডেমী বঁটা প্ৰদান কাৰ্যসূচী, 2020 চনত স্বাক্ষৰিত বড়ো শান্তি চুক্তিৰ ৰূপায়ণক লৈ সাংসদ প্ৰমোদ বড়োৰ ৰাজ্যসভাত উদ্বেগ, আৰু দুৰাণকাপ ফুটবল প্ৰতিযোগিতাত আজি গ্ৰুপ পৰ্যায়ৰ অন্তিমখন খেলত বড়োলেণ্ড এফ চি আৰু কাৰ্বি আংলং মৰ্ণিং ষ্টাৰ এফ চি মুখামুখি। যোৱা 9 আগষ্টৰ পৰা দেশজুৰি হৰ ঘৰ তিৰংগা অভিযান ৰূপায়ণ কৰা হৈছে। ৰাজ্যৰ প্ৰতিখন জিলাতে এই অভিযানৰ অধীনত বিভিন্ন কাৰ্যসূচী লোৱা হৈছে। 2022 চনত স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপনৰ অংশ হিচাপে আৰম্ভ কৰা এই অভিযান সম্প্ৰতি দেশৰ সৰ্ববৃহৎ ৰাজহুৱা অংশগ্ৰহণমূলক অভিযানলৈ ৰূপান্তৰিত হৈছে। এই অভিযানে সকলো নাগৰিকক তিৰংগ পতাকাক ভাৰতৰ একতা, সন্মান আৰু সামূহিক ৰাষ্ট্ৰীয় পৰিচয়ৰ চিহ্ন হিচাপে উদযাপনৰ বাবে অনুপ্ৰাণিত কৰি আহিছে। এই বছৰ ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ 150 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে হৰ ঘৰ তিৰংগা অভিযানে বিশেষ গুৰুত্ব বহন কৰিছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই এই অভিযানৰ অংশ হিচাপে অসমবাসীক নিজৰ বাসগৃহত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিবলৈ আহ্বান জনাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নিজৰ বাসগৃহত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি এই অভিযানত অংশগ্ৰহণ কৰে। কোকৰাঝাৰ জিলাত হৰ ঘৰ তিৰংগা অভিযানৰ সৈতে সংগতি ৰাখি মটৰ চাইকেল সমদল উলিওৱা হৈছে। ইয়াৰ লগতে সজাগতা সৃষ্টিৰ বাবে বাটৰ নাট প্ৰদৰ্শন কৰা হৈছে। আজি কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে কাৰ্যসূচীৰ শুভাৰম্ভ কৰি এইদৰে কয়।
1: আমাৰ দুটা কাৰ্যসূচী আমি ইয়াতে আয়োজন কৰিছোঁ। এটা হ'ল হৰ ঘৰ তিৰংগাৰ বাইক ৰেলী আৰু দ্বিতীয়তে বাটৰ নাট আমি পথ সুৰক্ষাৰ কাৰণেও লগতে সংগতি ৰাখি আমি আয়োজন কৰিছোঁ আৰু যথেষ্ট সংখ্যক ইয়াতে অংশগ্ৰহণকাৰী আমি আজি দেখা পাইছোঁ আৰু আমি আশা ৰাখিছোঁ যে আমাৰ যি হৰ ঘৰ তিৰংগাৰ বিভিন্ন বিস্তৃত কাৰ্যসূচী আমি লৈছোঁ, সেই কাৰ্যসূচীৰ জৰিয়তে আমাৰ সকলো ৰাইজকে একত্ৰিত কৰি আমাৰ অতীতৰ যি গৌৰৱময় আমাৰ ইতিহাস আছে সেই গৌৰৱময় ইতিহাস আমি সকলোৱে স্মৰণ কৰিব পাৰিম আৰু দেশপ্ৰেমেৰে আমি উদ্বুদ্ধ হ'ব পাৰিম।
0: নগাঁও জিলাতো আজি প্ৰশাসনে হৰ ঘৰ তিৰংগা অভিযানৰ অংশ হিচাপে মটৰ চাইকেল সমদল উলিয়ায়। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা উলিওৱা এই সমদল জিলাখনৰ আয়ুক্ত দেৱাশীষ শৰ্মাই মুকলি কৰে। শ্ৰীভূমি জিলাত এই অভিযান অধিক জনমুখী কৰি তোলাৰ বাবে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত আত্মসহায়ক গোটৰ সদস্যসকলে তিৰংগ পতাকা বিক্ৰী কেন্দ্ৰ মুকলি কৰিছে। জিলা প্ৰশাসনে জনসাধাৰণক এই কেন্দ্ৰসমূহৰ পৰা পতাকা ক্ৰয় কৰিবলৈ আহ্বান জনাইছে। গোলাঘাট জিলাৰ মেৰাপানী সীমান্তত নিয়োজিত চি আৰ পি এফৰ উদ্যোগত আজি মেৰাপানীত সজাগতা চাইকেল সমদল উলিওৱা হয়। এই সমদলত স্থানীয় কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়েও অংশগ্ৰহণ কৰে। ইপিনে কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত আজি জিলাখনত বন্দে মাতৰম গীতটি সমূহীয়াভাৱে পৰিৱেশন কৰা হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি কিছু সময়ৰ পাছতে নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত অনুষ্ঠানত 115গৰাকী শিল্পীক 2024 আৰু 2025 বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা আৰু ফেলোশ্বিপ প্ৰদান কৰিব। বঁটা প্ৰাপকসকলৰ ভিতৰত ৰাজ্যৰ 5গৰাকী বিশিষ্ট শিল্পীও আছে। শিল্পী প্ৰেম ওজা বৰবায়ন, কথকশিল্পী বিপুল চন্দ্ৰ দাসে 2024 বৰ্ষৰ বাবে একাডেমী বঁটা লাভ কৰিছে। একেদৰে 2025 বৰ্ষৰ বাবে সত্ৰীয়া শিল্পী মল্লিকা কুণ্ডলী, সত্ৰীয়া সংগীত তথা নৃত্যশিল্পী ভাস্কৰ জ্যোতি ওজা আৰু অভিনয়ৰ ক্ষেত্ৰত চেতনা দাসে একাডেমী বঁটা লাভ কৰিছে। সত্ৰীয়া নৃত্যৰ বাবে মীনাক্ষী মেধি, নাট্য পৰিচালনাৰ বাবে বিদ্যুৎ কুমাৰ নাথ আৰু লোক সংগীত শিল্পী দিলীপ হীৰালৈ 2024 বৰ্ষৰ ওস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ আগবঢ়োৱা হৈছে। 2025 বৰ্ষৰ বাবে খোলবাদক দেৱজিৎ শইকীয়া, সত্ৰীয়া নৃত্যশিল্পী নিৰঞ্জন শইকীয়া বৰবায়ন আৰু টোকাৰী গীতৰ শিল্পী হীৰকজ্যোতি শৰ্মাই ওস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ লাভ কৰিছে। এইবেলি দেশৰ মুঠ 7গৰাকী বিশিষ্ট ব্যক্তিক সংগীত নাটক একাডেমী ফেলোশ্বিপ একাডেমী ৰত্ন প্ৰদান কৰা হৈছে। সংগীত নাটক একাডেমীয়ে 2024 আৰু 2025 বৰ্ষৰ বাবে সংগীত, নৃত্য, নাটক, লোক, জনজাতীয় আৰু পুতলা নাচৰ লগতে পৰিৱেশকলাৰ বিভিন্ন শিতানত সামগ্ৰিক অৱদান আৰু গৱেষণাৰ বাবে 108গৰাকী শিল্পীক সংগীত নাটক একাডেমী বঁটাৰ বাবে বাছনি কৰিছে। ইয়াৰ উপৰি সংগীত নাটক একাডেমীয়ে 2024 আৰু 2025 বৰ্ষৰ বাবে 106গৰাকী যুৱ শিল্পীক ওস্তাদ বিছমিল্লা খান বঁটাৰ বাবে বাছনি কৰিছে। আপোনালোকে দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ২০২০ চনত স্বাক্ষৰিত বড়ো শান্তি চুক্তিৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতি এতিয়াও ৰূপায়ণ কৰিবলৈ বাকী আছে বুলি সাংসদ প্ৰমোদ বড়োৱে দাবী কৰিছে। ৰাজ্যসভাত আজি বড়ো শান্তি চুক্তি 2020ৰ ৰূপায়ণৰ স্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰি সাংসদগৰাকীয়ে কয় যে চুক্তিখন বাস্তৱায়িত কৰা দিশৰ পৰা অতিকৈ গুৰুত্বপূৰ্ণ। সাংবিধানিক, প্ৰশাসনিক আৰু বিত্তীয় উন্নয়ন তথা পুনৰ্বাসনৰ প্ৰতিষ্ঠানগত ব্যৱস্থাসমূহ এতিয়াও ৰূপায়ণ হ'বলৈ বাকী আছে। প্ৰতিশ্ৰুতিসমূহ সময়মতে ৰূপায়ণ হলেহে চৰকাৰৰ আশ্বাস পূৰণ হ'ব বুলি তেওঁ মন্তব্য কৰে। শ্ৰীবড়োৱে চুক্তিখনৰ ব্যৱস্থাসমূহ ৰূপায়ণৰ বাবে লোৱা পদক্ষেপৰ বিষয়ে অৱগত কৰিবলৈ

0: চৰকাৰক অনুৰোধ জনায়। তেওঁ লগতে চুক্তিখনৰ ৰূপায়ণৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰিবলৈও আহ্বান জনায়। 2020 চনত স্বাক্ষৰিত বড়ো শান্তি চুক্তিৰ পাছৰে পৰা BTC-ত অভূতপূৰ্ব উন্নয়ন হৈছে আৰু দশক দশক ধৰি অশান্ত জৰ্জৰ অঞ্চলটোলৈ শান্তি ঘূৰাই অনা, সুস্থিৰতা বৰ্তাই ৰখা আৰু গণতান্ত্ৰিক শাসন ব্যৱস্থা স্থাপনত চুক্তিখনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা বুলিও সাংসদগৰাকীয়ে দাবী কৰে।
1: Bodoland territorial region has witnessed a remarkable transformation since the signing of the Bodo Peace Accord 2020, which has played a vital role in restoring peace, stability and democratic governance in the region after decades of unrest. The accord has created an enabling environment for development, strengthened the democratic aspirations of the people and fostered greater trust among stakeholders. Considerable progress has been achieved in infrastructure development, education, livelihood generation and institutional strengthening, reflecting the positive impact of the accord. However, despite these achievements, several important commitments envisaged under the accord remain pending. This includes constitutional, administrative, financial, developmental, rehabilitation and institutional provisions that are crucial for the complete realization of its objective. The timely implementation of this commitment is essential to uphold the assurance extended by the government.
0: ৰাজ্য চৰকাৰে যানজট ৰোধ কৰাৰ লগতে পথচাৰীসকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ উদ্দেশ্যে গুৱাহাটীৰ ফাঁচী বজাৰৰ SS ৰোড, MS ৰোড আৰু HB ৰোডক ব্যৱসায় নিষিদ্ধ অঞ্চল হিচাপে ঘোষণা কৰিছে আৰু পথকেইটাত যান বাহন ৰখোৱাত নিষেধাজ্ঞা আৰোপ কৰিছে। গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ৰ অধ্যক্ষতাত কালি জনতা ভৱনত অনুষ্ঠিত এখন বৈঠকত এই সিদ্ধান্ত লোৱা হয়। বৈঠকত গুৱাহাটীৰ ব্যস্ত ব্যৱসায়িক অঞ্চলসমূহৰ অন্যতম ফাঁচী বজাৰত যানজট দূৰ কৰাৰ বিভিন্ন ব্যৱস্থা সম্পৰ্কে আলোচনা কৰা হয়। বিভাগীয় বিষয়া আৰু সংশ্লিষ্ট পক্ষসমূহে পথচাৰী সুৰক্ষা আৰু ব্যৱসায়িক কাম কাজ সুচাৰুৰূপে চলাই নিয়াৰ বাবে ল'ব পৰা বিভিন্ন পদক্ষেপৰ বিষয়েও বৈঠকত বিশদভাৱে আলোচনা কৰা হয়। মন্ত্ৰী ৰায়ে কৰ্তৃপক্ষসমূহক ব্যৱস্থাসমূহ ৰূপায়ণৰ পূৰ্বে ব্যৱসায়, যাত্ৰী আৰু জনসাধাৰণৰ মাজত পৰ্যাপ্ত সজাগতা সৃষ্টি কৰিবলৈ নিৰ্দেশ দিয়ে। যশস্বী সাহিত্যিক, কেইবাখনো ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত চলচ্চিত্ৰৰ পৰিচালক ডঃ ভৱেন্দ্ৰনাথ শইকীয়াৰ মৃত্যুবাৰ্ষিকী উপলক্ষে আজি শ্ৰদ্ধা নিবেদন কৰা হৈছে। চলচ্চিত্ৰৰ উপৰি অনাতাঁৰ আৰু ভ্ৰাম্যমান নাট ৰচনাৰে যশস্যা অৰ্জন কৰা সাহিত্যিকগৰাকী পষেকী আলোচনী প্ৰান্তিক আৰু শিশু আলোচনী সফুৰাৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল। 1976 চনত সাহিত্য একাডেমী, 1990 চনত অসম উপত্যকা সাহিত্য বঁটা, 1998 চনত শ্ৰীমন্ত শংকৰদেৱ বঁটা আৰু 2001 চনত পদ্মশ্ৰী সন্মানেৰে সন্মানিত সাহিত্যিকগৰাকী 2003 চনৰ আজিৰ এই দিনটোতে দেহাৱসান ঘটিছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই স্বনামধন্য সাহিত্যিকগৰাকীৰ পুণ্যতিথি উপলক্ষে গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছে। এই উপলক্ষে দিয়া এটা বাৰ্তাত মুখ্যমন্ত্ৰীয়ে কয় যে মেধা আৰু প্ৰজ্ঞাৰ সাধনাৰে অব্যয় সাহিত্য আৰু চলচ্চিত্ৰ নিৰ্মাণৰ দ্বাৰা আত্মনাম লিপিবদ্ধ কৰা সাহিত্যিকগৰাকী অসমৰ এটা চিৰজ্যোতিষ্মান সত্তা। তেওঁৰ সাহিত্যৰাজিয়ে অসমীয়া সাহিত্যক কাললৈ সমৃদ্ধ কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে মত প্ৰকাশ কৰে। গুৱাহাটী মহানগৰ আৰক্ষীয়ে যোৱা নিশা ISBTৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথত এখন ট্ৰাকৰ পৰা বুজন পৰিমাণৰ নিচাযুক্ত দ্ৰব্য জব্দ কৰে। গোপন সূত্ৰৰ পমখেদি আৰক্ষীয়ে ইম্ফলৰ পৰা অহা এখন ট্ৰাকৰ পৰা 1.5 লাখ ইয়াবা টেবলেট জব্দ কৰে। টেবলেটখিনিৰ বজাৰ মূল্য প্ৰায় 38 লাখ টকা হ'ব বুলি আৰক্ষীয়ে অনুমান কৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ দুগৰাকী অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গৰ জামিন আবেদনৰ শুনানি আজি গ্ৰহণ কৰিব। জামিন আবেদন দুখন শুনানিৰ বাবে ন্যায়াধীশ অঞ্জনমণি কলিতাৰ বিচাৰপীঠত তালিকাভুক্ত কৰা হৈছে। ইপিনে ফাষ্টেগ আদালতত গোচৰৰ ধাৰা আৰোপৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই অভিযুক্ত শ্যামকানু মহন্তই দাখিল কৰা এখন আবেদনৰো উচ্চ ন্যায়ালয়ে আজি শুনানি গ্ৰহণ কৰিব। 135 সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাত আজি গুৱাহাটীৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত হ'বলগীয়া গ্ৰুপ পৰ্যায়ৰ অন্তিমখন খেলত বড়োলেণ্ড FC কাৰ্বি আংলং মৰ্ণিং ষ্টাৰ FC-ৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন বিয়লি 4 বজাত আৰম্ভ হ'ব। বড়োলেণ্ড FC আজিৰ খেলখনত কাৰ্বি আংলং মৰ্ণিং ষ্টাৰ FC-ক বৃহৎ ব্যৱধানত পৰাস্ত কৰিব পাৰিলে কোৱাৰ্টাৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰিব পাৰিব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। দেশৰ লগতে ৰাজ্যজুৰি ৰূপায়িত হৰ ঘৰ তিৰংগা কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ কিছু সময়ৰ পাছতে 115 গৰাকী শিল্পীলৈ সংগীত নাটক একাডেমী বঁটা প্ৰদান কাৰ্যসূচী, 2020 চনত স্বাক্ষৰিত বড়ো শান্তি চুক্তি ৰূপায়ণক লৈ সাংসদ প্ৰমোদ বড়োৰ ৰাজ্যসভাত উদ্বেগ আৰু ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাত আজি গ্ৰুপ পৰ্যায়ৰ অন্তিমখন খেলত বড়োলেণ্ড FC আৰু কাৰ্বি আংলং মৰ্ণিং ষ্টাৰ FC মুখামুখি। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।
2: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ, FM বেণ্ডৰ 101.6

মেগাহাৰ্জত শ্ৰোতাসকলে শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আৰম্ভ কৰিবলৈ লোৱা হৈছে হিন্দী চিনেমাৰ গীতৰ অনুষ্ঠান। আৰম্ভণিতে শুনো আহক স্বদেশ চিনেমাখনৰ পৰা এ আৰ ৰেহমানৰ কণ্ঠৰ এই গীতটি। গীতটি লিখিছে জাভেদ আখতাৰে, সংগীত শিল্পীগৰাকীৰ।

স্বদেশ চিনেমাখনৰ পৰা এ আৰ ৰহমানৰ কণ্ঠৰ গীতটি শুনিলে। হিন্দী চিনেমাৰ গীতৰ অনুষ্ঠানত এইবাৰৰ চিনেমা এল অ' চি কাৰ্গিল শুনাবলৈ লোৱা হৈছে। চিনেমাখনৰ পৰা ৰূপ কুমাৰ ৰাথোৰৰ কণ্ঠত এটি গীত, গীতিকাৰ জাভেদ আখতাৰ আৰু সংগীত অনু মালিকৰ।

শংকৰ মহাদেৱনৰ কণ্ঠৰ গীতটিৰে সামৰিছোঁ আজিৰ হিন্দী চিনেমাৰ গীতৰ অনুষ্ঠানটি। মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্টজ, এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত শ্ৰোতাসকলে শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহু আইডিউৰ বুলনি।

0: আইডিউৰ বুলনিৰ সমুশ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই মই ভাস্বতী কলিতাই আজিৰ বুলনি মুকলি কৰিছোঁ। প্ৰিয় শ্ৰোতা, আজিৰ বুলনিত আমি কথা পাতিবলৈ লৈছোঁ মায়'পিয়া ৰোগ আৰু ইয়াৰ চিকিৎসা। এই বিষয়ে কথা পাতিবলৈ আজি আমাৰ ষ্টুডিঅ'ৰ মজিয়াত উপস্থিত হৈছে শিশুৰ চকু ৰোগ বিশেষজ্ঞ ডাক্তৰ নীলোৎপূৰ্ণা দেউৰী। বাইদেউ নমস্কাৰ।
1: নমস্কাৰ,
0: আপোনাক আমাৰ বুলনিলৈ স্বাগতম জনাইছোঁ।
1: ধন্যবাদ।
0: হয়, ইতিমধ্যে আমি আজি

0: ইয়াৰ চিকিৎসা। প্ৰথমতে আমি আপোনাৰ পৰা জানিব বিচাৰিম যে মায়'পিয়া মানেনো কি, আৰু আমি জানো আপুনি মায়'পিয়া ৰোগৰ বিশেষজ্ঞ আৰু আপুনি প্ৰথম মায়'পিয়া ৰোগৰ ক্লিনিক এখন খুলিছিলে।
1: ধন্যবাদ ভাস্পতি, আৰু আপোনাৰ কাইণ্ড ৱৰ্ডছৰ কাৰণে আকৌ এবাৰ ধন্যবাদ জনাইছোঁ আপোনাক। ছ' আজি আমি মায়'পিয়াৰ বিষয়ে ক'ব বিচাৰিছোঁ যে এইটো দেখা গৈছে যে কি অভাৰঅল সকলো ল'ৰা ছোৱালীবিলাকৰ প্ৰায় কম বয়সতে চশমা লাগি যায়, আৰু আপুনি যেতিয়া চকু দেখাবলৈ যায় অভিভাৱকসকলক কোৱা হয় যে কি আপোনাৰ বাচ্চাৰ মায়'পিয়া হৈছে। ত' মায়'পিয়ানো কি, মায়'পিয়া মানে দূৰদৃষ্টিহীনতা, তাৰমানে দূৰৰ বস্তুবোৰ ভালদৰে দেখা নাপায়। যেতিয়া চশমাযোৰ দি দিয়া হয় তেতিয়াহ'লে ল'ৰা ছোৱালীবোৰে দূৰৰ মানে আখৰ হওক, ব্লেকবোৰ্ড হওক বা দূৰৰ বস্তুবোৰ ভালদৰে দেখা পায়, আৰু সেই চশমাযোৰৰ পাৱাৰটো সাধাৰণতে মাইনাছত আহে। তো সেই মাইনাছ পাৱাৰৰ চশমাযোৰ পিন্ধাৰ পিছত ল'ৰা ছোৱালীবিলাকে দূৰৰ বস্তু স্পষ্টকৈ দেখা যেতিয়া পায়, তো সেই কণ্ডিশ্যনটোক আমি মায়'পিয়া বুলি কওঁ। আৰু এই মায়'পিয়া কণ্ডিশ্যনটোৰ আপোনাৰ বহু কাৰণ হ'ব পাৰে, তাৰ ভিতৰত অন্যতম কাৰণটো আমি এক্সিয়েল মায়'পিয়া বুলি কওঁ। এক্সিয়েল মায়'পিয়াৰ অৰ্থ হৈছে যে আপোনাৰ চকুৰ চাইজটো ক্ৰমান্বয়ে মানে বাঢ়িবলৈ ধৰে, যেনেকৈ আমাৰ হাইটটো বাঢ়ে ঠিক তেনেকৈ চকুৰ চাইজটো বয়সৰ লগত বাঢ়ে,
0: মানে শিশু অৱস্থাৰ পৰাই।
1: হয়, শিশু অৱস্থাৰ পৰাই, যেনে যিদৰে কণমানি শিশু এটা জন্ম হোৱাৰ পাছত তাহাঁতৰ গ্ৰ'থ আৰু ডেভেলপমেণ্ট হৈ থাকে, তো তেনে ক্ষেত্ৰত তাহাঁতৰ গ্ৰ'থ ডেভেলপমেণ্ট কিছুমান মাইলষ্টোন থাকে, যেনেকৈ দুবছৰ বয়স, ছয়ৰ পৰা আঠ বছৰ বয়স, বাৰৰ পৰা চৈধ্য বছৰ বয়স, তাৰপিছত লাহেকৈ ষোল্লৰ পৰা ওঠৰ বছৰ বয়সত তাহাঁতি এডাল্টহুড মানে পায়গৈ। ঠিক তেনেকৈ সেই সময়ছোৱাটো চকুৰো কিছুমান মাইলষ্টোন তাহাঁতি পায়। দুবছৰ বয়সৰ হিচাপত তাহাঁতি লাহেকৈ চকুটো মানে ভালকৈ আপোনাৰ এডাল্ট চাইজৰ হিচাপত তাহাঁতি আহি পৰেহি আৰু। কিন্তু কেতিয়াবা কি হয়, তাতকৈ যদি বেছি বাঢ়িব ধৰে, নৰ্মেলতকৈ যদি বেছি বাঢ়িব ধৰে, তেতিয়াহ'লে সেই কণ্ডিশ্যনটোক আমি এক্সিয়েল মায়'পিয়া বুলি কওঁ। ধৰি লওক আজি আপোনাৰ চকুৰ চাইজটো যিমান হ'ব লাগে, ধৰি লওক 23 মিলিমিটাৰ বা 24 মিলিমিটাৰ, সেইটো আপোনাৰ ডিপেণ্ড কৰিব যে আপুনি কোনটো এথনিচিটিৰ পৰা আহিছে, যে আপুনি মানে মংগলয়েড এথনিচিটিৰ পৰা আহিছে নে আপুনি ককেশ্যন এথনিচিটিৰ পৰা আহিছে। সেই বহুত ফেক্টৰ্ছবিলাক কিউমুলেটিভলি, ধৰি লওক এইজটো বা জেণ্ডাৰটো, মানে ল'ৰা হয় নে ছোৱালী হয়, সেই বস্তুবোৰ চোৱাৰ পিছত আমি এটা এটা টেণ্টেটিভ আমাৰ এটা কেলকুলেশ্যন এটা থাকে যে কি ইমানটো চাইজৰ মানে চকুত সাধাৰণতে এই মাইনাছ পাৱাৰটো লাগিব নালাগে, তাহাঁতৰ এইটো চাইজত নৰ্মেল মানে দেখা পাব লাগে। কিন্তু তাতকৈ যদি বাঢ়িব ধৰে তেতিয়াহ'লে সেই কণ্ডিশ্যনটোত আমি এক্সিয়েল মায়'পিয়া বুলি কওঁ, আৰু তাত তেতিয়া আমি ক্ৰমান্বয়ে মাইনাছ পাৱাৰ বঢ়াই বঢ়াই যাব লগা হয়।
0: এতিয়া বাইদেউ, এই মায়'পিয়া জন্মগতভাৱেও হ'ব পাৰেনে, আৰু বা কিমান কিবা বয়স আছে নেকি, যেনেকে আমাৰ ধৰক তথাপিতো বয়স নাই বেমাৰৰ, তথাপিতো ধৰক এইখিনি কওকচোন।
1: এই ক্ষেত্ৰত মই আপোনালোকক ক'ব বিচাৰিছোঁ যে কিছুমান চকুৰ ৰোগ জন্মগতভাৱে হয়, আৰু তাৰ লগত চকুৰ লগতেও কিছুমান আমাৰ ছিষ্টেমিক মানে শাৰীৰিক কিছুমানৰ ৰোগ এছ'চিয়েটেড থাকে, মানে একেলগে হোৱাৰ চান্সেছ থাকে। তো মায়'পিয়াও এটা এনেকুৱা কমপ্লেক্স ট্ৰেট হয় য'ত আপোনালোকে দেখা পাব যে জন্মগতভাৱে যদি হৈ যায় সেইটো আমি কনজেনিটেল মায়'পিয়া বুলি কওঁ, বা কেতিয়াবা চিণ্ড্ৰমৰ লগত থাকে, মানে চিণ্ড্ৰমিক মায়'পিয়া বুলিও থাকে। যদি কনজেনাইটেল মায়'পিয়া হৈছে, তাৰমানে জন্মগতভাৱে মায়'পিয়া হৈ আছে, যাৰ য'ত সৰু অকণমানি, ধৰি লওক আপোনাৰ দুবছৰ বাচ্চা এটাতে বা এবছৰ বাচ্চা এটাতে আপুনি দেখা পাব যে কি মাইনাছ পাৱাৰটো একদম -5-6 মানে তাতকৈ বেছি মানে আৰম্ভ হৈছে। সাধাৰণতে একেবাৰে কম বয়সত আমি গম নাপাওঁ, কাৰণ বাচ্চাটোতো ইমান দূৰ নাচায়। তো লাহেকৈ যেতিয়া তাহাঁতি আমাৰ ওচৰত প্ৰথম চেক আপ কৰিবলৈ আহিব, ধৰি লওক 3 বছৰ বয়সত ইউজুৱেলি আমি ৰেকমেণ্ড কৰোঁ আজিকালি সোনকালে কৰিবলৈ, তো তেনে ক্ষেত্ৰত আপুনি দেখিব যে তাহাঁতৰ -6ৰ পৰা আৰম্ভ হৈছে, -7ৰ পৰা আৰম্ভ হৈছে, আৰু কেতিয়াবা কিছুমানৰ -11-12লৈকে যায়। তো সেই কেটেগৰি অফ চিলড্ৰেন মানে ল'ৰা ছোৱালীবোৰক আমি কনজেনিটেল মায়'পিয়াত ধৰোঁ। তাৰ উপৰিও যদি চিণ্ড্ৰমিক কিছুমান থাকে, যেনে ধৰি লওক আপোনাৰ শাৰীৰিকভাৱে আমাৰ মাছলবিলাকৰ কানেক্টিভ টিছু যিটো বুলি কওঁ, বোন মাছল, এইবিলাকৰ ডিজিজ থাকে, যেনেকৈ মাৰ্ফানছ, ষ্টিকলাৰ্ছ, এইবিলাক কিছুমান ডিজিজৰ নাম হয়, চিণ্ড্ৰমৰ নাম হয়, তাৰ লগতো কেতিয়াবা এছ'চিয়েটেড থাকিব পাৰে মায়'পিয়াটো, তাৰ লগত মানে একেলগে দেখা পোৱা যায়। তো সেইবিলাক ধৰি লওক পিডিয়াট্ৰিচিয়ানৰ লগত আমি একেলগে এনে টিম ৱৰ্ক হিচাপে আমি সেইটো ডায়েগনোজ কৰোঁ আৰু তেনেক্ষেত্ৰত সেইবিলাক ল'ৰা ছোৱালীৰো কেতিয়াবা মাইনাছ পাৱাৰটো কম বয়সতে আমি ধৰা পেলাওঁ।
0: এতিয়া বাইদেউ ধৰক শিশুৱে হওক বা কোনোবা ছাত্ৰ ছাত্ৰী

0: বাহিৰে হওক, কেনেকৈ গম পোৱা যাব? মানে অভিভাৱকসকলে কেনেকৈ গম পাব, স্কুলত কেনেকৈ গম পাব, বা মায়'পিয়া হৈছে বুলি আমি কেনেকৈ গম পাম?
1: সাধাৰণতে খুব কম বয়সত, ধৰি লওক 3 বছৰ বয়স বা 5 বছৰ বয়সলৈকে ল'ৰা ছোৱালীবোৰে কমপ্লেইন নকৰে, নকয়। কিন্তু আপুনি তেখেতসকলৰ কিছুমান বিহেভিয়াৰেল চেঞ্জেছবিলাক আপুনি, যিটো আমি চিম্পটম বুলি কওঁ, সেই বস্তুটো আপুনি মন কৰিব লাগে। ধৰি লওক আপুনি স্কুলৰ কথাটো যদি কয়, আমিতো আজিকালি সোনকালে স্কুলত দিওঁ, ধৰি লওক প্ৰি স্কুল যিটো এজ হয় 3 to 5 years ভিতৰত। এতিয়া আপুনি দেখিব যে কি, ইউজুৱেলি বোৰ্ডখন বা টিচাৰ বা শিক্ষক শিক্ষয়িত্ৰীসকলে ওচৰতে পঢ়ায়, বা আমাৰ আংগনবাড়ী স্কুলবিলাকতো সন্মুখতে পঢ়ায়, তেতিয়া আপুনি ধৰিব নোৱাৰে। কিন্তু যেই তাহাঁতক আপুনি অলপ পিছলৈ পঠিয়াব আৰু ক'ব যে কি আখৰটো দেখিছেনে, সেই আখৰবিলাক সাধাৰণতে ডাঙৰ ডাঙৰ হয় আৰু গম পোৱা নাযায়। কিন্তু লাহেকৈ দেখিব যেতিয়া সৰু আখৰবিলাক দিব, তাহাঁতি চকুটো স্কুইজ কৰি চাবলৈ ধৰে পিছফালে বহি, বা তাহাঁতি কি কৰে, সৰু ল'ৰা ছোৱালী অকণমান এনাৰ্জেটিক থাকে, সিহঁতি এক্টিভ থাকে, তো তাহাঁতি বেঞ্চৰ পৰা উঠি সিহঁতি বৰ্ডৰ ওচৰলৈ গুচি যাব চাবলৈ। তো সেইবিলাক কিছুমান বস্তু লক্ষ্য কৰিব লগা এজ এ শিক্ষক বা শিক্ষয়িত্ৰী।
0: আৰু
1: হয়, অভিভাৱকসকলে ধৰি লওক ঘৰতো ছেম। আজিকালি আপুনি মোবাইলটো যদি দি থয় আপুনি গম নাপাব। সাধাৰণতে আমি ৰেকমেণ্ড কৰোঁ যে মোবাইলটো আপুনি নিদিব, কিন্তু যদি মোবাইলটো দি সেইটো ওচৰৰ চাই আছে ন, তেতিয়া এইটো ঠিকে চাই আছে, একো কমপ্লেইন নকৰে। আৰু ধৰি লওক টিভিটো যদি দিছে, টিভিৰ ডিষ্টেঞ্চটো অলপ দূৰত যেতিয়া থাকে, তেতিয়া কিন্তু তাহাঁতি কি কৰে, টিভিৰ ওচৰলৈ গুচি যায়, টিভিৰ ওচৰত গৈ গৈ চাই থাকে। আৰু চবকে এই ওচৰৰ পৰা টিভি চাই কাৰণে চকু বেয়া হৈছে, একচুৱেলি বস্তুটো উল্টাহে, সি দেখা নাপায় কাৰণেহে ওচৰলৈ গৈ চাইছে। সেইটো হৈছে অভিভাৱকসকল, স্কুলীয়া শিক্ষক শিক্ষয়িত্ৰীসকলে, প্ৰি স্কুলৰ কথা কৈছোঁ, তেখেতসকলে মন কৰিব লগা কথা। তাৰ উপৰিও যেতিয়া চাইল্ড স্পেচিয়েলিষ্ট এজন বা আপোনাৰ শিশু ৰোগ বিশেষজ্ঞ এজনে আপোনাক বাচ্চা ভেকচিনেশ্যন টাইমত চাই থাকে, তেতিয়া আমি ৰেকমেণ্ড কৰোঁ যে আপোনালোকে সেইটো সময়তে চকুটো তাহাঁতি চাই থাকে। তো তেনে অৱস্থাত আমি যেনেকৈ ভেকচিনেশ্যনৰ কিছুমান টাইম থাকে, সেই চকুৰ ৰেগুলাৰ চেকআপৰ কাৰণেও আমি এটা টাইম বান্ধি দিওঁ। আগতে ধৰি লওক স্কুল যোৱাৰ আগতে 5 বছৰত আমি এটা কৰিছিলোঁ বা 6 বছৰত কৰিছিলোঁ, সেইটো আমি এতিয়া 3 বছৰ হ'লে আমাৰ কাৰণে সুবিধা হয়।
0: আৰু বাইদেউ তেনেকুৱা কিবা ভাগ আছে নেকি, মানে মায়'পিয়াৰ? আপুনি যেনেকৈ শিশু তেনেকৈতো নিশ্চয় ডাঙৰ
1: ভাগ আছে, ডেফিনেটলি। এতিয়া অলপ আগতে মই আপোনালোকক ধৰি লওক জন্মগতভাৱে হোৱা বা চিনড্ৰম লগত এছ'চিয়েটেড থকা মায়'পিয়াৰ বিষয়ে ক'লোঁ। কিন্তু মায়'পিয়াৰ বিভিন্ন ক্লাছিফিকেশ্যন আছে, এইটো এটা কমপ্লেক্স ট্ৰিট হয়। এনেকুৱা নহয় যে মাক দেউতাকৰ হৈছে কাৰণে ল'ৰা ছোৱালীৰ হ'ব, বা ল'ৰা ছোৱালীৰ মানে মাক দেউতাকৰ নাথাকিলেও ল'ৰা ছোৱালীৰ হ'ব পাৰে, এইটো কথা স্পষ্টভাৱে আপোনালোকে বুজি পাব লাগিব হা, এইটো 1 নম্বৰ কথা। দ্বিতীয় কথাটো হৈছে, তেনে ক্ষেত্ৰত আপোনাৰ কি হয়, ধৰি লওক 5 বছৰ বয়সত যেতিয়া মই সেই গ্ৰ'থ স্পাৰ্টৰ কথাবিলাক ক'লোঁ, যেনেকৈ 2 বছৰত এটা কমপ্লিট হ'ল, আপোনাৰ 6 to 8 years এটা কমপ্লিট হ'ল, তো সেই গ্ৰ'থ স্পাৰ্ট এৰিয়াটোত কেতিয়াবা খুব বেছিকৈ চকুটো বাঢ়ি যাব পাৰে, জোখতকৈ বেছি বাঢ়ি যাব পাৰে, তেতিয়া সেইবিলাক অলপ ডাঙৰত মায়'পিয়াটো হয়। আৰু তেনে ক্ষেত্ৰত সেইটো আপুনি 18 years ধৰিব পাৰে, এই 18 years ভিতৰত যিকোনো সময়ত হ'ব পাৰে, হ'লনে, চাইল্ডহুড মায়'পিয়াটো যিটো, সেইটো হ'ব পাৰে। তাৰ উপৰিও আজিকালি দেখা যায় কিছুমান এডাল্ট অনছেট মায়'পিয়াও থাকে, চকুৰ ভিতৰত কিছুমান মাছলছ আছে, চিলেৰি মাছলছ আছে, আৰু ধৰি লওক সমভাগ যিটো স্বচ্ছ অংগ কৰ্ণিয়া আছে, এইবিলাকো কিছুমান মানে ফেক্টৰ আছে যিবিলাক আমি কনচিডাৰ কৰিব লাগে মায়'পিয়াৰ কাৰণে। তো মায়'পিয়াৰ আৰু বিভিন্ন মানে সেই হিচাপে ক্লাছিফিকেশ্যন হয়। তো যেতিয়া আমি এজন মানে শিশু এজনক বা এজন ডাঙৰ মানুহকো চাওঁ, এই গোটেইখিনি ফেক্টৰ একেলগে লৈ মেলিহে আমি চাওঁ যে কি সঁচাকেই তেওঁৰ মানে এক্সিয়েল মায়'পিয়া হৈ আছে, বয়সৰ লগত আৰম্ভ হৈ আছে, নে তেখেতৰ আগৰ পৰাই আছিলে আমি মিছ কৰি আছোঁ, নে ধৰি লওক তেখেতৰ ওচৰৰ কামবিলাক বেছি হৈ আছে, মানে ষ্ট্ৰেইন বেছি পৰি আছে, মাছলটো স্পাজম হৈ গৈছে, ফেটিক হৈ যায় ন, স্পাজমৰ কাৰণে মাইনাছ পাৱাৰটো দেখাই আছে। তো তাৰপিছতহে আপোনাৰ ক্লাছিফিকেশ্যনটো হ'ব যে আমি একচুৱেলি সৰু মানে কম বয়সত দেখিছোঁ, নে ডাঙৰত দেখিছোঁ, নে এডাল্ট হৈ কিনে মানে য'ত নেকি ইমান খুব বেছি চকুটো বাঢ়িব নালাগিছিলে নহয় জানো, তাৰপিছতো মায়'পিয়াটো দেখিছোঁ। তো এই ফেক্টৰবিলাক কনচিডাৰ কৰাৰ পিছতহে আমি মানে সেই ক্লাছিফিকেশ্যনটো কৰিব পাৰিম।
0: আমি মায়'পিয়া ৰোগ কি আৰু কেনেকৈ হয় এই বিষয়ে আমি
1: হয়
0: এতিয়া বাইদেউ আমি চিকিৎসা কেনেধৰণে কৰিব লাগিব সেইটো এটা প্ৰশ্ন, আৰু অভিভাৱকসকলে আমি কেনেকৈ মানে সচেতন হ'ব লাগিব গম পালে যে তেওঁৰ শিশুটিৰ মায়'পিয়া হৈছে, তেওঁৰ প্ৰথম কৰণীয় তেওঁৰ কি হ'ব?
1: মই প্ৰথমতে কৈছোঁ, মায়'পিয়া ডিজিজ পাৰ্চে বুলি কোৱাৰ আগতে মই ক'ম যে কি এইটো এটা কমপ্লেক্স ট্ৰেট। যেতিয়া আমি কওঁ এটা কমপ্লেক্স ট্ৰেট, তাৰ মিনিংটোৱে হৈছে যে কি ইয়াত বহু ফেক্টৰ্ছ মানে

0: প্লে কৰে, মানে এইটো হ'বলৈ কাৰণে বহু ফেক্টৰ্ছ থাকে, যেনেকৈ এনভাইৰমেণ্টেল ফেক্টৰ্ছ আছে, মানে আউটডোৰ এক্টিভিটিজ, বাহিৰত খেলা ধূলা কম,
1: ল'ৰা ছোৱালী
0: মোবাইলতে থাকে, ইনড'ৰ এক্টিভিটি বেছি, মানে ঘৰৰ ভিতৰতে থাকে, কিতাপখনে পঢ়ি থাকিলে, ইউজুৱেলি এছিয়ান কাণ্ট্ৰিজ বা আমাৰ দেশতো আমাৰ একাডেমিক প্ৰেছাৰটো বহুত বেছি, আমি সৰুৰ পৰা বহুত বেছি ওচৰৰ কাম কৰোঁ, কিতাপ পঢ়াটো বেছি কৰোঁ,
1: আৰু মাজতে যিহেতু আমাৰ এটা ক'ভিডৰ পিৰিয়ড এটা পাৰ হৈ গৈছে, সেই সময়তো কিন্তু বাইদেউ আমাৰ বহুত বেছি অভ্যাস হৈছে,
0: সেইটো
1: আমাৰ ডাঙৰৰো অভ্যাস হৈছে আৰু সৰুবিলাকৰো এইটো এটা অভ্যাস হৈছে।
0: মানে সেই সন্দৰ্ভতে মই ক'ব বিচাৰিছোঁ কি, থাৰ্ড পইণ্টটো হৈছে স্ক্ৰীণ টাইম। স্ক্ৰীণ টাইমে এনেকুৱা নহয় যে আপুনি স্ক্ৰীণ টাইমটো বেছি চাইছে কাৰণে আপোনাৰ হৈ আছে, এতিয়া বহুত মানুহে বেছিকৈ চায় কিন্তু তাহাঁতৰ চবৰেতো নহয়
1: নহয়
0: জানো, তো সেইটো ডিপেণ্ড কৰে আপুনি কেনেকুৱা লাইটত চাইছে, আন্ধাৰত চাই আছে, কিমান দেৰি চাই আছে, কোনটো স্ক্ৰীণ চাই আছে, এই বহুতগাল ফেক্টৰ্ছ থাকে। তো সেইটো এটা হৈছে মানে স্ক্ৰীণ টাইমটো বেছি হৈ আছে। আৰু ক'ভিডৰ সময়ত যিটো আমাৰ হৈছিলে যে আমি স্ক্ৰীণৰ ওপৰত ডিপেণ্ডেণ্ট হৈ গৈছিলোঁ যে বাহিৰত আমি ওলাই যাব পাৰোঁ, কিন্তু ক'ভিড শেষ হোৱাৰ পিছতো এইটো এনেকুৱা হৈছে যে ইট হেজ বিকাম এ পাৰ্ট অফ আৰ ডেইলি লাইফ, সেইটো যিটো হ'ব নালাগিছিলে, আমি ক'ভিডৰ কাৰণেহে আছিলোঁ ভিতৰত, কিন্তু ক'ভিড অহাৰ পিছততো আমি এৰি দিব লাগিছিলে, সেই বস্তুটো আমি নেৰিলোঁ, উই মেড ইট এ পাৰ্ট অফ আৰ লাইফ ডেইলি, মানে আমি ডেইলি লাইফৰ এটা পাৰ্ট কৰিলোঁ, চ' দেট ইজ অলছ' ওৱান ফেক্টৰ। চাৰি নম্বৰটো হৈছে যে আমাৰ হেল্ডি ডায়েট, ডায়েট আমাৰ জাংক ফুড হ'ব নালাগে, ডায়েটটো হেল্ডি হ'বলৈ বিশেষকৈ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত চকুৰ কাৰণে যিবিলাক দৰকাৰী, ভিটামিন এৰ পৰা আৰম্ভ কৰি অমেগা থ্ৰী ফেটি এচিডৰ পৰা আৰম্ভ কৰি,
1: সুধিব বিচাৰিছোঁ মায়োপিয়া ৰোগ বুলিয়ে নহয়, আপুনি যিহেতু এগৰাকী চকুৰ ৰোগ বিশেষজ্ঞ, সৰুৰে হওক বা ডাঙৰে হওক, আমি চকুৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ আহাৰ গ্ৰহণ কৰোঁ?
0: তো যেনেকৈ মই ক'লোঁ, ভিটামিন এ ৰিচ ফুড বা অমেগা থ্ৰী ফেটি এচিড থকা ফুড, এইবিলাক খোৱাৰ বাহিৰেও এটি শিশুক মানে আমি সদায় এটা ৰেইনব' প্লেটাৰ দিব লাগে, মানে দ্য চাইল্ড, যিটো বাচ্চাটো আছে, সি অ'ভাৰঅল গ্ৰ' কৰি আছে, অকল চকুটো তাৰ গ্ৰ' কৰি থকা নাই, সেইকাৰণে তাৰ যিটো প্ৰটিন লাগে, কাৰ্বহাইড্ৰেট লাগে, এক্টিভ হয় ল'ৰা ছোৱালীবিলাক, সেই গ্লুক'জটো আপোনাক লাগিব, নহয় জানো, ব্ৰেইনটো কাম কৰি আছে, চুগাৰটো আপোনাক লাগিব, চ' এই গোটেইখিনি একেলগে থকা এখন প্লেট দিলে বেটাৰ হয়। আৰু ডেফিনেটলি আপোনাৰ ভিটামিন এ ইজ এ গুড চ'ৰ্চ ফৰ দ্য আই, তাৰ বাহিৰেও কিন্তু আপুনি বাকী গোটেইখিনি খাব লাগিব। আৰু লাষ্টৰ যিটো ইম্পৰ্টেণ্ট পইণ্ট, যিটো আপুনি মানে কৈছিলে অভিভাৱকসকলে কি কৰিব লাগে, লাষ্টৰ পইণ্টটো হৈছে ৰেগুলাৰ আই চেকআপ। এই ৰেগুলাৰ আই চেকআপত আপোনালোকক ক'ব বিচাৰিছোঁ যে প্ৰথমতে ইমান দেৰি যিখিনি কৈছোঁ যে তিনি বছৰত আমি কৰিব লাগে, তিনি বছৰত আমি কৰিব লাগে, সাধাৰণতে এইটো মিছ হৈ যায়, কিন্তু যিমান দূৰলৈকে আপোনালোকে পাৰে তিনিৰ পৰা পাঁচ বছৰৰ ভিতৰত এটা চেকআপ এটা কৰাই ল'ব, যাতে স্কুল যোৱাৰ আগতে ল'ৰা ছোৱালীবিলাকক আমি পেলাব পাৰোঁ। ইয়াত মই আপোনাক এটা এক্সাম্পল দিছোঁ, উদাহৰণ এটা দিছোঁ, ধৰি লওক আপুনি কয় যে মোৰ বাচ্চাটোৱে দূৰৰ বস্তু যদি তাক মই দেখাওঁ, সেইটো দেখি আছে, সেইটো কেতিয়াও কমপ্লেইন নকৰে, অভিভাৱকসকলে সাধাৰণতে এইটো প্ৰথম হয়, মই হ'লেও কম সেইটো, নহয় জানো, আপোনালোক মই এইটো দেখি আছে, সি দেখাই আছোঁ তাক। ইয়াত দুটা কথা হয়, এটা হৈছে শিশুটিয়ে কি দেখিছে, আপুনি যি দেখাইছে সি সেইটো দেখিছে, আৰু সেইটো হিচাপে সি কৈছে মই দেখিছোঁ, চাপ'জিং আপুনি দেখাইছে যে গছত আম এটা আছে দেখিছেনে, বা ভাটৌ এটা আছে দেখিছে, তো সিও ভাটৌটো দেখিছে, নেদেখা নহয়, কিন্তু আপুনি কিমান স্পষ্টকৈ দেখিছে, সি কিমান স্পষ্টকৈ দেখিছে, সেইটো সি তুলনা কৰিব নোৱাৰে, এক নম্বৰ কথা। দ্বিতীয় কথাটো হৈছে, চাপ'জিং সি স্পষ্টকৈ দেখি আছে, কিন্তু এনেকুৱাও হ'ব পাৰে তাৰ এটা চকুতহে মায়'পিয়া আছে, আনটো চকুত নাই, কিন্তু তো সেইকাৰণে সি যিটো চকু ভাল সেই চকুটো তেতিয়া সি স্পষ্ট দেখি আছে, তো যেতিয়ালৈকে আমি চেক নকৰোঁ, এক্সামিন নকৰোঁ, আমি গম নাপাওঁ যে দুটা চকু সমান হয়নে নহয়। আমি যে কৈ আছোঁ যে কি মায়'পিয়া চকু ইলংগুৱেশ্যনৰ কাৰণে হয়, দুটা চকু সমানেই হ'ব পাৰে, যেনেকৈ কনজেনেটেল মায়'পিয়াত মানে জন্মগতভাৱে হয়, কিন্তু কেতিয়াবা এটা চকু নৰ্মেল, এটা চকু বেছি ডাঙৰ হ'ব পাৰে, তাৰমানে এটা চকুত জিৰ' পাৱাৰ লাগি আছে, আনটো চকুত -11-12 হ'ব পাৰে, সেই বস্তুটো আপুনি তেতিয়ালৈকে তেতিয়ালৈকে গম নাপাব যেতিয়ালৈকে আপুনি টেষ্ট কৰি নাচায়। তো সেইটো হৈছে ৰুটিন চেকআপ, যেনেকৈ 40 বছৰৰ পিছত আমাৰ ওচৰৰ বাবে চশমা লাগে, বা আমি হাৰ্টৰ হোল বডি স্কেন এটা নকৰোঁ জানো, হাৰ্টৰ চাওঁ, ডাইজেষ্টিভ ছিষ্টেম, চুগাৰ চাওঁ, ঠিক তেনেকৈ ল'ৰা ছোৱালীবোৰৰ বাবে চকুটো চোৱাটো উচিত। আৰু প্ৰথমতে মই ক'লোঁ যেনেকৈ চিনড্ৰমিক কিছুমান বেমাৰ থাকিব পাৰে, তো চকুটোক আমি কওঁ যে কি, আই ইজ দ্য উইণ্ড' টু ইয়ৰ ব্ৰেইন, যিয়ে নহওক লাগিলে আমি যেতিয়া চকু চাওঁ, আমি অকল চকুটো নাচাওঁ বাচ্চাটোৰ, আমি তাৰ অ'ভাৰঅল গ্ৰ'থটো চাওঁ, ল'ৰা ছোৱালীবিলাকে কেনেকৈনো খেলিছে, কেনেকৈ আপোনাৰ চেম্বাৰত আহোঁতে কেনেকৈ বিহেভ কৰিছে, আৰু চকুৰ ভিতৰত পৰ্দাখনত যিখন ৰেটিনা হয় তাত আমি কি চেঞ্জেছ দেখিছোঁ সেইটোৰ পৰাও আমি বহু চিষ্টেমিক ডিজিজো আমি ডায়েগনোজ কৰোঁ।

0: কৰিব পাৰোঁ। সেইকাৰণে সেই চেকআপটো খুব ইম্পৰ্টেণ্ট হয়। অকল চশমাযোৰ লাগে কাৰণে আপুনি আহিছে নহয়, বা চশমাযোৰ নেলাগে সেইকাৰণে মই চেক কৰিব আহিছোঁ সেইটো নহয়। কিন্তু কথাটো হৈছে যে অভাৰঅল এটা চেকআপ হৈ যায় ল'ৰা ছোৱালীবিলাকৰ। আৰু পোন প্ৰথমে যিকোনো বস্তু একচেপ্ট কৰিবৰ বাবে কণমানি শিশু এটা আহিছে 5 বছৰ, পাৱাৰ লাগি গ'ল বোলে। কিমান লাগিলে? -2, -3 লাগি গ'ল। কেতিয়াবা কমো লাগে, -0.75 বা 0.5 এটা লাগিলেও এজন অভিভাৱক হিচাপে যোনেই নহওক লাগিলে তেখেতসকলৰ সেই একচেপ্টেঞ্চটো বহুত ডিফিকাল্ট হয়। সেইটো প্ৰথম হাৰ্ডেল আমাৰ কাৰণে, সেই একচেপ্টেঞ্চটো প্ৰথম কৰিব লাগিব। ছেকেণ্ড হৈছে ল'ৰা ছোৱালীবিলাক এক্টিভ হয়, তো চশমা পিন্ধিব, পেলাব, ভাঙিব, কেতিয়াবা উল্টাকৈ থৈ দিব, চশমা স্ক্ৰেচ পৰিব। তো সেই যে এক্লেমেটাইজ হ'বলৈ, যে এডজাষ্ট কৰিবলৈ, যে চশমাযোৰ পিন্ধিলে মই দেখা পাম ভালকৈ বা পিন্ধিব পাৰিম নে নোৱাৰিম, সেইটো কাৰণেও আমাৰ এটা সময় লাগে। তো এই দুটা বস্তু কিন্তু আমি অভিভাৱক হিচাপে আমি মন কৰিব লগা। চক পাৱাৰটো যেতিয়া বেছি হৈ যায় বা দুটা চকুৰ মাজত পাৱাৰৰ খুব বেছি ডিফাৰেঞ্চ এটা হৈ যায়, তেতিয়া আমি কণ্টেক্ট লেন্স এডভাইচ কৰোঁ। কণ্টেক্ট লেন্স আমি বেলেগ বেলেগ ক্ষেত্ৰত আমি কণ্টেক্ট লেন্স দিওঁ। কেতিয়াবা একদম কণমানি শিশুৰ পৰাও আমি কণ্টেক্ট লেন্স নিদিয়া নহয়, দিওঁ, কিন্তু সেইটো বেলেগ কাৰণৰ কাৰণে, ধৰি লওক কনজেনিটেল কেটাৰেক্ট হৈছে সেইবিলাকৰ কাৰণে। কিন্তু কণ্টেক্ট লেন্সৰ এটা কথা থাকে যে হাইজিনটো মেইনটেইন কৰিব পাৰিব লাগিব। 8 ঘণ্টাতকৈ বেছি আমি নিদিওঁ। হাতেদি ৰাব কৰিব নালাগিব, চকুত পানী মাৰিব নালাগে, পিন্ধি শুব নালাগে। এই বস্তুবোৰ ল'ৰা ছোৱালীবিলাকে মানিব পাৰিব নে নোৱাৰে, বা মাক দেউতাকহঁতে মিলাব পাৰিব নে নাই, স্কুলত যোৱা সময়ত খেলা ধূলা কৰোঁতে হাত চাত লাগি গ'ল নেকি, বা কোনোবাই মাৰি দিলে পৰি গ'ল নেকি, এই বস্তুবোৰ যেতিয়ালৈকে তাহাঁতি বুজি নাপায়, কণ্টেক্ট লেন্স তেতিয়ালৈকে দিয়াটো অকণমান সাৱধানতা কৰিব লাগে। কাৰণ কি, চকুত সেইটো বেছি থাকিলে, বেছি দেৰি থাকিলে পিন্ধি হৈ গ'লে, তাৰ কাৰণে আৰু বেলেগ প্ৰব্লেম কিছুমান, যেনেকৈ ইনফেকশ্যনৰ কিছুমান প্ৰব্লেম কিছুমান হ'ব পাৰে।
1: বাইদেউ, এই মায়'পিয়া ৰোগটো নিৰ্মূল হয়নে, মানে নিৰ্মূল হৈ যায়নে?
0: চক তাৰো আমাৰ কিছুমান কেলকুলেশ্যন আছে, যিটো চাই আমি গম পাওঁ যে কি, এই বাচ্চাটো ডাঙৰ হয় মায়'পিয়া হ'ব পাৰে। এনেকুৱা অন্যতম ফেক্টৰ হৈছে যে কি, মাক দেউতাকৰ আছে নেকি। যদি এজন পেৰেণ্টৰ আছে, এজন অভিভাৱকৰ আছে, তেতিয়া 25% চান্স থাকে যে কি, বাচ্চাটোৰ হ'ব পাৰে, শিশুটিৰ হ'ব পাৰে। কিন্তু যদি দুজনৰে আছে, হাই মায়'পিয়া আৰু ফেমিলিত বহুতৰে আছে, তেতিয়াহ'লে সেই দুজনৰ থকাৰ বাবে বাচ্চাৰ হোৱাৰ চান্সেছটো 64%লৈকে বাঢ়ি যায়। তো সেইকাৰণে আমি কওঁ যে কি, চেকআপটো আগে কৰি ল'ব লাগে। এতিয়া যেতিয়া মই গম পাইছোঁ যে তাৰ এটা প্ৰপেঞ্চিটি এটা আছে, আৰু মই দেখিছোঁ যে তাত মাইনাছ আৰম্ভ হৈয়ে গৈছে, তাত 0.5, 0.75 ষ্টাৰ্ট হৈ গৈছে, তেতিয়া সেই আই ড্ৰপবিলাক আমি ইউজুৱেলি ষ্টাৰ্ট কৰি দিওঁ। সেইটো মানে প্ৰেছক্ৰাইব মেডিচিন হয় আৰু, সেইটো এনেকৈ কৰি। তাৰ বাহিৰেও যেতিয়া মই, যেনেকৈ আপুনি কণ্টেক্ট লেন্সৰ কথা সুধিলে, আজিকালি স্পেচিয়েল কণ্টেক্ট লেন্সো কিছুমান পোৱা যায়, যিটো ৰাতি পিন্ধাই দিয়া হয়। ৰাতিটো খোলে আৰু ৰাতিপুৱা আকৌ কণ্টেক্ট লেন্সটো খুলি দিয়া হয়, আৰু সেই কণ্টেক্ট লেন্সটোৱে চকুৰ যিখন সমূহভাগ স্বচ্ছ অংগটো আছে সেইটো অকণমান ডিপ্ৰেছ কৰি দিয়ে। ডিপ্ৰেছ কৰাৰ কাৰণে ৰাতিপুৱালৈ চশমাও নালাগে, কণ্টেক্ট লেন্সো নালাগে, খুলি থ'ব লাগে। আৰু ৰেগুলাৰ ৱেৰৰ কাৰণে আজিকালি যেনেকৈ সদায় চশমাখনে পিন্ধি থাকে, তো চশমাখন দিবলৈ আমাৰ সুবিধা হয়। তো তাৰ বাবে আজিকালি স্পেচিয়েল গ্লাছ কিছুমান আছে, ডিফ'কাছ গ্লাছেছ বা স্পেচিয়েল গ্লাছেছ কিছুমান আছে, সেই মায়'পিয়া কণ্ট্ৰলৰ কাৰণে সেই গ্লাছবিলাক আমি প্ৰেছক্ৰাইব কৰোঁ। তাৰ বাহিৰেও আৰু কিছুমান ৰেড লাইট পালছ থেৰাপি আছে, যিটো ইউজুৱেলি আমি এতিয়ালৈকে কৰা নাই, কিন্তু আছে, নোহোৱা নহয়, এইটো আমি ইউজ নকৰোঁ। আৰু এতিয়া যিহেতু মই কৈ আছোঁ বাৰে বাৰে যে কি, চকুটো বাঢ়ি যায় কাৰণে চশমা লাগিছে, বাঢ়ি যায় কি, চকুটো নৰখিব নেকি, সেইটো এটা প্ৰশ্ন আহে নহয় জানো। তো যেনেকৈ মই আপোনাক ক'লোঁ, এইজ হিচাপে আমাৰ চকুৰ গ্ৰ'থ হয়, তো এটা সময়ততো ৰখিব লাগিব এডাল্ট সময়ত, নহয় জানো। যেতিয়া সি ষ্টেবল হৈ যায়, এবছৰ চশমা পাৱাৰ চেঞ্জ নকৰাকৈ, বা চকুৰ চাইজটো 0.2 মিলিমিটাৰতকৈ নাবাঢ়াকৈ, বা 0.1 মিলিমিটাৰ পাৰ ইয়াৰ সেইটো নাবাঢ়াকৈ থাকে, নৰ্মেল হৈ থাকে, তেতিয়া আমি কওঁ যে কি, ষ্টেবল হৈ গ'ল। তাৰ পাছত আপুনি তেতিয়া কাৰেক্টিভ মেজাৰ্ছ, মানে চাৰ্জাৰী কিছুমান কৰিব পাৰে, যেনেকৈ ৰিফ্ৰেক্টিভ চাৰ্জাৰী বুলি আমি কওঁ, তাত লেজাৰ চাৰ্জাৰী থাকে, লেচিক বোলা, এপিলেচিক, পিয়াৰকৈ বিভিন্ন ধৰণৰ থাকে, বা কিছুমানৰ চকুৰ ভিতৰতে আৰু এখন লেন্স লগাই দিয়া হয়, মানে নিজৰ লেন্সখন কাটা নহয় দেই, সেইটো কেটাৰেক্ট নহয়, কিন্তু তাতো দিয়া হয়। আৰু কেতিয়াবা কিছুমান ক্ষেত্ৰত খালি ক্লিয়াৰ লেন্স এক্সট্ৰেকশ্যন কৰা হয়। তো এইবিলাক হৈছে অস্ত্ৰোপচাৰ বিভিন্ন হেৰি, কিন্তু সেইটো আহিব যেতিয়া বাচ্চাটো ধৰি লওক 22 বছৰ এডাল্ট হৈ গ'ল, ষ্টেবল আছে চকু, তাৰপিছত সেই কথাবোৰ আহে আৰু।
1: মানে সঠিক চিকিৎসা যদি হয় আৰু এই ক্ষেত্ৰত যদি তেওঁ সচেতন হয় যে এইখিনি কাম কৰিব লাগে, এইখিনি কাম কৰিব নালাগে, তেতিয়া তেওঁ নিশ্চয় নিৰ্মূল হ'ব।

0: হয় জানো মানে
1: হয় ডেফিনেটলি হয়, কাৰণ কি আমি দেখিছোঁ কিছুমান ল'ৰা ছোৱালী খুব কম বয়সতে মানে ৰখি গৈছে, এনেকুৱা নহয় যে তাহাঁতৰ বাঢ়ি বাঢ়ি বহুত বেছি হৈ গৈছে। এটা কথা মনত ৰাখিব, মায়'পিয়াটো আমি ষ্টপ নকৰোঁ দেই, মায়'পিয়াটো প্ৰগ্ৰেশ্যনটো আমি শ্ল' কৰাৰহে এইখিনি পদ্ধতি হয়। মায়'পিয়া প্ৰগ্ৰেশ্যনটো যাতে শ্ল' হয়, তাৰমানে ধৰি লওক যে আপোনাৰ হাইটটো ধৰি লওক আজি 5 ফুট, 5 ফুটতকৈ আপুনি নেক্সট কিমান বাঢ়িব, 5 ফুট 1 ইঞ্চ 2 ইঞ্চ, আপুনি কেতিয়াও 5 ফুটতকৈ 5 ফুটৰ পৰা হৈ নাহে এবছৰৰ ভিতৰত, নহয় জানো? আপুনি ইঞ্চত বাঢ়িব, ঠিক তেনেকৈ চকুৰো গ্ৰ'থ এটা আছে, ইয়াৰলি গ্ৰ'থ এটা আছে, কেনেকৈ বাঢ়িব সেইটোহে যাতে তাতকৈ বেছি হৈ নাযাওক, তাৰমানে 5 ফুটৰ পৰা 6 ফুট আপুনি যেনেকৈ হৈ নাযাব, ঠিক তেনেকৈ চকুটো মানে আজি আপুনি -2 পিন্ধিছে কালি -6 হৈ যাওক যাতে নহওক, সেইটো কাৰণেহে এই টেকনিকবিলাক হয়। আপোনাৰ -2 পৰা -2.5 হ'ব পাৰে এক বছৰ ঘূৰাৰ পিছত, তাৰপিছত লাহেকৈ হ'ব পাৰে, কিন্তু সেই গ্ৰ'থটো কিমান হৈছে সেইটোৰ ওপৰতহে ডিপেণ্ড কৰি কেনে ট্ৰিটমেণ্টটো কৰা হয়।
0: আৰু এটা প্ৰশ্ন বাইদেউ, যদিও প্ৰশ্নটো মায়'পিয়াৰ লগত জড়িত নহয়, কিন্তু আজি যিহেতু আপুনি আমাৰ ষ্টুডিঅ'ৰ মজিয়াত উপস্থিত হৈছে, এটা খুব ডাঙৰ সমস্যা আমাৰ অভিভাৱকসকলৰে হওক বা ডাঙৰসকলৰে, সেইটো হৈছে আমাৰ স্ক্ৰিন টাইম, বিশেষকৈ মোবাইল। এইটোৱে বাইদেউ কেনেকৈ আমাক ক্ষতি কৰে বা শিশুসকলক, বা এই ক্ষেত্ৰত এতিয়া কিছুমান এনেকুৱা আজিকালি সমস্যা হৈছে যে কিছুমান কাম আমি মোবাইলত কৰিবলগীয়া হয়, শিশুসকলেও কৰিবলগীয়া হয়, কিন্তু এইখিনি কাম আমি কৰিম, কিন্তু কেনেকৈ সচেতন হৈ কৰিম, এইখিনি যদি আমি জানো যে ইমান সময়ত আমি এইখিনি কাম কৰিব পাৰোঁ, বা আপুনি কিছুমান আগতে অনুষ্ঠানৰ প্ৰথমতেই আপুনি কৈছিলে যে মোবাইল কোন সময়ত চাইছে, কেনেকুৱা পোহৰত চাইছে,
1: মানে আজিকালি টেকন'লজিকেল বা ডিজিটেল এৰাত মই আপোনাক এইটো ক'ম যে আপুনি মোবাইলটো এৰিব নোৱাৰে, কাৰণ কি এইটো আপোনাৰ এটা অংগ হৈ পৰিছে। কিন্তু যদি সেইটো আপোনাৰ সঁচাকৈয়ে গোটেই দিনজুৰি আপোনাৰ লগতে থাকে, সেইটো আপুনি কেনেকৈ ব্যৱহাৰ কৰিব সেইটোৰ ওপৰতহে আমি ধ্যান দিয়াটো বেছি ইম্পৰ্টেণ্ট হয় ইয়াতে। আপুনি ধৰি লওক আপোনাৰ স্ক্ৰীণ টাইমটো আপুনি বহুত বেছি হৈ আছে বুলি আপুনি অলৰেডি গম পায়, তেতিয়াহ'লে আপুনি স্ক্ৰীণ টাইমটো ৰিডিউচ কৰিব লাগে, ডাঙৰ কমাই আনিব লাগিব ডাঙৰ মানুহ হিচাপে। সৰু ল'ৰা ছোৱালীৰ কাৰণে আমাৰ অলৰেডি কিছুমান ৰিকমেণ্ডেশ্যন আছে, পেডিয়াট্ৰিক এছ'চিয়েশ্যন হওক বা আমাৰ অপথালমলজিষ্ট, আমাৰ কিছুমান অলৰেডি কিছুমান ৰিকমেণ্ডেশ্যন আছে যে 5 বছৰ বয়সলৈকে 0 স্ক্ৰীণ টাইম হ'লে ভাল হয়, তাৰপিছত আপুনি 2 ঘণ্টাকৈ বা 1 ঘণ্টাকৈ আৰম্ভ কৰিব পাৰে, তো তেনেকুৱা কিছুমান ৰিকমেণ্ডেশ্যন আছে। কিন্তু ধৰি লওক আপোনালোক এনেকুৱা এটা পৰিস্থিতি আছে, আপোনালোকে নিউক্লিয়াৰ ফেমিলি, আপুনি পেৰেণ্টছৰ লগত মানে ককাক আইতাকৰ লগত কথা পাতিব বিচাৰিছে, তেতিয়া আপোনাৰ সৰু বাচ্চা এটাকো ধৰি লওক ভিডিঅ' কল এটা কৰাই আছে, তেতিয়া আপোনাৰ সেইবিলাক চুপাৰভাইজ থাকিব, কম সময়ৰ কাৰণে থাকিব সেইটো, বা সপ্তাহটোত আপুনি কেইবাৰ কৰাইছে সেইটো আপুনি নিজে ৰেগুলেট কৰিব লাগিব একৰ্ডিং, কাৰণ কি আমিতো 0 কৰি থৈছোঁ 2 বছৰ বাচ্চাৰ কাৰণে, তো সেইটো আপুনি ৰেগুলেট কৰিব লাগিব। ৰেষ্ট্ৰিক্ট কেতিয়াও নকৰিব, কাৰণ কি ৰেষ্ট্ৰিকশ্যনত আৰু এটা বস্তু আহি পৰে যে এটা বাচ্চা অকল শাৰীৰিকভাৱে নহয় কিন্তু মানসিকভাৱেও ডাঙৰ হৈ আছে, যেতিয়া আপুনি ৰেষ্ট্ৰিক্ট কৰি দিয়ে তেতিয়া ৰিবেলিয়াছ হৈ যায়, মানে নকৰিবি বুলি ক'লে আৰু বেছি কৰিবলৈ চেষ্টা কৰে, হা, তো সেইকাৰণে সেইটো আপুনি ৰেগুলেট কৰি ল'ব লাগিব। প্ৰথম কথাটো হৈছে যে আপুনি ৰেগুলেশ্যনটো কেনেকৈ মেইনটেইন কৰিছে, ইয়াতে স্ক্ৰীন অকল মোবাইলটো নহয়, স্ক্ৰীন আপোনাৰ টেবলেট, লেপটপ আৰু কম্পিউটাৰ চব মিলাই আপোনাৰ স্ক্ৰীনটো হৈছে, টিভি চব মিলাই, আৰু স্কুলতো আজিকালি স্মাৰ্ট বোৰ্ড কিছুমান আছে বা টেবলেট ইউজ কৰিব লগা হয়, এই গোটেই সময়ছোৱাত গোটেই দিনটোত ধৰি লওক বাচ্চাটোৱে 2 ঘণ্টাতকৈ যদি বেছি পাৰ হৈ গৈছে তেতিয়াহ'লে আপোনালোকে অকণমান কিন্তু সেইটো ব্ৰেক এটা দি দিব লাগিব, কমাব লাগিব, আৰু সেই ব্ৰেকটো দিওঁতে আপুনি ক'ব লাগিব যে ল'ৰা ছোৱালী যাতে বাহিৰত ওলাই গ্ৰীনেৰী বা দূৰলৈ চায়, সেইকাৰণে আউটডোৰ এক্টিভিটিটো আমি বেছি ষ্ট্ৰেছ দিওঁ, দূৰলৈ যেতিয়া চাব আপুনি তেতিয়া চকুটো যাতে আপুনি ৰিলেক্স কৰিব পাৰে সেইটো হয়, বা ব্ৰেক এটা লৈছে আপুনি সেই বস্তুটো থাকিব লাগিব তাৰমানে, আৰু ৰ'দত থাকিলে আপোনাৰ ভিটামিন ডিও পায়, আৰু এইটোৱে চকুৰ গ্ৰ'থো বহুত হেল্প কৰে, ছানশ্বাইনে এইবিলাক, এই বস্তুবিলাক আপুনি ৰাখিব লাগিব, তাৰমানে স্ক্ৰীনটো আপুনি ইউজ কৰি আছে কিন্তু বাকীখিনিও আপুনি কৰি আছে, তাৰমানে লগতে আউটডোৰ এক্টিভিটিজ কৰি আছে, চকুটোৰ মানে চকুটো আপুনি দূৰলৈ চাই আছে, সেইখিনি থাকিব লাগিব। তাৰ উপৰিও ল'ৰা ছোৱালীৰ ক্ষেত্ৰত আমি আৰু এটা বস্তু চাব লাগিব যে কি কণ্টেণ্ট কি চাই আছে, ফাষ্ট মুভিং কণ্টেণ্ট আপুনি দিব নোৱাৰে, ৰিলছ শ্বৰ্টছ এইবিলাক ল'ৰা ছোৱালী, কাৰণ কি সেইটো আপোনাৰ এটা চাইক'লজিকেল এফেক্টো হয়, ল'ৰা ছোৱালীবিলাক হাইপাৰ এক্টিভ হৈ যায়, মানে সেইটোৱে চাই থাকিব বিচাৰে, নিদিলে মানে কান্দিব ধৰে, ইৰিটেবল হৈ যায়, তো এই চাইক'লজিকেল ফেক্টৰ্ছবিলাকো কেতিয়াবা কাম কৰে। থাৰ্ড হৈছে অভিভাৱক হিচাপে আমি ভাবোঁ যে যদি মই বিচাৰোঁ যে কি মোৰ শিশুটিয়ে চাব নালাগে তেতিয়া ময়ো

0: সেই একে সময়তে ময়ো চাব নালাগে, কিন্তু তাৰমানে চাইকিয়াট্ৰিত এটা লেখন আছে য'ত কয় যে কি আমাৰ ব্যৱহাৰে, মানে আমাৰ বিহেভিয়াৰে আমাৰ ল'ৰা ছোৱালীৰ ব্যৱহাৰটো চেঞ্জ কৰি দিছে নেকি তাহাঁতৰ ব্ৰেইনটো। তো যদি আপুনি ঘৰ গৈ যদি আপুনি মোবাইলটোত বহি নাই থাকা, ডেফিনেটলি তাহাঁতিও আহি নবহি। আপুনি তাহাঁতৰ লগত মানে পাৰ্চনেল কণ্টেক্টটো বঢ়াব লাগিব, তাৰ লগত বহিব লাগিব, তেতিয়াহে দুই পক্ষই, মানে আপোনাৰ ল'ৰা ছোৱালীও আৰু অভিভাৱক যা আপুনিও, দুইফালে আপোনাৰ এটা উইন উইন চিটুৱেশ্যন, আৰু দুইজনৰ ভাল হ'ব। আৰু যদি যেতিয়া আপুনি চাইছে তাকো চাব দিলে, কি চাইছে সেইটো আপুনি মানে চুপাৰভাইজ কৰি লক্ষ্য কৰিলে, তো আপোনাৰ দুইফালৰ পৰা আপোনাৰ ভাল হয়। তাহাঁতিও জানে যে কিয় আমি এইটো সময়তে পাম, ইমানখিনিয়ে চাব লাগে, ইয়াতকৈ বেছি চাব নালাগে, বাকীখিনি সময় আমি পঢ়িব লাগে বা খেলিব লাগে, সেইটোৱে। আৰু এটা কথা মই ক'ব বিচাৰিছোঁ, অলপ এক্সট্ৰাকৈ কৈছোঁ, বহুতৰ এটা ধাৰণা আছে যে মই যদি মোবাইলটো নিদিওঁ কিতাপখন পঢ়িবলৈ তেতিয়া, ই একদম কিতাপ নপঢ়ে, কিতাপ পঢ়কি, এই বস্তুটোহে। ইয়াত এটা কথা লক্ষণীয় যে মোবাইল হওক বা আপোনাৰ কিতাপখন হওক, দুয়োটা কিন্তু নিয়েৰ ৱৰ্ক, মানে ওচৰৰ বস্তু কাম কৰি আছে আপুনি, গম পাইছেনে? সেইকাৰণে নিয়েৰ ৱৰ্কটো আপুনি আমি কমাবলৈ কৈ আছোঁ। ডিফাৰেঞ্চ কি হয় যে কিতাপখনত আপোনাৰ কিতাপখনৰ পৰা লাইট আহি থাকে নাই, আপোনাৰ লাইট যিটো টিউবলাইট হওক বা যি লাইট হওক, সেই লাইটৰ পৰা আপোনাৰ কিতাপত পোহৰ পৰিছে, তাৰ পৰা আপুনি চাই আছে। কিন্তু মোবাইলটো কি হয়, মোবাইলৰ স্ক্ৰীণৰ পৰাই লাইটটো আহি আছে, গম পাইছেনে? তো সেইটো বেছি এলাৰ্ট কৰি ৰাখে। তো সেইকাৰণে দুয়োটাৰ মাজত ডিফাৰেঞ্চটো সেইটোৱে হৈছে। ইয়াত আপুনি একদম বোল্ড প্ৰিণ্টত পাইছে, ইয়াত আপুনি পিক্সেলেটেড পাইছে, তো আপুনি বেছি মানে চকুটো হেৰি জোৰ দি চাব লগা হৈছে। তো সেই দুটাই হৈছে ডিফাৰেঞ্চ, কিন্তু কাম কিন্তু দুয়োটা একেটাই, ওচৰৰে কাম কৰি আছে। সেইকাৰণে মোবাইল চাওক, কিতাপ পঢ়ক, ব্ৰেক দিব মাজত, ব্ৰেক দিব, তাৰপিছত চাব পাৰে বা পঢ়ি থাকিব পাৰে।
1: হয় বাইদেউ, আজি আমি বহুখিনি মায়োপিয়া ৰোগ আৰু ইয়াৰ চিকিৎসা এই বিষয়ে আপোনাৰ সৈতে কথা পাতিলোঁ। আৰু আমি যদি আপুনি যিখিনি কথা কৈছে আমাক, এই কথাখিনি যদি আমি অভিভাৱকসকলে আমি লক্ষ্য ৰাখোঁ বা আমাৰ অনুষ্ঠান শুনি থকা আমাৰ আইডিঅ'সকলে শ্ৰোতাসকলে লক্ষ্য ৰাখে আৰু সচেতন হৈ থাকে, নিশ্চয় এনেকুৱা সমস্যাৰ পৰা তেওঁলোক দূৰত থাকিব। আৰু বিশেষকৈ যিহেতু আমি আজি শিশুসকলৰ কথা পাতিছোঁ, অভিভাৱকসকলেও যাতে এই কথাবিলাকত গুৰুত্ব দিয়ে। আৰু আপুনি আজি ইমান সময় উলিয়াই আমাৰ বুলনিলৈ আহিলে, আপোনাক আমি আন্তৰিক ধন্যবাদ জনাইছোঁ।
0: ধন্যবাদ।
2: ইমান পৰে শ্ৰোতাসকলে মায়োপিয়া ৰোগ আৰু ইয়াৰ চিকিৎসা এই বিষয়ে আলোচনাটি শুনিলে। ইয়াত ভাগ ল'লে শিশুৰ চকু ৰোগ বিশেষজ্ঞ ডাক্তৰ নীলোৎপৰ্ণা দেউৰীয়ে। আলোচনাটি ৰাত ধৰিলে ভাস্বতী কলিতাই। প্ৰিয় শ্ৰোতা, ইয়াৰ লগে লগেই আমাৰ আজিৰ বুলনি ইমানতে সামৰিছোঁ। নমস্কাৰ।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকলে আধুনিক গীত শুনি আছে অনুপ হাজৰিকাৰ কণ্ঠত। শিল্পীৰ কণ্ঠত শ্ৰোতাসকলক এইবাৰ শুনাবলৈ লোৱা গীতটিৰ কথা ইন্দ্ৰপ্ৰসাদ শইকীয়াৰ।

অনুপ হাজৰিকাৰ কণ্ঠত আধুনিক গীত শুনিলে। শিল্পীৰ কণ্ঠৰ আধুনিক গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45 বজাত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

আজি সন্ধিয়া 7:20 পৰা প্ৰচাৰ কৰিবলগীয়া স্বাধীনতা দিৱস বিশেষ হেল্লো যুৱবাণী অনুষ্ঠানৰ অতিথি কণ্ঠশিল্পী মনদীপ মহন্ত, তনয়া গোস্বামী আৰু দিয়াক্ষী দত্ত। বাহিত সংগত কৰিব জ্ঞানেন কাশ্যপে। অনুষ্ঠানটিৰ আঁত ধৰিব ভাস্কৰ শইকীয়াই। প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। প্ৰাগজ্যোতিষপুৰ শাখাত প্ৰচাৰ কৰিবলগীয়া এই অনুষ্ঠানটি আকাশবাণী গুৱাহাটীৰ ফেচবুক পেজতো পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। শুনিবলৈ নাপাহৰিব।

0: এইবাৰ চোৱাচোন, এই পূৰ্বতে জৈমিনী নামৰ
1: এজন মুনি আছিল।
0: গতিকে সেই মুনিয়ে কৰিছিল কি, এখন নৈমিক কাননো
1: যজ্ঞ আয়োজন কৰিছিল,
0: আৰু সেই যজ্ঞত বহুত ঋষি মুনি
1: লগ লাগিছিল।
0: কিন্তু সেই যজ্ঞত
1: বহুতো ধৰ্মৰ বিষয়ে আলোচনা হৈছিল,
0: ১৪
1: পুৰাণ
0: সকলোবিলাক
1: বিতং বিতং ভাৱে আলোচনা হৈছিল।
0: কিন্তু অৱশেষত যেতিয়া যজ্ঞ সমাপন হ'ল,
1: চব ঋষিমুনি ঘৰে ঘৰে গুচি গ'ল,
0: মাত্ৰ থাকিল যজ্ঞস্থলী
1: এজন ঋষি,
0: আৰু এজন হ'ল গুৰুজন, এই মাৰ্কাণ্ডেয় মুনি হ'ল গুৰুজন,
1: আৰু শিষ্যজন
0: আৰু জৈমিনী নামৰ মুনি।
1: তাত ৰৈ গ'ল
0: জৈমিনী, মনত ভাবি
1: যে বহুতো ধৰ্মৰ কথা আলোচনা হ'ল,
0: কিন্তু তথাপিতো
1: মোৰ কেইটামান প্ৰশ্নে অন্তৰত খোলমোখোল লাগি আছে।
0: গতিকে মই এই প্ৰশ্নকেইটা যদি
1: মই গুৰুক সুধিব পাৰোঁ,
0: তেনেহ'লে মোৰ
1: নিশ্চয় মোৰ মনৰ যিটো খোলমোখোল ভাৱ,
0: উখোলমোখোল ভাৱটো মোৰ
1: দূৰ হৈ যাব।
0: এই বুলি তেওঁ কৰিছে কি, মাৰ্কাণ্ড মুনিৰ ওচৰলৈকে
1: গৈ মাত দিছে,
0: কেনেকৈ
1: শুনক।

0: মিনিগৈ মাৰকাণ্ড মুনিক মাত দিছি
1: যে গুৰুদেৱ,
0: যে মই কেইটামান প্ৰশ্নই যিহেতুকে গুগল ঠগুল কৰি আছে অন্তৰত
1: বুজি পোৱা নাই,
0: সেইকেইটা প্ৰশ্ন মই আপোনাক সোধাৰ কাৰণে মই ইয়ালৈকে
1: আহিছো।
0: গতিকে প্ৰথম প্ৰশ্ন গুৰুদেৱ,
1: কোৱাচোন বৎস,
0: যে স্বয়ং শ্ৰীকৃষ্ণ প্ৰভু
1: থাকিব লাগিছিল
0: বৈকুণ্ঠ,
1: তেওঁ কিয়নো সামান্য মনীষৰ ঘৰত
0: আ গৰখীয়া হৈ কিয় তেওঁ
1: কৰিব লগা হল?
0: আৰু দ্বিতীয় প্ৰশ্ন গুৰুদেৱ, যে ৰাম বোলাৰ লগে লগে ভগৱান
1: শ্ৰী ৰাম,
0: যে বলোৰাম,
1: পৰশুৰাম
0: আৰু হলিৰাম,
1: চাৰিটা ৰাম আছে,
0: এই চাৰিটা ৰামৰ ভিতৰত গুৰুদেৱ
1: কোন ৰামে ব্ৰহ্ম হত্যা কৰি
0: আ তীৰ্থ ভ্ৰমণ কৰি
1: ঘূৰিব লগা হৈছিল?
0: আৰু অন্য প্ৰশ্ন গুৰুদেৱ কি জানেনে,
1: কোৱাচোন বৎস,
0: মানে এই যি দ্ৰৌপদী আছে,
1: দ্ৰৌপদীৰ পঞ্চস্বামী,
0: কাৰণ তেওঁ সতী বুলি কিন্তু
1: সকলোৱে জানে,
0: তে যুধিষ্ঠিৰ, ভীম, নকুল, সহদেৱ,
1: অৰ্জুন,
0: এই গতিকে এই পাঁচটা স্বামী থকাৰ পিছতো
1: তেওঁ ষষ্ঠ স্বামী কিয় ভাবিছিল
0: আৰু কাক ভাবিছিল
1: গুৰুদেৱ মোক ক'ব লাগে?
0: আৰু অন্য প্ৰশ্ন হ'ল গুৰুদেৱ,
1: কোৱাচোন বৎস,
0: স্বয়ং শ্ৰীকৃষ্ণ প্ৰভু
1: তেওঁ অনন্তৰ্যামী,
0: তেওঁ কৰিব নোৱাৰা কাম
1: একোৱে নাই,
0: গতিকে তেওঁ দিনক ৰাতি কৰিব পাৰে,
1: ৰাতি আন্ধাৰ কৰিব পাৰে,
0: তে তেনেস্থলত গুৰুদেৱ তেওঁ কিয় সামান্য জৰাবেদৰ সৰুত
1: মৃত্যুবৰণ কৰিব লগা হল?
0: এই কথা শুনি মাৰকাণ্ডে বোলে হৈছি যা
1: হৈছি যা,
0: এতিয়া মই প্ৰশ্নৰ উত্তৰ দিব লগা হলে
1: মোৰ বহু দেৰি লাগি যাব,
0: তাত কৰি মই এটা মানে একদম একেবাৰে সহজ উপায়
1: এটা উপায় দি দিওঁ
0: এইবুলি মাৰকাণ্ডে এতিয়া
1: চাই মাত দিছে
0: কেনেকৈ
1: শুনক,
0: এই

0: মাৰকাণ্ডমণিৰ কথা আপুনি জয়মিনীয়ে মাত দিছে যে গুৰুদেৱ
1: যে মোক এতিয়া আপুনি
0: মই সেই চাৰিটা প্ৰশ্নৰ উত্তৰ দিব নালাগে,
1: মাত্ৰ পক্ষী চাৰিটাই যি মোক উত্তৰ দিব।
0: গতিকে সেই পক্ষী চাৰিটানো কোন,
1: কেনেকৈ জন্ম হল, ইমান কথা জানে?
0: গতিকে এই বিষয়ে
1: মোক বিতংভাৱে ক'ব লাগিব গুৰুদেৱ।
0: মাৰকাণ্ডে বোলে এতিয়া সেই ডাঙৰ কথা হ'ল,
1: হৈছে যা মই ধৰ্মৰ কথা এৰিলো,
0: এতিয়া মই
1: পক্ষীৰ পৰিচয় দিব লাগিব।
0: আমি যেতিয়া শিষ্য সুধিছে
1: মই ক'ব লাগিব,
0: মই গুৰুজন হিচাপে
1: ক'ব লাগিব।
0: গতিকে মাত দিছে যে শুনা বাৰু শিষ্য,
1: যে তুমি
0: যে পূৰ্বতে একজন ব্ৰাহ্মণ আছিল,
1: তেওঁৰ নাম আছিল
0: সেই ব্ৰাহ্মণৰ দুজনকে ল'ৰা আছিল, প্ৰথমজনৰ নাম আছিল সুকৃষ,
1: আৰু দ্বিতীয়জনৰ নাম আছিল
0: তম্বু,
1: আৰু দুজন এনেকুৱা
0: মিলাপ্ৰীতি আছিল,
1: বেলেগ মিলাপ্ৰীতি আছিল।
0: এই মিলাপ্ৰীতি থাকোঁতেও তথাপিতো ভাই হ'লে ঠাই ঠাই
1: হ'ব লাগে।
0: গতিকে সুকৃষ্ণে কৰিলে কি,
1: এদিনটো বিয়া কৰালে,
0: আৰু সেই বিয়া কৰাই এই বিন্ধগিৰি পৰ্বতলৈকে
1: নিজৰ পত্নীক লৈ গুচি গ'ল,
0: আৰু তাতে একাদিক্ৰমে কি হ'ল,
1: চাৰিটা সন্তানৰ জন্ম হ'ল।
0: এই চাৰিটা সন্তান যেতিয়া জন্ম হ'ল,
1: এতেতো কোনো শিক্ষা দীক্ষা নাই,
0: কোনো গুৰু গৃহ নাই,
1: সংস্কৃত তল নাই,
0: গতিকে মই এতিয়া তেওঁলোকক শিক্ষা কেনেকৈ দিম,
1: চাৰিটা সন্তানক মই কেনেকৈ শিক্ষা দিম?
0: তাত কৰি মই যদি তেওঁলোক,
1: মোৰ এটাই উপায় আছে
0: যে দীক্ষা,
1: যিহেতু সন্তান জন্ম দিছো
0: গতিকে
1: তেওঁলোকক মই দীক্ষা দিম।
0: শুকবিনাৰায়ণ।

প্ৰবীণ তালুকদাৰ আৰু সংগীসকলে পৰিৱেশন কৰা ওজাপালি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাদ্য সংগীতৰ অনুষ্ঠানত শুনক প্ৰভাত শৰ্মাৰ বাঁহীবাদন।

0: বাদ্য সংগীতৰ অনুষ্ঠানত প্ৰভাত শৰ্মাৰ বাঁহীবাদন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা অনিৰ্দিষ্টকাললৈ স্থগিত ৰখা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত শতাধিক শিল্পীক 2024 আৰু 2025 বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা আৰু ফেলোশ্বিপ প্ৰদান কৰে। 2020 চনত স্বাক্ষৰিত বড়ো শান্তি চুক্তিৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতি এতিয়া ৰূপায়ণ কৰিবলৈ বাকী থকাক লৈ সাংসদ প্ৰমোদ বড়োৱে উদ্বেগ প্ৰকাশ কৰিছে। এইবাৰ বাৰিষাৰ বতৰত ধাৰাষাৰ বৰষুণ, ভূমিস্খলন আৰু বানৰ ফলত উত্তৰ পূৰ্বাঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথৰ 40.36 কিলোমিটাৰ পথ ক্ষতিগ্ৰস্ত হৈছে। আৰু 135 সংখ্যক দুৰাণ কাপ ফুটবল প্ৰতিযোগিতাত আজি গ্ৰুপ পৰ্যায়ৰ অন্তিমখন খেলত বড়োলেণ্ড এফ চি কাৰ্বি আংলং মৰ্ণিং ষ্টাৰ এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা অনিৰ্দিষ্টকাললৈ স্থগিত ৰখা হৈছে। যোৱা 20 জুলাইত আৰম্ভ হোৱা সংসদৰ এই 25 দিনীয়া বৰ্ষাকালীন অধিৱেশনৰ সময়ছোৱাত মুঠ 19 দিন বৈঠক অনুষ্ঠিত হয়। অধিৱেশনৰ সময়ছোৱাত বিভিন্ন আইনী আৰু ৰাষ্ট্ৰীয় বিষয়ক লৈ আলোচনা অনুষ্ঠিত হয়। এইবাৰৰ অধিৱেশনত লোক পৰীক্ষা, অসাধু পন্থা প্ৰতিৰোধী সংশোধনী বিধেয়ক 2026, ৰাষ্ট্ৰীয় সন্মানৰ প্ৰতি অপমান প্ৰতিৰোধী সংশোধনী বিধেয়ক 2026, ন্যায়াধীকৰণ সংশোধনী বিধেয়ক 2026, কৰাৰোপণ আৰু অন্য আইন সংশোধনী বিধেয়ক 2026, ৰাষ্ট্ৰীয় সমবায় উন্নয়ন নিগম সংশোধনী বিধেয়ক 2026 আৰু কেৰালা নাম পৰিৱৰ্তন বিধেয়ক 2026কে ধৰি কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত হয়। ৰাজ্যসভাত আজি খনি আৰু খনিজাত পদাৰ্থ উন্নয়ন আৰু নিয়ন্ত্ৰণ সংশোধনী বিধেয়ক গৃহীত হয়। ইয়াৰ লগে লগে বিধেয়কখনে সংসদৰ উভয় সদনৰ অনুমোদন লাভ কৰে। এই বিধেয়কখনৰ জৰিয়তে দেশৰ খনন খণ্ডক অধিক দক্ষ, বিনিয়োগ অনুকূল আৰু দেশৰ গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থৰ বৰ্ধিত চাহিদা পূৰণ কৰিব পৰাকৈ সুসজ্জিত কৰি তুলিব।

0: বিচৰা হৈছে। উচ্চ সদনৰ কাম কাজ অনিৰ্দিষ্ট কাললৈ স্থগিত ৰখাৰ পূৰ্বে দিয়া সামৰণি মন্তব্যত ৰাজ্যসভাৰ সভাপতি চি পি ৰাধাকৃষ্ণনে সদনৰ কাম কাজ বাৰে বাৰে ব্যাহত হোৱাক লৈ উদ্বেগ প্ৰকাশ কৰে। তেওঁ কয় যে সদনৰ মজিয়া সকলোৰে বাবে খোলা যদিও সদস্যসকলে জনসাধাৰণৰ বিষয়সমূহ উত্থাপন কৰাৰ বাবে লাভ কৰা সুযোগৰ পূৰ্ণ ব্যৱহাৰ কৰাত ব্যৰ্থ হোৱাটো দুখৰ কথা। সদনে অৱশ্যে অধিৱেশনৰ সময়ছোৱাত 12খনকৈ বিধেয়ক গ্ৰহণ কৰি ইয়াৰ বিধায়িনী দায়িত্ব পালন কৰিবলৈ সমৰ্থ হয় বুলি সভাপতিগৰাকীয়ে মন্তব্য কৰে। শ্ৰীৰাধাকৃষ্ণনে কয় যে অধিৱেশনৰ সময়ছোৱাত মাত্ৰ 37 ঘণ্টা আৰু 49 মিনিটহে কাম কাজ হয় আৰু সেই অনুসাৰে অধিৱেশনৰ সময়ছোৱাত কাম কাজৰ হাৰ 39.17% হৈছে।
1: The House functioned for only 37 hours and 49 minutes, regarding a productivity of 39.17%. We had the opportunity to raise 285 starred questions, 380 zero-hour submissions, and 380 special mentions. Sadly, only 16 questions, 52 zero-hour submissions, and 93 special mentions could be taken up. The floor was open, but we didn't make the fullest use of the opportunities. Repeated disruptions affect the trust and aspirations of the people.
0: ইয়াৰ পূৰ্বে উচ্চ সদনত বিৰোধী পক্ষৰ নেতা তথা কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই তেওঁৰ ৰাজহুৱা সভাৰ পাছত উত্তৰাখণ্ডৰ হালদুৱানীৰ ৰামলীলা ময়দানত যজ্ঞ সম্পন্ন কৰাৰ বিষয়ে উত্থাপন কৰে। কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে তেওঁ ৰামলীলা ময়দানৰ সমাৱেশত দিয়া ভাষণত কোনো সম্প্ৰদায় অথবা ধৰ্মৰ বিষয়ে উল্লেখ কৰা নাছিল। ইয়াৰ পাছতে সদনৰ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই বিৰোধী পক্ষৰ নেতাগৰাকীয়ে উত্থাপন কৰা বিষয়টোৰ তদন্ত কৰা হ'ব বুলি সদনক আশ্বাস দিয়ে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত এটা অনুষ্ঠানত 115গৰাকী শিল্পীক 2024 আৰু 2025 বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা আৰু ফেলোশ্বিপ প্ৰদান কৰে। দেশৰ পৰিৱেশীয় কলা, বিশেষকৈ সংগীত, নৃত্য, থিয়েটাৰ আৰু জনজাতীয় কলা, পুতলা শিল্প, পৰম্পৰাগত থিয়েটাৰ আৰু অন্যান্য শিল্পৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে এই বঁটা দিয়া হয়। এই বঁটাৰ বাবে দেশৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ পৰা পাৰদৰ্শী লোকসকলক বাছনি কৰি উলিওৱা হয়। বঁটা প্ৰাপকসকলৰ ভিতৰত অসমৰ 5গৰাকী বিশিষ্ট শিল্পীও আছে। এইবেলি দেশৰ মুঠ 7গৰাকী বিশিষ্ট ব্যক্তিক সংগীত নাটক একাডেমী ফেলোশ্বিপ একাডেমী ৰত্ন প্ৰদান কৰা হৈছে। সংগীত নাটক একাডেমীয়ে 2024 আৰু 2025 বৰ্ষৰ বাবে সংগীত, নৃত্য, নাটক, লোক জনজাতীয় আৰু পুতলা নাচৰ লগতে পৰিৱেশ্য কলাৰ বিভিন্ন শিতানত সামগ্ৰিক অৱদান আৰু গৱেষণাৰ বাবে 108গৰাকী শিল্পীক সংগীত নাটক একাডেমী বঁটাৰ বাবে বাছনি কৰিছে। ইয়াৰ উপৰিও সংগীত নাটক একাডেমীয়ে 2024 আৰু 2025 বৰ্ষৰ বাবে 106গৰাকী যুৱ শিল্পীক উস্তাদ বিছমিল্লা খান বঁটাৰ বাবে বাছনি কৰিছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। 2020 চনত স্বাক্ষৰিত বড়ো শান্তি চুক্তিৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতি এতিয়াও ৰূপায়ণ কৰিবলৈ বাকী থকাক লৈ সাংসদ প্ৰমোদ বড়োৱে উদ্বেগ প্ৰকাশ কৰিছে। ৰাজ্যসভাত আজি বড়ো শান্তি চুক্তি 2020ৰ ৰূপায়ণৰ স্থিতি সন্দৰ্ভত সাংসদগৰাকীয়ে কয় যে চুক্তিখন বাস্তৱায়িত কৰা দিশৰ পৰা অতিকে গুৰুত্বপূৰ্ণ। সাংবিধানিক, প্ৰশাসনিক আৰু বিত্তীয় উন্নয়ন আৰু পুনৰ্বাসন প্ৰতিষ্ঠানগত ব্যৱস্থাসমূহ এতিয়াও ৰূপায়ণ হ'বলৈ বাকী আছে বুলি তেওঁ মন্তব্য কৰে। প্ৰতিশ্ৰুতিসমূহ সময়মতে ৰূপায়ণ হ'লেহে চৰকাৰৰ আশ্বাস পূৰণ হ'ব বুলি তেওঁ মন্তব্য কৰে। শ্ৰীবড়োৱে চুক্তিখনৰ ব্যৱস্থাসমূহ ৰূপায়ণৰ বাবে লোৱা পদক্ষেপৰ বিষয়ে অৱগত কৰিবলৈ চৰকাৰৰ প্ৰতি অনুৰোধ জনায়। তেওঁ লগতে চুক্তিখনৰ ৰূপায়ণ প্ৰক্ৰিয়া ত্বৰান্বিত কৰিবলৈও আহ্বান জনায়। 2020 চনত স্বাক্ষৰিত বড়ো শান্তি চুক্তিৰ পাছৰে পৰা BTC অঞ্চলত অভূতপূৰ্ব উন্নয়ন হৈছে আৰু দশক ধৰি অশান্ত জৰ্জৰ অঞ্চলটোলৈ শান্তি ঘূৰাই অনা, সুস্থিৰতা বৰ্তাই ৰখা আৰু গণতান্ত্ৰিক শাসন ব্যৱস্থা স্থাপনত চুক্তিখনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা বুলিও সাংসদগৰাকীয়ে দাবী কৰে। এইবাৰ বাৰিষাৰ বতৰত ধাৰাসাৰ বৰষুণ, ভূমিস্খলন আৰু বানৰ ফলত উত্তৰ পূৰ্বাঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথৰ 40.36 কিলোমিটাৰ পথ ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰ ভিতৰত অসমৰ 8.32 কিলোমিটাৰ পথ আছে। কংগ্ৰেছ সাংসদ কপিল চিবালে সোধা এটা প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় পথ, পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে কালি ৰাজ্যসভাত এই কথা সদৰি কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে এইবাৰ বাৰিষাত অৰুণাচল প্ৰদেশত 8.96 কিলোমিটাৰ, ত্ৰিপুৰাত 1.39 কিলোমিটাৰ, মণিপুৰত 1.55 কিলোমিটাৰ, ছিকিমত 8.49 কিলোমিটাৰ আৰু নাগালেণ্ডত 1.39 কিলোমিটাৰ পথ ক্ষতিগ্ৰস্ত হৈছে। মিজোৰাম চৰকাৰে ৰাজ্যখনৰ লোকসেৱা আয়োগত সংস্কাৰ সাধনৰ বাবে সমিতি গঠন কৰিবলৈ সিদ্ধান্ত লোৱাৰ পাছতে ৰাজ্যখনৰ প্ৰভাৱশালী ছাত্ৰ সংগঠন মিজো জিৰিলে

0: অলে আয়োগৰ সংস্কাৰ বিচাৰি চলাই থকা আন্দোলন প্ৰত্যাহাৰ কৰিছে। সংগঠনটোৱে যোৱা 6 আগষ্টত শান্তিপূৰ্ণভাৱে এই আন্দোলন আৰম্ভ কৰে আৰু সোমবাৰৰ পৰা মিজোৰাম লোকসেৱা আয়োগৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰি বিষয়া কৰ্মচাৰীসকলক কাৰ্যালয়টোত প্ৰৱেশত বাধা দিয়ে। সংগঠনটোৱে আয়োগৰ গাঁথনিগত আৰু নিযুক্তি ব্যৱস্থাৰ সংস্কাৰ বিচৰাৰ লগতে ইয়াক শক্তিশালী কৰাৰ বাবে অতিৰিক্ত লোক নিয়োগ কৰাৰ পোষকতা কৰে। সংগঠনটোৰ দাবীসমূহৰ ভিতৰত এখন সংস্কাৰ সমিতি গঠন আৰু এবাৰতে পঞ্জীয়ন অৰ্থাৎ OTR ব্যৱস্থাৰ প্ৰত্যাহাৰ কৰা অন্যতম আছিল। মিজোৰাম চৰকাৰে কালি জাৰি কৰা এটা নিৰ্দেশযোগে আয়োগৰ সংস্কাৰ সাধনৰ বাবে কৰ্মচাৰী আৰু প্ৰশাসনীয় সংস্কাৰ বিভাগৰ সচিবৰ অধ্যক্ষতাত এখন 7-জনীয়া সমিতি গঠন কৰি দিছে। এই সমিতিয়ে নিয়োগ ব্যৱস্থা আৰু ৰাজ্য চৰকাৰৰ ৰাজহুৱা নিযুক্তি প্ৰক্ৰিয়াও পৰ্যালোচনা কৰিব। নিৰ্দেশ অনুসৰি সমিতিখনে আবেদন গ্ৰহণ, পঞ্জীয়ন, নথিপত্ৰৰ সত্যাসত্যৰ নিৰূপণ, বাছনি প্ৰক্ৰিয়া আৰু ফলাফল ঘোষণালৈকে প্ৰতিটো পৰ্যায়তে নিযুক্তি প্ৰক্ৰিয়া পৰ্যবেক্ষণ কৰিব। 135 সংখ্যক দুৰাণ কাপ ফুটবল প্ৰতিযোগিতাত আজি গুৱাহাটীৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত হ'বলগীয়া গ্ৰুপ পৰ্যায়ৰ অন্তিমখন খেলত বড়োলেণ্ড FC কাৰ্বি আংলং মৰ্ণিং ষ্টাৰ FCৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন বিয়লি 4 বজাত আৰম্ভ হ'ব। বড়োলেণ্ড FCয়ে আজিৰ খেলখনত কাৰ্বি আংলং মৰ্ণিং ষ্টাৰ FCক বৃহৎ ব্যৱধানত পৰাস্ত কৰিব পাৰিলে কোৱাৰ্টাৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰিব পাৰিব। অৱশ্যে প্ৰথম দুখন খেলত পৰাভূত হৈ নকআউটৰ সমীকৰণৰ পৰা বাহিৰ হোৱা কাৰ্বি আংলং মৰ্ণিং ষ্টাৰ FCৰ বাবে আজিৰ খেলখন গুৰুত্বহীন। সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা অনিৰ্দিষ্টকাললৈ স্থগিত ৰখা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত শতাধিক শিল্পীক 2024 আৰু 2025 বৰ্ষৰ সংগীত নাটক একাডেমীৰ বঁটা আৰু ফেলোশ্বিপ প্ৰদান কৰে। 2020 চনত স্বাক্ষৰিত বড়ো শান্তি চুক্তিৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতি এতিয়াও ৰূপায়ণ কৰিবলৈ বাকী থকাক লৈ সাংসদ প্ৰমোদ বড়োৱে উদ্বেগ প্ৰকাশ কৰিছে। এইবাৰ বাৰিষাৰ বতৰত ধাৰাষাৰ বৰষুণ, ভূমিস্খলন আৰু বানৰ ফলত উত্তৰ পূৰ্বাঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথৰ 40.36 কিলোমিটাৰ পথ ক্ষতিগ্ৰস্ত হৈছে। আৰু 135 সংখ্যক দুৰাণ কাপ ফুটবল প্ৰতিযোগিতাত আজি গ্ৰুপ পৰ্যায়ৰ অন্তিমখন খেলত বড়োলেণ্ড FC কাৰ্বি আংলং মৰ্ণিং ষ্টাৰ FCৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 3 বজাত শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ, FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত শ্ৰোতাসকলে শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনো আহক পাৰ্বিন আহমেদৰ কণ্ঠত 2টি ভজন।

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠান শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী, বাতৰিৰ সৈতে মই জিন্দিৰাণী ডেকা। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত এটা অনুষ্ঠানত শতাধিক শিল্পীক 2024 আৰু 2025 বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা আৰু ফেলোশ্বিপ প্ৰদান কৰে। পৰিৱেশ্য কলা, বিশেষকৈ সংগীত, নৃত্য, থিয়েটাৰ, লোককলা, জনজাতীয় কলা, পুতলা শিল্প, পৰম্পৰাগত থিয়েটাৰ আৰু অন্যান্য শিল্পক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে এই বঁটা দিয়া হয়। এই বঁটাৰ বাবে দেশৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ পৰা পাৰদৰ্শী লোকসকলক বাছনি কৰি উলিওৱা হয়। বঁটা প্ৰাপকসকলৰ ভিতৰত অসমৰ 5গৰাকী বিশিষ্ট শিল্পীও আছে। এইবেলি দেশৰ মুঠ 7গৰাকী বিশিষ্ট ব্যক্তিক সংগীত নাটক একাডেমীৰ ফেলোশ্বিপ একাডেমী ৰত্ন প্ৰদান কৰা হৈছে। ডিব্ৰুগড় জিলাৰ খোৱাং বিধানসভা সমষ্টিৰ লৰুৱা মণ্ডলৰ জনসাধাৰণ আৰু বিজেপিৰ সদস্যসকলে আজি সমাগত স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি ত্ৰিৰংগা যাত্ৰা অনুষ্ঠিত কৰে। এই কাৰ্যসূচীত মন্ত্ৰী বিমল বৰা আৰু বিধায়ক চক্ৰধৰ গগৈও অংশ লয়। মন্ত্ৰী বিমল বৰাই স্বাধীনতাৰ 80 বছৰীয়া গৌৰৱময় ক্ষণত ত্ৰিৰংগা পতাকাৰ মৰ্যাদা অক্ষুণ্ণ ৰখাৰ লগতে দেশমাতৃৰ প্ৰতি আমাৰ কৰ্তব্য আৰু দায়িত্ববোধ অধিক দৃঢ় কৰাৰ সংকল্পৰে সকলোকে নিজ নিজ ঘৰত জাতীয় পতাকা উত্তোলনেৰে স্বাধীনতা দিৱস উদযাপন কৰিবলৈ আহ্বান জনায়। ইফালে আজি যোৰহাট জিলা প্ৰশাসন আৰু বিভিন্ন বিভাগৰ উদ্যোগত জিলাখনৰ চহৰ তথা গ্ৰাম্যাঞ্চলত হাৰ ঘাট ত্ৰিৰংগা 2026 অভিযানৰ অংশস্বৰূপে সজাগতা কাৰ্যসূচী গ্ৰহণ কৰা হয়। জনসাধাৰণৰ মাজত ৰাষ্ট্ৰীয় চেতনা, গৌৰৱ আৰু দেশপ্ৰেমৰ ভাৱধাৰা অধিক সুদৃঢ় কৰাৰ লক্ষ্যৰে জিলাখনৰ বিভিন্ন প্ৰান্তত ভালেমান কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। বিশ্বনাথ বিধানসভা সমষ্টিৰ অসম অৰুণাচল সীমান্তৱৰ্তী অঞ্চলত বিধায়ক পল্লৱ লোচন দাসে আজি 3খনকৈ দলঙৰ আধাৰশিলা স্থাপন কৰাৰ লগতে 2খন নতুন দলং উদ্বোধন কৰে। সমষ্টিটোৰ অন্তৰ্গত অসম অৰুণাচল সীমান্তৱৰ্তী কাৰ্বি ব্লক ইক' কেম্পৰ পৰা জয়পুৰ সংযোগী পথৰ দলং, নাহৰণি মাৰুৱা বস্তি সংযোগী দলং আৰু নাহৰণি ঠেৰাইবাৰী সংযোগী দলঙৰ আধাৰশিলা স্থাপন কৰে। ইয়াৰ লগতে শ্যামবস্তি মাজুলী সংযোগী দলং আৰু ধূলি বিজয়পুৰ দিৰিং দলং দুখনৰ উদ্বোধন কৰা হয়। উল্লেখযোগ্য যে সীমান্তৱৰ্তী অঞ্চলটোৰ ৰাইজে দীৰ্ঘদিন ধৰি যাতায়াতৰ সমস্যাৰ সন্মুখীন হৈ আহিছিল আৰু এতিয়াৰে পৰা এই দলংকেইখনে যোগাযোগৰ ক্ষেত্ৰত অঞ্চলটোলৈ পৰিৱৰ্তন আনিব বুলি ৰাইজে আশা প্ৰকাশ কৰিছে। বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত দাসে আজি শেহতীয়া বানত ক্ষতিগ্ৰস্ত চৰাইদেউ জিলাৰ চুমনি গাঁও পৰিদৰ্শন কৰে। শ্ৰীদাসে চুমনি গাঁৱৰ ৰাজহুৱা প্ৰেক্ষাগৃহত বান ক্ষতিগ্ৰস্ত জনসাধাৰণৰ সৈতে মত বিনিময় কৰাৰ লগতে অঞ্চলটোৰ বিভিন্ন সমস্যাৰ বুজ লয়। অধ্যক্ষগৰাকীৰ সৈতে সোণাৰীৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ আৰু মাহমৰাৰ বিধায়ক খুৰুজ দিহিঙীয়াও উপস্থিত থাকে। তেওঁলোকে বানত ক্ষতিগ্ৰস্ত ৰাইজৰ ঘৰ দুৱাৰকে ধৰি অন্যান্য দিশসমূহ পৰ্যবেক্ষণ কৰে। শ্ৰীদাসে বান প্ৰভাৱিত লোকসকলক চৰকাৰ তথা প্ৰশাসনে প্ৰয়োজনীয় সকলো সহায় সহযোগিতা আগবঢ়াব বুলি আশ্বাস দিয়ে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি লোকসেৱা ভৱনত লাভলীনা বৰগোহাঁইক সম্বৰ্ধনা জনায়। গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছত লাভলীনাই বক্সিঙৰ 75 কিলোগ্ৰাম শাখাত ৰূপৰ পদক জয় কৰি দেশ তথা ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছিল। ডঃ শৰ্মাই লাভলীনাৰ সাফল্যৰ বাবে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা 30 লাখ টকাৰ চেক প্ৰদান কৰে। খেলুৱৈগৰাকীয়ে কমনৱেলথ গেমছৰ স্মাৰক হিচাপে মুখ্যমন্ত্ৰী ডঃ শৰ্মাক 2টা জাৰ্চি উপহাৰস্বৰূপে প্ৰদান কৰে। শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত বি চি টি ৰোডৰ প্ৰায় 36 কিলোমিটাৰ অংশত পুনৰ যান বাহনৰ চলাচল আৰম্ভ হৈছে। পথছোৱাত নিৰাপদ যাতায়াতৰ পৰিৱেশ পুনৰ ঘূৰি অহাৰ পৰিপ্ৰেক্ষিতত শোণিতপুৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে পূৰ্বৰ নিষেধাজ্ঞা তাৎক্ষণিকভাৱে বলৱৎ হোৱাকৈ প্ৰত্যাহাৰ কৰিছে। উল্লেখযোগ্য যে যোৱা 12 আগষ্টত প্ৰাধিকৰণে এই পথছোৱাত যান বাহনৰ চলাচল সাময়িকভাৱে বন্ধ কৰি দিছিল। অৱশ্যে পথছোৱা বৰ্তমান পুনৰ মুকলি কৰা হৈছে যদিও বৰ্তমানলৈকে এই পথছোৱাৰে গাড়ী মটৰ চলাচলৰ ক্ষেত্ৰত কিছু নিষেধাজ্ঞা আৰোপ কৰা হৈছে। যশস্বী সাহিত্যিক, কেইবাখনো ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত চলচ্চিত্ৰ পৰিচালক ডঃ ভৱেন্দ্ৰনাথ শইকীয়াৰ মৃত্যুবাৰ্ষিকী উপলক্ষে আজি শ্ৰদ্ধা নিবেদন কৰা হৈছে। এই উপলক্ষে আৰোহণত বিভিন্ন কাৰ্যসূচীৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। চলচ্চিত্ৰৰ উপৰি অনা

0: ভট্টাৰ আৰু ভ্ৰাম্যমান নাট ৰচনা কৰি যশস্যা অৰ্জন কৰা সাহিত্যিকগৰাকী পষকীয়া আলোচনী প্ৰান্তিক আৰু শিশু আলোচনী সফুৰাৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল। আমাৰ এতিয়াৰ বাতৰি ইমানেই, পৰৱৰ্তী মুখ্য বাতৰি 4 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকল, এতিয়া শুনো আহক কৰবী বৈশ্যৰ কণ্ঠত দুটি আধুনিক গীত।

Pranaparuan Tonang Lopetanang

多有几叹息难叹得里阿南便有顿上便忙让南巴鲁安大有顿阿扎南苏姆卡拉比

रायुन आ प्राण सिबांग थान थिली ची दाम बांग सुजु जु ची थान

장 개숨 뿌테 아람남 뺀 손가락이 아장

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ এই ঘণ্টাৰ বাতৰিৰ সৈতে মই মৃদুস্মিতা শৰ্মা। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত এটা অনুষ্ঠানত 115গৰাকী শিল্পীক 2024 আৰু 2025 বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা আৰু ফেলোশ্বিপ প্ৰদান কৰে। সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা অনিৰ্দিষ্টকাললৈ স্থগিত ৰখা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি লোকসেৱা ভৱনত লাভলীনা বৰগোহাঁইক সম্বৰ্ধনা জনায়। 2020 চনত স্বাক্ষৰিত বড়ো শান্তি চুক্তিৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতি এতিয়াও ৰূপায়ণ কৰিবলৈ বাকী থকাক লৈ সাংসদ প্ৰমোদ বড়োৱে উদ্বেগ প্ৰকাশ কৰিছে। বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত দাসে আজি শেহতীয়া বানত ক্ষতিগ্ৰস্ত চৰাইদেউ জিলাৰ চুমনিগাঁও পৰিদৰ্শন কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ দুগৰাকী অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গৰ জামিন আবেদনৰ শুনানি আজি গ্ৰহণ কৰিব। এইবাৰ বাৰিষাৰ ফলত ধাৰাসাৰ বৰষুণ, ভূমিস্খলন আৰু বানৰ ফলত উত্তৰ পূৰ্বাঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথৰ 40.36 কিলোমিটাৰ পথ ক্ষতিগ্ৰস্ত হৈছে। যশস্বী সাহিত্যিক, কেইবাখনো ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত চলচ্চিত্ৰৰ পৰিচালক ডঃ ভৱেন্দ্ৰ নাথ শইকীয়াৰ মৃত্যুবাৰ্ষিকী উপলক্ষে আজি তেওঁলৈ শ্ৰদ্ধা নিবেদন কৰা হৈছে। আৰু ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাত আজি গুৱাহাটীত হ'বলগীয়া গ্ৰুপ পৰ্যায়ৰ অন্তিমখন খেলত বড়োলেণ্ড এফ চি কাৰ্বি আংলং মৰ্ণিং ষ্টাৰ এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এই ঘণ্টাৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বিয়লি 5:15 শুনিবলৈ পাব।

লাগে আকাশবাণী গুয়াহাটি মহাবাহু পুথত লুণবাৰী মাংডেং আলং পেন ফুলমতি তেৰণ পি কিলুণ টু ৱা এ আলুণ আৰ জি এক চেনেং।

0: শুনিলে। এয়া আকাশবাণী গুৱাহাটী। বিয়লিৰ আঞ্চলিক বাতৰি পঢ়িছোঁ মই মৃদুস্মিতা শৰ্মাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, অসমৰ পাঁচগৰাকী শিল্পীকে ধৰি শতাধিক শিল্পীক আজি 2024 আৰু 2025 বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা আৰু ফেলোশ্বিপ প্ৰদান। অসম অৰুণাচল সীমান্তৱৰ্তী মিংমাং বদতিৰ গুলীচালনাৰ ঘটনা সন্দৰ্ভত মন্ত্ৰী অতুল বৰাৰ কেইবাটাও সংগঠনৰ প্ৰতিনিধিৰ সৈতে আলোচনা। ৰাজ্যৰ বিভিন্ন প্ৰান্তত হৰ ঘৰ তিৰংগা অভিযান অব্যাহত আৰু বড়ো শান্তি চুক্তিৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতি এতিয়াও ৰূপায়ণ কৰিবলৈ বাকী আছে বুলি ৰাজ্যসভাত আজি সাংসদ প্ৰমোদ বড়ো প্ৰকাশ। এতিয়া শুনক বিতং বাতৰি। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত এটা অনুষ্ঠানত শতাধিক শিল্পীক 2024 আৰু 2025 বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা আৰু ফেলোশ্বিপ প্ৰদান কৰে। বঁটা প্ৰাপকসকলৰ ভিতৰত ৰাজ্যৰ পাঁচগৰাকী বিশিষ্ট শিল্পী আছে। শিল্পী প্ৰেম ওজা বৰবায়ন আৰু কথক শিল্পী বিপুল চন্দ্ৰ দাসে 2024 বৰ্ষৰ বাবে একাডেমী বঁটা লাভ কৰিছে। একেদৰে 2025 বৰ্ষৰ বাবে সত্ৰীয়া শিল্পী মল্লিকা কণ্ডলী, সত্ৰীয়া সংগীত তথা নৃত্যশিল্পী ভাস্কৰ জ্যোতি ওজা আৰু অভিনয়ৰ ক্ষেত্ৰত চেতনা দাসে একাডেমী বঁটা লাভ কৰিছে। সত্ৰীয়া নৃত্যৰ বাবে মীনাক্ষী মেধি, নাট্য পৰিচালনাৰ বাবে বিদ্যুৎ কুমাৰ নাথ আৰু লোকসংগীত শিল্পী দিলীপ হীৰালৈ 2024 বৰ্ষৰ উস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ আগবঢ়োৱা হৈছে। 2025 বৰ্ষৰ বাবে খোলবাদক দেৱজিৎ শইকীয়া, সত্ৰীয়া নৃত্যৰ শিল্পী নিৰঞ্জন শইকীয়া বৰমায়ন আৰু টুকাৰী গীতৰ শিল্পী হীৰকজ্যোতি শৰ্মালৈ উস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ আগবঢ়োৱা হৈছে। এইবেলি দেশৰ মুঠ সাতগৰাকী বিশিষ্ট ব্যক্তিক সংগীত নাটক একাডেমী ফেলোশ্বিপ একাডেমী ৰত্ন প্ৰদান কৰা হৈছে। সংগীত নাটক একাডেমীয়ে 2024 আৰু 2025 বৰ্ষৰ বাবে সংগীত নৃত্য নাটক লোককলা জনজাতীয় কলা আৰু পুতলা নাচৰ লগতে পৰিৱেশ্য কলাৰ বিভিন্ন শিতানত সামগ্ৰিক অৱদান আৰু গৱেষণাৰ বাবে 108গৰাকী শিল্পীক সংগীত নাটক একাডেমী বঁটা প্ৰদান কৰে। অনুষ্ঠানত দিয়া ভাষণত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয় যে বঁটা লাভ কৰাসকলে আধুনিক ভাৰতৰ প্ৰতিভা আৰু সমৰ্পণক প্ৰতিফলিত কৰিছে। দেশৰ বৰ্ণাঢ্য লোক সংস্কৃতি সংৰক্ষণৰ ক্ষেত্ৰত এই শিল্পীসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে মন্তব্য কৰে।
1: ভাৰত যেনে ভাষা, যেনে পেহনা, খান পান যেনে আলাগ আলাগ হে, এনে সংস্কৃতি, এনে ইনকা নৃত্য সংগীত হৰ চিজ আলাগ হে, যেনে কি প্ৰকৃতি সে হি ये जो संस्कृति को चुने हैं, चिचिकते हुए चिकते हुए चिड़ियों से कल कल बहते हुए जैसे वो चुन के लाए हैं और उसको अपने संगीत में अपने नृत्य में लोगों के सामने प्रदर्शित करते हैं। विविधता और एकता का ये संबंध हमारी कलाकारों की सबसे बड़ी शक्तियाँ हैं।
0: ধেমাজি জিলাৰ গোগামুখৰ অসম অৰুণাচল সীমান্তৱৰ্তী মিংমাং বদতিত সংঘটিত গুলীচালনাৰ ঘটনাৰ ফলত সৃষ্টি হোৱা পৰিস্থিতি সন্দৰ্ভত আজি সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰাই ধেমাজিৰ বিধায়ক তথা মন্ত্ৰী ডাঃ ৰণোজ পেগুকে ধৰি কেইবাটাও সংগঠনৰ প্ৰতিনিধিৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। ধেমাজি জিলা আয়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত এই বৈঠকত আটাচু, টাইপা, বীৰ লাচিত সেনা, অসম জাতীয়তাবাদী যুৱ সন্মিলন, অসম জাতীয়তাবাদী যুৱ পৰিষদ, সোণোৱাল কছাৰী ছাত্ৰ সন্থা, ঐক্য মঞ্চ আৰু অসমীয়া যুৱ মঞ্চকে ধৰি বহুকেইটা সংগঠনৰ প্ৰতিনিধিৰ লগতে চিচিবৰ গাঁৱৰ বিধায়ক জীৱন গগৈ আৰু জিলা প্ৰশাসনৰ বিষয়াসকলে অংশগ্ৰহণ কৰে। মন্ত্ৰী শ্ৰী বৰাই কয় যে অসম চৰকাৰে ইতিমধ্যে অৰুণাচল প্ৰদেশৰ সৈতে আলোচনাৰ মাধ্যমেৰে সীমা সমস্যা সমাধানৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিছে। অসম আৰক্ষীয়ে ঘটনাটোৰ বাবে দায়ী ব্যক্তিসকলৰ বিৰুদ্ধে আইন অনুসৰি ব্যৱস্থা গ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে বুলি তেওঁ জানিবলৈ দিয়ে। অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱেও এই ঘটনাৰ সৈতে জড়িতসকলৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। শ্ৰীবৰাই সীমান্ত অঞ্চলত শান্তি, সম্প্ৰীতি আৰু ভাতৃত্ববোধ অটুট ৰাখি দল সংগঠনসমূহক প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে দুয়োখন ৰাজ্যৰ জনসাধাৰণৰ মাজত শান্তি, সম্প্ৰীতি আৰু সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক অক্ষুণ্ণ ৰখাৰ বাবে সহযোগিতা আগবঢ়াবলৈ সকলোৰে প্ৰতি আহ্বান জনায়। ইপিনে অসম আৰু অৰুণাচলৰ সাংসদসকলে আজি কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুক সাক্ষাৎ কৰি ৰাজ্য দুখনৰ সীমান্তত শান্তি বজাই ৰখাৰ বাবে আহ্বান জনায়। শ্ৰীৰিজিজুৱে দুয়োখন ৰাজ্যৰ মাজৰ দীৰ্ঘদিনীয়া সু সম্পৰ্কৰ কথা উল্লেখ কৰি এই ঘটনাৰ সমাধান উলিয়াবলৈ আৰু শান্তিপূৰ্ণ পৰিৱেশ বৰ্তাই ৰাখিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনায়।
2: আৰু জইণ্টলি এপিল কৰিছে আমি যে অসম আর অরুণাচল একে হয়, অরুণাচল অসম প্রা ওলোয়া স্টেট হয়, আমি সদায়

0: আমাৰ এটা ব্ৰাদাৰ ছিষ্টাৰ স্পিৰিট হৈ কৰি থাকে। কেতিয়াবা লোকেল লেভেলত ইছ্যু হৈ যায়, এইটো পৰিবাৰত কেতিয়াবা কাজিয়া হৈ যায়, মিছ আণ্ডাৰষ্টেণ্ডিং হৈ যায়। এইটো কাৰণে আমি জইণ্টলি এপিল কৰিছো যে যি ঘটনা হৈছে এইটো মিলি কিনি আমি ছেটেল কৰিবলৈ এপিল কৰিছো। মই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু অৰুণাচল CM পেমা খাণ্ডু ডাঙৰীয়া দুইজনক মই কথা পাতিলো, দুইজন বি টাচত আছে আৰু অসমৰ CM চাহাবৰ ফালৰ পৰা ছিনিয়ৰ মিনিষ্টাৰ বি গৈ আছে, লোকেল লেভেলত কথা পাতি আছে, অৰুণাচলৰ পৰা বি চবেই সংগঠন মিলিজুলি এপিল কৰি আছে। আৰু আমি আশা কৰোঁ যে এতিয়া ভালকে বহি কিনি যি কিটা ইছ্যু আছে, ইছ্যু থাকিবই, কিন্তু ইছ্যু সমাধান কাৰণে মিলিজুলি কাম কৰিব।
1: মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ এটা বাৰ্তাযোগে কয় যে অসম আৰু অৰুণাচল প্ৰদেশৰ মাজৰ সম্পৰ্ক কেৱল সীমাৰ মাজত আবদ্ধ নহয়, প্ৰজন্ম ধৰি ৰাজ্য দুখনৰ জনসাধাৰণৰ মাজৰ সম্পৰ্কৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বিগত বছৰসমূহত আলোচনা আৰু বন্ধুত্বৰ মাধ্যমেৰে সীমা সম্পৰ্কীয় অধিকাৰ সমস্যা সমাধান কৰা হৈছে। সম্প্ৰতি বাকী থকা 52খন গাঁৱৰ সীমা সমস্যা আলোচনাৰ জৰিয়তে সমাধান কৰা হ'ব বুলি ডক্টৰ শৰ্মাই প্ৰকাশ কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। স্বাধীনতা দিৱস উপলক্ষে ভাৰতীয় জনতা পাৰ্টীৰ গুৱাহাটী মহানগৰ জিলাৰ অন্তৰ্গত শুক্ৰেশ্বৰ মণ্ডলৰ উদ্যোগত আজি বিৰুবাৰীৰ পৰা তিৰংগা যাত্ৰা উলিওৱা হয়। বিধায়ক বিজয় গুপ্তা আৰু পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই মুকলি কৰা এই কাৰ্যসূচীত মণ্ডলৰ বিষয়ববীয়া সদস্যৰ লগতে ভালেসংখ্যক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। বাক্সা জিলাৰ বৰমাত 80সংখ্যক স্বাধীনতা দিৱস উপলক্ষে আজি জিলা বিজেপি মণ্ডলৰ তিৰংগা যাত্ৰা কাৰ্যসূচী সম্পন্ন হয়। এই যাত্ৰাত বিজেপি মণ্ডলৰ বাক্সা জিলাৰ সভাপতি ৰিদীপ ডেকাই অংশগ্ৰহণ কৰে। স্বাধীনতা দিৱসৰ প্ৰতি জনসাধাৰণৰ মনত শ্ৰদ্ধা আৰু দেশপ্ৰেমৰ মনোভাৱ প্ৰকাশ কৰাৰ লগতে নৱপ্ৰজন্মৰ মাজত ৰাষ্ট্ৰীয় ঐক্য জগাই তোলাই এই তিৰংগা যাত্ৰাৰ অন্যতম উদ্দেশ্য। দক্ষিণ শালমৰা মানকাছৰ জিলাৰ হাতছিঙিমাৰীত আজি তিৰংগা সমদল উলিওৱা হয়। জিলা বিজেপিৰ উদ্যোগত আয়োজিত এই সমদলত বিজেপিৰ নেতাকৰ্মীসকলে দেশপ্ৰেমমূলক শ্লোগানেৰে চৌদিশ মুখৰ কৰে। কাৰ্যসূচীত দক্ষিণ শালমৰা মানকাছৰ জিলা বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ সাহা, জিলা প্ৰভাৰীৰ লগতে বহু নেতাকৰ্মী উপস্থিত থাকে। কোকৰাঝাৰ জিলাত আজি জিলা প্ৰশাসনৰ উদ্যোগত সমাগত স্বাধীনতা দিৱস উদযাপনৰ বাবে বিশেষ প্ৰস্তুতি চলোৱা হয়। অহা 15 আগষ্টত হ'বলগীয়া পেৰেডৰ বাবে আৰক্ষী, ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী আৰু বিভিন্ন শৈক্ষিক প্ৰতিষ্ঠানৰ শিক্ষাৰ্থীসকলে চূড়ান্ত অনুশীলন কৰে। কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ খেলপথাৰত এই অনুশীলন চলোৱা হয়। বাংলাদেশ সীমান্তৱৰ্তী দক্ষিণ শালমৰা মানকাছৰ জিলাত 80সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি পূৰ্ণগতিত চলি আছে। যোৱা 8 আগষ্টৰ পৰা অসম আৰক্ষী বেটেলিয়ন, গৃহৰক্ষী বাহিনী, ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী, বিভিন্ন বিদ্যালয়, মহাবিদ্যালয়, মুঠ 15টা দলে চলোৱা পেৰেড অনুশীলনৰ আজি সামৰণি পৰে। উল্লেখযোগ্য যে জিলা প্ৰশাসনৰ উদ্যোগত অহা 15 আগষ্টত খাৰুৱা বান্ধা জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত দিনজোৰা কাৰ্যসূচীৰে স্বাধীনতা দিৱস উদযাপন কৰা হয়। 2020 চনত স্বাক্ষৰিত বড়ো শান্তি চুক্তিৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতি এতিয়াও ৰূপায়ণ কৰিবলৈ বাকী আছে বুলি সাংসদ প্ৰমোদ বড়োৱে দাবী কৰিছে। বড়ো শান্তি চুক্তি 2020ৰ ৰূপায়ণৰ স্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰি সাংসদগৰাকীয়ে কয় যে চুক্তিখন বাস্তৱায়িত কৰাৰ দিশৰ পৰা অতিকে গুৰুত্বপূৰ্ণ। সাংবিধানিক, প্ৰশাসনিক আৰু বিত্তীয় উন্নয়ন তথা পুনৰ্বাসনৰ প্ৰতিষ্ঠানগত ব্যৱস্থাসমূহ এতিয়াও ৰূপায়ণ কৰিবলৈ বাকী আছে। প্ৰতিশ্ৰুতিসমূহ সময়মতে ৰূপায়ণ হলেহে চৰকাৰৰ আশ্বাস পূৰ্ণ হ'ব বুলি তেওঁ মন্তব্য কৰে। শ্ৰীবড়োৱে চুক্তিখনৰ ব্যৱস্থাসমূহ ৰূপায়ণৰ বাবে লোৱা পদক্ষেপৰ বিষয়ে অৱগত কৰিবলৈ চৰকাৰৰ প্ৰতি অনুৰোধ জনায়। তেওঁ লগতে চুক্তিখনৰ ৰূপায়ণৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰিবলৈ আহ্বান জনায়। 2020 চনত স্বাক্ষৰিত বড়ো শান্তি চুক্তিৰ পাছৰে পৰা BTC-ত অভূতপূৰ্ব উন্নয়ন হৈছে আৰু দশক দশক ধৰি অশান্ত জৰ্জৰ অঞ্চলটোলৈ শান্তি ঘূৰাই অনা, সুস্থিৰতা বৰ্তাই ৰখা আৰু গণতান্ত্ৰিক শাসন ব্যৱস্থা স্থাপনত চুক্তিখনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা বুলিও সাংসদগৰাকীয়ে দাবী কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। অসমৰ 5গৰাকী শিল্পীকে ধৰি শতাধিক শিল্পীক আজি 2024 আৰু 2025 বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা আৰু ফেলোশ্বিপ প্ৰদান। অসম অৰুণাচল সীমান্তৱৰ্তী মিংমাং বদতিৰ গুলীচালনাৰ ঘটনাৰ সন্দৰ্ভত মন্ত্ৰী অতুল বৰাৰ কেইবাটাও সংগঠনৰ প্ৰতিনিধিৰ সৈতে আলোচনা। ৰাজ্যৰ বিভিন্ন প্ৰান্তত হৰ ঘৰ তিৰংগা অভিযান অব্যাহত আৰু বড়ো শান্তি চুক্তিৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতি এতিয়াও ৰূপায়ণ কৰিবলৈ বাকী আছে বুলি সাংসদ প্ৰমোদ বড়োৰ দাবী। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটী মহাবাহু অনুষ্ঠান প্ৰচাৰিত।

ৰাজ্যৰ বিষয়ে হোৱা এটি আলোচনাত ভাগ ল'ব ডক্টৰ হিমাদ্ৰী ৰাভা আৰু ডক্টৰ পল্লৱী ডেকাই, আগ ধৰিব ভাস্কৰ জ্যোতি আচাৰ্যই। শ্ৰোতাসকলে আজি দ্বিতীয় খণ্ড শুনিবলৈ পাব। লগতে থাকিব পাচলি আৰু শস্যৰ বজাৰ দৰ আৰু কৃষকৰ বাবে যুগুতোৱা বতৰৰ বতৰা। অনুষ্ঠানটিৰ প্ৰযোজনা উৎপল বৰাৰ। 6:40 আৰু 7:05 বৃন্দগান, 7:20 সংস্কৃতৰ কথিকাৰ অনুষ্ঠানত ডক্টৰ ৰাজেন্দ্ৰনাথ শৰ্মাৰ কথিকা বেদান্তমূল্য বেদে।

ইমান পৰে শ্ৰোতাসকলে ভজন শুনিলে অনুপ জলতাৰ কণ্ঠত। এয়া আকাশবাণী গুৱাহাটী মহাবাহু অনুষ্ঠান পৰিস্থিতি।

শুনতে শুনক আজি প্রচার হবলগীয়া পরবর্তী অনুষ্ঠান সম্পর্কে। বিয়লি 5:45 শিক্ষকৰ অনুষ্ঠানত ডক্টৰ প্ৰবীণ দাসৰ কথিকা গণিত শিক্ষণত পৰীক্ষাগাৰৰ প্ৰয়োজন। 6:10 কৃষকবাণী অনুষ্ঠানত বান অধ্যুষিত অঞ্চলৰ বাবে আপাতকালীন ধানৰ কৃষিকা

0: দ্বিতীয় খণ্ড শুনিবলৈ পাব। লগতে থাকিব পাচলি আৰু শস্যৰ বজাৰ দৰ আৰু কৃষকৰ বাবে যুগুতোৱা বতৰৰ বতৰা। অনুষ্ঠানটিৰ প্ৰযোজনা উৎপল বৰাৰ। 6:40 আৰু 7:05 বৃন্দগান। 7:20 সংস্কৃতৰ কথিকাৰ অনুষ্ঠানত ডক্টৰ ৰাজেন্দ্ৰনাথ শৰ্মাৰ কথিকা বেদান্তমূল্য বেদে। 7:30 পুবলিৰ সুৰ অনুষ্ঠানত কাৰ্বি গীত শুনিবলৈ পাব ভৱেন ৰঞ্চনৰ কণ্ঠত। 7:45 আৰু 8:00 আধুনিক গীত। 8:02 নতুন দিগন্ত অনুষ্ঠানত অসমত হাতী সংৰক্ষণ আৰু ইয়াৰ ভৱিষ্যতৰ বিষয়ে হোৱা দিয়া আলোচনাত ভাগ ল'ব বিভূতিপ্ৰসাদ লহকৰ আৰু হিতেন কুমাৰ বৈশ্যই। আগধৰিব কৃতাঞ্জলি বৰ্মনে, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। 9:00 চিত্ৰগীত, 9:30 গজল আৰু 10:00 ডিজিটাইজিং অসমৰ বিষয়ে হোৱা এটি আলোচনাত ভাগ ল'ব মৃণাল তালুকদাৰ আৰু ডক্টৰ নাৰায়ণ শৰ্মা আৰু ঋতুপৰ্ণ দাস, প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। কাইলৈ প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান সম্পৰ্কে, সন্ধিয়া 7:00 80তম স্বাধীনতা দিৱসৰ প্ৰাক্ষণত দেশৰ মাননীয় ৰাষ্ট্ৰপতি শ্ৰী দ্ৰৌপদী মুৰ্মুৱে দেশবাসীক উদ্দেশ্যি দিয়া ভাষণৰ পোনপটীয়া প্ৰচাৰ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। এই ভাষণৰ অসমীয়া ভাষান্তৰ শুনিবলৈ পাব নিশা 9:30। পুৱা 8:30 গীতিমালিকাৰ শিল্পী বীৰেন্দ্ৰনাথ দত্ত, দুৰ্গাময়ী বৰা, সমৰ হাজৰিকা, অনিন্দিতা পাল আৰু দীনবন্ধু চহৰীয়া। দিনৰ 12:30 ৰাইদৰ বুলনি অনুষ্ঠানত স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি গুৱাহাটীৰ কাহিলিপাৰা নামদলে পৰিৱেশন কৰা বিচিত্ৰানুষ্ঠান, লগতে মৃণালী ভৰালী ৰচিত প্ৰামাণ্য আলেখ্য হে বীৰাংগনা নাৰী তোমাক সহস্ৰ প্ৰণাম। অনুষ্ঠানটিৰ আঁত ধৰিব ভাস্বতী কলিতাই। সন্ধিয়া 6:10 কৃষিজগত অনুষ্ঠানত ব্যৱসায়িক ভিত্তিত টৰ্কী চৰাই পালন, এই বিষয়ে এটি আলোচনাত ভাগ ল'ব ডক্টৰ ৱাহিদুৰ ৰহমান আৰু ডক্টৰ সুভাষ শৰ্মাই। আঁত ধৰিব মেলডী পাটগিৰিয়ে, অনুষ্ঠানটিৰ প্ৰযোজনা উৎপল বৰাৰ। 9:15 প্ৰভাতী তৰংগ, আগবঢ়াব ইন্দ্ৰজিৎ দাসে। নিশা 8:02 উপন্যাস পাঠ অনুষ্ঠানত দিলীপ ফুকন ৰচিত উপন্যাস জল পদুমৰ পাঞ্চৈৰ ধাৰাবাহিক পাঠৰ 3 খণ্ড, পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। নিশা 10:00 ভূপেন হাজৰিকাৰ জন্মশতবৰ্ষ উপলক্ষে বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। অনুষ্ঠানটিৰ পৰিকল্পনা পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। 6:55 জ্ঞান বিজ্ঞান, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। 7:00 নিয়োগ বাতৰি, 7:15 আজি পুৱা প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। 7:30 এলবামৰ গীত, শিল্পী জিতুল সোণোৱাল। 9:15 জিলা ৰেহৰু, 10:30 ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমাংগ। 11:00 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত এখনি আলেখ্য সাংস্কৃতিক দীপশিখা, যুগুতাই আগবঢ়াইছে ঝৰ্ণা ভৰালীয়ে, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। দিনৰ 12:15 হিন্দী চিনেমাৰ গীতৰ অনুষ্ঠান, দিনৰ 1:10 আৰু সন্ধিয়া 7:45 নিৰুপমা বৰুৱাৰ কণ্ঠত আধুনিক গীত, 1:20 জিতেন শইকীয়াৰ আৰু সংগীসকলে পৰিৱেশন কৰা ওজাপালি। অনুষ্ঠান পৰিস্থিতি ইমানেই। এয়া আকাশবাণী গুৱাহাটী মহাবাহু।
1: এয়া আকাশবাণী গুৱাহাটী শিক্ষকৰ অনুষ্ঠান।

বজাৰ সমাৰ কৰা, ঘৰ বাৰী অথবা ৰাস্তা ঘাট নিৰ্মাণ, দৈনিক আয় ব্যয়ৰ মাহেকীয়া আৰু বাৰ্ষিক কাম কাজৰ পৰিকল্পনা, খেল, নাচ গান, পঢ়া শুনা সকলোতে সজ্ঞানে বা অজ্ঞানে আমি গণিতৰ ব্যৱহাৰ কৰি থাকোঁ। সাধাৰণ হিচাপ নিকাচৰ বাবে ব্যৱহৃত কেলকুলেটৰৰ পৰা ছুপাৰ কম্পিউটাৰলৈ, ইণ্টাৰনেটৰ পৰা কৃত্ৰিম বুদ্ধিমত্তালৈ আটাইবোৰ গণিতৰ ওপৰতে নিৰ্ভৰশীল। মৌলিকভাৱে গাণিতিক ধাৰণাৰ আধাৰত গঢ়ি লৈ উঠা ডিজিটেল ব্যৱস্থাই আমাৰ দৈনন্দিন কাম কাজ সুচল কৰাৰ লগতে আমাৰ সা সম্পত্তি, গোপনীয় তথ্যপাতি, বাৰ্তা আদিৰ গোপনীয়তাৰ লগতে সেইবোৰৰ সুৰক্ষাৰ দিশবোৰ যথাযথভাৱে পৰিচালনাৰ ক্ষেত্ৰত এক নিৰ্ভৰযোগ্য ভূমিকা পালন কৰে। এইবোৰৰ উপৰিও ভাষা, সাহিত্য, ৰাজনীতি বিজ্ঞান, অৰ্থনীতি বিজ্ঞানৰ পৰা ভৌতিক বিজ্ঞান তথা প্ৰযুক্তিবিদ্যালৈকে সকলো বিষয়ৰ জ্ঞান আহৰণৰ বাবে গণিতে এক সুশৃংখল আৰু নিৰ্ভৰযোগ্য পদ্ধতিৰ যোগান ধৰে। আচলতে গণিত হ'ল আমাৰ মনৰ পৰ্যবেক্ষণ, বিচাৰ বিশ্লেষণ তথা সিদ্ধান্ত গ্ৰহণৰ বাবে ব্যৱহৃত এক সুশৃংখল প্ৰণালী। অন্যভাৱে ক'বলৈ হ'লে আমাৰ ধ্যান ধাৰণাৰ এক মৌলিক অংশই হৈছে গণিত, আৰু এই বিশ্ব চৰাচৰৰ বিভিন্ন পৰিঘটনাসমূহ বুজিবলৈ চলোৱা যিকোনো প্ৰচেষ্টাৰ এক অভিন্ন অংশ। পোনপটীয়াকৈ ক'ব পৰা যায়, গণিত হ'ল এক ভাষা যাৰ দ্বাৰা আমি মহাবিশ্বৰ পৰিঘটনাসমূহ পঢ়িব পাৰোঁহক। গণিত বিষয়ৰ ওপৰত সকলো ধৰণৰ জ্ঞানৰ নিৰ্ভৰশীলতাৰ বিষয়টো গেলিলিওৰ বহু আগতে, অৰ্থাৎ বৈদিক যুগতে, ভাৰতীয় দাৰ্শনিক তথা ঋষিমুনিসকলে উপলব্ধি কৰিছিল, আৰু বৈদিক শাস্ত্ৰত তাৰ উল্লেখ আমি এনেধৰণে পাওঁ। যথা শিখা ময়ূৰানাম, নাগানাম মনয়ো যথা, সৰ্বাণি শাস্ত্ৰাণি গণিতম, মূৰ্ধনি স্থিতম। অৰ্থাৎ যিদৰে ময়ূৰ চৰাইৰ মূৰত কিৰিটি থাকে, যিদৰে সাপৰ মূৰত মণি থাকে, সেইদৰে সকলো শাস্ত্ৰৰ ঊৰ্ধত গণিতৰ অৱস্থান। ইয়াৰ দ্বাৰা স্পষ্টৰূপে এইটো কথাই প্ৰতীয়মান হয় যে গণিত অবিহনে কোনো বিষয়ৰে প্ৰণালীবদ্ধ জ্ঞান সম্ভৱ নহয়। এনে পটভূমিতে আন্তৰ্জাতিকভাৱে সকলো আনুষ্ঠানিক শিক্ষা ব্যৱস্থাতে প্ৰাথমিকৰ পৰা মাধ্যমিক স্তৰলৈকে ভাষা, সাহিত্য, সমাজ অধ্যয়ন, বিজ্ঞানৰ লগতে গণিতক বাধ্যতামূলকভাৱে শৈক্ষিক কাৰ্যক্ৰমণিকাৰ অন্তৰ্ভুক্ত কৰা হয়। কেৱল অন্তৰ্ভুক্ত কৰাই নহয়, আৰম্ভণিৰে পৰা সকলো শিক্ষাৰ্থীয়ে যাতে গণিতত ভালদৰে বুৎপত্তি লাভ কৰিব পাৰে তাৰ বাবে শিক্ষাবিদসকলে বিশেষ গুৰুত্ব দি আহিছে, আৰু উপযুক্তভাৱে গণিতৰ পাঠদান কৰিব পৰাকৈ পাঠ্যপুথি প্ৰণয়নৰ লগতে ইতিমধ্যে গৃহীত ধ্ৰুপদী পদ্ধতিসমূহৰ সমানে নতুন নতুন পদ্ধতি প্ৰচলনত জোৰ দি আহিছে। গাণিতিক বিচাৰৰ মৌলিক আধাৰ অনুসন্ধিচ্ছা, পৰ্যবেক্ষণ, সংশ্লেষণ, বিশ্লেষণ, যুক্তি প্ৰতিযুক্তি আদিৰ মাজেৰে উপযুক্ত সিদ্ধান্ত গ্ৰহণ কৰিব পৰাকৈ শিকাৰুৰ মনত এটি যুক্তিবাদী মনৰ গঢ় দিয়াটোৱেই শিক্ষাৰ প্ৰাথমিক লক্ষ্য হিচাপে অভিহিত কৰা হয়। ৰাষ্ট্ৰীয় শিক্ষানীতি 1986ত কোৱা হৈছিল, এটি শিশুক চিন্তা, বিচাৰ বিশ্লেষণ আৰু যুক্তিৰ পথত চলিব পৰাকৈ প্ৰশিক্ষিত কৰি তুলিবলৈ গণিতক এক বাহন হিচাপে বিবেচনা কৰা উচিত। ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ে কৃত্ৰিম বুদ্ধিমত্তা, মেচিন লাৰ্ণিং আৰু ডাটা ছায়েন্সৰ দৰে সদ্যহতে সমাগত হোৱা ক্ষেত্ৰসমূহৰ বাবে গণিত আৰু গাণিতিক চিন্তাৰ গুৰুত্ব স্বীকাৰ কৰিছে। এনেধৰণৰ লক্ষ্য সাধনৰ অৰ্থে বিভিন্ন স্তৰত বিভিন্ন ধৰণৰ শিক্ষণ পদ্ধতিৰ প্ৰয়োজন হয়। প্ৰচলিত গণিতৰ শিক্ষণত প্ৰধানকৈ ব্যৱহৃত পদ্ধতিসমূহ হ'ল নিৰ্গমন বা অৱৰোহণ পদ্ধতি, আগমন বা আৰোহণ পদ্ধতি, সংশ্লেষণ পদ্ধতি, প্ৰদৰ্শনমূলক পদ্ধতি, ধাৰণাভিত্তিক পদ্ধতি, সহযোগিতামূলক পদ্ধতি।

সমশ্ৰোতাকে নমস্কাৰ জনাই আজিৰ শিক্ষকৰ অনুষ্ঠান মুকলি কৰিছোঁ। আজিৰ অনুষ্ঠানত শুনক এটি কথিকা, গণিত শিক্ষণত পৰীক্ষাগাৰৰ প্ৰয়োগ। কথিকাটি যুগুতাই দিছে USTMৰ গণিত বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ প্ৰবীণ দাসে। আমাৰ দৈনন্দিন জীৱনত গণিতৰ প্ৰভাৱ অপৰিসীম। শুই উঠাৰে পৰা ৰাতি চকু মুদালৈকে প্ৰতিটো খোজতে কিবা নহয় কিবা প্ৰকাৰে আমি গণিতৰ ব্যৱহাৰ কৰিবলগীয়া হওঁ। ৰন্ধা বঢ়া

বক্তৃতা পদ্ধতি, লেকচাৰ মেথড, সমস্যা সমাধান ভিত্তিক পদ্ধতি, প্ৰব্লেম ছলভিং মেথড আৰু দলীয় কাৰ্যভিত্তিক পদ্ধতি। ছাত্ৰ ছাত্ৰীৰ সামগ্ৰিক চিন্তা চেতনা, অনুসন্ধিৎসা, পৰ্যবেক্ষণ, বিশ্লেষণ, যুক্তিবাদী চিন্তা, মেধা আদিক সঠিক ৰূপত উজ্জীৱিত কৰি তোলাৰ ক্ষেত্ৰত উল্লেখিত আটাইবোৰ পদ্ধতিৰেই গুৰুত্বপূৰ্ণ আৰু অপৰিহাৰ্য ভূমিকা আছে। কিন্তু আজিকালি প্ৰাথমিক স্তৰৰ পৰা মাধ্যমিক স্তৰ পৰ্যন্ত হাতে কামে গণিত শিকা আৰু শিকোৱা পদ্ধতি প্ৰচলনৰ ওপৰত শিক্ষাবিদসকলে বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ লৈছে। যি সময়ত পৰম্পৰাগত গণিত শিক্ষণ পদ্ধতিবোৰৰ জৰিয়তে ছাত্ৰ ছাত্ৰীয়ে গণিতৰ বিমূৰ্ত ধাৰণাসমূহ নিজৰ কল্পনাশক্তি, অনুমান, যৌক্তিক বিচাৰ আদিৰে বুজিবলৈ চেষ্টা কৰিবলগীয়া হয়, আনহাতে হাতে কামে গণিত শিকা পদ্ধতিত কিন্তু তেওঁলোকে উপযুক্ত আৰ্হি, সঁজুলি, যাৱতীয় বয়বস্তু আদিৰ সহায়তো গাণিতিক ধাৰণা বা সূত্ৰাৱলী মূৰ্ত ৰূপত চাই ভালদৰে হৃদয়ংগম কৰিব পাৰে। পৰম্পৰাগত শিক্ষণ পদ্ধতিৰ শিক্ষাদানত ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণ প্ৰায়ে পৰোক্ষ, নিষ্ক্ৰিয় আৰু আমনিদায়ক হয়। অথচ হাতে কামে গণিত শিকা পদ্ধতিত ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণ হয় প্ৰত্যক্ষ, সক্ৰিয় আৰু আনন্দদায়ক। পৰম্পৰাগত শিক্ষাদান পদ্ধতিয়ে বিষয় আৰু বিষয় প্ৰদানৰ মাজত সকলো সময়তে সঠিক সমন্বয় স্থাপন কৰাত যেন সফল হোৱা দেখা নাযায় আৰু এই বিচ্ছিন্নতাবোধে ছাত্ৰ ছাত্ৰীৰ মনত এক ধৰণৰ গণিত ভীতিৰ সম্ভাৱনা সৃষ্টি কৰিব পাৰে। এনে পটভূমিতে লেবৰেটৰী পদ্ধতি অৰ্থাৎ হাতে কামে গণিত শিকণ আৰু শিক্ষণ পদ্ধতিৰ বিষয়টো আজিকালি বিভিন্ন শিক্ষানুষ্ঠানে গুৰুত্ব সহকাৰে বিবেচনা কৰিবলৈ লৈছে। ভাৰতৰ ৰাষ্ট্ৰীয় শৈক্ষিক অনুসন্ধান আৰু প্ৰশিক্ষণ পৰিষদ অৰ্থাৎ নেশ্যনেল কাউন্সিল ফৰ এডুকেশ্যন ৰিচাৰ্চ এণ্ড ট্ৰেইনিং চমুকৈ NCERTয়েও তেওঁলোকৰ শৈক্ষিক কাৰ্যক্ৰমণিকাত ইতিমধ্যে লেবৰেটৰী অৰ্থাৎ পৰীক্ষাগাৰ পদ্ধতিৰে গণিতৰ শিক্ষাদানৰ বাবে মাধ্যমিক স্তৰৰ পাঠ্যক্ৰম প্ৰস্তুত কৰি উলিয়াইছে। আমাৰ ৰাজ্যখনত যদিও আনুষ্ঠানিকভাৱে এই বিষয়টো পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত কৰা হোৱা নাই, কিন্তু অনানুষ্ঠানিকভাৱে কিছুমান অনুষ্ঠানে পৰীক্ষাগাৰ পদ্ধতিৰ বাবে যাৱতীয় সংসাধন ব্যৱস্থা গঢ়ি তুলিছে আৰু ছাত্ৰ ছাত্ৰীৰ মাজত বিভিন্ন স্তৰত কৰ্মশালা, শ্ৰেণীকোঠাত প্ৰদৰ্শন আদি অনুষ্ঠিত কৰি বিষয়টো জনপ্ৰিয় কৰি তোলাত গুৰুত্ব পৰিলক্ষিত হৈছে। এইখিনিতে আমি লেবৰেটৰী অৰ্থাৎ পৰীক্ষাগাৰ পদ্ধতি সম্পৰ্কে নেতৃস্থানীয় চৰকাৰ, সংস্থা তথা অনুষ্ঠানৰ দৃষ্টিভংগী দাঙি ধৰাটো প্ৰাসংগিক হ'ব বুলি বিবেচনা কৰিছোঁ। নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক ফৰ এলিমেণ্টাৰী এণ্ড ছেকেণ্ডেৰী এডুকেশ্যন 1988ত উল্লেখিত আৰু নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক ফৰ স্কুল এডুকেশ্যন 2000ত অন্তৰ্ভুক্ত পৰামৰ্শ অনুসৰি গণিতৰ পৰীক্ষাগাৰ হ'ল শিকণ প্ৰক্ৰিয়াৰ এক কাৰ্যভিত্তিক প্ৰয়াস য'ত শিক্ষাৰ্থী এগৰাকীয়ে স্বকীয় উপলব্ধি আৰু আৱিষ্কাৰৰ জৰিয়তে সমস্যা সমাধানৰ এক পৰিৱেশ বিচাৰি পায়। ৰাষ্ট্ৰীয় শৈক্ষিক অনুসন্ধান আৰু প্ৰশিক্ষণ পৰিষদৰ মতে গণিতৰ ক্ষেত্ৰত পৰীক্ষাগাৰে গাণিতিক ধাৰণাৰ লগতে সূত্ৰাৱলী কাৰ্যৰ জৰিয়তে বুজাত সহায় কৰে। এই ক্ষেত্ৰত উল্লেখযোগ্য কথাটো হ'ল যে গাণিতিক ধাৰণা, ফৰ্মুলা, উপপাদ্য আদি সম্পৰ্কে গভীৰ অন্তৰ্দৃষ্টি লাভ কৰাৰ মূলতে হ'ল আৰ্হি বা পেটাৰ্ণ, যাক আমি ব্যৱহাৰ কাৰ্যৰ দ্বাৰা বিকশিত কৰা আৱশ্যক। গণিত পৰীক্ষাগাৰে গণিতৰ বিভিন্ন পৰীক্ষা সম্পাদনৰ জৰিয়তে গাণিতিক সজাগতা, কুশলতা গঢ়ি তোলাৰ লগে লগে গণিতৰ শিকণত এক ইতিবাচক দৃষ্টিভংগীৰ সৃষ্টি কৰিব পাৰে। NCERTৰ মতে গণিত পৰীক্ষাগাৰে বিষয়ৰ জ্ঞান লাভত বৰঙণি যোগাব পৰা কেইটামান দিশ হ'ল সূত্ৰ আদিত অন্তৰ্দৃষ্টি পাবলৈ আৰ্হি আৱিষ্কাৰ কৰাত সহায়ক হয়,

0: দ্বিতীয়তে বীজগণিতীয় আৰু বিশ্লেষণধৰ্মী আলোচনাবোৰ জ্যামিতিকভাৱে বুজাত সহায় কৰে। তৃতীয়তে গাণিতিক ফলাফল, সূত্ৰাৱলী নাইবা ধাৰণাসমূহৰ ব্যৱহাৰিক প্ৰদৰ্শনৰ বাবে আৰ্হি প্ৰস্তুতকৰণত সহায়ক হয়। চতুৰ্থতে তৰ্ক আৰু আলোচনাৰ জৰিয়তে ছাত্ৰ ছাত্ৰী আৰু শিক্ষকৰ মাজত আন্তঃক্ৰিয়া আৰু যোগাযোগ স্থাপনত উদগনি যোগায়। পঞ্চমতে আৰ্হি চিনাক্তকৰণ, বিস্তৃতকৰণ আৰু সেইবোৰৰ সূত্ৰায়ন অৰ্থাৎ ফৰ্মুলেশ্যনৰ লগে লগে অনুমানৰ ৰূপত নতুন সমস্যাৰ প্ৰক্ষেপণত উদগনি যোগায়। ষষ্ঠতে মূৰ্ত গণিতৰ পৰা বিমূৰ্ত গণিতলৈ যাব পৰা গণিতক মৌলিক চৰিত্ৰ অনুধাৱন কৰাত ছাত্ৰ ছাত্ৰীক প্ৰোৎসাহিত কৰে। সপ্তমতে ভিন ভিন সামৰ্থ্যৰ ছাত্ৰ ছাত্ৰীৰ প্ৰকাশভংগী আৰু যুক্তিবাদিতাত কুশলতা বিকাশৰ বাবে সুবিধা প্ৰদান কৰে। নিজে নিজে জ্ঞান আয়ত্ত কৰিব পৰাকৈ ছাত্ৰ ছাত্ৰীক সুবিধা প্ৰদান কৰে। গণিতত বিভিন্ন আমোদজনক কাৰ্যাৱলী ৰূপায়ণ কৰাত সহায় কৰে। শিক্ষকৰ যথোপযুক্ত তত্বাৱধানত কিছুমান প্ৰকল্প তৈয়াৰ কৰাত সহায় কৰে। থ্ৰী ডাইমেনশ্যনেল আৰ্হি প্ৰদৰ্শনৰ জৰিয়তে কিছুমান বিমূৰ্ত ধাৰণাৰ ব্যাখ্যা কৰাত সহায়ক হয়। আৰু শেষত দৈনন্দিন জীৱনৰ সমস্যাৰ সৈতে গণিতৰ সম্পৰ্ক অনুধাৱন কৰাত সহায়ক হয়। ৰাষ্ট্ৰীয় শৈক্ষিক অনুসন্ধান আৰু প্ৰশিক্ষণ পৰিষদ তথা কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বোৰ্ডে ইতিমধ্যে গণিত পৰীক্ষাগাৰ সম্পৰ্কে যাৱতীয় নিয়মাৱলীৰ লগতে ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিঅ'ৰ অৰ্থাৎ মানক সঞ্চালন পদ্ধতি প্ৰস্তুত কৰি উলিয়াইছে। সেই পদ্ধতি অনুসৰি গণিত পৰীক্ষাগাৰ এটাৰ আকাৰ, তাত থাকিবলগীয়া সংসাধন ব্যৱস্থাসমূহ, শ্ৰেণীভেদে গাণিতিক পৰীক্ষাৰ বিষয়সমূহৰ তালিকা ইত্যাদি সকলোবোৰ কথা এই নিয়মাৱলীত বিতংভাৱে সন্নিৱিষ্ট কৰা হৈছে। ইণ্টাৰনেটত গুগল ছাৰ্চ কৰি এই দিশত হোৱা সকলো অগ্ৰগতিৰ ভূ পাব পৰা যায়। আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যে যদিও আমাৰ আনুষ্ঠানিক শিক্ষা ব্যৱস্থাত এই পৰ্যন্ত পৰীক্ষাগাৰৰ দিশটো সম্পূৰ্ণ আনুষ্ঠানিকভাৱে প্ৰয়োগ কৰা হোৱা নাই, তথাপিও কিছু কিছু অনুষ্ঠান আৰু স্বেচ্ছাসেৱী সংস্থাৰ লগতে একাংশ শিক্ষক শিক্ষয়িত্ৰীয়ে ব্যক্তিগতভাৱে ছাত্ৰ ছাত্ৰীৰ গাণিতিক পাৰদৰ্শিতা বৃদ্ধিৰ বাবে গণিত লেবৰেটৰী প্ৰয়োগ কৰি আহিছে আৰু ছাত্ৰ ছাত্ৰীৰ মাজত গাণিতিক সজাগতা সৃষ্টি কৰাত সফলো হৈছে। পৰম্পৰাগত শিক্ষাদান বা শিকন পদ্ধতিসমূহৰ অপৰিহাৰ্যতা স্বীকাৰ কৰিও আমি সজোৰে ক'ব পাৰোঁ যে যদি গণিত পৰীক্ষাগাৰৰ ধাৰণাটো গণিতৰ শিক্ষক শিক্ষয়িত্ৰীয়ে প্ৰাথমিক স্তৰৰ পৰা অন্ততঃ মাধ্যমিক স্তৰলৈকে সঠিক ৰূপত আন্তৰিকতাৰে প্ৰয়োগ কৰে, তেন্তে সামগ্ৰিকভাৱে গণিতৰ পৰিৱেশেই সলনি হৈ যাব আৰু গণিত টান পাই অকালতে শিক্ষা জীৱন এৰিবলগীয়া হোৱা পৰিস্থিতিৰ অন্ত পৰিব। ইমানপৰে শ্ৰোতাসকলে এটি কথিকা গণিত শিক্ষণত পৰীক্ষাগাৰৰ প্ৰয়োগ শুনিলে।
1: শিক্ষকৰ অনুষ্ঠানটি শুনিলে এ আকাশবাণী গুৱাহাটী মহাবাহু। এতিয়া শুনক আঞ্চলিক বাতৰি।
2: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। সন্ধিয়া 6 বজাৰ আঞ্চলিক বাতৰি পঢ়িছোঁ মই মৃদুস্মিতা শৰ্মাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, অসমৰ 5 গৰাকী শিল্পীকে ধৰি শতাধিক শিল্পীক আজি 2024 আৰু 2025 বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা আৰু ফেলোশ্বিপ প্ৰদান। অসম অৰুণাচল সীমান্তৱৰ্তী মিংমাং বদতিৰ গুলীচালনাৰ ঘটনা সন্দৰ্ভত মন্ত্ৰী অতুল বৰাৰ কেইবাটাও সংগঠনৰ প্ৰতিনিধিৰ সৈতে আলোচনা। ৰাজ্যৰ বিভিন্ন প্ৰান্তত হৰ ঘৰ তিৰংগা অভিযান অব্যাহত আৰু শিৱসাগৰ জিলাৰ বান পৰিস্থিতি ক্ৰমশঃ উন্নত হোৱাৰ লগে লগে এতিয়া পুনৰ সংস্থাপনৰ দিশটোক অগ্ৰাধিকাৰ দিয়া হৈছে বুলি জিলায়ুক্তৰ প্ৰকাশ। এতিয়া শুনক বিতং বাতৰি। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত

0: আয়োজিত এটা অনুষ্ঠানত শতাধিক শিল্পীক 2024 আৰু 2025 বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা আৰু ফেলোশ্বিপ প্ৰদান কৰে। বঁটাপ্ৰাপকসকলৰ ভিতৰত ৰাজ্যৰ 5গৰাকী বিশিষ্ট শিল্পী আছে। শিল্পী প্ৰেম ওজা বৰবায়ন আৰু কথক শিল্পী বিপুল চন্দ্ৰ দাসে 2024 বৰ্ষৰ বাবে একাডেমী বঁটা লাভ কৰিছে। একেদৰে 2025 বৰ্ষৰ বাবে সত্ৰীয়া শিল্পী মল্লিকা কণ্ডলী, সত্ৰীয়া সংগীত তথা নৃত্যশিল্পী ভাস্কৰ জ্যোতি ওজা, অভিনয়ৰ ক্ষেত্ৰত চেতনা দাসে একাডেমী বঁটা লাভ কৰিছে। সত্ৰীয়া নৃত্যৰ বাবে মীনাক্ষী মেধি, নাট্য পৰিচালনাৰ বাবে বিদ্যুৎ কুমাৰ নাথ আৰু লোকসংগীত শিল্পী দিলীপ হীৰালৈ 2024 বৰ্ষৰ ওস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ আগবঢ়োৱা হৈছে। 2025 বৰ্ষৰ বাবে খোলবাদক দেৱজিৎ শইকীয়া, সত্ৰীয়া নৃত্যৰ শিল্পী নিৰঞ্জন শইকীয়া বৰবায়ন আৰু টুকাৰী গীতৰ শিল্পী হীৰকজ্যোতি শৰ্মালৈ ওস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ আগবঢ়োৱা হৈছে। এইবেলি দেশৰ মুঠ 7গৰাকী বিশিষ্ট ব্যক্তিক সংগীত নাটক একাডেমী ফেলোশ্বিপ একাডেমী ৰত্ন প্ৰদান কৰা হৈছে। সংগীত নাটক একাডেমীয়ে 2024 আৰু 2025 বৰ্ষৰ বাবে সংগীত নৃত্য, নাটক, লোককলা, জনজাতীয় কলা আৰু পুতলা নাচৰ লগতে পৰিৱেশ্য কলাৰ বিভিন্ন শিতানত সামগ্ৰিক অৱদান আৰু গৱেষণাৰ বাবে 108গৰাকী শিল্পীক সংগীত নাটক একাডেমী বঁটা প্ৰদান কৰে। অনুষ্ঠানত দিয়া ভাষণত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয় যে বঁটা লাভ কৰাসকলে আধুনিক ভাৰতৰ প্ৰতিভা আৰু সমৰ্পণক প্ৰতিফলিত কৰিছে। দেশৰ বৰ্ণাঢ্য লোক সংস্কৃতি সংৰক্ষণৰ ক্ষেত্ৰত এই শিল্পীসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে মন্তব্য কৰে। ধেমাজি জিলাৰ গোগামুখৰ অসম অৰুণাচল সীমান্তৱৰ্তী মিংমাং বদতিত সংঘটিত গুলীচালনাৰ ঘটনাৰ ফলত সৃষ্টি হোৱা পৰিস্থিতি সন্দৰ্ভত আজি সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰাই ধেমাজিৰ বিধায়ক তথা মন্ত্ৰী ডাঃ ৰণোজ পেগুকে ধৰি কেইবাটাও সংগঠনৰ প্ৰতিনিধিৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। ধেমাজি জিলা আয়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত এই বৈঠকত আটাচু, টাইপা, বীৰ লাচিত সেনা, অসম জাতীয়তাবাদী যুৱ সন্মিলন, অসম জাতীয়তাবাদী যুৱ পৰিষদ, সোণোৱাল কছাৰী ছাত্ৰ সন্থা, ঐক্যমঞ্চ আৰু অসমীয়া যুৱমঞ্চকে ধৰি বহুকেইটা সংগঠনৰ প্ৰতিনিধিৰ লগতে চিচিবৰ গাঁৱৰ বিধায়ক জীৱন গগৈ আৰু জিলা প্ৰশাসনৰ বিষয়াসকলে অংশগ্ৰহণ কৰে। মন্ত্ৰী শ্ৰী বৰাই কয় যে অসম চৰকাৰে ইতিমধ্যে অৰুণাচল প্ৰদেশৰ সৈতে আলোচনাৰ মাধ্যমেৰে সীমা সমস্যা সমাধানৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিছে। অসম আৰক্ষীয়ে ঘটনাটোৰ বাবে দায়ী ব্যক্তিসকলৰ বিৰুদ্ধে আইন অনুসৰি ব্যৱস্থা গ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে বুলি তেওঁ জানিবলৈ দিয়ে। অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱেও এই ঘটনাৰ সৈতে জড়িতসকলৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। শ্ৰীবৰাই সীমান্ত অঞ্চলত শান্তি, সম্প্ৰীতি আৰু ভাতৃত্ববোধ অটুট ৰাখি দল সংগঠনসমূহক প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে দুয়োখন ৰাজ্যৰ জনসাধাৰণৰ মাজত শান্তি, সম্প্ৰীতি আৰু সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক অক্ষুণ্ণ ৰখাৰ বাবে সহযোগিতা আগবঢ়াবলৈ সকলোৰে প্ৰতি আহ্বান জনায়। ইপিনে অসম আৰু অৰুণাচলৰ সাংসদসকলে আজি কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুক সাক্ষাৎ কৰি ৰাজ্য দুখনৰ সীমান্তত শান্তি বজাই ৰখাৰ বাবে আহ্বান জনায়। শ্ৰীৰিজিজুৱে দুয়োখন ৰাজ্যৰ মাজৰ দীৰ্ঘদিনীয়া সুসম্পৰ্কৰ কথা উল্লেখ কৰি এই ঘটনাৰ সমাধান উলিয়াবলৈ আৰু শান্তিপূৰ্ণ পৰিৱেশ বৰ্তাই ৰাখিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনায়।
1: আৰু জইণ্টলি এপিল কৰিছে আমি যে অসম আৰু অৰুণাচল একেই হয়। অৰুণাচল অসম পৰা ওলোৱা ষ্টেট হয়। আমি সদায় এটা ব্ৰাদাৰ ছিষ্টাৰ স্পিৰিট হৈ কিনে থাকে। কেতিয়াবা লোকেল লেভেলত ইছ্যু হৈ যায়, এইটো পৰিবাৰত কেতিয়াবা কাজিয়া হৈ যায়, মিছ আণ্ডাৰষ্টেণ্ডিং হৈ যায়। এইটো কাৰণে আমি জইণ্টলি এপিল কৰিছো যে যি ঘটনা হৈছে এইটো মিলি কিনে আমি ছেটেল কৰিবলৈ এপিল কৰিছো। মই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু অৰুণাচল CM পেমা খাণ্ডু ডাঙৰীয়া দুইজনক মই কথা পাতিলো। দুইজন বি টাচত আছে আৰু অসমৰ CM চাবৰ পালৰ পৰা ছিনিয়ৰ মিনিষ্টাৰ বি গৈ আছে, লোকেল লেভেলত কথা পাতি আছে, অৰুণাচলৰ পৰা বি চবে সংগঠন মিলি জুলি এপিল কৰি আছে।
0: মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ এটা বাৰ্তাযোগে কয় যে অসম আৰু অৰুণাচল প্ৰদেশৰ মাজৰ সম্পৰ্ক কেৱল সীমাৰ মাজত আবদ্ধ নহয়, প্ৰজন্ম ধৰি ৰাজ্য দুখনৰ জনসাধাৰণৰ মাজৰ সম্পৰ্কৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বিগত বছৰসমূহত আলোচনা আৰু বন্ধুত্বৰ মাধ্যমেৰে সীমা সম্পৰ্কীয় অধিকাৰ সমস্যা সমাধান কৰা হৈছে। সম্প্ৰতি বাকী থকা 52খন গাঁৱৰ সীমা সমস্যা আলোচনাৰ জৰিয়তে সমাধান কৰা হ'ব বুলি ডক্টৰ শৰ্মাই প্ৰকাশ কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি সাংস্কৃতিক পৰিক্ৰমা বিভাগে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰ দেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজন কৰা হৰ ঘৰ তিৰংগা কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। স্বাধীনতা দিৱস উপলক্ষে ভাৰতীয় জনতা পাৰ্টীৰ গুৱাহাটী মহানগৰ জিলাৰ অন্তৰ্গত শুক্ৰেশ্বৰ মণ্ডলৰ উদ্যোগত আজি বিৰুবাৰীৰ পৰা তিৰংগা

0: যাত্ৰা উলিওৱা হয়। বিধায়ক বিজয় গুপ্তা আৰু পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই মুকলি কৰা এই কাৰ্যসূচীত মণ্ডলৰ বিষয়ববীয়া সদস্যৰ লগতে ভালেসংখ্যক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। ডিব্ৰুগড় জিলাৰ খোৱাং বিধানসভা সমষ্টিৰ লৰুৱা মণ্ডলৰ অঞ্চলৰ জনসাধাৰণ আৰু বিজেপিৰ সদস্যসকলেও আজি তিৰংগা যাত্ৰা অনুষ্ঠিত কৰে। এই কাৰ্যসূচীত মন্ত্ৰী বিমল বৰা আৰু বিধায়ক চক্ৰধৰ গগৈয়েও অংশ লয়। মন্ত্ৰী বিমল বৰাই স্বাধীনতাৰ 80 বছৰীয়া গৌৰৱময় ক্ষণত তিৰংগা পতাকাৰ মৰ্যাদা অক্ষুণ্ণ ৰখাৰ লগতে দেশ মাতৃৰ প্ৰতি আমাৰ কৰ্তব্য আৰু জাতীয় দায়িত্ববোধ অধিক দৃঢ় কৰাৰ সংকল্পৰে সকলোকে নিজ নিজ ঘৰত জাতীয় পতাকা উত্তোলনেৰে স্বাধীনতা দিৱস উদযাপন কৰিবলৈ আহ্বান জনায়। ইফালে আজি যোৰহাট জিলা প্ৰশাসন আৰু বিভিন্ন বিভাগৰ উদ্যোগত জিলাখনৰ চহৰ তথা গ্ৰাম্যাঞ্চলত হৰ ঘৰ তিৰংগা 2026 অভিযানৰ অংশস্বৰূপে সজাগতা কাৰ্যসূচী গ্ৰহণ কৰা হয়। জনসাধাৰণৰ মাজত ৰাষ্ট্ৰীয় চেতনা, গৌৰৱ আৰু দেশপ্ৰেমৰ ভাৱধাৰা অধিক সুদৃঢ় কৰাৰ লক্ষ্যৰে জিলাখনৰ বিভিন্ন প্ৰান্তত ভালেমান কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি লোকসেৱা ভৱনত লাভলীনা বৰগোহাঁইক সম্বৰ্ধনা জনায়। গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছত লাভলীনাই বক্সিঙৰ 75 কিলোগ্ৰামৰ শাখাত ৰূপৰ পদক জয় কৰি দেশ তথা ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছিল। ডঃ শৰ্মাই লাভলীনাৰ সাফল্যৰ বাবে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা 30 লাখ টকাৰ চেক প্ৰদান কৰে। খেলুৱৈগৰাকীয়ে কমনৱেলথ গেমছৰ স্মাৰক হিচাপে মুখ্যমন্ত্ৰী ডঃ শৰ্মাক 2টা জাৰ্চি উপহাৰস্বৰূপে প্ৰদান কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ 2গৰাকী অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গৰ জামিন আবেদনৰ শুনানিৰ দিন 3 ছেপ্টেম্বৰ ধাৰ্য কৰিছে। ন্যায়াধীশ অঞ্জনমণি কলিতাৰ বিচাৰপীঠত অনুষ্ঠিত শুনানিত অভিযুক্ত দ্বয়ৰ জামিনৰ সপক্ষে জ্যেষ্ঠ অধিবক্তা এ কে ভূঞাই যুক্তি প্ৰদৰ্শন কৰে। আনহাতে ফাষ্ট্ৰেক আদালতত গোচৰৰ ধাৰা আৰোপৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই উচ্চ ন্যায়ালয়ত পৃথকে দাখিল কৰা আবেদন দুখনৰো পৰৱৰ্তী শুনানিৰ বাবে আদালতে 17 আগষ্টৰ দিনটো ধাৰ্য কৰে। শিৱসাগৰ জিলাৰ বান পৰিস্থিতি ক্ৰমশঃ উন্নত হোৱাৰ লগে লগে এতিয়া পুনৰ সংস্থাপনৰ দিশটোক অগ্ৰাধিকাৰ দিয়া হৈছে বুলি জিলা আয়ুক্ত মৃদুল যাদৱে প্ৰকাশ কৰিছে। আজি এখন সংবাদমেলত জিলা আয়ুক্তগৰাকীয়ে বিভিন্ন অঞ্চল ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি অহা বুলি প্ৰকাশ কৰে। বিশ্বনাথ বিধানসভা সমষ্টিৰ অসম অৰুণাচল সীমান্তৱৰ্তী অঞ্চলত বিধায়ক পল্লৱ লোচন দাসে আজি 3খনকৈ দলঙৰ আধাৰশিলা স্থাপন কৰাৰ লগতে 2খন নতুন দলং উদ্বোধন কৰে। সমষ্টিটোৰ অন্তৰ্গত অসম অৰুণাচল সীমান্তৱৰ্তী কাৰ্বি ব্লক ইক' কেম্পৰ পৰা জয়পুৰ সংযোজকী পথৰ দলং, নাহৰণি মাৰুৱা বস্তি সংযোজী দলং আৰু নাহৰণি থেৰাইবাৰী সংযোগী দলঙৰ আধাৰশিলা স্থাপন কৰা হয়। ইয়াৰ লগতে শ্যামবস্তি মাজুলী সংযোগী দলং আৰু ধূলি বিজয়পুৰ দিৰিং সংযোগী দলং দুখনৰ উদ্বোধন কৰি বিধায়ক পল্লৱ লোচন দাসে এইদৰে কয়।
1: আমি গাঁৱৰ বাট পথসমূহ কেইবাটাও নতুনকৈ নিৰ্মাণ কৰিবলৈ সক্ষম হৈছো। ভিতৰুৱা অঞ্চলত থকা দলং আমি নিৰ্মাণ কৰিবলৈ সক্ষম হৈছো। ভীমাজুলি অঞ্চলক আমি মানুহে সেই সন্ত্ৰাসবাদৰ দিনসমূহ মনত ৰাখে, কিন্তু আজি ভীমাজুলিত ৰাস্তা পদূলি নিৰ্মাণ হৈছে, আজি দলঙৰ আধাৰশিলা উদ্বোধন, 2টা কাৰ্যসূচী আমি কৰিব পাৰিছো। নিশ্চিতভাৱে ই আমাৰ বাবে এক শুভ লক্ষণ যে অসমৰ এনেকৈ প্ৰগতি হৈছে। বিশ্বনাথৰ সৰ্বাংগীন বিকাশ আমাৰ লক্ষ্য। আমি গাঁৱৰ ৰাইজৰ আশীৰ্বাদ, সহায় সহযোগিতাৰে বিশ্বনাথৰ সকলোবিলাক সমস্যা এনেকৈ যাতে সমাধান কৰিব পাৰোঁ তাৰ বাবে ৰাইজৰ পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ।
0: বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। অসমৰ 5গৰাকী শিল্পীকে ধৰি শতাধিক শিল্পীক আজি 2024 আৰু 2025 বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা আৰু ফেলোশ্বিপ প্ৰদান। অসম অৰুণাচল সীমান্তৱৰ্তী মিংমাং বটুকীৰ গুলীচালনাৰ ঘটনা সন্দৰ্ভত মন্ত্ৰী অতুল বৰাৰ কেইবাটাও সংগঠনৰ প্ৰতিনিধিৰ সৈতে আলোচনা আৰু শিৱসাগৰ জিলাৰ বান পৰিস্থিতি ক্ৰমশঃ উন্নত হোৱাৰ লগে লগে এতিয়া পুনৰ সংস্থাপনৰ দিশটোক অগ্ৰাধিকাৰ দিয়া হৈছে বুলি জিলা আয়ুক্তৰ প্ৰকাশ। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী আঞ্চলিক বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।
2: আকাশবাণী গুৱাহাটী মহাবাহু কৃষক বাণী।

সমূহ শ্ৰোতাকে নমস্কাৰ জনাই আৰম্ভ কৰিছোঁ আজিৰ কৃষকবাণী। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হৈছে ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত। যোৱাটো খণ্ডত

0: আমি আপোনালোকলৈ এটি আলোচনা আগবঢ়াইছিলোঁ। বান অধ্যুষিত অঞ্চলৰ বাবে আপৎকালীন ধানৰ কৃষিকাৰ্য, এই আলোচনাটিৰ আজিৰ দ্বিতীয় তথা অন্তিম ভাগ শুনোৱা হওক। আলোচনাটিত ওদালগুৰি কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়বস্তু বিশেষজ্ঞ ডক্টৰ হিমাদ্ৰী ৰাভা আৰু ডক্টৰ পল্লৱী ডেকাৰ সৈতে কথা পাতিছে ভাস্কৰ জ্যোতি আচাৰ্যই।
1: বানপানীৰ প্ৰসংগতে আমি সংৰক্ষণৰ ব্যৱস্থাপনাৰ বিষয়ে পাতিব খুজিছোঁ, কাৰণ এনেকুৱা অঞ্চলতো সংৰক্ষণো এটা প্ৰত্যাহ্বান হৈ পৰে। এটা ভঁৰালত কেনেকৈ ৰাখে, সেই বিষয়ে ক'ব নেকি? এটা বিজ্ঞানসন্মত প্ৰক্ৰিয়াৰে কেনেকৈ আগবাঢ়িব পাৰি?
2: হয়, ধান আমি সাধাৰণতে ভঁৰালত সংৰক্ষণ কৰাই দেখা যায়। যিসকল যিসমূহ ঠাইত ধান মানে বানপানী হয়, বানপানী অধ্যুষিত অঞ্চলত তেওঁলোকে ওখকৈ ভঁৰালটো ৰাখে। কিন্তু এতিয়া দেখা গৈছে যিবোৰ অঞ্চলত বানপানী নহৈছিলে তেওঁলোকে যথেষ্ট ক্ষতিসাধনৰ সন্মুখীন হৈছে। গতিকে আমি এই ক্ষেত্ৰত এতিয়াৰ পৰা সাৱধান হৈ আগতীয়াকৈ আমি এইবোৰ ব্যৱস্থা ল'ব পাৰোঁ। যেনে ধৰক সংৰক্ষণস্থলীসমূহ, ভঁৰাল হওক বা বেগসমূহ হওক বা বেলেগ কিছুমান ষ্টৰেজ ষ্ট্ৰাকচাৰ হওক, দুলি হ'ব পাৰে, সেইবোৰ সদায় ওখ স্থানত ৰাখিব লাগে, যাতে বানপানী কেনেবাকৈ হ'লেও পানীয়ে কোনো নষ্ট কৰিব নোৱাৰে। তাৰোপৰি ভিতৰ ফালে যদি আমি অলপমান পানী সোমাব নোৱাৰা এটা শীত লগাই দিব পাৰোঁ তেতিয়াহ'লে আৰু ভাল। আৰু তাৰ ভিতৰত আমি ধানখিনি যেতিয়া সোমোৱাওঁ সদায় শুকুৱাই পেলাই তাৰ আৰ্দ্ৰতাটো প্ৰায় 10% তললৈ কমাই পেলাই আমি ৰাখিব পাৰিলে তাত ভেঁকুৰ বা বেক্টেৰিয়া নাইবা পোক পতংগৰ আক্ৰমণ খুব কম হোৱা দেখা যায়। তাৰোপৰি যদি বানপানী হৈ উঠিলে তেতিয়াহ'লে আমি সেই ধানবোৰ প্ৰথমতে চাব লাগিব, পৰীক্ষা কৰি চাব লাগিব তাত পানী কেনেবাকৈ লাগিছে নেকি। যদি লেতেৰা পানীৰ সংস্পৰ্শত আহিছে তেতিয়াহ'লে আমি সেই যিখিনি সংস্পৰ্শলৈ আহিছে সেই ধানখিনি আমি একাষৰীয়া কৰিব লাগিব, কিয়নো সেইখিনি আচলতে ব্যৱহাৰৰ যোগ্য নহয়, আমি খাবও নালাগে আৰু সেইবোৰ আমি বেলেগ কামতো বীজ হিচাপেও ব্যৱহাৰ কৰিব নালাগে। আৰু যিখিনি ভাল হৈ আছে সেইখিনি পুনৰ আমি যাতে শুকান ঠাইত ভালদৰে ৰদাই ল'ব পাৰোঁ সেইখিনি ব্যৱস্থা কৰিব লাগে। আৰু পুনৰবাৰ যেতিয়া আমি ভঁৰাল আদিত ভৰাম তেতিয়া আমি সেইবোৰ ষ্ট্ৰাকচাৰবোৰ আমি ভালদৰে চাফা কৰি, কোনো পোক পৰুৱা যাতে তাতে বাহ লৈ থকা নাই সেইবোৰ আমি ভালকৈ চাফা কৰি তেনেকৈ আকৌ সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিব পাৰোঁ।
1: এতিয়া ধৰক আমি ধানৰ কথা পাতিছোঁ, এতিয়া বানপানীত এনেকুৱাও হ'ব পাৰে যে কৃষকজনৰ হয়তো ধানৰ খেতিৰ কাৰণে তেওঁৰ মাটিডৰা সাজু হৈ থকা নাই বা পানী ওলাই যোৱাৰ পাছতো সাজু হৈ থকা নাই বুলি তেওঁ প্ৰত্যক্ষ কৰিছে, বা বহুত বালি আহিও সোমাই যাব পাৰে, পলস পৰিব পাৰে, বা তেওঁ মানসিকভাৱেও হয়তো ভাঙি পৰিব পাৰে কৃষকজন। গতিকে ধানৰ বিকল্প হিচাপে আমি তেওঁ কেনেধৰণৰ খেতিবিলাকলৈ আঙুলিয়াই দিব পাৰোঁ?
3: হয়, তেনেস্থলত ইয়াতে আৰু এটা কথা ৰৈ গৈছে, আমি আগতীয়াকৈ প্ৰস্তুত যেতিয়া কৰিম তাৰ মতে আমি প্ৰধানমন্ত্ৰী ফচল যোজনাৰ অধীনত আমি
1: বীমা কৰি
3: আমি যদি থওঁ ফচল, তেতিয়া আমাৰ যিবোৰ আমাৰ প্ৰাকৃতিক দুৰ্যোগ, বানপানী, খৰাং বা অতিবৃষ্টি আদিৰ পৰা যিখিনি আমাৰ ক্ষতিসাধন হয় তাৰ আমি ক্ষতিপূৰণ পাব পাৰোঁ। একদম আমাৰ ন্যূনতম মূল্যত আমি এই বীমা কৰাব পাৰোঁ। আৰু তাৰ কাৰণে আমাৰ কৃষি বিভাগ, জিলা কৃষি বিভাগে আমাৰ কৃষকসকলক সহায় কৰি আহিছে। বেছি নথিপত্ৰৰো দৰকাৰ নহয়, আগতীয়াকৈ যদি আমি কৰি থৈ দিওঁ তেতিয়া সেই বানপানী ক্ষতিপূৰণ পাব পাৰে তেওঁ। তেতিয়া মানসিকভাৱেও যিখিনি তেওঁ ভাঙি পৰে সেইখিনি তেওঁ অলপ সকাহ পাব। লগতে আমি যদি যিখিনি আংশিকভাৱে নষ্ট হৈছে, বাইদেউ ইতিমধ্যে ক'লে, আমি ইউৰিয়া সাৰ বা নাইট্ৰজেন সাৰ হিচাপে আৰু লগতে 6 কেজি আমি প্ৰতি বিঘাত আৰু পটাছ সাৰ আমি 4 কেজি প্ৰতি বিঘাত আমি ছটিয়াব পাৰোঁ। তাৰ উপৰি যিখিনি আমাৰ সম্পূৰ্ণৰূপে নষ্ট হৈছে, কম দিনত উৎপাদন হোৱা আমি কিছুমান শস্য যেনে মাটিমাহ, মগুমাহ, তিল, এইখিনি আমি ওখ মাটিত আমি কৰিব পৰা ব্যৱস্থা কৰিব লাগে।
1: সেইবোৰ ব্যৱস্থা আছে। আৰু এটা কথা সুধিছিলোঁ যে ধান খেতিৰ বিকল্প হিচাপেও কিছুমান খেতিলৈ তেওঁলোকক আঙুলিয়াই দিব পাৰি নেকি?
3: হয়, খাৰিফ ছিজনত ধান খেতিৰ মানে বিকল্প হিচাপে আমি এইখিনি কৰিব পাৰোঁ, মানে তিল খেতি, মগুমাহ, মাটিমাহ আদি আমাৰ কম দিনতে হয়। ধান খেতি যদি আমি আকৌ পুনৰবাৰ কৰিবলৈ যাওঁ তেতিয়াহ'লে আমাৰ আকৌ কৃষিকালটো বাঢ়ি যাব আৰু দীঘলীয়া হৈ যাব আৰু ৰবি শস্য আমাৰ কৰিবলৈ হ'ব। সেইকাৰণে আমি এইখিনি কৰিব পাৰোঁ। আৰু যদি অতি পলমকৈ যাৰ য'ত বানপানী হয় তাতে আমি কিছুমান থলুৱা জাত লগাব পাৰোঁ, কাৰণ তাতে যদি আমি অধিক উৎপাদনক্ষম আমি জাত লগাওঁ, উন্নতমানৰ জাত লগাওঁ, তাৰ সেই আমি যিটো আমি উৎপাদন পাব লাগে সেই উৎপাদনটো নাপাওঁ। সেইকাৰণে আমি থলুৱা জাত আমি ছাজেষ্ট কৰোঁ আৰু তাৰ কাৰণে বা ধান

0: খেতি নকৰিলে আমি বেলেগ ধৰণৰ শাক পাচলি আদিও আমি কৰিব পাৰোঁ, যিবিলাক একদম কম দিনতে আমি উৎপাদন পোৱা যায়, যাতে কৃষকৰ কৃষকে একেবাৰে একো
1: নকৰাকৈ যাতে বহি
0: নাথাকে।
2: বালি চহীয়া যদি হৈ যায় তেতিয়াহ'লে ৰঙালাও, তৰমুজ এইবিলাকৰ আমি ব্যৱস্থা কৰিব পাৰোঁ। তাৰ আৰু এমাহ দুমাহ ৰৈ পেলাই আমি সেইখিনি কৰিব পৰা হৈ যায়, সময় আহি যায়, তেনেকৈও কৰিব পাৰোঁ।
1: এতিয়া ধৰি লওক বানপানী আহিলে আৰু কিছুমান সমস্যা হয়তো দেখা দিব পাৰে, কাৰণ বেলেগ বেলেগ ঠাইৰ উৎসৰ পৰা পানী আহি খেতিডৰালৈ আহিব পাৰে। তেনে ক্ষেত্ৰত তাততো বেলেগ বেলেগ বিভিন্ন ধৰণৰ বেমাৰ বা বীজ, বেলেগ বেলেগ ঘাঁহ বনো আহি যাব পাৰে। গতিকে বনবাতৰ সমস্যাও নিশ্চয় এটা প্ৰধান সমস্যা হিচাপে দেখা দিব পাৰে সেই সময়ত। তেনে ক্ষেত্ৰত কি সমাধানৰ ব্যৱস্থা কৰিব?
0: হয়, বনবাত যেতিয়া মানে আমাৰ পলমকৈ কৰা হয়, আমি যেতিয়া পোনপটীয়াকৈ যদি কৰিব লগা হয়, আমি ডাইৰেক্টলি যিটো ডাইৰেক্ট চিডেড ৱেট বেড চিডেড এইটো কৰোঁ, তেতিয়া আমাৰ কি হয়, আৰু যি খেতি আমি ড্ৰাম চিডাৰেৰে কৰোঁ, মানে আমি ডাইৰেক্টলি যিটো লগাওঁ, তাতে আমাৰ বনবাতৰ নিয়ন্ত্ৰণ কৰা অতি আৱশ্যক। আৰু এনে ক্ষেত্ৰত আমি প্ৰথমবাৰ আমি তিনি সপ্তাহ লগোৱাৰ তিনি সপ্তাহৰ পাছত আৰু এবাৰ দুসপ্তাহৰ পাছত ছসপ্তাহৰ পাছত দ্বিতীয়টো আমি নিয়নি কৰা দৰকাৰ। আমি জাপানীজ পেডিউডাৰ নহয়বা কোৰেৰে আমি নিয়ন্ত্ৰণ কৰিব পাৰোঁ। আৰু কিছুমান অপতৃণ নাশকো আছে, আৰু যদি তাৰে প্ৰি ইমাৰ্জেঞ্চ আৰু পষ্ট ইমাৰ্জেঞ্চ আছে। প্ৰি ইমাৰ্জেঞ্চটো আমি ধৰক বনবাদ নোহোৱা আগতে আমি সাৱধানতা হিচাপে আমি ব্যৱহাৰ কৰোঁ, আৰু পষ্ট ইমাৰ্জেঞ্চ যিটো বনবাদ হোৱাৰ পিছত আমি ব্যৱহাৰ কৰোঁ। প্ৰি ইমাৰ্জেঞ্চ হিচাপে আমি পেটিলা ক্লৰ বুলি এটা অপতৃণ নাশক আছে, আমি সেইটো ব্যৱহাৰ কৰিব পাৰোঁ। সেইটো ব্যৱহাৰ কৰিলে আমাৰ 200 ml প্ৰতি বিঘাত আমি লগোৱাৰ 3-5 দিনৰ ভিতৰত আমি মাটিৰ লগত মিহলাই দিব লাগে। আৰু যদি পষ্ট ইমাৰ্জেঞ্চ হিচাপে আমি ব্যৱহাৰ কৰোঁ, তেতিয়া আমাৰ 20-pyrimethoxazine বুলি এটা অপতৃণ নাশক আছে, সেইটো আমি 25-30 ml প্ৰতি বিঘাত আমি ধান সিঁচাৰ 25-30 দিনৰ পাছত আমি স্প্ৰে কৰিব লাগে।
1: আৰু তেতিয়া এই বনবাদবোৰ নিয়ন্ত্ৰণত ৰাখিব পৰা যায়।
0: আমি সদায় বনবাদ অপতৃণ নাশকবিলাক আমি অপতৃণৰ আমি প্ৰকাৰ আৰু ব্যাপকতাক লক্ষ্য কৰিহে আমি বাছনি কৰিব লাগে।
2: হয়, বানপানীৰ পাছত পুনৰ কেতিয়াবা আমি খৰাং হোৱা দেখা পাওঁ, তেতিয়াহ'লে আমি সময় সময় দেখি আহিছোঁ এটা বৰ মাৰাত্মক পোকৰ প্ৰাদুৰ্ভাৱ হয় সেই ক্ষেত্ৰত। সেয়া হ'ল আৰ্মি পোক বুলিও কয়, জাকৰুৱা পোক বুলিও কয়, সুৰ পোক বুলিও নামকৰণ কৰা হয়। সেই পোকটো আমি প্ৰায় দেখিছোঁ, বাতৰিটো আমি প্ৰায় দেখা পাইছোঁ, কিছু 2 এবছৰ তে অলপ বেছিকৈ হোৱা দেখা গৈছিলে। সেইটো কিহৰ কাৰণে হয়, বানপানী হোৱাৰ পাছত যদি খৰাং হয় তেতিয়া মানে কি হয়, পোকবোৰ ওলাই আহে আৰু সেই খৰাঙে তাহাঁতৰ বংশবৃদ্ধিত সহায় কৰে, ফলত যথেষ্ট পৰিমাণে তাহাঁতি জাকত ওলাই আহে আৰু খেতিডৰা গৰু ছাগলীয়ে খোৱাৰ দৰে ৰাতিৰ ভিতৰতে খাই শেষ কৰে। সেইটো আমি বাধা দিবৰ কাৰণে কি কৰিব লাগিব, সেইটোৰ চগাটো যিটোৱে কণী পাৰে সেই চগাজনী ৰাতি ওলায়, অৰ্থাৎ নিশাচৰ হয়। গতিকে সেই পোকটো আমি নিয়ন্ত্ৰণ কৰিবৰ কাৰণে ৰাতি আমি পোহৰ ফান পাতিব পাৰোঁ বা লাইট এটা জ্বলাই পেলাই, নাইবা আমি একুৰা জুই জ্বলাই তাতে আমি তাক আকৰ্ষিত কৰি তেনেকৈ আমি মাৰি পেলাব পাৰোঁ। আৰু তাৰোপৰি আমি কিছুমান ব্যৱস্থা কৰিব পাৰোঁ, যেনে ধৰক যদি সেই পোকটো মানে সেই পলুবোৰ আমি গছ খেতিৰ ওপৰত দেখিছোঁ ধানৰ গছডালৰ ওপৰত উঠি খাই আছে, তেতিয়াহ'লে আমি মৰাপাতৰ ৰছী এডাল লৈ দুজনে দুফালে ধৰি আমি কেৰাচিন তেলত ডুবাই আমি ধাননিৰ ওপৰেদি যদি বুলাই নিওঁ, তেতিয়াহ'লে সেই পোকবোৰ পানীত পৰি মৰি যাব। আৰু তাৰোপৰি আমি কীটনাশকো প্ৰয়োগ কৰিব পাৰোঁ অধিক হ'লে। সেইটো আমি কেনেকৈ কৰিব লাগিব, গোটেই গাঁৱৰ মানুহবোৰ ওলাই আহিব লাগিব, অলপ সৰহ সংখ্যক মানুহ আহি চাৰিওপিনৰ পৰা প্ৰথমতে বান্ধত বা আলিত আমি দৰৱ প্ৰয়োগ কৰি ল'ব লাগিব, কাৰণ এই জাকৰুৱা পোক বুলি নামেই আছে, এই জাকত এঠাইৰ পৰা এঠাইলৈ খুব খুব বেগত গুচি যাব পাৰে। গতিকে আমি আগতে তাক কোনোফালে যাতে ওলাই যাব নোৱাৰে তাৰ কাৰণে আলিসমূহত আগতে দৰৱ প্ৰয়োগ কৰি ল'ব লাগিব, তাৰপিছত সকলো পিনৰ পৰা চাৰিও দিশৰ পৰা স্প্ৰে কৰি মাজৰ দিশলৈ মানে আগবাঢ়ি যাব লাগিব, তেনেকৈ আমি তাক স্প্ৰে কৰি পেলাই মাৰিব পাৰোঁ। এনেকৈ আমি কৰি আমি সুফল পাব পাৰোঁ।
1: গতিকে সেই এই কথাবিলাকলৈ মন দিবই লাগিব।
2: হয়,
1: আৰু এতিয়া কিছুমান ঠাইত দেখা যায় যে বান খুব আগতীয়া হয়, আগতেই বান আহি যায়, ঠিক জেঠ মাহ পাৰ হোৱাৰ পাছতেই বানপানী আহি যায় আহাৰ সোমোৱাৰ সময়ত। গতিকে তেনে ক্ষেত্ৰত

0: কিছুমান সমস্যা দেখা দিব পাৰে নেকি আগতীয়া বানত?
1: হয়, আগতীয়াকৈ যদি বানপানী আহে যোনখিনি আমাৰ ধান খেতি ৰোৱা সময়ত, তেতিয়া আমি কিছুমান বেলেগ জাত কৰিব পাৰোঁ তেনেকুৱা ক্ষেত্ৰত, আৰু অতি আমি মধ্যমীয়া জাত কৰিব পাৰোঁ, মধ্যমীয়া কৃষিকালৰ, যেনেকৈ ধৰক আমাৰ 130-140 দিনীয়া, তাৰ ভিতৰত আমাৰ আছে মনোহৰ শালি, প্ৰসাদ ভোগ, গোবিন্দ ভোগ, নুমলি, শ্ৰাৱণী, ঢলি, কুশল, পংকজ, বিৰাজ আদি আমি সেনেকুৱা অঞ্চলত কৰিব পাৰোঁ।
0: গতিকে এইবিলাক জাতৰ বাছনি কৰিব লাগিব।
1: হয়
0: সাধাৰণতে যিবোৰ ঠাইত আগতীয়াকৈ বান আহে,
1: হয়
0: অহাৰ সম্ভাৱনা থাকে,
1: হয়
0: গতিকে তেনে আৰু আজিকালি যিহেতু দেখা গৈছে যে আগতীয়াকৈ বান আহিব নে নাহে সেই ধৰণৰ একোটা ধাৰণা কৰিবলৈ জটিল হৈছে আগতকৈ। গতিকে এনেধৰণৰ সমস্যা থাকিলে নিশ্চয় কৃষকসকলে আমাৰ যিবিলাক কৃষি বিভাগৰ ফালৰ পৰা মনোনীত যিবোৰ এপ আছে বা কৃষি পৰামৰ্শাৱলীৰ ব্যৱস্থা আছে সেইবিলাক নিশ্চয় কৃষকসকলে চাব পাৰে।
2: হয় হয়, কিষাণ সাৰথি এপ এটা আছে, তাৰপিছত এনেকুৱা ধৰণৰ ঢেৰ আছে যিবোৰ আমি ব্যৱহাৰ কৰি, মেঘদূত বুলি এটা এপ আছে, সেই মেঘদূতত আচলতে বতৰৰ আগজাননী পাব পাৰে, যে যেনেকৈ তেওঁলোকে বানপানী বা অধিক বৰষুণ হোৱাৰ আগতীয়া জাননী ল'ব পাৰে।
1: কৃষি বিজ্ঞান কেন্দ্ৰসমূহো কিষাণ সাৰথি আমাৰ এপটোৰ দ্বাৰা যিসকল আমাৰ ৰেজিষ্টাৰ্ড ফাৰ্মাৰ আছে তেওঁলোকক আগতীয়াকৈ বতৰ বিজ্ঞানৰ জাননী দিয়েই দিয়ে মেছেজৰ থ্ৰুৰে, বা
0: তাৰমানে সেই এপটোত কৃষকসকলে নিজকে পঞ্জীয়ন কৰিব।
1: হয়, নিজকে পঞ্জীয়ন কৰিব। আমি একচুৱেলি আমিয়ে মানে কৃষি বিজ্ঞান কেন্দ্ৰ বিজ্ঞানীসকলে নম্বৰবোৰ পঞ্জীয়ন কৰে এপটোৰ অধীনত, বা তেওঁলোকেও আমাক দি দিয়া যায় যেতিয়া আমি ট্ৰেইনিং কৰোঁ বা ডেমনষ্ট্ৰেশ্যন কৰোঁ, আমি যিবোৰ আমাৰ প্ৰগ্ৰেম কৰোঁ তেওঁলোকৰ নম্বৰবোৰ সংগ্ৰহ কৰি আমি তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যন কৰাওঁ, আৰু সেই ৰেজিষ্ট্ৰেশ্যন মতে যিসকল ফাৰ্মাৰ অলৰেডি ৰেজিষ্টাৰ থাকে তেওঁলোকক আমি সময়ে সময়ে সপ্তাহত আমি আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰটো আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰ আছে তাৰেও আমি যিখিনি জাননী পাওঁ আমি তেওঁলোকক মেছেজৰ থ্ৰুৰে আমি দি থাকোঁ।
0: গতিকে এনেকৈও কৃষকসকল কিছু সাজু হ'ব পাৰিব,
1: হয় তেনেকুৱা
0: বানৰ সম্ভাৱনাক লৈও তেওঁলোক আগতীয়াকৈ সতৰ্ক হ'ব পাৰিব। এতিয়া ধৰক স্বাভাৱিক অৱস্থাত যিধৰণে আমাৰ কৃষিকাৰ্য সম্পন্ন কৰা হয়, ধানৰ কঠীয়াতলি প্ৰস্তুত কৰা, ধানবোৰ ৰোৱা, ইজোপাৰ পৰা সিজোপালৈ কিমান মাজত দূৰত্ব থাকিব লাগিব, এই কথাবোৰ বানপানী হৈ যোৱাৰ পাছতো একে থাকিবনে নে কিছু পৰিৱৰ্তন হ'ব তাত?
1: হয়, এনেই ধৰক আমি কঠীয়াতলি যদি পুনৰ নিৰ্মাণ কৰোঁ বা একে থাকিব, আমি কঠীয়াতলিখন আমি একে জোখতে আমি 1.25 আমি মিটাৰ আমি বহলকৈ আৰু দীঘলটো আমি 10 মিটাৰ বা নিজৰ সুবিধামতে আমি বনাই ল'ব পাৰোঁ। তাৰ মাজতে আমি অলপ গেপ ৰখা দৰকাৰ, 30 চেণ্টিমিটাৰমান গেপ, যাতে পানী অধিক আমি উলিয়াই দিব পাৰোঁ। লগতে আমি এই 1 বিঘা মাটিৰ কাৰণে আমি 500 গ্ৰাম ইউৰিয়া, 500 গ্ৰাম SSP আৰু 250 গ্ৰাম আমি MOP 1 বিঘাৰ কাৰণে আমি কঠীয়াতলি ব্যৱহাৰ কৰিব পাৰোঁ। তাৰোপৰি আমি অলপ প্লাণ্ট পপুলেশ্যনটো মানে কঠীয়াৰ সংখ্যা আমি লগাওঁতে অলপ বঢ়াই দিব লাগে, আৰু আমি যিটো বীজৰ পৰিমাণ সেইখিনিও বঢ়াই দিব লাগে, কাৰণ বানপানী হৈ যোৱাৰ পিছত অলৰেডি আমাৰ যিটো পলম হৈ গৈছে আমাৰ প্লাণ্ট গ্ৰোথটো বা আমি যিখিনি আমি পাব লাগে সেই উৎপাদনখিনি নাপাম, বা আমি আমাৰ কঠীয়াও আমাৰ অলপ গ্ৰোথটো সিমান নহ'ব, সেইকাৰণে আমি ছিড ৰেটটো অলপ বঢ়াই দিব লাগে। আমি সাধাৰণতে 1 বিঘাৰ কাৰণে আমি 5 কেজি ব্যৱহাৰ কৰোঁ, তাৰ আমি অকণমান ডাবল কৰি দিব পাৰিলে ভাল। আৰু যেতিয়া আমি লগাম, যেতিয়া আমি কঠীয়াটো ৰুম, আমি তাৰ কঠীয়াৰ সংখ্যা আমি প্ৰতিটো হিলত আমি অলপ বেছি বেছিকৈ দিব লাগে, আৰু যিটো আমাৰ স্পেচিং থাকে, যিটো আমাৰ ব্যৱধান থাকে এটা লাইনৰ পৰা এটা শাৰীৰ পৰা এটা শাৰী লৈ, সেইটো আমি অলপ কমাই দিব লাগে।
0: অঁ অঁ, সেইখিনি কথালৈ অলপমান মন কৰিব লাগে।
1: হয়,
0: আজি আমি ভালেখিনি কথা পাতিলোঁ আমাৰ বান অধ্যুষিত অঞ্চলৰ বাবে আপৎকালীন ধানৰ কৃষিকাৰ্য এই বিষয়টোক লৈ। আশা কৰোঁ আমাৰ শ্ৰোতাসকল এই আলোচনাটি শুনি উপকৃত হৈছে, আৰু যিহেতু বৰ্ষাকাল, আমাৰ কৃষকসকল নিশ্চয় বানৰ সৈতে মোকাবিলা কেনেকৈ কৰিব লাগিব এই কথাবিলাকক লৈ তেওঁলোক ইতিমধ্যে নিশ্চয় শিক্ষিত। আৰু এইধৰণে নিয়মীয়াকৈ যদি আমাৰ এই অনুষ্ঠান শুনি থাকে, এই অনুষ্ঠানৰ জৰিয়তেও তেওঁলোকে বিভিন্ন কথা গম পাব, আমাৰ কৃষি পৰামৰ্শাৱলীও আমাৰ এই অনুষ্ঠানত আগবঢ়োৱা হয়। গতিকে আশা কৰিছোঁ শ্ৰোতাসকলে এইধৰণেই তেওঁলোকৰ কৃষিকাৰ্যৰ সৈতে জড়িত হৈ থাকি নিজৰ জীৱনটোক আগুৱাই নিব পাৰিব। আজি ডক্টৰ হিমাদ্ৰী ৰাভা আৰু ডক্টৰ পল্লৱী ডেকা আপোনালোক দুয়ো আহিলে, আমাৰ অনুষ্ঠানত এইখিনি সময় দিলে, তাৰ বাবে দুয়োকে ধন্যবাদ জনাইছোঁ, আৰু আজিৰ আলোচনা ইমানতে সামৰিছোঁ।
3: বান অধ্যুষিত অঞ্চলৰ বাবে আপদকালীন ধানৰ কৃষিকাৰ্য শীৰ্ষক আলোচনাটি শুনিলে। আলোচনাটিত ভাগ ল'লে ডক্টৰ হিমাদ্ৰী ৰাভা আৰু ডক্টৰ পল্লৱী ডেকাই। আলোচনাটিৰ আঁত ধৰিলে ভাস্কৰজ্যোতি আচাৰ্যই।
4: अरे अरे अरे अरे क्या कर

0: इधर इधर इधर, हम बोल रहे हैं तेरे बीजू का।
1: पुतला बोल रहे?
0: पक्षियों से तो हम खेत को बचा लेते हैं, पर इन घातक रसायनों से कैसे बचाएं?
1: मतलब?
0: देख बेटा, तू जो ये अंधाधुंध रसायन मिलाता है ना, मिट्टी की सेहत बिगड़ने लगी है, और जब माटी ही कमजोर पड़ जाएगी तो उपज कैसे सेहतमंद होगी? अरे पहले ऐसा नहीं था, पूछना अपने बड़े बुजुर्गों से कैसे फसल लहलहाती थी, शुद्धता झलकती थी। हाँ, माटी भी तंदुरुस्त और लोग भी। पहली वाली बात कहाँ,
1: पर हम तो सब यही डाले हैं।
0: सब नहीं, आज भी लाखों जागरूक किसान परंपरागत विधि से फसल उगा रहे हैं, पर्चा कम और उपज की कीमत भी बेहतर पा रहे हैं।
1: सच है?
0: रे बेटे, एक्सपीरियंस से बता रहे हैं, धूप में बाल सफेद नहीं किए हैं।
1: ठीक है भाई, मैं भी आज से जैविक खेती शुरू करूंगा।
2: माटी से प्रेम की परंपरा है परंपरागत खेती।
3: एटिया हुनोक विभिन्न जिलार कृषकसकलৰ বাবে আগবঢ়োৱা বতৰৰ বতৰা আৰু কৃষি পৰামৰ্শ। বৰপেটা, নলবাৰী, কামৰূপ, কামৰূপ মেট্ৰ, গোৱালপাৰা, ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, বাক্সা, চিৰাং আৰু দক্ষিণ শালমাৰা, মানকাছা জিলাৰ কৃষকসকলৰ বাবে আগবঢ়োৱা পৰামৰ্শ হৈছে বৰ্তমান বতৰ অনুকূলৰ বাবে শালি খেতিত হুৰপোক নামৰ লেটাজাতীয় পোকৰ আক্ৰমণ দেখিবলৈ পোৱা যাব পাৰে। আক্ৰমণ দেখা দিয়াৰ লগে লগে প্ৰথম অৱস্থাত পলুবোৰ হাতেৰে সংগ্ৰহ কৰি কেৰাচিন মিহলি পানীত ডুবাই মাৰি পেলাব পাৰে। যিহেতু প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা নাই, সেয়েহে ৰহৰ খেতিৰ বাবে মাটি প্ৰস্তুত কৰা কাৰ্য অব্যাহত ৰাখিব পাৰে। তিল খেতিৰ কাৰণে মূল পথাৰখন প্ৰস্তুতিৰ বাবে বৰ্তমান বতৰ অনুকূল হৈ আছে, গতিকে খেতিয়কসকলে মূল পথাৰৰ প্ৰস্তুতিৰ কাম অনতিপলমে আৰম্ভ কৰি দিব পাৰে। ধেমাজি, লখিমপুৰ, দৰং, শোণিতপুৰ, ওদালগুৰি আৰু বিশ্বনাথ জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে বানপানী নোহোৱা ঠাইত শালি ধান ৰোৱাৰ পিছত গোচাবোৰ যদি বিভিন্ন কাৰণত মৰি গৈছে, থনধৰা ধানৰ গোচাসমূহৰ পৰা ওলোৱা পোখা ফালি আনি মৰি যোৱা ঠাইত পুনৰ ৰুই দিয়ক। মগু আৰু মাটিমাহৰ বীজ সিঁচাৰ উপযুক্ত সময় হৈছে আগষ্টৰ মাজভাগৰ পৰা ছেপ্টেম্বৰৰ মাজভাগলৈ। এই দুয়োবিধ খেতিৰ বাবে পানী জমা নোহোৱা বালিচহীয়া মিহি মাটি উপযোগী। ভাল উৎপাদন পাব পৰাকৈ আগতীয়া ফুলকবি আৰু ব্ৰকলি খেতি কৰিবলৈ হ'লে কৃষকসকলে 15 আগষ্টৰ ভিতৰত বীজ সিঁচি শেষ কৰক। এবিঘা মাটিৰ বাবে 80 গ্ৰাম ফুলকবিৰ বীজৰ আৰু ব্ৰকলিৰ বাবে 70-90 গ্ৰাম বীজৰ প্ৰয়োজন হয়। ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, গোলাঘাট, শিৱসাগৰ, চৰাইদেউ আৰু মাজুলী জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে বানপানীৰ ফলত ইতিমধ্যে যিমান কৃষকৰ শালি ধানৰ কঠীয়া সম্পূৰ্ণৰূপে নষ্ট হৈছে, তেওঁলোকে কঠীয়াতলী পুনৰ প্ৰস্তুত কৰিব পাৰে। ইয়াৰ বাবে 100 দিনৰ ভিতৰত চপাব পৰা হ্ৰস্বম্যাদী জাত যেনে লুইট, কপিলি, দিচাং আদি নিৰ্বাচন কৰি ল'ব। এই সঁচ আগষ্ট মাহৰ দ্বিতীয়ৰ পৰা তৃতীয় সপ্তাহলৈ কঠীয়াতলীত সিঁচিব পাৰি আৰু কঠীয়াৰ বয়স 21-25 দিনৰ হ'লে মূল পথাৰত ৰুব পাৰে। আনাৰস, কুঁহিয়াৰ আদিৰ খেতিডৰাৰ পৰা অতিৰিক্ত পানীভাগ ওলাই যাব পৰাকৈ সৰু সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰক। নগাঁও, মৰিগাঁও, হোজাই জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে বৰ্ষাকালীন মাহৰ বীজ আগষ্টৰ মাজভাগৰ পৰা সিঁচিব পাৰি। এই খেতিৰ বাবে মাটিৰ প্ৰস্তুতিৰ কাম আৰম্ভ কৰিব। শালি তিলৰ বাবে মাটিৰ প্ৰস্তুতি আৰু ৰোপণ সাময়িকভাৱে স্থগিত ৰাখিব। মূলা খেতিৰ বাবে মাটি প্ৰস্তুতিৰ কাম সাময়িকভাৱে স্থগিত ৰাখিব। বাৰিষা বতৰত পোহনীয়া গৰু ছাগলী, মহ জাকক বিভিন্ন ৰোগৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ সময়ে সময়ে মুখ আৰু ভৰিখন খাৰ অথবা পটাচ পানী দি ধুৱাই পৰিষ্কাৰ কৰি ৰাখিব। ডিমা হাছাও, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে এই সময়ছোৱাত কুঁহিয়াৰ গছবোৰ দ্ৰুতগতিত ওখ হয় আৰু গা গছ ডাঙৰ হয়, যাৰ বাবে উপযুক্ত যতন লোৱাটো অতি প্ৰয়োজনীয়। খেতিডৰাত পানী নিষ্কাশনৰ সুব্যৱস্থা থকাটো দৰকাৰ। আকাশ পৰিষ্কাৰ থকা অৱস্থাতহে কুঁহিয়াৰ খেতিত নাইট্ৰজেন সাৰ প্ৰয়োগ কৰিব লাগে। বিভিন্ন জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ ইমানেই।

0: भुगतान का वादा।
1: योजना से हर साल जुड़ रहे हैं 5 करोड़ से ज्यादा किसान। अब आपकी है बारी।
0: नजदीकी कृषि कार्यालय, सहकारी समिति, बैंक शाखा, अधिकृत बीमा कंपनी या जन सेवा केंद्र में स्वेच्छा से करा सकते हैं पंजीकरण।
1: फसल बीमा पोर्टल या फसल बीमा ऐप द्वारा भी कराया जा सकता है पंजीकरण।
0: प्रधानमंत्री फसल बीमा योजना, आपकी फसलों का संपूर्ण सुरक्षा कवच। कृषि एवं किसान कल्याण मंत्रालय।
2: এতিয়া আগবঢ়াইছো পাচলি আৰু মাহজাতীয় শস্যৰ শেহতীয়া বজাৰ দৰ। বেঙেনাৰ দৰ প্ৰতি কুইণ্টলত 3,000 টকাৰ পৰা 3,500 টকা, তিতা কেৰেলা 2,500 টকাৰ পৰা 3,500 টকা, তিয়ঁহ 2,500 টকাৰ পৰা 3,000 টকা, বিলাহী 3,000 টকাৰ পৰা 4,500 টকা, মিঠালাও 2,000 টকাৰ পৰা 3,000 টকাৰ ভিতৰত, অমিতাৰ প্ৰতি কুইণ্টলৰ দৰ 2,000 টকাৰ পৰা 3,500 টকাৰ ভিতৰত, গাজৰ 6,000 টকাৰ পৰা 7,000 টকা, জলকীয়া 8,000 টকাৰ পৰা 10,000 টকা, কোমোৰা 1,500 টকাৰ পৰা 2,500 টকা, জিকাৰ প্ৰতি কুইণ্টলৰ দৰ 3,000 টকাৰ পৰা 4,000 টকাৰ ভিতৰত, ভোল 1,800 টকাৰ পৰা 3,000 টকা, মূলা 2,000 টকাৰ পৰা 3,000 টকা, বিট 4,000 টকাৰ পৰা 6,000 টকাৰ ভিতৰত, বন্ধাকবিৰ প্ৰতি কুইণ্টলৰ দৰ 1,800 টকাৰ পৰা 3,000 টকাৰ ভিতৰত, স্কোৱাছ 2,500 টকাৰ পৰা 3,500 টকা, কেপচিকাম 4,000 টকাৰ পৰা 6,000 টকা, পটলৰ প্ৰতি কুইণ্টলৰ দৰ 2,000 টকাৰ পৰা 3,000 টকাৰ ভিতৰত, ভেন্দি 3,000 টকাৰ পৰা 4,000 টকা, কচু 3,000 টকাৰ পৰা 5,000 টকা, ফ্ৰেন্স বিন 8,000 টকাৰ পৰা 9,000 টকা, পালেং শাক 1 মুঠাৰ দৰ 100 টকা, উৰহীৰ প্ৰতি কুইণ্টলৰ দৰ 1,700 টকাৰ পৰা 2,500 টকাৰ ভিতৰত, লেচেৰা 4,500 টকাৰ পৰা 6,000 টকাৰ ভিতৰত, কাজিনেমু প্ৰতিপোনৰ দৰ 180 টকাৰ পৰা 210 টকাৰ ভিতৰত, পদিনা 100 মুঠাত 100 টকা, ধনিয়া পাত 75 মুঠাত 100 টকা, ভাত কেৰেলাৰ প্ৰতি কুইণ্টলৰ দৰ 3,500 টকাৰ পৰা 4,500 টকাৰ ভিতৰত। চাউলৰ শেহতীয়া বজাৰ দৰ প্ৰতি কুইণ্টলত 3,300 টকাৰ পৰা 4,050 টকা, গোমধান 2,000 টকাৰ পৰা 2,200 টকা, মগু 9,600 টকাৰ পৰা 12,200 টকা, মচুৰ 7,600 টকাৰ পৰা 7,800 টকা, বুট প্ৰতি কুইণ্টলৰ দৰ 7,300 টকাৰ পৰা 8,500 টকাৰ ভিতৰত, মাটিমাহ 11,000 টকাৰ পৰা 14,800 টকাৰ ভিতৰত, মগু দাইল প্ৰতি কুইণ্টলৰ দৰ 8,900 টকাৰ পৰা 11,400 টকা, মচুৰ দাইল 7,200 টকাৰ পৰা 11,800 টকা, ৰহৰ দাইল 10,000 টকাৰ পৰা 12,700 টকা, বুটৰ দাইল প্ৰতি কুইণ্টলৰ দৰ 7,500 টকাৰ পৰা 8,400 টকা, আলুৰ প্ৰতি কুইণ্টলৰ শেহতীয়া বজাৰ দৰ 1,600 টকাৰ পৰা 1,800 টকাৰ ভিতৰত, পিঁয়াজৰ শেহতীয়া বজাৰ দৰ প্ৰতি কুইণ্টলত 3,500 টকাৰ পৰা 4,500 টকা, সৰিয়হ 6,500 টকাৰ পৰা 6,800 টকাৰ ভিতৰত, তিল 14,000 টকাৰ পৰা 16,000 টকা, ধনিয়া 15,000 টকাৰ পৰা 17,000 টকা, আদা 11,000 টকাৰ পৰা 14,000 টকা, শুকান জলকীয়া 20,000 টকাৰ পৰা 22,000 টকাৰ ভিতৰত, গুড় প্ৰতি কুইণ্টলৰ দৰ 6,200 টকাৰ পৰা 6,600 টকা, চেনি 4,700 টকাৰ পৰা 5,400 টকা, তামোলৰ প্ৰতি পোণৰ শেহতীয়া বজাৰ দৰ 350 টকাৰ পৰা 450 টকাৰ ভিতৰত, পাণৰ প্ৰতি কুৰিৰ দৰ 150 টকাৰ পৰা 200 টকাৰ ভিতৰত, 15 কেজিৰ মিঠাতেলৰ টিনৰ শেহতীয়া বজাৰ দৰ 2,180 টকাৰ পৰা 2,580 টকা, বনস্পতি ঘিৰ 15 কেজিৰ প্ৰতিটো টিনৰ দৰ 2,300 টকাৰ পৰা 2,340 টকা, আৰু গোমধানৰ প্ৰতি কুইণ্টলৰ শেহতীয়া বজাৰ দৰ 2,500 টকাৰ পৰা 2,600 টকা। পাচলি আৰু বিভিন্ন মাহজাতীয় শস্যৰ শেহতীয়া বজাৰ দৰ ইমানেই। শ্ৰোতাসকল, এইখিনিতে শুনো আহক এটি লোকগীত প্ৰতিমা বৰুৱা পাণ্ডেৰ কণ্ঠত।

প্ৰতিমা বৰুৱা পাণ্ডেৰ কণ্ঠত লোকগীতটি শুনিলে। শ্ৰোতাসকল, আজিৰ অনুষ্ঠানটি সামৰি মই শিখামণি দত্তই আপোনালোকৰ পৰা বিদায় লৈছোঁ। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল উৎপল বৰাৰ। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ল ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত। নমস্কাৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: আজিতো পাৰ্টি লাগিব, প্ৰথমে চেম্পিয়নৰ লগত চেলফি ল'ম। আইডিয়া, ইয়াতেই পাৰ্টি কৰিম, পিজ্জা পাৰ্টি। ইয়ে তোমাৰ কাৰ্ড আৰু পিন দিয়া। মোৰ কাৰ্ডৰ ডিটেইলছ মই মোক নিজেই দি দিম। আৰ বি আইয়ে কয় আপোনাৰ পিন, অ'টিপি, চিভিভি বা ইণ্টাৰনেট বেংকিং পাছৱৰ্ড আনৰ লগত শ্বেয়াৰ নকৰিব। অনলাইন বেংকিং কেৱল নিজৰ কম্পিউটাৰ, মোবাইল বা ছিকিউৰ নেটৱৰ্কৰ পৰাহে কৰিব।
2: বাই গাৰ্লছ, কোনফালে গৈছা?
1: শুনা নাই?
2: নো শ্বেয়াৰিং।
1: আৰ বি আই কয় জানি লওক, সতৰ্ক হওক।
0: এতিয়া শুনাবলৈ লৈছোঁ এটি বৃন্দগান, গীতৰ কথা নিৰ্মল প্ৰভা বৰদলৈৰ।

0: নিৰ্মল প্ৰভা বৰদলৈ ৰচিত বৃন্দগীতটি শুনিলে। এয়া আকাশবাণী গুৱাহাটী মহাবাহু। আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব। এয়া আকাশবাণী গুৱাহাটী মহাবাহু। খন্তেক পাছতে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এইটো মোৰ ভাইটি, বৰ দুষ্ট। কলেজত মাৰ্কশ্বীট ফটোশ্বপ কৰি দেউতাকক দেখুৱাইছিল। কালি মই বিজুলী বিলত পৰিমাণটো শূন্য দেখিবলৈ পালো। ভাবিলো নিশ্চয় আকৌ ফটোশ্বপ কৰিছে, নহলে বিজুলী বিল শূন্য হোৱাটো কেনেকৈ সম্ভৱ। সোধাত সি কলে,
2: ককাইদেউ, এই সকলো ওপৰৱালাৰ দয়া, ছলাৰ পেনেল আছে নহয়।
1: মই কলো, অ' এইটো ঠিক আছে দেই। পি এম সূৰ্য ঘৰ মুক্তি বিজুলী যোজনা যোগদান কৰিবলৈ পঞ্জীয়ন কৰক PM সূৰ্যঘৰ .gov.in

এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল অসম অৰুণাচল সীমান্তৱৰ্তী মিংমাং বদতিৰ গুলীচালনাৰ ঘটনা সন্দৰ্ভত মন্ত্ৰী অতুল বৰাৰ কেইবাটাও সংগঠনৰ প্ৰতিনিধিৰ সৈতে আলোচনা ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাৰগাৰ তিৰংগা অভিযান অব্যাহত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ অসমৰ পাঁচগৰাকী শিল্পীকে ধৰি দেশৰ শতাধিক শিল্পীক 2024 আৰু 2025 বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা আৰু ফেলোশ্বিপ প্ৰদান বড়ো শান্তি চুক্তিৰ বিভিন্ন দফা শীঘ্ৰে ৰূপায়ণ সন্দৰ্ভত কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ৰ বাসগৃহত পৰ্যালোচনা বৈঠক আৰু লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লাভলীনা বৰগোহাঁইক সম্বৰ্ধনা। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা আৰু মোৰ সৈতে আছে মৃদুস্মিতা শৰ্মা। ধেমাজি জিলাৰ গোগামুখৰ অসম আৰক্ষী অসম অৰুণাচল সীমান্তৱৰ্তী মিংমাং বদতিত সংঘটিত গুলীচালনাৰ ঘটনাৰ ফলত সৃষ্টি হোৱা পৰিস্থিতি সন্দৰ্ভত আজি সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰাই ধেমাজিৰ বিধায়ক তথা মন্ত্ৰী ডাঃ ৰণোজ পেগুকে ধৰি কেইবাটাও সংগঠনৰ প্ৰতিনিধিৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। ধেমাজি জিলা আয়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত এই বৈঠকত আটাচু, টাইপা, বীৰ লাচিত সেনা, অসম জাতীয়তাবাদী যুৱ সন্মিলন, অসম জাতীয়তাবাদী

0: যুব পৰিষদ, সোণোৱাল কছাৰী ছাত্ৰ সন্থা, ঐক্যমঞ্চ আৰু অসমীয়া যুৱ মঞ্চকে ধৰি বহুকেইটা সংগঠনৰ প্ৰতিনিধিৰ লগতে চি চি বৰগাঁৱৰ বিধায়ক জীৱন গগৈ আৰু জিলা প্ৰশাসনৰ বিষয়াসকলে অংশগ্ৰহণ কৰে। মন্ত্ৰী শ্ৰী বৰাই কয় যে অসম চৰকাৰে ইতিমধ্যে অৰুণাচল প্ৰদেশৰ সৈতে আলোচনাৰ মাধ্যমেৰে সীমা সমস্যা সমাধানৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিছে। অসম আৰক্ষীয়েও ঘটনাটোৰ বাবে দায়ী ব্যক্তিসকলৰ বিৰুদ্ধে আইন অনুসৰি ব্যৱস্থা গ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে বুলি তেওঁ জানিবলৈ দিয়ে। অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱেও এই ঘটনাৰ সৈতে জড়িতসকলৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। শ্ৰীবৰাই সীমান্ত অঞ্চলত শান্তি, সম্প্ৰীতি আৰু ভাতৃত্ববোধ অটুট ৰাখি দল সংগঠনসমূহক প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে দুয়োখন ৰাজ্যৰ জনসাধাৰণৰ মাজত শান্তি, সম্প্ৰীতি আৰু সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক অক্ষুণ্ণ ৰখাৰ বাবে সহযোগিতা আগবঢ়াবলৈ সকলোৰে প্ৰতি আহ্বান জনায়।
1: সিদিনা যিটো ঘটনা সংঘটিত হ'ল, এইটো বৰ আনফৰ্চুনেট এটা ইনচিডেণ্ট। আমি তীব্ৰ গৰিহণা দিছো আৰু আমি খুব উদ্বেগ প্ৰকাশ কৰিছো এই বিষয়টোলৈ। মাননীয় মুখ্যমন্ত্ৰী উদ্বিগ্ন, ডক্টৰ পেগু ডাঙৰীয়াই কালি অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে আলোচনা কৰাৰ পাছত অৰুণাচলৰ মুখ্যমন্ত্ৰীগৰাকীৰ সৈতেও কথা বতৰা পাতে আৰু তেখেতক কথা দিছে, তেখেতেই ভালকে ক'ব। গতিকে আজি যি আলোচনা হ'ল, আলোচনাত সকলোৱে এটা কথা বিচাৰিছে যে যিবিলাক ঘটনাৰ লগত জড়িত হ'ল তেওঁলোকক ইমিডিয়েটলি প্ৰচলিত আইনৰ আধাৰত তেওঁলোকক যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু অসম চৰকাৰে যিহেতু কেছটো ইয়াত অসম পুলিচে ৰেজিষ্টাৰ কৰিছে, টেষ্ট অফ অকাৰেঞ্চটো অসম, এইটো অৰুণাচল নহয়। গতিকে সীমা সমস্যা আৰু এইটো আমি সীমা সমস্যাৰ লগত আমি একেলগ কৰিব খোজা নাই। এইটো এটা ল' এণ্ড অৰ্ডাৰ প্ৰব্লেম, ল' এণ্ড অৰ্ডাৰ প্ৰব্লেম আমাৰ মাটিত হৈছে। গতিকে আমাৰ পুলিচে যিখিনি ব্যৱস্থা গ্ৰহণ কৰিব লাগে অসমৰ মাটিত পালে সেইখিনি কৰিব।
0: এই বৈঠকৰ পাছতে মিচিং ছাত্ৰ সংগঠন টি এম পি কে অৰুণাচলৰ বিৰুদ্ধে কালিৰে পৰা গ্ৰহণ কৰা অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী সাময়িকভাৱে স্থগিত ঘোষণা কৰিছে। ইপিনে অসম আৰু অৰুণাচলৰ সাংসদসকলে আজি কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুক সাক্ষাৎ কৰি ৰাজ্য দুখনৰ সীমান্তত শান্তি বজাই ৰখাৰ বাবে আহ্বান জনায়। শ্ৰী ৰিজিজুৱে দুয়োখন ৰাজ্যৰ মাজত দীৰ্ঘদিনীয়া সুসম্পৰ্কৰ কথা উল্লেখ কৰি এই ঘটনাৰ সমাধান উলিয়াবলৈ আৰু শান্তিপূৰ্ণ পৰিৱেশ বৰ্তাই ৰাখিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ এটা বাৰ্তাযোগে কয় যে অসম আৰু অৰুণাচল প্ৰদেশৰ মাজৰ সম্পৰ্ক কেৱল সীমাৰ মাজত আবদ্ধ নহয়, প্ৰজন্ম ধৰি ৰাজ্য দুখনৰ জনসাধাৰণৰ মাজৰ সম্পৰ্কৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বিগত বছৰসমূহত আলোচনা আৰু বন্ধুত্বৰ মাধ্যমেৰে সীমা সম্পৰ্কীয় অধিকাংশ সমস্যা সমাধান কৰা হৈছে। সম্প্ৰতি বাকী থকা 52খন গাঁৱৰ সীমা সমস্যা আলোচনাৰ জৰিয়তে সমাধান কৰা হ'ব বুলি ডঃ শৰ্মাই প্ৰকাশ কৰে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি সাংস্কৃতিক পৰিক্ৰমা বিভাগে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজন কৰা হৰ ঘৰ তিৰংগা কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে যোৱা 9 আগষ্টৰ পৰা দেশজুৰি হৰ ঘৰ তিৰংগা অভিযান ৰূপায়ণ কৰা হৈছে। ৰাজ্যৰ প্ৰতিখন জিলাতে এই অভিযানৰ অধীনত বিভিন্ন কাৰ্যসূচী লোৱা হৈছে। 2022 চনত স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপনৰ অংশ হিচাপে আৰম্ভ কৰা এই অভিযান সম্প্ৰতি দেশৰ সৰ্ববৃহৎ ৰাজহুৱা অংশগ্ৰহণমূলক অভিযানলৈ পৰিণত হৈছে। এই অভিযানে সকলো নাগৰিকক তিৰংগা পতাকাক ভাৰতৰ একতা, সন্মান আৰু সামূহিক ৰাষ্ট্ৰীয় পৰিচয়ৰ চিহ্ন হিচাপে উদযাপনৰ বাবে অনুপ্ৰাণিত কৰি আহিছে। এই বছৰ ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ 150 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে হৰ ঘৰ তিৰংগা অভিযানে বিশেষ গুৰুত্ব বহন কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নিজৰ বাসগৃহত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি এই অভিযানত অংশগ্ৰহণ কৰে। সমাগত স্বাধীনতা দিৱস উপলক্ষে ভাৰতীয় জনতা পাৰ্টীৰ গুৱাহাটী মহানগৰ জিলাৰ অন্তৰ্গত শুক্ৰেশ্বৰ মণ্ডলৰ উদ্যোগত আজি বিৰুবাৰীৰ পৰা তিৰংগা যাত্ৰা উলিওৱা হয়। বিধায়ক বিজয় গুপ্তা আৰু পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই মুকলি কৰা এই কাৰ্যসূচীত মণ্ডলৰ বিষয়ববীয়া সদস্যৰ লগতে ভালেসংখ্যক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। ডিব্ৰুগড় জিলাৰ খোৱাং বিধানসভা সমষ্টিৰ লৰুৱা মণ্ডলৰ অঞ্চলৰ জনসাধাৰণ আৰু বিজেপিৰ সদস্যসকলেও আজি তিৰংগা যাত্ৰা অনুষ্ঠিত কৰে। ইফালে আজি যোৰহাট জিলা প্ৰশাসন আৰু বিভিন্ন বিভাগৰ উদ্যোগত জিলাখনৰ চহৰ তথা গ্ৰামাঞ্চলত হৰ ঘৰ তিৰংগা 2026 অভিযানৰ অংশস্বৰূপে সজাগতা কাৰ্যসূচী গ্ৰহণ কৰা হয়। মাজুলী জিলাতো আজি হৰ ঘৰ তিৰংগা কাৰ্যসূচী ৰূপায়িত হয়। শিৱসাগৰ জিলাতো অনুষ্ঠিত হৰ ঘৰ তিৰংগা অভিযানত জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে জিলা আয়ুক্ত মৃদুল যাদৱে জনসাধাৰণৰ প্ৰতি আহ্বান জনায়। বাক্সা জিলাৰ বৰমাত 80 সংখ্যক সমাগত স্বাধীনতা দিৱস উপলক্ষে আজি জিলা বিজেপি মণ্ডলৰ তিৰংগা যাত্ৰা কাৰ্যসূচী সম্পন্ন হয়। দক্ষিণ হালমাৰা মানকাছাৰ জিলাৰ হাতশিঙিমাৰীতো আজি তিৰংগা সমদল উলিওৱা হয়। জিলা বিজেপিৰ উদ্যোগত আয়োজিত এই সমদলত বিজেপিৰ নেতা কৰ্মীসকলে দেশপ্ৰেমমূলক শ্লোগানেৰে চৌদিশ মুখৰ কৰে। কাৰ্যসূচীত দক্ষিণ হালমাৰা মানকাছাৰ জিলা বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ সাহা,

0: জিলা প্ৰভাৰীৰ লগতে বহু নেতাকৰ্মী উপস্থিত থাকে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ যোগে। পৰৱৰ্তী বাতৰি শুনক মৃদুস্মিতা শৰ্মাৰ পৰা।
1: কোকৰাঝাৰ জিলাত আজি জিলা প্ৰশাসনৰ উদ্যোগত সমাগত স্বাধীনতা দিৱস উদযাপনৰ বিশেষ প্ৰস্তুতি চলোৱা হয়। অহা 15 আগষ্টত হ'বলগীয়া পেৰেডৰ বাবে আৰক্ষী, ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী আৰু বিভিন্ন শৈক্ষিক প্ৰতিষ্ঠানৰ শিক্ষাৰ্থীসকলে চূড়ান্ত অনুশীলন কৰে। কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ খেলপথাৰত এই অনুশীলন চলোৱা হয়। ধেমাজি জিলাতো জিলা প্ৰশাসনে সমাগত স্বাধীনতা দিৱস উদযাপনৰ বাবে ব্যাপক প্ৰস্তুতি চলাই আছে। ইতিমধ্যে যোৱা 8 আগষ্টৰ পৰা জিলাখনৰ কাছাৰী মৈদামত খেলপথাৰত স্বাধীনতা দিৱসৰ কুচকাবাজৰ অনুশীলন চলি আছে। শিৱসাগৰ জিলাতো সমাগত স্বাধীনতা দিৱসক লৈ ব্যাপক প্ৰস্তুতি চলি আছে। এই দিৱসৰ অংশ হিচাপে আজি জিলা প্ৰশাসন আৰু শিৱসাগৰ আৰক্ষীয়ে যৌথভাৱে মটৰ চাইকেল সমদলৰ আয়োজন কৰে। এই বিষয়ে শিৱসাগৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাপৰি চেতিয়াই এইদৰে কয়।
2: আগন্তুক স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আমি স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি এটা বাইক ৰেলী আমি এতিয়া যাবলৈ লৈছোঁ। জিলা প্ৰশাসন আৰু আৰক্ষীৰ ফালৰ পৰা আমি এই বাইক ৰেলীৰ আয়োজন কৰিছোঁ আৰু সকলোৰে সহায় সহযোগিতা কামনা কৰিলোঁ। ধন্যবাদ।
1: বাংলাদেশ সীমান্তৱৰ্তী দক্ষিণ শালমাৰা মানকাছৰ জিলাত 80 সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি পূৰ্ণগতিত চলি আছে। যোৱা 8 আগষ্টৰ পৰা অসম আৰক্ষী বেটেলিয়ন, গৃহৰক্ষী বাহিনী, ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী আৰু বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ মুঠ 15টা দলে চলোৱা পেৰেড অনুশীলনৰ আজি সামৰণি পৰে। উল্লেখযোগ্য যে জিলা প্ৰশাসনৰ উদ্যোগত অহা 15 আগষ্টত খাৰুৱাবান্ধা জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত দিনজোৰা কাৰ্যসূচীৰে স্বাধীনতা দিৱস উদযাপন কৰা হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত এটা অনুষ্ঠানত শতাধিক শিল্পীক 2024 আৰু 2025 বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা আৰু ফেলোশ্বিপ প্ৰদান কৰে। বঁটা প্ৰাপকসকলৰ ভিতৰত ৰাজ্যৰ 5গৰাকী বিশিষ্ট শিল্পী আছে। শিল্পী প্ৰেম ওজা বৰবায়ন আৰু কথক শিল্পী বিপুল চন্দ্ৰ দাসে 2024 বৰ্ষৰ বাবে একাডেমী বঁটা লাভ কৰিছে। একেদৰে 2025 বৰ্ষৰ বাবে সত্ৰীয়া শিল্পী মল্লিকা কন্দলী, সত্ৰীয় সংগীত তথা নৃত্যশিল্পী ভাস্কৰ জ্যোতি ওজা আৰু অভিনয়ৰ ক্ষেত্ৰত চেতনা দাসে একাডেমী বঁটা লাভ কৰিছে। সত্ৰীয়া নৃত্যৰ বাবে মীনাক্ষী মেধি, নাট্য পৰিচালনাৰ বাবে বিদ্যুৎ কুমাৰ নাথ আৰু লোকসংগীত শিল্পী দিলীপ হীৰালৈ 2024 বৰ্ষৰ উস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ আগবঢ়োৱা হৈছে। 2025 বৰ্ষৰ বাবে খোলবাদক দেৱজিৎ শইকীয়া, সত্ৰীয়া নৃত্যৰ শিল্পী নিৰঞ্জন শইকীয়া বৰবায়ন আৰু টোকাৰী গীতৰ শিল্পী হীৰকজ্যোতি শৰ্মালৈ উস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ আগবঢ়োৱা হৈছে। এইবেলি দেশৰ মুঠগৰাকী বিশিষ্ট ব্যক্তিক সংগীত নাটক একাডেমী ফেলোশ্বিপ একাডেমী ৰত্ন প্ৰদান কৰা হৈছে। সংগীত নাটক একাডেমীয়ে 2024 আৰু 2025 বৰ্ষৰ বাবে সংগীত, নৃত্য, নাটক, লোককলা, জনজাতীয় কলা আৰু পুতলা নাচৰ লগতে পৰিৱেশ্য কলাৰ বিভিন্ন শিতানত সামগ্ৰিক অৱদান আৰু গৱেষণাৰ বাবে 108গৰাকী শিল্পীক সংগীত নাটক একাডেমী বঁটা প্ৰদান কৰে। অনুষ্ঠানত দিয়া ভাষণত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয় যে বঁটা লাভ কৰাসকলে আধুনিক ভাৰতৰ প্ৰতিভা আৰু সমৰ্পণক প্ৰতিফলিত কৰিছে। দেশৰ মৰ্ণাঢ্য লোক সংস্কৃতি সংৰক্ষণৰ ক্ষেত্ৰত এই শিল্পীসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে মন্তব্য কৰে। 2020 চনত স্বাক্ষৰিত বড়ো শান্তি চুক্তিৰ বিভিন্ন দফা শীঘ্ৰেই ৰূপায়ণ সন্দৰ্ভত আজি নতুন দিল্লীত গৃহ পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ৰ বাসগৃহত এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত উত্তৰ পূৰ্বৰ যুটীয়া সচিব নীৰজ বানচোৰ, ৰাজ্যসভাৰ সাংসদ প্ৰমোদ বড়ো আৰু লোকসভাৰ সাংসদ জয়ন্ত বসুমতাৰীকে ধৰি সদৌ বড়ো ছাত্ৰ সন্থা, ইউনাইটেড বড়ো পিপুলছ অৰ্গেনাইজেচন আৰু NDFBৰ প্ৰাক্তন সদস্যৰ এটা প্ৰতিনিধি দলে অংশগ্ৰহণ কৰে। বৈঠকত সংবিধানৰ ষষ্ঠ অনুসূচীৰ প্ৰস্তাৱিত 125 সংখ্যক সংশোধনী ৰূপায়ণ, কাৰ্বি আংলঙত বসবাস কৰা বড়ো কছাৰী সম্প্ৰদায়ৰ বাবে অনুসূচিত জনজাতি পাৰ্বত্যৰ মৰ্যাদা, বড়োলেণ্ড কছাৰী স্বায়ত্তশাসিত পৰিষদৰ কল্যাণ আৰু বিকাশ, NDFBৰ প্ৰাক্তন সদস্যসকলৰ বিৰুদ্ধে থকা গোচৰ উঠাই লোৱা, বিদ্যালয়ৰ প্ৰাদেশিকীকৰণ, স্থানীয় যুৱকৰ বাবে বিশেষ নিযুক্তি, বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামত এটা দক্ষতা কেন্দ্ৰ স্থাপন আদিকে ধৰি বড়ো শান্তি চুক্তি ৰূপায়ণৰ সৈতে জড়িত বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰা হয়।
0: গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ দুগৰাকী অভিযুক্ত অমৃত প্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গৰ জামিন আবেদনৰ শুনানিৰ দিন অহা 3 ছেপ্টেম্বৰ ধাৰ্য কৰিছে। ন্যায়াধীশ অঞ্জনমণি কলিতাৰ বিচাৰপীঠত অনুষ্ঠিত শুনানিত অভিযুক্তদ্বয়ৰ জামিনৰ সপক্ষে জ্যেষ্ঠ অধিবক্তা এ কে ভূঞাই যুক্তি প্ৰদৰ্শন কৰে। আনহাতে ফাষ্ট ট্ৰেক আদালতত গোচৰৰ ধাৰা আৰোপৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই

0: অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই উচ্চ ন্যায়ালয়ত পৃথকে দাখিল কৰা আবেদন দুখনৰো পৰৱৰ্তী শুনানিৰ বাবে আদালতে 17 আগষ্টৰ দিনটো ধাৰ্য কৰে। ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰকাশন বিভাগে লোকপিয়ল 2027ৰ দায়িত্বত নিয়োজিত শিক্ষকসকলক বদলি নকৰিবলৈ বিদ্যালয় শিক্ষা বিভাগৰ আয়ুক্ত সচিবলৈ পত্ৰ প্ৰেৰণ কৰিছে। লোকপিয়লৰ দায়িত্ব শেষ নোহোৱা পৰ্যন্ত গণনাকাৰী আৰু নিৰীক্ষক হিচাপে নিয়োজিত শিক্ষকসকলক একে ঠাইতে দায়িত্বত ৰখাৰ বাবে আহ্বান জনোৱা হৈছে। উল্লেখযোগ্য যে লখিমপুৰ জিলাৰ আয়ুক্তই লোকপিয়লৰ দায়িত্বত নিয়োজিত কিছুসংখ্যক শিক্ষকক বদলিৰ বিষয়ে সাধাৰণ প্ৰশাসন বিভাগক অৱগত কৰাৰ পাছতেই বিভাগে বিদ্যালয় শিক্ষা বিভাগলৈ এই নিৰ্দেশ প্ৰদান কৰে। শিৱসাগৰ জিলাৰ বান পৰিস্থিতি ক্ৰমশঃ উন্নত হোৱাৰ লগে লগে এতিয়া পুনৰ সংস্থাপনৰ দিশটোক অগ্ৰাধিকাৰ দিয়া হৈছে বুলি জিলা আয়ুক্ত মৃদুল যাদৱে প্ৰকাশ কৰিছে। আজি এখন সংবাদমেলত জিলা আয়ুক্তগৰাকীয়ে বিভিন্ন অঞ্চল ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি অহা বুলি প্ৰকাশ কৰে। তেওঁ কয় যে বানত ক্ষতিগ্ৰস্ত 90% বিদ্যালয় আৰু অংগনবাড়ী কেন্দ্ৰ পুনৰ কাৰ্যক্ষম কৰি তোলাৰ ব্যৱস্থা কৰা হৈছে যদিও এতিয়াও ছাত্ৰ ছাত্ৰীৰ উপস্থিতি 50%ৰো কম হৈ আছে। জিলাখনত বানত প্ৰায় 1,20,000 বিদ্যুৎ সংযোগ ব্যাহত হৈছিল বুলি উল্লেখ কৰি জিলা আয়ুক্তগৰাকীয়ে কয় যে অধিকাংশ সংযোগ পুনৰ প্ৰদান কৰা হৈছে। বানত বন্ধ হৈ থকা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ প্ৰায় 600 পানীযোগান আঁচনিৰ ভিতৰত 500 পানীযোগান আঁচনি পুনৰুদ্ধাৰ কৰা হৈছে বুলি শ্ৰীযাদৱে প্ৰকাশ কৰে। তেওঁ লগতে যোৱা 3-5 আগষ্টলৈ 42,335 পৰিয়ালক 15,000 টকাৰ অন্তৰ্বৰ্তীকালীন সাহায্য প্ৰদান কৰা হয় বুলিও জানিবলৈ
1: দিয়ে। আপোনাৰ যদি টিচাৰত অহা নাই আৰু কিবা এটা যদি আপোনাৰ ক্লেৰিফিকেশ্যন বিচাৰ আহিছে তো আপোনাৰ এইবিলাক আপুনি যি টিচাৰ হয় CRCC হয় গাঁও বুঢ়া হয় মণ্ডল হয় ইয়া চাৰ্কেল অফিচাৰ হয় তাৰ আগতে আপোনাৰ কিবা গ্ৰিভেন্স আছে আপোনাৰ দিব পাৰিব।
0: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি লোকসেৱা ভৱনত লাভলীনা বৰগোহাঁইক সম্বৰ্ধনা জনায়। গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছত লাভলীনাই বক্সিঙত 75 কিলোগ্ৰাম শাখাত ৰূপৰ পদক জয় কৰি দেশ তথা ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছিল। ডঃ শৰ্মাই লাভলীনাৰ সাফল্যৰ বাবে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা 30 লাখ টকাৰ চেক প্ৰদান কৰে। খেলুৱৈগৰাকীয়ে কমনৱেলথ গেমছৰ স্মাৰক হিচাপে মুখ্যমন্ত্ৰী ডঃ শৰ্মাক 2টা জাৰ্চি উপহাৰস্বৰূপে প্ৰদান কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া মঞ্চত লাভলীনাই প্ৰদৰ্শন কৰা অসাধাৰণ ক্ৰীড়া নৈপুণ্য আৰু দৃঢ় মনোবলৰ শলাগ লয়। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। অসম অৰুণাচল সীমান্তৱৰ্তী মিংমাং বদতিৰ গুলীচালনাৰ ঘটনা সন্দৰ্ভত মন্ত্ৰী অতুল বৰাৰ কেইবাটাও সংগঠনৰ প্ৰতিনিধিৰ সৈতে আলোচনা। ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাৰ ঘৰ তিৰংগা অভিযান অব্যাহত। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ। অসমৰ 5 গৰাকী শিল্পীকে ধৰি দেশৰ 7 শিল্পীক 2024 আৰু 2025 বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা আৰু ফেলোশ্বিপ প্ৰদান। বড়ো শান্তি চুক্তিৰ বিভিন্ন দফা শীঘ্ৰে ৰূপায়ণ সন্দৰ্ভত কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ৰ বাসগৃহত পৰ্যালোচনা বৈঠক আৰু লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লাভলীনা বৰগোহাঁইক সম্বৰ্ধনা। সন্ধিয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: এয়াৰপোৰ্ট অথৰিটি অৱ ইণ্ডিয়া নামৰ সংগঠনত খালি হোৱা 389 পদৰ বাবে আবেদন বিচৰা হৈছে। মেনেজাৰ 260 পদ। দৰমহাৰ নিৰিখ মাহে 60,000 টকাৰ পৰা 180,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 32 বছৰৰ ভিতৰত হ'ব লাগিব। জুনিয়ৰ এক্সিকিউটিভ পদৰ সংখ্যা 129। দৰমহাৰ নিৰিখ মাহে 40,000 টকাৰ পৰা 140,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 27 বছৰৰ ভিতৰত হ'ব লাগিব। পদ অনুসৰি প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু অন্যান্য তথ্য জানিবৰ বাবে লগতে আবেদনৰ বাবে ৱেবছাইট www.aai.aero। আবেদনৰ শেষ তাৰিখ 7 ছেপ্টেম্বৰ। আছাম পাৱাৰ জেনেৰেশ্যন কৰ্পৰেশ্যন লিমিটেডত খালি হোৱা এছিষ্টেণ্ট মেনেজাৰ আৰু জুনিয়ৰ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। এছিষ্টেণ্ট মেনেজাৰ পদৰ সংখ্যা 35। ইয়াৰে 10টাকৈ পদ ইলেক্ট্ৰিকেল আৰু চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে।

0: চাৰিটা পদ হিউমেন ৰিচোৰ্চ শাখাৰ প্ৰাৰ্থীৰ বাবে, তিনিটা পদ ইনফৰ্মেশ্যন টেকন'লজি শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু দুটা পদ ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত বিই, বিটেক বা তিনিবছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। হিউমেন ৰিচোৰ্চ শাখাৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী MBA বা PGDM থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 37,300 টকাৰ পৰা 1,12,000 টকালৈ, লগত 14,200 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। জুনিয়ৰ মেনেজাৰ পদৰ সংখ্যা 31। ইয়াৰে 12টা পদ ইলেক্ট্ৰিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 9টা পদ চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টাকৈ পদ ইনফৰ্মেশ্যন টেকন'লজি আৰু ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 25,000 টকাৰ পৰা 92,000 টকালৈ, লগত 12,100 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। আটাইবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট www.apgcl.org। আবেদনৰ শেষ তাৰিখ জুনিয়ৰ মেনেজাৰ পদৰ ক্ষেত্ৰত 21 আগষ্ট আৰু এছিষ্টেণ্ট মেনেজাৰ পদৰ ক্ষেত্ৰত 23 আগষ্ট। নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেত খালী হোৱা 6,777টা এপ্ৰেণ্টিচ পদৰ বাবে আবেদন বিচৰা হৈছে। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু সংশ্লিষ্ট ট্ৰেডত কোনো ITIৰ পৰা নেশ্যনেল ট্ৰেড চাৰ্টিফিকেট অৰ্জন কৰা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 15 বছৰৰ পৰা 24 বছৰৰ ভিতৰত হ'ব লাগিব। এবছৰীয়া প্ৰশিক্ষণৰ কালচোৱাত প্ৰাৰ্থীয়ে মাহে 9,600 টকাকৈ জলপানী পাব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট nfr.indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 19 আগষ্ট। নিয়োগ বাতৰি ইমানেই।
1: আকাশবাণী গুৱাহাটী মহাবাহু।
2: প্ৰিয় অসমবাসীয়ং নমস্কাৰ। তিৰংগা হমাৰি শান, হমাৰা মান আৰু হমাৰি পহচান হে। ইয়া ভাৰত কি একতা, অখণ্ডতা, স্বাভিমান আৰু গৌৰৱ কা প্ৰতীক হে। তিৰংগে মে হমাৰে ৰাষ্ট্ৰ কে সংকল্প আৰু উজ্জ্বল ভৱিষ্য কী ভাৱনা নিহিত হে। ইসমে হমাৰে অসংখ্য স্বতন্ত্ৰতা সেনানিয়ং কে ত্যাগ, তপস্যা, সংঘৰ্ষ আৰু বলিদান কী অমৰ গাথাই সমাহিত হে। হমাৰা তিৰংগা হমে মা ভাৰতী কে লিয়ে সমৰ্পিত হোকৰ কাৰ্য কৰণে কী প্ৰেৰণা দেতা হে। আদৰণীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জী কে আহ্বান পর মে অসম কে সভী নাগরিকোঁ সে আগ্রহ করতা হুঁ কি আপ হর ঘর তিরঙ্গা অভিযান মে সহভাগী বনে আর আপনে আপনে ঘরোঁ পর তিরঙ্গা ফহরা কর রাষ্ট্র কে প্রতি আপনি শ্রদ্ধা আর প্রতিবদ্ধতা ব্যক্ত করেন। ধন্যবাদ। জয় হিন্দ।
1: এয়া আকাশবাণী গুৱাহাটী মহাবাহু। এতিয়া শুনাবলৈ লৈছো জ্যোতিপ্ৰসাদ আগৰৱালৰ ৰচিত এটি বৃন্দগান।

0: ইমান পৰিশ্ৰোতাসকলে জ্যোতিপ্ৰসাদ আগৰৱালা ৰচিত বৃন্দগীতটি শুনিলে। এয়া আকাশবাণী গুৱাহাটী মহাবাহু। এতিয়া শুনক অসমীয়াত বাতৰি।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই যদুমণি শইকীয়া। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত 2024 আৰু 2025 বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা আৰু ফেলোশ্বিপ প্ৰদান কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীয়ে আজি হৰ ঘৰ তিৰংগা কাৰ্যসূচীত অংশগ্ৰহণ কৰে। কয়লা আৰু খনি মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে সংসদত গৃহীত হোৱা খনি আৰু খনিজ পদাৰ্থ উন্নয়ন আৰু নিয়ন্ত্ৰণ বিধেয়কে ৰাজহ ব্যৱস্থাৰ গাঁথনিৰ ওপৰত কোনো প্ৰভাৱ নেপেলায় বুলি মন্তব্য কৰিছে। সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা অনিৰ্দিষ্ট কাললৈ স্থগিত ৰখা হৈছে। সদনৰ কাম কাজত ব্যাঘাত জন্মোৱাৰ অভিযোগত বিজেপিয়ে বিৰোধী দলসমূহক তীব্ৰ সমালোচনা কৰে। আৰু কানাডিয়ান অপেন টেনিছ প্ৰতিযোগিতাত যোৱাবাৰৰ বিজয়ী বেন শেলটন ফাইনেলত ব্ৰেণ্ডন নাকাচিমাৰ মুখামুখি হ'ব। এতিয়া শুনক বিতং বাতৰি। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত 2024 আৰু 2025 বৰ্ষৰ 100গৰাকীতকৈও অধিক শিল্পীক সংগীত নাটক একাডেমী বঁটা আৰু ফেলোশ্বিপ প্ৰদান কৰে। দেশৰ পৰিৱেশ্য কলা, বিশেষকৈ সংগীত, নৃত্য, থিয়েটাৰ, লোক আৰু জনজাতীয় কলা, পুতলা শিল্প, পৰম্পৰাগত থিয়েটাৰ আৰু অন্যান্য শিল্পৰ ক্ষেত্ৰলৈ আগবঢ়োৱা

0: অবৈধ অৱদানৰ বাবে এই বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানত ভাষণ প্ৰসংগত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে বঁটা প্ৰাপকসকলৰ কৰ্মৰাজিয়ে আধুনিক ভাৰতৰ প্ৰতিভা আৰু নিষ্ঠা প্ৰতিফলিত কৰিছে। সংগীতৰ বিভিন্ন ধাৰা, নৃত্যৰ নানা শৈলী আৰু লোকনৃত্যৰ প্ৰসংগ উত্থাপন কৰি ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয় যে দেশৰ চহকী লোক সংস্কৃতিৰ সংৰক্ষণ আৰু সুৰক্ষাৰ ক্ষেত্ৰত শিল্পীসকলে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।
1: ভাৰত জেছে ভাষায়ে জেছে পেহনায় খান পান জেছে আলাগ আলাগ হে এছে সংস্কৃতি এছে উনকা নৃত্য সংগীত হার চিজ আলাগ হে জেছে কি এ প্রকৃতি সে হি এ যো সংস্কৃতি কো চুনে হে চিচিকতে হুয়ে চিকতে হুয়ে চিড়িয়ো সে কল কল বেহতে হুয়ে জেছে ও চুন কে লায়ে হে ওর উসকো আপনে সংগীত মে আপনে নৃত্য মে লোগোঁ কে সামনে প্রদর্শিত করতে হে বিধুরতা ওর একতা কা এস সম্বন্ধ
0: দেশৰ বহু লোককলা আৰু সংস্কৃতি ইতিমধ্যে বিলুপ্তিৰ দিশলৈ গতি কৰা প্ৰসংগ উল্লেখ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে এইসমূহ সংৰক্ষণৰ ক্ষেত্ৰত পদ্ধতিগত ব্যৱস্থা গ্ৰহণ কৰা উচিত বুলি মন্তব্য কৰে। তেওঁ কয় যে এনে শিল্পকলাৰ ৰূপসমূহ নথিভুক্তকৰণ কৰা আৰু এইবোৰক জীৱন্ত কৰি ৰাখিবলৈ বিশেষ প্ৰচেষ্টা চলোৱাৰ সময়ৰ আহ্বান। সংগীত নাটক একাডেমীয়ে কলা দীক্ষা কাৰ্যসূচী আয়োজন কৰাক লৈও তেওঁ সন্তোষ প্ৰকাশ কৰে। ভাষণ প্ৰসংগত তেওঁ জ্যেষ্ঠ শিল্পীসকলক পৰৱৰ্তী প্ৰজন্মক প্ৰশিক্ষিত কৰি তুলিবলৈ আহ্বান জনায়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডা, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীয়ে আজি হৰ ঘৰ তিৰংগা কাৰ্যসূচীত অংশগ্ৰহণ কৰে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে এই অভিযানে প্ৰতিগৰাকী ভাৰতীয়ৰ হৃদয়ত দেশপ্ৰেমৰ ভাৱনা আৰু গৌৰৱবোধক অধিক শক্তিশালী কৰি তুলিছে। নতুন দিল্লীৰ নিজৰ বাসগৃহৰ পৰা এই অভিযানত অংশগ্ৰহণ কৰি শ্ৰীশ্বাহে কয় যে দেশৰ কোটি কোটি নাগৰিক তিৰংগাৰ সৈতে একাত্ম হৈ এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ মনোভাৱক সুদৃঢ় কৰিছে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডাই সামাজিক মাধ্যমযোগে দিয়া বাৰ্তাত কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান মৰ্মে সমগ্ৰ দেশে হৰ ঘৰ তিৰংগা অভিযান উদযাপন কৰিছে। কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰেও নিজৰ সামাজিক মাধ্যমৰ একাউণ্টত ৰাষ্ট্ৰীয় পতাকাৰ সৈতে তোলা এখন আলোকচিত্ৰ শ্বেয়াৰ কৰিছে। কয়লা আৰু খনি মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে সংসদত আজি গৃহীত হোৱা খনি আৰু খনিজ পদাৰ্থ উন্নয়ন আৰু নিয়ন্ত্ৰণ বিধেয়কখনে ৰাজ্যৰ অধিকাৰসমূহৰ লগতে বৰ্তমানৰ ৰাজহ ব্যৱস্থাৰ গাঁথনিৰ ওপৰত কোনো প্ৰভাৱ নেপেলায় বুলি মন্তব্য কৰিছে। নতুন দিল্লীত আজি এখন সংবাদমেলত শ্ৰীৰেড্ডীয়ে কয় যে এই বিধেয়কখনে প্ৰধান খনিজ পদাৰ্থসমূহৰ উৎপাদন বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে বৰ্তমানৰ খনিৰ ক্ষেত্ৰখনত বিনিয়োগ আৰু নিয়োগৰ সুবিধা বৃদ্ধি কৰাৰ ওপৰত কাম কৰাৰ চেষ্টা কৰিছে। মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যৰ বৰ্তমানৰ ৰাজহৰ অংশ পূৰ্বৰ 65% পৰা বৰ্তমানৰ 85% বৃদ্ধি হৈছে। শ্ৰীৰেড্ডীয়ে লগতে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰৰ সুস্থ নেতৃত্বৰ বাবেই ৰাজ্যসমূহৰ খনিজ সামগ্ৰীৰ ৰাজহৰ পৰিমাণ বৰ্তমান 23% বৃদ্ধি হৈছে। চৰকাৰে খনিজ পদাৰ্থৰ উৎপাদন, নিয়োগ বৃদ্ধি, ৰাজ্যসমূহক বিত্তীয়ভাৱে শক্তিশালী কৰা আৰু কয়লা তথা খনিজ পদাৰ্থৰ আমদানিৰ বাবে আন দেশৰ ওপৰত যাতে নিৰ্ভৰশীল হ'ব লগা নহয় তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি কাম কৰি আহিছে বুলিও ৰেড্ডীয়ে মন্তব্য কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা অনিৰ্দিষ্টকাললৈ স্থগিত ৰখা হৈছে। যোৱা 20 জুলাইত আৰম্ভ হোৱা সংসদৰ এই 25 দিনীয়া বৰ্ষাকালীন অধিৱেশনৰ সময়ছোৱাত মুঠ 19 দিন বৈঠক অনুষ্ঠিত হয়। অধিৱেশনৰ সময়ছোৱাত বিভিন্ন আইনী আৰু ৰাষ্ট্ৰীয় বিষয়ক লৈ আলোচনা অনুষ্ঠিত হয়। ৰাজ্যসভাত আজি খনি আৰু খনিজাত পদাৰ্থ উন্নয়ন আৰু নিয়ন্ত্ৰণ সংশোধনী বিধেয়ক গৃহীত হয়। ইয়াৰ লগে লগে বিধেয়কখনে সংসদৰ উভয় সদনৰ অনুমোদন লাভ কৰে। এই বিধেয়কখনৰ জৰিয়তে দেশৰ খনন খণ্ডক অধিক দক্ষ, বিনিয়োগ অনুকূল আৰু দেশৰ গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থৰ বৰ্ধিত চাহিদা পূৰণ কৰিব পৰাকৈ সুসজ্জিত কৰি তুলিব বিচৰা হৈছে। উচ্চ সদনৰ কাম কাজ অনিৰ্দিষ্টকাললৈ স্থগিত ৰখাৰ পূৰ্বে দিয়া সামৰণি মন্তব্যত ৰাজ্যসভাৰ সভাপতি চি পি ৰাধাকৃষ্ণনে সদনৰ কাম কাজ বাৰে বাৰে ব্যাহত হোৱাক লৈ উদ্বেগ প্ৰকাশ কৰে। তেওঁ কয় যে সদনৰ মজিয়া সকলোৰে বাবে খোলা যদিও সদস্যসকলে জনসাধাৰণৰ বিষয়সমূহ উত্থাপন কৰাৰ বাবে লাভ কৰা সুযোগৰ পূৰ্ণ ব্যৱহাৰ কৰাত ব্যৰ্থ হোৱাটো দুখৰ কথা। সদনে অৱশ্যে অধিৱেশনৰ সময়ছোৱাত 12খনকৈ বিধেয়ক গ্ৰহণ কৰি ইয়াৰ বিধায়িনী দায়িত্ব পালন কৰিবলৈ সমৰ্থ হয় বুলি সভাপতিগৰাকীয়ে মন্তব্য কৰে। শ্ৰীৰাধাকৃষ্ণনে কয় যে অধিৱেশনৰ সময়ছোৱাত মাত্ৰ 37 ঘণ্টা আৰু 49 মিনিটহে কাম কাজ হয় আৰু সেই অনুসাৰে

0: অধিৱেশনৰ সময়ছোৱাত কাম কাজৰ হাৰ 39.17% হৈছে। ইয়াৰ পূৰ্বে উচ্চ সদনত বিৰোধী পক্ষৰ নেতা তথা কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই তেওঁৰ ৰাজহুৱা সভাৰ পাছত উত্তৰাখণ্ডৰ হলদ্বানীৰ ৰামলীলা ময়দানত যজ্ঞ সম্পন্ন কৰাৰ বিষয়ে উত্থাপন কৰে। কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে তেওঁ ৰামলীলা ময়দানৰ সমাৱেশত দিয়া ভাষণত কোনো সম্প্ৰদায় অথবা ধৰ্মৰ বিষয়ে উল্লেখ কৰা নাছিল। ইয়াৰ পাছতে কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই বিৰোধী পক্ষৰ নেতাগৰাকীয়ে উত্থাপন কৰা বিষয়টোৰ তদন্ত কৰা হ'ব বুলি সদনক আশ্বাস দিয়ে। সদনৰ বৰ্ষাকালীন অধিৱেশনত বিৰোধী দলসমূহে হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰি সদনৰ কাম কাজ ব্যাহত কৰাৰ অভিযোগ উত্থাপন কৰি আজি বিজেপিয়ে কংগ্ৰেছৰ লগতে বিৰোধী দলসমূহক তীব্ৰ সমালোচনা কৰে। নতুন দিল্লীত এখন সংবাদমেল সম্বোধন কৰি বিজেপিৰ জ্যেষ্ঠ নেতা ৰবিশংকৰ প্ৰসাদে কয় যে চৰকাৰ যিকোনো আলোচনাৰ বাবে সাজু আছিল যদিও লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে বিষয়সমূহ সঘনাই সলনি কৰি আছিল। সুস্থ গণতন্ত্ৰৰ বাবে এনে পৰিৱেশ কেতিয়াও কাম্য নহয় বুলিও ৰবিশংকৰ প্ৰসাদে সংবাদমেলত মন্তব্য কৰে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে নতুন দিল্লীত দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা এনিমিয়া মুক্ত ভাৰত অভিযানৰ কৰ্মশালাৰ আজি সামৰণি পৰে। এই কৰ্মশালাত দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা 160গৰাকীৰো অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। মন্ত্ৰালয়ে জনোৱা মতে কৰ্মশালাত এই অভিযান অধিক শক্তিশালী কৰাৰ লগতে দেশৰ প্ৰতিটো অঞ্চলৰ নাগৰিকক যাতে অভিযানে সামৰি ল'ব পাৰে সেই সন্দৰ্ভত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। এই উপলক্ষে ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় স্বাস্থ্য সচিব পুণ্য সলীলা শ্ৰীবাস্তৱে কয় যে ৰক্তহীনতা বা এনিমিয়া সমস্যা নিৰ্মূলৰ বাবে স্বাস্থ্য মন্ত্ৰালয়ে ক্ষিপ্ৰ গতিৰে কাম কৰি গৈছে। ইয়াৰ বাবে বিভিন্ন মন্ত্ৰালয়সমূহৰ মাজত সমন্বয়ৰ প্ৰয়োজন বুলিও তেওঁ ভাষণ প্ৰসংগত উল্লেখ কৰে। কানাডিয়ান অপেন টেনিছ প্ৰতিযোগিতাত যোৱাবাৰৰ বিজয়ী বেন শেলটন ফাইনেলত ব্ৰেণ্ডন নাকাচিমাৰ মুখামুখি হ'ব। কাইলৈ মন্ট্ৰিয়েলত প্ৰতিযোগিতাৰ ফাইনেল খেলখন অনুষ্ঠিত হ'ব। ইয়াৰ পূৰ্বে পুৰুষৰ একক ছেমিফাইনেলত আমেৰিকান খেলুৱৈ ব্ৰেণ্ডন নাকাচিমাই স্পেইনৰ ৰাফেল জাদাৰক 7-6, 6-4 ছেটত পৰাস্ত কৰি কানাডিয়ান অপেন ফাইনেল প্ৰতিযোগিতালৈ যোগ্যতা অৰ্জন কৰিছে। আজি অনুষ্ঠিত অন্য এখন ছেমিফাইনেলত যোৱাবাৰৰ বিজয়ী বেন শেলটনে আমেৰিকাৰ খেলুৱৈ লিয়াৰ্নাৰ টাইনক 6-2, 6-3 ব্যৱধানত পৰাস্ত কৰি ফাইনেললৈ যোগ্যতা অৰ্জন কৰিছে। ইফালে মহিলাৰ একক প্ৰতিযোগিতাত টৰণ্টোত অনুষ্ঠিত ছেমিফাইনেলত কোকোগাফে এলেনা ৰায়বিনাক 6-4, 6-7 ছেটত পৰাস্ত কৰে। টৰণ্টোত অনুষ্ঠিত আন এখন ছেমিফাইনেলত ইগা ছুইটেকে এলিনা শ্বটলিনাক 6-3, 1-6, 6-3 ব্যৱধানত পৰাস্ত কৰে। বাতৰি শেষ হোৱাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত 2024 আৰু 2025 বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা আৰু ফেলোশ্বিপ প্ৰদান কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীয়ে আজি হৰ ঘৰ তিৰংগা কাৰ্যসূচীত অংশগ্ৰহণ কৰে। কয়লা আৰু খনি মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে সংসদত গৃহীত হোৱা খনি আৰু খনিজ পদাৰ্থ উন্নয়ন আৰু নিয়ন্ত্ৰণ বিধেয়কে ৰাজহ ব্যৱস্থাৰ গাঁথনিৰ ওপৰত কোনো প্ৰভাৱ নেপেলায় বুলি মন্তব্য কৰিছে। সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা অনিৰ্দিষ্টকাললৈ স্থগিত ৰখা হৈছে। সদনৰ কাম কাজত ব্যাঘাত জন্মৰ অভিযোগত বিজেপিয়ে বিৰোধী দলসমূহক তীব্ৰ সমালোচনা কৰে। আৰু কানাডিয়ান অপেন টেনিছ প্ৰতিযোগিতাত যোৱাবাৰৰ বিজয়ী বেন শেলটন ফাইনেলত ব্ৰেণ্ডন নাকাচিমাৰ মুখামুখি হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী মহাবাহু।
2: 14 আগষ্ট 1947 ভাৰত কে ইতিহাস কা বো ৰক্ত ৰঞ্জিত দিন জব দেশ কা বিভাজন হুৱা অৰ লাখো লোগো মে ইস বটৱাৰে কি ত্ৰাসদী সে विभाजन के कारण लोगों को अपना घर परिवार जमीन और संपत्ति भी छोड़नी पड़ी। असहनीय पीड़ा से जूझते इन मजबूर और विस्थापित लोगों को निर्मम हिंसा का सामना करना पड़ा। वर्ष 2021 में प्रधानमंत्री श्री नरेंद्र मोदी जी ने विभाजन की असहनीय पीड़ा और दुख से गुजरे लोगों को याद करने और उन्हें श्रद्धांजलि अर्पित करने हेतु विभाजन विभीषिका स्मृति दिवस की घोषणा की। आइए 14 अगस्त 2026 को बंटवारे और उस समय हुई क्रूर हिंसा के शिकार हुए लोगों को अपनी श्रद्धांजलि अर्पित करें। अपने आसपास होने वाले साइलेंट मार्च में भागीदारी करते हुए उनकी याद में 1 मिनट का मौन धारण करें।
3: आकाशवाणी गुवाहाटी महाबाहु সংস্কৃত কথিকাৰ অনুষ্ঠানত এতিয়া শুনক ডক্টৰ ৰাজেন্দ্ৰনাথ শৰ্মাৰ কথিকা বেদান্তমূলম বেদ।

ইমান পৰে পূবালীৰ সুৰ অনুষ্ঠানত শ্ৰোতাসকলে কাৰ্বি গীত শুনিলে ভৱেন ৰঞ্জন আৰু সংগীসকলৰ কণ্ঠত। এয়া আকাশবাণী গুৱাহাটী মহাবাহু। এতিয়া শুনাবলৈ লৈছোঁ অনুপ হাজৰিকাৰ কণ্ঠত আধুনিক গীত। শিল্পীয়ে গাবলৈ লোৱা প্ৰথম গীতৰ কথা অনিল কলিতাৰ।

শ্ৰোতাসকলে আধুনিক গীত শুনি আছে অনুপ হাজৰিকাৰ কণ্ঠত। শিল্পীয়ে গাবলৈ লোৱা এইবাৰৰ গীতৰ কথা ইন্দ্ৰপ্ৰসাদ শইকীয়া।

ইমান পৰে আধুনিক গীত শুনিলে অনুভ হাজৰিকাৰ কণ্ঠত। গীতৰ কথা আছিল ক্ৰমে অনিল কলিতাৰ, আনন্দীৰাম দাস আৰু ইন্দ্ৰপ্ৰসাদ শইকীয়াৰ। এয়া আকাশবাণী গুৱাহাটী মহাবাহু।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতাৰ কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

0: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই। ধেমাজি জিলাৰ গোগামুখৰ অসম অৰুণাচল সীমান্তৱৰ্তী মিংমাং বদতিত সংঘটিত গুলীচালনাৰ ঘটনাৰ ফলত সৃষ্টি হোৱা পৰিস্থিতি সন্দৰ্ভত আজি মন্ত্ৰী অতুল বৰাই, ধেমাজিৰ বিধায়ক তথা মন্ত্ৰী ডাঃ ৰণুজ পেগুকে ধৰি কেইবাটাও সংগঠনৰ প্ৰতিনিধিৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। মিচিং ছাত্ৰ সংগঠন TMPK অৰুণাচলৰ বিৰুদ্ধে কালিৰে পৰা গ্ৰহণ কৰা অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী সাময়িকভাৱে স্থগিত ঘোষণা কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত এটা অনুষ্ঠানত শতাধিক শিল্পীক 2024 আৰু 2025 বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা আৰু ফেলোশ্বিপ প্ৰদান কৰে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি সাংস্কৃতিক পৰিক্ৰমা বিভাগে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰ দেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজন কৰা হৰ ঘৰ তিৰংগা কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। 2020 চনত স্বাক্ষৰিত বড়ো শান্তি চুক্তিৰ বিভিন্ন দফা শীঘ্ৰেই ৰূপায়ণ সন্দৰ্ভত আজি নতুন দিল্লীত গৃহ পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ৰ বাসগৃহত এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে লোকপিয়ল 2027ৰ দায়িত্বত নিয়োজিত শিক্ষকসকলক বদলি নকৰিবলৈ বিদ্যালয় শিক্ষা বিভাগৰ আয়ুক্ত সচিবলৈ পত্ৰ প্ৰেৰণ কৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ দুগৰাকী অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গৰ জামিন আবেদনৰ শুনানিৰ দিন 3 ছেপ্টেম্বৰ ধাৰ্য কৰিছে। এতিয়াৰ মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি নিশা 9:25 শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু
2: সাপ্তাহিক বিজ্ঞান আলোচনী অনুষ্ঠান নতুন দিগন্ত।

0: নমস্কাৰ।
1: আজি আমি অতি গুৰুত্বপূৰ্ণ বিষয় এটি আলোচনা কৰিবলৈ লৈছোঁ, অসমত হাতী সংৰক্ষণ আৰু ইয়াৰ ভৱিষ্যত সম্পৰ্কে। এই বিষয়ে কথা পাতিবলৈ আমি দুজন হস্তী গৱেষকক আমন্ত্ৰণ কৰি আনিছোঁ, বিভূতি প্ৰসাদ লহকৰ আৰু হিতেন কুমাৰ বৈশ্য। আমাৰ অনুষ্ঠানলৈ আপোনালোক দুয়োকে আদৰণি জনাইছোঁ। নমস্কাৰ।
2: নমস্কাৰ।
3: নমস্কাৰ।
1: অসমত হাতী সংৰক্ষণৰ যি ক্ষেত্ৰ, সেই ক্ষেত্ৰত সন্মুখীন হোৱা প্ৰধান সমস্যাসমূহ কি কি?
3: আজি যদি আমি অসমত হাতী সংৰক্ষণৰ কথা ভাবোঁ, তেতিয়াহ'লে আটাইতকৈ ডাঙৰ সমস্যা হৈছে তাৰ বাসভূমিৰ যিটো সমস্যা। বাসভূমি দিনে দিনে কমি আহিছে আৰু লগতে তাৰ যিটো হাতী, আমি জানো যে এটা ঠাইৰ পৰা আনটো ঠাই যাবলৈকে কিছুমান পথ ব্যৱহাৰ কৰে, যিবিলাক কৰিডৰ বুলি কোৱা হয়। সেই কৰিডৰবিলাকতো বিভিন্ন কাৰণত বাধা আহি পৰিছে, আৰু তাৰ বাসভূমি কমি অহা, তাৰপিছত তাৰ চলাচলত বাধাপ্ৰাপ্ত হোৱা, আৰু লগতে যিটো সংঘাত হয় মানুহৰ লগত, তাৰ ফলত হোৱা হাতীৰ বিভিন্ন কাৰণৰ মৃত্যু, এইবিলাকে আটাইতকৈ ডাঙৰ ভাবুকি হৈ আহিছে বৰ্তমান হাতীৰ কাৰণে।
1: হয়, সংৰক্ষণৰ কথাটো যেতিয়া আহে তেতিয়া আহিব যে কিমান সংখ্যক হাতী আছে। বিভূতি প্ৰসাদ লহকৰ, আপুনি কওকচোন যে বনৰীয়া হাতী অসমত কিমান সংখ্যক আছে?
2: আমি যদি গোটেই, মই এছিয়ান এলিফেণ্টৰ কথা কওঁ, এছিয়ান এলিফেণ্টৰ গোটেই 13খন দেশত পায়, 13খন দেশত প্ৰায় 45,000 প্ৰায় হাতী আছে। তাৰে ভিতৰত অসম, আমি যদি ভাৰতৰ চাওঁ, ভাৰতৰ প্ৰায় 27,000 হাতী আছে, আৰু তাৰপৰা যদি অসমত চাওঁ, অসমত প্ৰায় 6,000 হাতী আছে। সেইটো ফৰেষ্ট ডিপাৰ্টমেণ্টৰ গণনা অনুসৰি গোটেই সেইটো 6,000 হাতী লাষ্ট 2024 পোৱা গৈছিল।
1: হয়, সেই হাতীখিনি মানে মতা হাতী, মাইকী হাতী আৰু পোৱালি সকলোবোৰ মিলি পেলাই 6,000 হাতী আছে। হাতী মানুহৰ সংঘাতত, সংঘাতটো হৈয়ে থাকে হাতী আৰু মানুহৰ, এই সংঘাতত জৰ্জৰিত বিশেষ কিছুমান জিলা আছে, সেই বিষয়ে আমি হিতেন কুমাৰ বৈশ্যৰ পৰা অলপ জানিব বিচাৰিছোঁ।
3: ধৰক এতিয়া যদি আমি হাতী আৰু মানুহৰ মৃত্যুৰ কথা ভাবোঁ, তেতিয়াহ'লে অসমৰ কেইখনমান জিলা আমাৰ মনলৈ আহে। তাৰ ভিতৰত সঘনাই মনত অহা ডিষ্ট্ৰিক্টকেইখন হ'ল, এখন হ'ল আপোনাৰ গোৱালপাৰা জিলা। গোৱালপাৰা জিলাত প্ৰায় প্ৰত্যেক বছৰেই ধৰক 20 মানুহ বা তেনেকুৱা, আগতে এতিয়া লাহে লাহে অকণমান কমিছে, তথাপিও হাতীও সমানে মৰিছিলে, কিন্তু অলপমান এতিয়া কমিছে। তাৰোপৰি আমাৰ ওদালগুৰি জিলা, বাক্সা, তাৰপিছত আপোনাৰ গোলাঘাট, তাৰপিছত শোণিতপুৰ, বিশ্বনাথ, এনেকুৱাকৈ এইকেইখন জিলাতেই আটাইতকৈ বেছি এই সমস্যাটো প্ৰাদুৰ্ভাৱ দেখা যায়। আৰু নগাঁও আছে, নগাঁও হৈ যায় এইটো।
1: আপুনি ক'লে যে আগতকৈ হাতীৰ মৃত্যুৰ সংখ্যা বা মানুহৰ মৃত্যুৰ সংখ্যা কমিছে,
3: নহয় কিছুমান
1: সকলো ক্ষেত্ৰতে,
3: হয় নহয়, গোৱালপাৰাত কিছু পৰিমাণে আগতকৈ কমিছে।
1: হয়,
3: কিন্তু
1: এতিয়া এইটো যিটো সমস্যা, এইটো সমস্যাটো সমাধানৰ ক্ষেত্ৰত নিশ্চয় আপোনালোকে কিছু ব্যৱস্থা গ্ৰহণ কৰিছে, সেইসমূহৰ বিষয়ে বিভূতি প্ৰসাদ লহকৰ আপুনি অলপ।
2: হয়, ব্যৱস্থা হাতী সংৰক্ষণৰ যিটো এটা অসমত এটা খুব বাৰ্ণিং ইছ্যু, আৰু সেইটো এটা অনুষ্ঠানে আমি কেতিয়াও কৰিব নোৱাৰোঁ, আৰু এইটো এটা কালেক্টিভ এফৰ্ট। আমি ধৰক আৰণ্যকৰ ফালৰ পৰা আমি কিছু চেষ্টা কৰিছোঁ, ফৰেষ্ট ডিপাৰ্টমেণ্টৰ সহায় কৰাৰ কাৰণে, কমপ্লিমেণ্ট কৰাৰ কাৰণে আমি কৰিছোঁ। বিশেষকৈ আমি গোৱালপাৰা, ওদালগুৰি, বাক্সাত, আমি তাৰপিছত আমি ইষ্টাৰ্ণ আসামত যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া, সেইবিলাক ঠাইত আমিতো যিবিলাক জেগাত খুব বেছি সঘনাই কনফ্লিক্ট হয়, সঘনাই সংঘাত হয়, সেইবিলাক ঠাইত মানুহক কেনেকুৱা কৈনো এৱেৰনেছ কৰিব পাৰি, এম্পাৱাৰ কৰিব পাৰি, যাতে তেওঁলোকে লাহে লাহে নিজে সমস্যাটোৰ গুৰুত্বভাৱে লয়। আৰু তাৰপিছত আমি কিছুমান, আমি দুই ধৰণৰ কাম কৰিছোঁ। এটাতো আমি বেৰিয়াৰ বুলি কয়, বেৰিয়াৰ ক্ৰিয়েট কৰিছোঁ, চ'লাৰ ফেঞ্চিং, এদি কমিউনিটি বেছ চ'লাৰ ফেঞ্চিং। আমাৰ প্ৰায়বিলাক এফৰ্টে আমাৰ কমিউনিটিৰ লগত লগ লগি আছে, যাতে আমি কিবা কাৰণত সেই জেগাৰ পৰা আঁতৰি আহিলেও কমিউনিটি নিজে নিজে কৰিব পাৰে।
1: চ'লাৰ ফেঞ্চিংটো কেনেধৰণৰ?
2: চ'লাৰ ফেঞ্চিংটো হয় চ'লাৰ পাৱাৰ ফেঞ্চিং, যিটোত হাতীৰ কোনো ক্ষতি নহয়, অকল এটা চক এটা লাগে, আৰু হাতী, সেইটোত হাতীও নমৰে, মানুহৰো কোনো ক্ষতি নহয়, আৰু সেইটোৱেদি গাঁওবিলাক আমি বচাব পাৰোঁ। হাতী অহা যোৱা ৰাস্তাত কোনো তাৰ অসুবিধা নহয়, অকল আমি গাঁওবিলাক বা খেতিখিনি আমি

0: মানে
1: বচাব কাৰণে।
0: বচোৱাৰ কাৰণে কৰা হয়। কাৰণ যেতিয়াই আমাৰ মানে সমস্যাটো হয়, যেতিয়া আমি মানুহ যেতিয়া মৰে বেছি, হাতীও বেছি মৰে, সেইকাৰণে যদি মানুহৰ সংখ্যাটো মৰাটো অলপ কমাব পৰা যায় আমি সেইটো কৰিব পাৰোঁ। তাৰোপৰি আমাৰ আৰু যথেষ্টখিনি কাম আছে। আমি চ'লাৰ ষ্ট্ৰীট লাইটৰ কাম কৰোঁ, মানুহৰ যিবিলাক টৰ্চ লাইট যথেষ্টখিনি দিওঁ। আমি বায়ো ফেন্সিঙৰ কাম কৰোঁ। বায়ো ফেন্সিং মানে নেমু টেঙা, নেমু
1: হয়
0: টেঙা
1: হয়
0: আমি ৰোৱা হয়,
1: মানে কাঁইটীয়া গছৰে।
0: কাঁইটীয়া গছ, নেমু টেঙা বিশেষকৈ অল্টাৰনেটিভ
1: হয়
0: ক্ৰপ হিচাপত যিবিলাক খেতি হাতীয়ে নাখায়, সেইবিলাক যেনে ধৰক আপোনাৰ তিল, মাষ্টাৰ্ড, এইবিলাক ধৰণৰ আমি খেতি কৰা আৰম্ভ কৰিছোঁ হাতীৰ অনুষ্ঠানত। আৰু
1: হাতীৰ মানে
0: হয়
1: উপদ্ৰৱ হোৱা
0: হয় হয়
1: ঠাইসমূহত।
0: আৰু তাৰোপৰি মানুহক বুজোৱাটো, মানুহক বিভিন্ন ধৰণৰ বুজোৱাটো, ধৰক হাতীৰ আহিলে কি কৰিব লাগিব, কি কৰিব নালাগিব। আমাৰ এটা ডাঙৰ এটা নেটৱৰ্ক আছে, এলিফেণ্ট কনজাৰ্ভেশ্যন নেটৱৰ্ক বুলি। সেই হোৱাটছএপৰ থ্ৰুৱেদি তেওঁলোকে এখন গাঁৱৰ পৰা এখন গাঁৱলৈ হাতীৰ কথা গম পায়, আৰু সেইটোৱেদি যথেষ্টখিনি আপোনাৰ আগতেই এলাৰ্ট হ'ব পাৰে, আমাৰ গাঁৱত হাতী আহিছে, আমি আগতে এলাৰ্ট হ'ব লাগিব। সেনেকুৱা কৰি আমি গোটেইবিলাক কাম কৰি আছোঁ। আৰু তাৰপিছত আমি এটা কাম কৰিছোঁ, ফাৰ্ষ্ট এইডৰ ট্ৰেইনিং। ফাৰ্ষ্ট এইডৰ মানে ধৰক এতিয়া একদম ভিতৰত বোলে ওদালগুৰি ভিতৰৰ গাঁও এখনত বা গোৱালপাৰা ভিতৰৰ গাঁওখনত ৰাতি যেতিয়া হাতী সোমাই দৌৰা দৌৰি কৰি মানুহে মানে প্ৰায় কাৰোবাৰ মানে ইঞ্জুৰি হয়, আৰু সেই সময়ত কোনো সেইবিলাক ঠাইত মানে এম্বুলেঞ্চো নাযায়, এটলিষ্ট যাতে গাঁৱৰ মানুহখিনি বেছিক ট্ৰিটমেণ্টটো পায়, সেইটো ধৰণে আমি সেনেকুৱা ধৰণৰ কামখিনি কৰিছোঁ। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল দীৰ্ঘম্যাদী যিটো হেবিটেট ইম্প্ৰুভমেণ্ট। হেবিটেট ইম্প্ৰুভমেণ্টটো আমিও ডিপাৰ্টমেণ্টৰ সহায় কৰিছোঁ কিছুমান জেগাত হেবিটেট ইম্প্ৰুভ হোৱাৰ কাৰণে। এতিয়া আমি ভৈৰৱকুণ্ডতে হওক, মানসতেই হওক, আপোনাৰ গোৱালপাৰা ফালে হওক, সেইখিনি মুঠতে আমি গোটেইখিনি কৰা কাম। আৰু ইয়াৰ লগত আমাৰ বেলেগ বেলেগ অনুষ্ঠানো যেনে WWFৰ পৰা কৰি আছে, ৱাইল্ড লাইফ ট্ৰাষ্ট অফ ইণ্ডিয়াৰ পৰাও কৰি আছে, বেচৰকাৰী অনুষ্ঠানৰ পৰা, তাৰপিছত ডিপাৰ্টমেণ্টৰ ফালৰ পৰাতো কৰিয়ে আছে। ডিপাৰ্টমেণ্টৰ ফালৰ পৰা তেওঁলোকে এক্স গ্ৰেচিয়া যিটো কম্পেনচেশ্যন পে'মেণ্ট কৰে, প্ৰত্যেক ড্ৰাইভ ৱেইট খেতি হাতীটো খেদি লৈ যায়, সেই গোটেইবিলাক কাম চলি আছে। আৰু অসমৰ ক্ষেত্ৰতো অসম হ'ল হাতীৰ কাৰণে এটা খুব মানে ষ্ট্ৰং হ'ল বুলি ক'ব লাগিব পপুলেশ্যন। সেই ক্ষেত্ৰত আৰু আমি হাতীখিনিক সংৰক্ষণ কৰিব লাগিলে, মই যিহেতু ক'লোৱেই অকল এটা এটা অনুষ্ঠান নোৱাৰে, সকলোৱে লগ হৈ কৰি থকা হৈছে।
1: এই ক্ষেত্ৰত বেচৰকাৰী অনুষ্ঠানসমূহৰ কেনেধৰণৰ ভূমিকা হ'ব লাগে বুলি আপুনি ভাবে? এতেন কুমাৰ বৈশ্য,
2: চাওক, বেচৰকাৰী সংগঠনবিলাকৰ ভূমিকা বুলি ক'ব লাগিলে, মই ভাবোঁ যে এই বেচৰকাৰী সংগঠনসমূহৰ এটা ব্ৰিজ হিচাপত কাম কৰা এটা তাৰমানে এখন যাতে সাঁকো হ'ব পাৰে ৰাইজ আৰু চৰকাৰী বিভাগসমূহৰ লগত। তেওঁলোকে বিভিন্ন বিষয়ত আজিকালি চাওক চৰকাৰৰ বহুত স্কীম আছে, বহুত ক্ষেত্ৰত ৰাইজে গম নাপায়। ঠিক তেনেদৰে আমাৰ এই বিভূতি লহকৰ ডাঙৰীয়া কোৱাৰ নিচিনাকৈ কিছুমান ঠাইত ধৰক উপদ্ৰৱ হয়, কিন্তু তাত কি সুবিধা পায়, ফৰেষ্ট ডিপাৰ্টমেণ্টক কেনেকৈ খবৰ দিব লাগে, কাৰ লগত যোগাযোগ কৰিব লাগে, সেই কথা বিষয়ে নাজানে। তাৰোপৰি এতিয়া হাতীৰ, যিহেতু আমি এতিয়া হাতীৰ লগত সহবাস কৰি থাকিব লাগিব অসমত, কাৰণ আমিতো হাতীকেইটা আমি আঁতৰাই ক'ৰবাত লৈ যাব নোৱাৰোঁ, গতিকে এই হাতীখিনিৰ লগতে মানুহ জীয়াই থাকিব লাগিব, আৰু প্ৰয়োজনো আছে আমাৰ প্ৰকৃতিত। গতিকে এই হাতীখিনিৰ লগত জীয়াই থকাৰ কাৰণে হাতীক বুজি পাব লাগিব, আটাইতকৈ ডাঙৰ কথা হ'ল সেইটো। আৰু আমাৰ নিচিনা বেচৰকাৰী সংগঠনবিলাকৰ মই ভাবোঁ আটাইতকৈ ডাঙৰ এটা কাম হ'ল যে মানুহৰ মাজত যিটো তাৰমানে চৰকাৰী বিভাগসকলে ইমান মানুহ হয়তো তেওঁলোকে এংগেজ কৰিব নোৱাৰিব পাৰে, আৰু আমি সেই ক্ষেত্ৰত সহায় হ'ব পাৰোঁ তেখেতসকলৰ, যে ৰাইজক হাতীৰ বিষয়ে বুজোৱা, ৰাইজক কেনেকৈ হাতীৰ বিষয়ে বুজি হাতীৰ লগত একেলগে জীয়াই থাকিবলৈ শিকে, সেই কথাবোৰ আমি ৰাইজক বুজাব লাগে। আৰু কিছুমান ব্যৱস্থা ধৰক এনেকুৱাকৈ বায়'ফেন্স হওক নাইবা সৰু সুৰা ব্যৱস্থা যিবিলাক হাতীৰ পৰা বাচি থাকিব পাৰি, সেই ব্যৱস্থাবিলাক ৰাইজক বুজাব লাগে, যাতে অলপমান কম ইনভেষ্টমেণ্ট কৰি কম পইচা খৰচ কৰিও হাতীৰ পৰা জীয়াই থাকিব পাৰি, বাচি থাকিব পাৰি, লগতে হাতীৰো একো ক্ষয় ক্ষতি নোহোৱাকৈ হাতীও বাচি থাকিব দিব পাৰি। গতিকে মই ভাবোঁ আমাৰ বেচৰকাৰী সংগঠনসমূহৰ এই ধৰণৰ কামবিলাকত যথেষ্ট কৰণীয় আছে।
1: হয়, অসমত চাহ বাগিচাসমূহত হাতীৰ উপদ্ৰৱটো দেখা যায়। চাহ বাগিচাসমূহৰ শ্ৰমিক আৰু কৰ্তৃপক্ষৰ ভূমিকা কেনে হোৱাটো উচিত বুলি আপুনি অনুভৱ কৰে?
2: অসমত চাওক এতিয়া কেইখনমান জিলাত, বিশেষকৈ শোণিতপুৰ, বিশ্বনাথ, নগাঁও, গোলাঘাট, এই জিলাকেইখনত বিশেষকৈ হাতী মানুহৰ সংঘাতৰ মূল স্থলীলৈ পৰিৱৰ্তিত হৈছে, আৰু ওদালগুৰিটো আনকি এই গোটেইকেইখন জিলাত য'ত তাৰমানে আমাৰ অসমত আটাইতকৈ বেছি টি গাৰ্ডেন আছে, এই চাহ বাগিচা থকা ডিষ্ট্ৰিক্টবিলাকত এতিয়া হাতীৰ দ্বিতীয় ঘৰ হৈ পৰিছে এই বাগানবিলাক। কাৰণ ওচৰ পাজৰৰ যিবিলাক বনাঞ্চল আছিল সেইবিলাক হয়তো ধ্বংস হৈ গৈছে, নাইবা তাত বহুত ডিষ্টাৰ্বেঞ্চ আহিছে, যাৰ

0: ফলত হাতীবিলাক আহি এইবিলাক ঠাইত আশ্ৰয় ল'ব লগা হৈছে। আৰু হাতী আশ্ৰয় লোৱাৰ কাৰণ হ'ল আপোনাৰ বাগানবিলাকত তাৰমানে কি হয়, মানুহৰ চলাচল কম, গতিকে তুলনামূলকভাৱে ডিষ্টাৰ্বেঞ্চটো কম মানুহৰ।
1: কিন্তু তাত কিবা খাবলৈ
0: পায়? খাবলৈ বিশেষ নাপায়, কিন্তু আপুনি জানে যে বাগানত আমাৰ বহুত শ্ৰমিক থাকে আৰু শ্ৰমিকসকলে প্ৰত্যেকৰে সৰু সৰু হ'লেও খেতি কিছুমান কৰে আৰু বাগানৰ ভিতৰত যিবিলাক নলা থাকে সেইবিলাকতো ধান খেতি কৰে, গতিকে সেইবিলাকো খাব পাৰে। আৰু তেওঁলোকৰ যিবিলাক সৰু সুৰা খেতি কৰে ঘৰৰ পিছফালে তেনেকুৱা ধৰণৰ খেতিবিলাকো খাব পায়। তাৰোপৰি বাগানত আন এটা আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈছে, বহুত বাগানত তাৰমানে আমাৰ এইটো সুৰা বনায়, যিটো দেশীয় সুৰা, যিটো আমাৰ হাৰিয়া বুলি কয়, সেই হাৰিয়াবিলাক বনায় আৰু সেই তাৰ গোন্ধটো হাতী বহুত দূৰৰ পৰা, প্ৰায় 2-3 কিলোমিটাৰ দূৰৰ পৰাও পাব পাৰে।
1: সেইটো খায় নেকি?
0: সেইটো খায়, আৰু সেইটো বহুত কিছুমান হাতীটো মানে অকল সেইটো বিচাৰিয়েই ঘূৰি ফুৰে আৰু সেই বিচাৰি এই ঘৰবিলাক ভাঙে। ঘৰ ভাঙোতে ঘৰৰ ভিতৰত মানুহ শুই থাকে, আগত পৰি যায় আৰু সেইবিলাক মানুহ তেনেকুৱাকৈ মৃত্যুমুখত পৰিব লগা হয়, কেতিয়াবা বেয়াকৈ ইঞ্জিয়'ৰ হয়, এই ধৰণৰ ঘটনা খুব সঘনাই ঘটি থাকে। আৰু তাৰোপৰি কি কৰে হাতীবিলাকে বাগানত দিনত আশ্ৰয় লৈ থাকে, থাকি ওচৰতে খেতিপথাৰ আছে, সন্ধিয়া খেতিপথাৰত ধান খাব যায়, আকৌ একদম ৰাতিপুৱাই পুৱাই আকৌ উভতি আহে বাগানলৈকে, আকৌ আশ্ৰয় লৈ থাকে। কিন্তু এতিয়া কি হৈছে, এই বাগানবিলাকত বহুত ডিষ্টাৰ্বেঞ্চ। আজিকালি চেঙেলীয়া ল'ৰা, বিশেষকৈ ল'ৰাবিলাকে এই হাতীক জোকাব, তাৰপিছত ভিডিঅ' বনাব, এই ৰিলছ বনাই পেলাই সামাজিক মাধ্যমত এৰি দিয়ে আৰু সেইবিলাকত ভিউজ পায়। আনকি গোলাঘাটত এনেকুৱাও শুনিছোঁ, আজিকালি কিছুমান মানুহে তেওঁলোকক কৈ থৈ দিয়ে যে তুমি এনেকুৱাকৈ হাতীটোক জোকাবা, হাতীটো খেদি আহিলে মই ভিডিঅ' দিম, তোমাক 1000 টকা দিম, তেনেকুৱা ধৰণৰ কামো হয়। আৰু যাৰ ফলত হাতীয়ে ধৰক সেইবিলাক মানুহৰ খং উঠি থাকে,
1: উত্তেজিত
0: হৈ যায় আৰু দিনত তাৰমানে সেইবিলাক খেল কৰি থাকে, হাতী খেল বুলিয়ে কয়, হাতী খেল বুলি কয়। আৰু সেই হাতী খেলটো কৰাৰ ফলত দিনত যিকেইটা হাতীৰ খং উঠি থাকে দিনতহে মানুহে সেইবিলাক কৰিব পাৰে, সন্ধিয়া আকৌ সিহঁতৰ সময়, গতিকে সেই হাতীয়ে পতক তোলে ৰাতি, সেই খঙাল কাৰণ দিনত খাব নাপায়, খং উঠি থাকে, গতিকে ওলাই গৈ বেছি ক্ষতি কৰে। গতিকে এই বাগানৰ মানুহখিনি যদি আমাৰ সজাগ হয়, তেখেতসকলক
1: সজাগ কৰাৰ খুবেই প্ৰয়োজন আছে,
0: খুবেই প্ৰয়োজন আছে। তেওঁলোকৰ কৰ্তৃপক্ষকো সজাগ কৰিব লাগে আৰু যিসকল কৰ্মী আছে তেখেতসকলৰো বহুত সজাগ হোৱাৰ দৰকাৰ আছে, কাৰণ তেখেতসকলৰ মৃত্যু হয়, ক্ষয় ক্ষতি হয়। আৰু এই গোটেইখিনি যদি আমি ভালদৰে কৰিব পাৰোঁ, তেখেতসকলে সহায় সহযোগ অবিহনে কিন্তু হাতী তাৰমানে এই সমস্যা অসমত সমাধান হোৱা টান আছে। আৰু তেওঁলোকৰ সহযোগিতা লাগিব আৰু তেখেতসকলক বুজাব লাগিব। আৰু হাতী তাৰমানে জংঘলত ধৰক বাগানত যদি কিছুমান ঠাই ডিষ্টাৰ্ব নোহোৱাকৈ ৰাখিব পাৰি যায়, য'ত হাতীকেইটা আশ্ৰয় লৈ আছে, অলপ পানী আছে, খোৱা বস্তু অকণমান ব্যৱস্থা আছে, যিখিনি ঘাঁহ সামান্য পৰিমাণে হ'লেও থাকে, সেইখিনি যদি ঠাই থাকে হাতীৰ নিশ্চয় তাৰমানে খং কমিব, ষ্ট্ৰেছ কমিব আৰু তেতিয়া সন্ধিয়া ওলাই অহাৰ পিছত খঙো কমিব আৰু ক্ষয় ক্ষতি কিছু পৰিমাণে হ'লেও কমিব। গতিকে এইখিনি ব্যৱস্থা ল'বৰ কাৰণে তেখেতসকলৰ সহযোগিতা অতিকৈ প্ৰয়োজনীয়। আৰু এই যিটো সুৰাৰ ব্যৱহাৰৰ কথাটো, সেইটোও এটা আমি বুজাব লাগে যে এই ব্যৱহাৰৰ
1: কাৰণে
0: আমাৰ জীৱনৰ কাৰণে সকলোৰে এটা ধৰক এটা বেয়া অভ্যাস, সেইটো পৰিত্যাগ কৰিব পাৰিলে হাতীৰ কাৰণেও ভাল, নিজৰ শৰীৰৰ কাৰণেও ভাল, পৰিয়ালৰ কাৰণেও ভাল।
1: হাতীৰ দ্বাৰা ক্ষতি হয় যেতিয়া ক্ষতিপূৰণ দিয়া হয়, ক্ষতিপূৰণ লাভ কৰাৰ ক্ষেত্ৰত ৰাইজে অসুবিধা পাই আছে বুলি শুনা যায়, আৰু তাৰ সমাধান আপোনালোকে কেনেধৰণে কৰিব পাৰি বুলি ভাবে?
2: আজি অলপতে চৰকাৰে অলপমান যিটো এক্স গ্ৰেচিয়া সেইটো ৰিভাইজ কৰিছে। আগতে অসমত আমাৰ 4,00,000 টকা আছিল মানুহ এজন ঢুকালে, এতিয়া 6,00,000 টকা কৰিছে। আগতে খেতিত বহুত ৰেটটো বহুত কম আছিলে, এতিয়া পাৰ বিঘে 8,000 টকা কৰিছে। কিন্তু মানুহৰ তাৰমানে ব্যৱস্থাটো এনেকুৱা হৈছে, আগতে তাৰমানে বিশ্বাসটো হেৰাই গৈছে। এই কম্পেনচেশ্যন মানে প্ৰচেছটো বহুত
1: দীঘলীয়া,
2: মানে পাওঁতে বহুত সময় লাগে।
1: আৰু তাৰ কাৰণে কেনেধৰণে যোগাযোগ কৰিব লাগে, ক'ত?
2: এতিয়া প্ৰথম কথাটো হ'ল নিয়াৰেষ্ট ফৰেষ্ট অফিচ, কোনোবাই যদি আমি শ্ৰোতা শুনি আছে তেখেতসকলক আমি ক'ব বিচাৰোঁ, য'তেই সেনেকুৱা হাতী কিবা ক্ষতিপূৰণ ক্ষতি হয়, বিশেষ কৰি ওচৰত য'ত ফৰেষ্ট অফিচ আছে তাতে লিখিত যদি ব্যৱস্থা দিয়ে, লিখিত ব্যৱস্থা দিলে তেওঁলোকে সেইবিলাক ভেৰিফাই কৰিব চাব। আৰু সেই যেনেকুৱাই আবেদন কৰিব লাগিব, আবেদন কৰিলে সুবিধা হয়। এতিয়া লাহে লাহে অলপমান প্ৰচেছটো অলপমান ফটোটো দিবই লাগিব, অলপমান প্ৰচেছটো অলপমান এইবাৰ চিম্পল হৈছে। এই নতুন মানে আমাৰ বিশেষকৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়, বনমন্ত্ৰীয়ে তেওঁলোকে এটা ভাল কাম বহুতখিনি কৰিছে, মানে এই ৰেটটো ৰিভাইজ কৰিছে। আমি আশা কৰোঁ যে এইটোত এইবাৰ অন্তত মানুহখিনি

0: সুকলমে ক্ষতিপূৰণখিনি পাব। ক্ষতিপূৰণৰ মেইন কথাটো হ'ল মানে যিহেতু মানুহৰ তাৰমানে বিশ্বাসটো হেৰাই গৈছে, মানুহে এপ্লাই কৰাটো বন্ধ কৰি দিছে, আকৌ সেই ব্যৱস্থাটো আকৌ ঘূৰাই আনিব লাগিব। আমি হয়তো ৰাইজৰ মাজত বেছি সোমাব লাগিব, যিবিলাক
1: সেইটো ক্ষেত্ৰতো সজাগতা
0: আছে। এতিয়া মই এটা কথা ক'ব বিচাৰিছোঁ, এতিয়া ধৰক চব জেগাতে পঞ্চায়ত আছে, বা যিবিলাক কাউন্সিল আছে সেইবিলাকত VCDC আছে, সেইবিলাকৰ থ্ৰুদিও যদি চৰকাৰে ভিতৰত সোমায়, বা আপোনাৰ ধৰক আজিকালি VIO আছে, এছাৰে বেলেগ বেলেগ থ্ৰুদিও যে পপুলাৰ কৰাই যে ক্ষতিপূৰণ আছে ব্যৱস্থাটো কৰিব লাগে, তেতিয়া হয়তো মানুহে আকৌ অলপ বিশ্বাসত লৈ ক্ষতিপূৰণটো এপ্লাই কৰিলে, তেতিয়া মানুহে যেতিয়া এবাৰ ক্ষতিটো পায়, এতিয়া ধৰক এটা কাৰোবাৰ যদি ঘৰ খেতি এটা ধ্বংস কৰি দিছে, লগে লগে যদি সময় পায় অন্তত মানুহৰো মনটো ভাল লাগিব যে হাতীৰ কাৰণে
1: মানে পিছৰ যিটো খেতি সেইটো কৰিবলৈ পালে তেওঁলোকে সন্তুষ্ট
0: হ'ব,
1: আৰু তেতিয়া বিভিন্নজনে তেতিয়া এই ক্ষতিপূৰণটো লাভ কৰিবৰ কাৰণে আবেদন কৰিব। আপুনি
2: এইবাৰ মানে যিটো আমাৰ লগত ডাঙৰীয়া কৈছে যে এইবাৰ যিটো ব্যৱস্থা কৰিছে, এইবাৰ যিটো নটিফিকেশ্যন ওলাইছে, তাত মই এটা বস্তু দেখি ভাল পাইছোঁ, এইবাৰ কিছুমান টাইম ধৰি দিছে যে ধৰক খেতিৰ যদি ক্ষতিপূৰণ হয় এইটো ইমান দিনৰ 15 দিনৰ মূৰত পাব, 3 সপ্তাহত পাব, কোনোবাটো 4 সপ্তাহত পাব। এইবাৰ সেইটো কৰিছে, অইনবাৰ সেইটো নাছিলে, এটা টাইম এটা ধৰি দিছে। আৰু যদি মই ভাবোঁ এই যদি টাইমটো যদি এবাৰ প্ৰুফ কৰি দিয়ে, যদি ৰাইজে গম পায় যে এই টাইমত পাইছে মানুহে, ধৰক এসপ্তাহ দেৰি হোৱাটো আমাৰ কথা নহয়, কিন্তু এটা নিৰ্দিষ্ট সময়ৰ মূৰত যদি পায়, তেতিয়াহ'লে বিশ্বাস ঘূৰি আহিব। আৰু বিশ্বাস ঘূৰি আহিলে মই বিশ্বাস কৰোঁ যে মানুহে ধৰক যদি 8000 টকা 1 বিঘা মাটিত পায়, মানুহে হাতী খেদিবৰ কাৰণে জীৱনত ৰিস্ক লৈ পেলাই, জীৱনৰ শংকাত পেলাই হাতী খেদিব নাযায় ৰাতি, তেতিয়াহ'লে হাতীখিনিও শান্তিত থাকিব আৰু মানুহৰো মৃত্যুৰ হাৰ
1: কমি
2: যাব। এই যদি ব্যৱস্থা আমি তাৰমানে কাৰ্যক্ষেত্ৰত ফলৱতী কৰিব পাৰোঁ, মই ভাবোঁ এইটো খুব ভাল হেৰি হৈছে, ব্যৱস্থা হৈছে, কিন্তু তাক আমি কাৰ্যক্ষেত্ৰত তাক হেৰি কৰি দাঙি ধৰিব লাগিব, ৰাইজৰ হেৰুৱা বিশ্বাসটো আনিব লাগিব।
0: সেই ক্ষেত্ৰত বেচৰকাৰী অনুষ্ঠান আমাৰ দৰেও অনুষ্ঠানৰো আমাৰ ভূমিকা আছে, আমি কৰোঁ, মানুহক আমি য'তেই ক্ষতি হয় আমি ৰাইজক সহায়ো কৰোঁ, কেনেকুৱা এপ্লিকেশ্যন কৰিব লাগে আমি লগে লগে কৰোঁ, সেইটো আমি আমাৰ প্ৰায়বিলাক জেগাতে আমাৰ যিবিলাক আছে, আমাৰ ভলেণ্টিয়াৰ আছে, এলিফেণ্ট কনজাৰ্ভেশ্যন নেটৱৰ্কৰ মানুহ আছে, আমি সকলোকে সেইটো কোৱা আছে লগে লগে এপ্লাই কৰাৰ কাৰণে।
1: আমাৰ যিটো বিষয় আছিলে যে অসমত হাতী সংৰক্ষণ আৰু হাতীৰ ভৱিষ্যত, হাতীৰ ভৱিষ্যতটো সুৰক্ষিত হ'ব বুলি আমি আশা কৰিব পাৰোঁনে?
0: আশা কৰিব পাৰোঁ, কিন্তু মই আকৌ এবাৰ কওঁ, অকল ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ওপৰত কিন্তু দায়িত্বটো দিলে নহ'ব। হাতীটো এনেকুৱা আমাৰ নেশ্যনেল হেৰিটেজ এনিমেল, আৰু আমাৰ ক'ব গ'লে অসমখন প্ৰতিটো আমাৰ নেইবাৰিং ষ্টেটবিলাকৰ লগত লাগি আছে, অৰুণাচলৰ লগত লাগি আছে, মেঘালয়ৰ লগত লাগি আছে, নাগালেণ্ডৰ লগত, ত্ৰিপুৰা, মিজোৰাম, আৰু হাতী এটা ঠাইত নাথাকে, চাৰিওফালে ঘূৰি থাকে, আৰু সেই কোঅৰ্ডিনেশ্যনটো যদি নাথাকে বেলেগবিলাক ষ্টেটবিলাকৰ লগত, প্ৰথম কথা কোঅৰ্ডিনেশ্যনটো থাকিব লাগিব ষ্টেটৰ লগত, দুই নম্বৰ কথা যিবিলাক ডিপাৰ্টমেণ্ট আছে, কাৰণ হাতীটো ফৰেষ্টৰ ভিতৰত চব সময়ত নাথাকে, গাঁৱৰ বাহিৰলৈ আহে, সেই তেতিয়া বেলেগ বেলেগ ডিপাৰ্টমেণ্ট যিবিলাক হ'ল এগ্ৰিকালচাৰে হওক, পুলিচেই হওক, ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে হওক, VDP হওক, তেওঁলোককো দায়িত্বটো তেওঁলোকক ল'ব লাগিব, সকলোৱে যদি সমূহীয়া হিচাপত লয়। যেনেকুৱা আমাৰ এতিয়া ধৰক অসমত যদি আমি গড়ৰ সংৰক্ষণটো চাওঁ, যেনেকুৱা আগতে খুব গড় চিকাৰ হৈছিল, যেতিয়া মানে নিজেই পলিটিকেল উইলত এটা বস্তু কৰে, পলিটিকেল উইলত যে আমি অসমত গড় সংৰক্ষণ কৰিমেই, সেই ঘৰৰ পিছত গড় সংৰক্ষণ হৈছে। হাতীও যদি সেনেকুৱা ধৰণৰ সংৰক্ষণৰ পলিটিকেল উইলটো থাকে যে আমি অসমত হাতী ৰাখিম,
1: হয়, হাতী সাধাৰণতে দেখা যায় যে দাঁতৰ কাৰণে হাতীক বধ কৰা হয়, এই উপদ্ৰৱখিনি বাদ দিলে দঁতাল হাতীখিনি দাঁতৰ কাৰণে বধ কৰা হয়, বধ নকৰিলেও দাঁতটো ইমানেই গুৰিত কটা হয় যে মৃত্যুমুখত পৰে। আৰু গড়ৰ ক্ষেত্ৰতো সেইটো আছিলে যে খৰ্গটোৰ কাৰণে কাটে, এতিয়া যে সকলোৱে প্ৰমাণ কৰি দিছে যে গড়ৰ খৰ্গটো আচলতে আমাৰ নখৰ নিচিনাই এটা বস্তু যিটোৱে আমাৰ কোনো ভাগ্য সলনি নকৰে, ঠিক তেনেদৰে মই ভাবোঁ যে যদি হাতী দাঁতৰ ক্ষেত্ৰতো তেনেকুৱা ধৰণৰ কিবা এটা হয়, চৰ্চা এটা হয়, আপুনি কি বুলি ক'ব?
0: হাতীৰটো জংগলৰ হাতীৰ মানে আমাৰ যদি অসমত চাওঁ, অসমত কিন্তু চিকাৰটো অলপ কম, আমাৰ এতিয়া বেছি আটাইতকৈ হাতী মৰে বিদ্যুতিক স্পৰ্শত, তাৰমানে
1: মানুহৰ দ্বাৰা খেতিৰ কাৰণে
0: বা ধৰক কেতিয়াবা এক্সিডেণ্টেলিও হয়, আমাৰ কিন্তু ইয়াতে অসমত বহুত কম, কিছুমান আছে বেলেগ ষ্টেটৰ দৰে নহয়, আমাৰ বেছি আটাইতকৈ হাতী মৰে বিদ্যুৎ স্পৰ্শ।

0: আৰু সেইটো যদি আমি কণ্ট্ৰল কৰিব পাৰোঁ আমাৰ হাতী ভালেখিনিও বাচিব।
1: হয়, আপুনি আগৰ প্ৰশ্নটোৰ
0: হয়
1: কিছু কৈ আছিলে,
0: হয় এইটো হাতীৰ ভৱিষ্যতৰ, সেইটোৱে এটা কথা কৈছোঁ যে আমি আমাৰ দুটা তিনিটা আমাৰ কৰিব লগা কাম আছে। এটাটো হ'ল আমি কাৰিকুলামত হাতীৰ সংৰক্ষণৰ কথাও আমি ভৰাব লাগিব, যাতে আমি ল'ৰা ছোৱালীক এতিয়াৰ পৰা হাতীৰ কথা, হাতীৰ যাতে মানে কনজাৰ্ভেশ্যন ভেলুটো এপ্ৰিচিয়েট কৰিব জানো, যে হাতী থাকিলে আমাৰ জংঘলখনো থাকিব, সেইটো আমি সকলোকে শিকাব লাগিব,
1: সৰুৰ পৰাই শিকাব লাগিব।
0: সেইটো এটা কথা। দুই নম্বৰ কথাটো আমাৰ যিবিলাক বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ মানুহবিলাক আছে তেওঁলোককো একাউণ্টেবল কৰিব লাগিব, অকল ফৰেষ্ট ডিপাৰ্টমেণ্টেই লাগি থাকিলে নহ'ব, ফৰেষ্ট ডিপাৰ্টমেণ্টে লাগি দিব, তেওঁলোকে জংঘলৰ ভিতৰত লাগিব, বাহিৰত নোৱাৰে। এতিয়া চাপ'জ ধৰক ৰেল লাইনৰ প্ৰায় হাতী মৰে, সেইবিলাক কেনেকুৱা কোনো ইণ্ডিয়ান ৰেলৱে একাউণ্টেবল হ'ব লাগিব। আৰু এতিয়া আৰু আটাইতকৈ ডাঙৰ কথা হৈ আছে আমাৰ অসমত যিহেতু লুক ইষ্ট পলিচিৰ কাৰণে যথেষ্টখিনি ডেভেলপমেণ্ট হৈ আছে, ৰাস্তা ঘাট ৰেলৱে ডেম বহুত বস্তু হৈ আছে, আৰু সেইবিলাক ক্ষেত্ৰত যাতে আমি ডেভেলপমেণ্টটো হ'বই লাগিব, কিন্তু প্ৰপাৰ মিটিগেশ্যন যাতে হয়। চাপ'জ দলং এখন হ'ল, দলংখনৰ তলেদি যাতে হাতীটো পাৰ হৈ যাব পাৰে,
1: যিটো হাতী কৰিডৰ,
0: হাতী কৰিডৰ বুলি কয়, বা ধৰক এতিয়া জংঘলৰ মাজেদি যদি ৰেলৱে ৰাস্তা ৰেলৱে হয়, সেইটো যাতে ৰেলখন ওপৰেদি যায়, তাত হাতীটো যাতে তলেদি যায়,
1: সেইটো মানে সংৰক্ষিত হ'ব লাগিব,
0: সেনেকুৱাবিলাক ব্যৱস্থা যদি কৰা যায়, এডভান্স ব্যৱস্থাবিলাক, আৰু তাৰপিছত এতিয়া নতুন নতুন টেকনলজিবিলাক আছে, সেইবিলাকো কৰা যায়, এতে এজ এ হ'ল হলিষ্টিক এপ্ৰ'চ যদি লয়, তেতিয়াহে হাতী সংৰক্ষণ হ'ব আৰু তেতিয়া ভৱিষ্যতে থাকিব। আমিতো আশা কৰিছোঁ হাতীত নিশ্চয় ৰাখিবই লাগিব, অসমত হাতীৰ মানে আজি অত বছৰৰ হাতীৰ এটা সম্পৰ্ক আমাৰ কালচাৰৰ লগত, আমাৰ গোটেই মানে ধৰক যিমানবিলাক আজি কালচাৰ সংগীত সকলোৰে লগত হাতী আমাৰ জড়িত হৈ আছে, সেই কিন্তু সেই সকলোৱে এতিয়া নিজৰ নিজৰ যদি আমি ৰেছপঞ্চিবিলিটি লওঁ, আমি হাতী সংৰক্ষণ কৰিব পাৰিম।
1: এতিয়া আপুনি উল্লেখ কৰিলেই যে হাতী যিহেতু বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহে, গতিকে হাতী সংৰক্ষণৰ বাবে অকল বন বিভাগ নহয় বাকী বিভাগসমূহেও তেখেতসকলেও ভূমিকা ল'ব লাগিব। আপুনি ক'লে যে ৰেল আৰু পদপথৰ, আৰু অন্যান্য কি বিভাগ আছে যি তেওঁলোকে এই সংৰক্ষণৰ ক্ষেত্ৰত ভূমিকা ল'ব পাৰে?
0: আটাইতকৈ ইম্পৰ্টেণ্ট হ'ল এপিডিচিয়েল, আমাৰ পাৱাৰ মিনিষ্ট্ৰী অফ পাৱাৰ, তেখেতসকলৰ কাৰণে এতিয়া তেখেতসকলে বিশেষ কৰি যিবিলাক ঠাইত হাতীৰ সংৰক্ষণ, হাতীবিলাক যিবিলাক গাঁৱত ওলায় সেইবিলাক ঠাইত হয়তো এতিয়া বহুত বেলেগ কিছুমান ষ্টেট আছে অসমৰ ষ্টেট বাহিৰত, যদিহে হাতী ওলায় সেই সময়ত তেওঁলোকে ভল্টেজটো কাটি দিয়ে যাতে হাতীটোক মাৰিব নোৱাৰে মানুহে, সেনেকুৱা ধৰণৰ কৰি আছে। হয়তো তেওঁলোকে ইনচুলেটেড ৱেয়াৰ কৰিব পাৰে, কিন্তু এই প্ৰথম কথাটো আমাৰ বেছি মৰি আছে ইলেক্ট্ৰিকেশ্যন, সেইটো পাৱাৰ APDCL বা পাৱাৰ মিনিষ্ট্ৰী পাৱাৰ তেওঁলোকে যথেষ্টখিনি গুৰুত্ব ল'ব লাগিব, ৰেলৱেৰ পৰা ল'ব লাগিব। তাৰপিছত আৰু এটা যথেষ্টখিনি হয় আমাৰ বিশেষ কৰি গড় কাপ্তানী বিভাগো আছে, আৰু আৰু আমি অলৰেডি চাহ বাগিচাৰ কথা ক'লোৱেই, চাহ বাগিচাৰ সংৰক্ষণৰ ভূমিকা আছে। তাৰপিছত এগ্ৰিকালচাৰ,
1: মানে চাহ বাগিচাখনো য'ত পতা হয়, যদি নতুনকৈ এখন চাহ বাগিচা পতা হৈছে, সেই হাতী অহা যোৱা কৰা পথটো বাদ দি পেলাই কৰিলে নিশ্চয়
0: সেইটো কৰিব পাৰিলেতো খুবেই ভাল, নহ'লেও অন্ততঃ যাতে তেওঁলোকে এলাও কৰে। আৰু এটা আমাৰ ডিপাৰ্টমেণ্ট আছে ডিষ্ট্ৰিক্ট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি, যিহেতু এটা আমাৰ হাতীটোক আমাক ষ্টেট ডিজাষ্টাৰ হিচাপত, হাতী আৰু মানুহৰ সংঘাতটো ষ্টেট ডিজাষ্টাৰ হিচাপত ডিক্লেয়াৰ কৰিছে, এতিয়া তেওঁলোকৰো যথেষ্টখিনি ৰোল আছে। ফৰ এক্সাম্পল এতিয়া ধৰক তেওঁলোকে এলাৰ্ট দিয়ে, যেনেকুৱা বানপানীৰ ক্ষেত্ৰত এলাৰ্ট দিয়ে, সেনেকুৱা সেইবিলাক ক্ষেত্ৰত হাতীৰ কাৰণেও কৰাটো উচিত, তেতিয়াহে প্ৰত্যেকখন ডিষ্ট্ৰিক্ট ডিজাষ্টাৰতে মানে যদি ব্যৱস্থা কৰে হাতীৰ কাৰণে, মই ভাবোঁ তেওঁলোকৰো গুৰুত্বপূৰ্ণ হিচাপত ল'ব লগা আছে।
1: হয়, শেষত আপুনি কি ক'ব?
2: শেষত মই এটাই কথাই ক'ব বিচাৰোঁ যে আমি যদি সমস্যাটো মানুহ আৰু হাতীৰ উভয়ৰে দৃষ্টিৰ পৰা চাওঁ, বহুত ক্ষেত্ৰত আমি মানুহৰ দৃষ্টিৰ পৰাই চাওঁ, হাতীৰ দৃষ্টিৰ পৰা চোৱা নাযায়, গতিকে সমস্যাটো যে মানুহৰতো অসুবিধাবিলাক আমি সকলোৱে জানো, কিন্তু হাতীৰতো যিহেতু মুখেদি কথা ক'ব নোৱাৰে, হাতীৰ কথাখিনি আমি অনুভৱ কৰিব নোৱাৰোঁ, গতিকে এই গোটেই সমস্যাটো যে হাতীৰ, যেনেকৈ ধৰক তেখেতে কৈছে যে হাতীৰ অহা যোৱা কৰা ৰাস্তা, তাৰ বাসভূমি, তাৰ খাদ্য, তাৰ অন্যান্য তাৰ যিবিলাক প্ৰয়োজন আছে জীৱনটো হেৰি কৰাৰ কাৰণে, জীয়াই ৰখাৰ কাৰণে, গতিকে এই প্ৰয়োজনখিনি যদি আমি পূৰ্ণ কৰি ৰাখিব পাৰোঁ, তাক অহা যোৱা কৰা ৰাস্তা দিব পাৰোঁ, আৰু মানুহক আমি বুজাবই লাগিব, কাৰণ মানুহৰ লগতে আমিতো হাতীৰ লগত কথা পাতিব নোৱাৰোঁ,

0: মানুহৰ লগতে কথা পাতি হাতীখিনিক আমি বচাব লাগিব, আৰু সকলোৰে এটা অংশীদাৰিত্ব থাকিব লাগিব। যিহেতু হাতীয়ে
1: কথা পাতিব নোৱাৰে কিন্তু হাতীয়ে বেছ
0: বহুত বুজি পায়, সকলো বুজি, আটাইতকৈ বুদ্ধিয়ক প্ৰাণী। গতিকে এনেকৈ প্ৰাণী এটাক আমি যদি জীয়াই ৰাখিব বিচাৰোঁ, আমাৰ সমাজৰ সকলো স্তৰৰ মানুহৰ এটা লাগিব আমাৰ ভূমিকা। আৰু সকলোৱে মিলিজুলি কৰিলে, অসমত ইমান ডাঙৰ জংগল আছে এতিয়াও, এতিয়াও ধৰক বিভিন্ন জংগলৰ লগত আমাৰ বাকী ষ্টেট আৰু হেৰি ভূটানৰ লগত আমাৰ কানেকশ্যন আছে, সেইবিলাক জংগল আছে, গতিকে বাসভূমি এতিয়াও কিছু পৰিমাণে আছে। আৰু গতিকে আমি সকলোৱে যদি মিলিজুলি কাম কৰোঁ, সকলোৱে নিজৰ দায়িত্বখিনি পালন কৰি চলোঁ, তেতিয়াহ'লে নিশ্চয় অসমত ভৱিষ্যত আছে হাতীৰ।
1: মানে প্ৰত্যেকজন মানুহেই সজাগ হোৱাটো উচিত। হয়, আমি যি বিষয় লৈছিলোঁ আজি, অসমত হাতী সংৰক্ষণ আৰু ইয়াৰ ভৱিষ্যত, সেই সম্পৰ্কে আপোনালোকে বহুতো বিষয়ত আলোকপাত কৰিলে। আমাৰ শ্ৰোতাসকলেও নিশ্চয় এই যিখিনি আপোনালোকে আলোকপাত কৰিলে বিষয়সমূহ চালি জাৰি চাই এই হাতী সংৰক্ষণৰ ক্ষেত্ৰত নিজৰ ভূমিকা, যিসকলে হাতীৰ উপদ্ৰৱ পাই আছে বা হাতী আৰু মানুহৰ যি মাজেৰে যিটো যায় কৰিডৰৰ ওচৰত থাকে, তেওঁলোকে নিশ্চয় এই বিষয়ত সজাগ হ'বলৈ সুবিধা পাব। আজিৰ আলোচনা আমি ইমানতে সামৰণি মাৰিছোঁ। আপোনালোক দুয়োকে ধন্যবাদ জনাইছোঁ। নমস্কাৰ।
2: নমস্কাৰ।
1: ইমানপৰে শ্ৰোতাসকলে অসমত হাতী সংৰক্ষণ আৰু ইয়াৰ ভৱিষ্যত সম্পৰ্কে আলোচনাটি শুনিলে। আলোচনাটিত অংশগ্ৰহণ কৰিলে বিভূতি প্ৰসাদ লহকৰ আৰু হিতেন কুমাৰ বৈশ্যই, আঁতৰিলে কৃতাঞ্জলি বৰ্মনে। নতুন দিগন্ত অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। কৃতাঞ্জলি বৰ্মনৰ সহযোগত অনুষ্ঠানটি প্ৰযোজনা কৰিলে প্ৰবাল কুমাৰ শৰ্মাই।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: বিদ্যার্থীর অনুষ্ঠান প্রাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভেটিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্র অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আৰম্ভ কৰিছোঁ আধুনিক গীতৰ অনুষ্ঠান। অনুষ্ঠানত পুনতে শুনাবলৈ লৈছোঁ বীৰেন্দ্ৰনাথ দত্তৰ কণ্ঠৰ এই গীতটি।

0: আধুনিকতাৰ অনুষ্ঠানটি ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM 100.8 MHz।

এইবাৰ শুনাবলৈ লৈছোঁ এৰাবাটৰ সৰু ছবিখনৰ এটি গীত, শিল্পী লতা মংগেশকাৰ, হেমন্ত মুখাৰ্জী আৰু ভূপেন হাজৰিকা।

0: বিপ্লৱী ছবিত সেয়া আছিল ভূপেন হাজৰিকা আৰু সহশিল্পীসকল। চিত্ৰগীত অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটী মহাবাহু। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জ আৰু FM-ৰ 101.6 মেগাহাৰ্জত। খন্তেক পাছতে নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। নিশাৰ আঞ্চলিক বাতৰি পঢ়িছোঁ পৰিস্মিতা দিহিঙীয়াই। ধেমাজি জিলাৰ গোগামুখৰ অসম অৰুণাচল সীমান্তৱৰ্তী মিংমাং বদতিত যোৱা সোমবাৰে সংঘটিত গুলীচালনাৰ ঘটনাৰ ফলত সৃষ্টি হোৱা পৰিস্থিতি সন্দৰ্ভত আজি সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰাই, ধেমাজিৰ বিধায়ক তথা মন্ত্ৰী ডাঃ ৰণোজ পেগুকে ধৰি কেইবাটাও সংগঠনৰ প্ৰতিনিধিৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। ধেমাজি জিলায়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত এই বৈঠকত আটাচু, টাইপা, বীৰ লাচিত সেনা, অসম জাতীয়তাবাদী যুৱ সন্মিলন, অসম জাতীয়তাবাদী যুৱ পৰিষদ, সোণোৱাল কছাৰী ছাত্ৰ সন্থা, ঐক্য মঞ্চ আৰু অসমীয়া যুৱ মঞ্চকে ধৰি বহুকেইটা সংগঠনৰ প্ৰতিনিধিৰ লগতে চিচিবৰ গাঁৱৰ বিধায়ক জীৱন গগৈ আৰু জিলা প্ৰশাসনৰ বিষয়াসকলে অংশগ্ৰহণ কৰে। মন্ত্ৰী শ্ৰীবৰাই কয় যে অসম চৰকাৰে ইতিমধ্যে অৰুণাচল প্ৰদেশৰ সৈতে আলোচনাৰ মাধ্যমেৰে সীমা সমস্যা সমাধানৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিছে। অসম আৰক্ষীয়েও ঘটনাটোৰ বাবে দায়ী ব্যক্তিসকলৰ বিৰুদ্ধে আইন অনুসৰি ব্যৱস্থা গ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে বুলি তেওঁ জানিবলৈ দিয়ে। অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱেও এই ঘটনাৰ সৈতে জড়িতসকলৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। শ্ৰীবৰাই সীমান্ত অঞ্চলত শান্তি, সম্প্ৰীতি আৰু ভাতৃত্ববোধ অটুট ৰাখি দল সংগঠনসমূহক প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে দুয়োখন ৰাজ্যৰ জনসাধাৰণৰ মাজত শান্তি, সম্প্ৰীতি আৰু সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক অক্ষুণ্ণ ৰখাৰ বাবে সহযোগিতা আগবঢ়াবলৈ সকলোৰে প্ৰতি আহ্বান জনায়।
2: সিদিনা যিটো ঘটনা সংঘটিত হ'ল, বৰ আনফৰ্চুনেট এটা ইনচিডেণ্ট। আমি তীব্ৰ গৰিহণা দিছো আৰু আমি খুব উদ্বেগ প্ৰকাশ কৰিছো এই বিষয়টোলৈ। মাননীয় মুখ্যমন্ত্ৰী উদ্বিগ্ন, ডক্টৰ পেগু ডাঙৰীয়াই কালি অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে আলোচনা কৰাৰ পাছত অৰুণাচলৰ মুখ্যমন্ত্ৰীগৰাকীৰ সৈতেও কথা বতৰা পাতে আৰু তেখেতক কথা দিছে, তেখেতেই ভালকে ক'ব। গতিকে আজি যি আলোচনা হ'ল, আলোচনাত সকলোৱে এটা কথা বিচাৰিছে যে যিবিলাক ঘটনাৰ লগত জড়িত হ'ল তেওঁলোকক ইমিডিয়েটলি প্ৰচলিত আইনৰ আধাৰত তেওঁলোকক যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু অসম চৰকাৰে যিহেতু কেছটো ইয়াত অসম পুলিচে ৰেজিষ্টাৰ কৰিছে, টেষ্ট অফ অকাৰেঞ্চটো অসম, এইটো অৰুণাচল নহয়। গতিকে এইটো আমি সীমা সমস্যাৰ লগত আমি একেলগ কৰিব খোজা নাই, এইটো এটা ল এণ্ড অৰ্ডাৰ প্ৰব্লেম। গতিকে আমাৰ পুলিচে যিখিনি ব্যৱস্থা গ্ৰহণ কৰিব লাগে অসমৰ মাটিত পালে সেইখিনি কৰিব।
1: এই বৈঠকৰ পাছতে মিচিং ছাত্ৰ সংগঠন TMPK অৰুণাচলৰ বিৰুদ্ধে কালিৰে পৰা গ্ৰহণ কৰা অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী সাময়িকভাৱে স্থগিত ঘোষণা কৰিছে। কৃষিমন্ত্ৰী পীযুষ হাজৰিকা আজি কামৰূপ মহানগৰৰ খেত্ৰীত থকা ইণ্ডো ইজৰাইল পাচলি উৎকৃষ্টতা কেন্দ্ৰ পৰিদৰ্শন কৰি কেন্দ্ৰটোৰ সামগ্ৰিক অগ্ৰগতি তথা অনাগত দিনৰ কাম কাজৰ বুজ লয়। তেওঁ লগতে অসমত উদ্যান শস্য খণ্ডক নতুন গতি প্ৰদানৰ লক্ষ্যৰে জলবায়ু নিয়ন্ত্ৰিত পুলি উৎপাদন কেন্দ্ৰ আৰু অত্যাধুনিক সেউজ গৃহৰ আন্তঃগাঁথনি পৰিদৰ্শন কৰি মাটি নোহোৱাকৈ উৎপাদন কৰা বিলাহী, কেপচিকাম, তিয়ঁহৰ দৰে বাণিজ্যিক শস্য উৎপাদন সন্দৰ্ভত আলোচনা কৰে। মন্ত্ৰীগৰাকীয়ে

0: ৰাজ্যটোৰ বিকাশৰ দিশত ক্ষিপ্ৰতাৰে কাম আগুৱাই নিবলৈ সংশ্লিষ্ট বিষয়া তথা বিশেষজ্ঞসকলক আহ্বান জনায়। উল্লেখযোগ্য যে উত্তৰ পূব আৰু হিমালয় পাদদেশীয় ৰাজ্যসমূহৰ বাবে উদ্যান শস্য অভিযানৰ অধীনত স্থাপন কৰা এই কেন্দ্ৰই অত্যাধুনিক আৰু সুৰক্ষিত কৃষি পদ্ধতি, উচ্চ উৎপাদন ক্ষমতা আৰু ৰোগমুক্ত পুলি যোগানেৰে ৰাজ্যৰ কৃষকসকলক সবল কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰী অশোক সিংহলে আজি জিলাখন ভ্ৰমণ কৰি কেইবাটাও কাৰ্যসূচীত অংশ লয়। মন্ত্ৰীগৰাকীয়ে প্ৰথমে ধুবুৰী গৌৰীপুৰ জিলা উন্নয়ন প্ৰাধিকৰণ কাৰ্যালয় উদ্বোধন কৰে। মন্ত্ৰীগৰাকীয়ে জিলায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলাখনৰ সকলো বিভাগৰ মুৰববীসকলৰ সৈতে এখন পৰ্যালোচনা সভাত অংশ লয়। শ্ৰীসিংহলে জলজীৱন মিছনৰ অধীনত বিদ্যালয়সমূহত স্থাপন কৰা আইৰণ ফিল্টাৰসমূহ নিয়মীয়াকৈ পৰিষ্কাৰ কৰিবলৈ জনস্বাস্থ্য কাৰিকৰী বিভাগক নিৰ্দেশ দিয়ে। সমাজ কল্যাণ বিভাগৰ অধীনত জিলাখনত ৰূপায়ণ হোৱা 1524 আঁচনিৰ ভিতৰত 337 আঁচনিহে কাৰ্যক্ষম হোৱাক লৈ মন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত জিলা আয়ুক্তক নিয়মীয়াকৈ প্ৰকল্পৰ কামসমূহ নিৰীক্ষণ কৰি শীঘ্ৰেই সম্পন্ন কৰিবলৈ নিৰ্দেশ দিয়ে। যশস্বী সাহিত্যিক, কেইবাখনো ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত চলচ্চিত্ৰ পৰিচালক ডঃ ভৱেন্দ্ৰনাথ শইকীয়াৰ 23 সংখ্যক মৃত্যুবাৰ্ষিকী উপলক্ষে আজি পাঠশালাৰ জ্যোতিনগৰৰ আবাহনৰ চৌহদত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। আবাহন থিয়েটাৰৰ প্ৰতিষ্ঠাপক প্ৰযোজক কৃষ্ণ ৰয়ে সাহিত্যিকগৰাকীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰি শ্ৰদ্ধা নিবেদন কৰে। অনুষ্ঠানত ভ্ৰাম্যমান থিয়েটাৰক মৰ্যাদাপূৰ্ণ আসনত অধিষ্ঠিত কৰোৱাত ডঃ ভৱেন্দ্ৰনাথ শইকীয়াৰ অৱদান তথা পাণ্ডিত্যৰ বিষয়ে আলোচনা কৰা হয়। সাহিত্যিকগৰাকীৰ সপোনৰ প্ৰকল্প আৰোহণতো আজি বিভিন্ন কাৰ্যসূচীৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। নিশাৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আৰম্ভ কৰিছোঁ গজলৰ অনুষ্ঠান। পুনতে শুনাবলৈ লৈছোঁ জগজিৎ সিং আৰু চিত্ৰা সিঙৰ কণ্ঠৰে এটি গজল।

শ্ৰোতাসকলে গজল শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ মিতালী আৰু ভূপিন্দৰ সিঙৰ কণ্ঠৰ এটি গজল।

বৰষুণৰ প্ৰতিটো টোপাল সঞ্চয় কৰক, আমাৰ ভৱিষ্যত সুৰক্ষিত কৰক। আপোনাৰ ওচৰৰ পুখুৰী, খাল আদিৰ গেদ আৰু জাবৰ পৰিষ্কাৰ কৰিবলৈ বৰষুণৰ পানী সৰ্বাধিক পৰিমাণে সঞ্চয় কৰাৰ ব্যৱস্থা কৰক।

0: আকাশবাণী গুৱাহাটী আলোচনাৰ অনুষ্ঠানত এতিয়া শুনক ডিজিটাইজিং অসম এই প্ৰকল্প বিষয়ক এটি আলোচনা। আলোচনাটিৰ আঁত ধৰি এয়া ঋতুপৰ্ণ দাস।
1: নমস্কাৰ সাদৰ শ্ৰোতা, আজিৰ আলোচনাৰ অনুষ্ঠানত আমি এটি এনে আকৰ্ষণীয় আৰু প্ৰয়োজনীয় বিষয় লৈ আপোনালোকৰ সন্মুখলৈ আহিছোঁ, যি বিষয়ে জানিলে আপোনালোক আনন্দিত হোৱাই নহয় বহু পৰিমাণে উপকৃতও হ'ব। ডিজিটাইজিং অসম, আজিৰ যুগত আমি প্ৰায়ে ডিজিটেল প্ৰযুক্তিৰ সৈতে জড়িত হৈ পৰিছোঁ আৰু আমাৰ জীৱনটো ডিজিটেল প্ৰক্ৰিয়াৰেই যেন এটা অংশ হৈ পৰিছে, সেই দৌৰত আমিও চামিল হৈছোঁ। এই ডিজিটাইজিং অসমনো কি, এই প্ৰকল্পৰ বিষয়ে কথা পাতিবলৈ আমাৰ ষ্টুডিঅ'ত দুগৰাকীকৈ অতিথি এই মুহূৰ্তত উপস্থিত আছে। তাৰ এগৰাকী হৈছে অসমৰ এগৰাকী বিশিষ্ট সাংবাদিক আৰু নন্দ তালুকদাৰ ফাউণ্ডেশ্যন, যি এই প্ৰকল্পৰ আৰম্ভণি কৰিছে। এই ফাউণ্ডেশ্যনৰ মূল কৰ্ণধাৰ শ্ৰীযুত মৃণাল তালুকদাৰ ডাঙৰীয়া, আপোনাক আলোচনালৈ আদৰণি জনাইছোঁ।
2: ধন্যবাদ।
1: আমাৰ এই আলোচনাৰ আনগৰাকী অতিথি অসমৰ এগৰাকী বিশিষ্ট শিশু বিশেষজ্ঞ, অসমৰ শিক্ষা আন্দোলনটোৰ এগৰাকী অগ্ৰণী কৰ্মকৰ্তা, এগৰাকী অগ্ৰণী পৰিকল্পক, অসমৰ এগৰাকী বিশিষ্ট লেখক ডাক্টৰ নাৰায়ণ শৰ্মা ডাঙৰীয়া, আপোনাকো আদৰণি জনাইছোঁ।
3: ধন্যবাদ।
1: মৃণাল তালুকদাৰ ডাঙৰীয়াৰ পৰা প্ৰথমতে জানিব খুজিছোঁ, কি এই ডিজিটাইজিং অসম?
2: ধন্যবাদ। পৈতৃক সম্পত্তি হিচাপে আহৰণ কৰিছিলোঁ দেউতা যোৱাৰ পিছত এটা পুথিভঁৰাল য'ত বহু কিছু আপুৰুগীয়া কিতাপ আলোচনী আছিলে। সেইটো প্ৰায় দেউতা যোৱাৰ পিছৰ পৰা 90 চনমানৰ পৰা অসমৰ মানুহে ব্যৱহাৰ কৰি আহিছে আৰু 2005 চনমানৰ পৰা তাক প্ৰতিষ্ঠিতৰূপে ব্যৱহাৰ কৰি থকাৰ পিছত লাহে লাহে এইটো ফিল কৰা হৈছিলোঁ যে এই কিতাপবিলাক কিমান দিনলৈ থাকিবগৈ আৰু কেনেকৈ তাক আৰু বহলভাৱে ৰাখিব পৰা যায়গৈ। তেনেকেই কিতাপবিলাকক ডিজিটাইজেশ্যন কৰি আধুনিক প্ৰযুক্তিবিদ্যাৰে মোবাইলত, এটা লেপটপত, এটা পেডত সকলোৱে সকলো ঠাইৰ পৰা সহজতে চাব পৰা এটা বুদ্ধি কৰিব পাৰি নেকি, সেই বুদ্ধিৰেই সেই লাইব্ৰেৰীটোৰ পৰা আৰম্ভ কৰি আজি যোৱা 4 বছৰত আগবাঢ়ি গৈ এটা সামূহিক প্ৰকল্পৰ মাজেৰে, যদিও আমি ইনিচিয়েট কৰিছোঁ কিন্তু ডক্টৰ নাৰায়ণ শৰ্মাৰ নেতৃত্বত থকা অসম জাতীয় বিদ্যালয়ৰ শৈক্ষিক আৰু আৰ্থসামাজিক যিটো ন্যাস, সকলোৱে মিলি আৰু বাকী অসংখ্যজনে আমাক সহায় কৰিছে কৰি এই প্ৰকল্প এটা থিয় কৰা, য'ত আজি 27 লাখতকৈ অধিক পৃষ্ঠাৰ অসমীয়া কিতাপ, আলোচনী, সাঁচিপাত, যিবিলাক লুপ্তপ্ৰায় ভাষা, চাহপাত, অসমীয়া ছবি জগতৰ কিছু কথাৰে সমৃদ্ধ হৈ আছেগৈ। বোধ কৰোঁ এইটোৱেই একমাত্ৰ প্ৰকল্প য'ত অসম জাতীয় বিদ্যালয়, আৰ্থসামাজিক ন্যাস, সদৌ অসম ছাত্ৰ সন্থা, অসম সাহিত্য সভা, অসম চৰকাৰ, মুখ্যমন্ত্ৰী নিজে আৰু কেইবাটাও পাব্লিক ছেক্টৰ আণ্ডাৰটেকিং, যেনেকৈ অইল, ONGC, নুমলীগড় ৰিফাইনেৰী আৰু বহুত সদাশয় ব্যক্তি ইয়াত অংশগ্ৰহণ কৰি আগুৱাই নিয়াত সহায় কৰি আজি এই বিশাল প্ৰকল্পটো এটা সামূহিক প্ৰকল্পৰ মাজেৰে গোটেই ভাৰতবৰ্ষতে এটা অতি টনকিয়াল আৰু অতি সমৃদ্ধশালী আৰু অতি বিখ্যাত হৈ পৰা ডিজিটেল ৰিপজিটৰী বুলি পৰিগণিত হৈ আহিছে।
1: ইয়াত কোনবোৰ গ্ৰন্থ এতিয়ালৈকে সন্নিৱিষ্ট হৈছে?
2: 1980 চনৰ আগৰ, আমি কপিৰাইট এক্টত ভায়লেট নকৰি পেলাই 1980-82 চনৰ আগৰ প্ৰায় সকলোবোৰ কিতাপ, সকলোবোৰ আলোচনী য'তে পাইছোঁ যেনেকৈ পাইছোঁ তাক সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। বিশেষকৈ আলোচনীৰ ক্ষেত্ৰত আমি ক'ব পৰা হৈছোঁ যে অৰুণোদয়ৰ পৰা গৰিয়সী সাতসৰলৈকে সৰহসংখ্যক আলোচনীয়ে পোৱা যায়গৈ, 2-1খন এতিয়াও নোপোৱা অৱস্থাত আছে, যদিও যি প্ৰচলিত আপোনাৰ ৰামধেনু কৰক, আবাহন

0: কৰক বাঁহী জোনাকৰ পৰা প্ৰান্তিকৰ সমগ্ৰ 40 বছৰ, গৰিয়সীৰ 25 বছৰ, সাতসৰি এই সকলোবোৰক ৰখা হৈছে আৰু এতিয়ালৈকে তাক বিনামূলীয়াকৈ ৰখা হৈছে আৰু পৰৱৰ্তী পৰ্যায়ত আপোনাৰ পিছত মই কথা জনাব পাৰিম, কিন্তু এইখিনিলৈকে মোৰ প্ৰথমতে এইখিনি জনাইছোঁ।
1: ঠিক আছে, এই পদক্ষেপত আপোনালোকক সহায় কৰিবলৈ আগবাঢ়ি আহিল অসম জাতীয় বিদ্যালয় শিক্ষা আৰু আৰ্থ সামাজিক ন্যাস, আপুনি এই বিষয়ে উল্লেখ কৰিছে। এই ন্যাসৰ সচিব শৰ্মা ডাঙৰীয়া যিহেতু আছে, আপোনালোক এই প্ৰকল্পৰ সৈতে কেতিয়াৰ পৰা আৰু কেনেকৈ আৰু কিয় জড়িত হৈ পৰিল?
2: অসম জাতীয় বিদ্যালয় শৈক্ষিক আৰু আৰ্থ সামাজিক ন্যাসৰ স্বাভাৱিকতে মূল কামটো এখন ভাল শিক্ষানুষ্ঠান আৰু এটা ভাল শিক্ষা ব্যৱস্থা পোষকতা কৰাটোৱেই আছিল, আৰু সেই সূত্ৰে আমি অসম জাতীয় বিদ্যালয় শিক্ষানুষ্ঠানখন জন্ম দিছিলোঁ আৰু পৰৱৰ্তী সময়ত অসমৰ বিভিন্ন প্ৰান্তত কেইবা হাজাৰ জাতীয় বিদ্যালয় ইতিমধ্যে গঢ়ি উঠিছে। কিন্তু আমাৰ যিটো ন্যাসৰ নাম যে শৈক্ষিক আৰু আৰ্থ সামাজিক ন্যাস, গতিকে আমাৰ লক্ষ্যটো একমাত্ৰ যে ক্লাছ টেনলৈ বা ক্লাছ টুৱেলভলৈকে ল'ৰা ছোৱালী শিক্ষাদান কৰি তাৰ পৰা উত্তীৰ্ণ হৈ গ'ল, এই কথাটোত আমি সীমাবদ্ধ ৰাখিব আগৰ পৰাই খোজা নাছিলোঁ। অসমৰ সমাজ জীৱনৰ কাৰণে, সাংস্কৃতিক জীৱনৰ কাৰণে বিভিন্ন ধৰণৰ ক্ষেত্ৰত আমি কি ধৰণে অৱদান আগবঢ়াব পাৰোঁ, কাৰণ আমাৰ গোটেই অসমীয়া মানুহখিনি বা অসমৰ অসমীয়া জাতিয়ে কওক বা অসমৰ বিভিন্ন জাতি উপজাতি সকলোৰে কাৰণে সামগ্ৰিকভাৱে আমি কি ধৰণৰ কাম কৰিব পাৰোঁ, এই গোটেই কথাবোৰ আমাৰ লক্ষ্যত আছিলেই। স্বাভাৱিকতে আৰম্ভণিতে আমি সকলো কথাত হাত দিব পৰা নাছিলোঁ, ক্ৰমান্বয়ে আমি আমাৰ কামৰ পৰিসৰটো অকল শিক্ষাদান, বিদ্যালয় শিক্ষাদানৰ বাহিৰেও এনে বিভিন্ন কথাত আমি আচলতে সম্প্ৰসাৰিত কৰিছোঁ। আন বহুতো তেনেকুৱা এক্টিভিটি আছে ক্লাছৰুমৰ বাহিৰৰ, আৰু তেনেকুৱা এটা কাম, অন্যতম গুৰুত্বপূৰ্ণ কাম যিটো নন্দ তালুকদাৰ ফাউণ্ডেশ্যনে আৰম্ভ কৰিছিল, আমি এনে মই গম পাই আছিলোঁ এনেকুৱা কামটো চলি আছে বুলি এটা সীমিত পৰিসৰত। আমি যেতিয়া মৃণাল তালুকদাৰ ডাঙৰীয়াৰ লগত আমাৰ কথা বতৰা হ'ল, এই বিষয়ে আলোচনা হ'ল যে এনেকুৱা এটা প্ৰকল্প কেনেকৈ আগবঢ়াই লৈ যাব পাৰি, আৰু আৰ্থিক সীমাবদ্ধতা এটা আছেই, তেখেতে বহুত কষ্ট কৰি বিভিন্নজনৰ পৰা সহায় বিচাৰি এইধৰণে চলাই আছিল, আমি ন্যাসতো কথাটো আলোচনা কৰিলোঁ যে গতিকে লক্ষ্যটো যিহেতু একেই, আমাৰ অসমৰ ঐতিহ্য, সংস্কৃতি, ভাষা, সাহিত্য এইখিনি সংৰক্ষণ নহ'লে আগৰ আমি ইতিহাসটো নাজানিলে বৰ্তমানৰ প্ৰজন্ম ভৱিষ্যতলৈ আগবঢ়াই লৈ যাব নোৱাৰিম অদক্ষতা সহকাৰে। গতিকে আমি অনুভৱ কৰিলোঁ যে এই তেখেতৰ যিটো প্ৰকল্প, এই পুথি পাজি আলোচনী যিমানখিনি এতিয়ালৈকে ডিজাইজ কৰা হ'লে গোটেই কথাখিনি আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে অতি লাগতিয়াল কথা। গতিকে আমাৰ ন্যাসৰ লক্ষ্যৰ লগত একেবাৰে সম্পূৰ্ণ মিল থকা এটা কাম, গতিকে আমি ঠিক কৰিলোঁ যে আমিও এই প্ৰচেষ্টাটোত বা প্ৰকল্পটোত জড়িত হৈ লওঁ। তেখেতৰ লগত মত বিনিময় হ'ল আৰু আমি আগবাঢ়ি আহিলোঁ যে ইয়াত আমি যথাসম্ভৱ আমাৰ ন্যাসৰ পৰা সহায় কৰিম, সহায় সহযোগিতা কৰিম। আৰ্থিক কথাটো আছেই তাত, অন্য ধৰণে শাৰীৰিকভাৱেও যত যি ধৰণৰ সহায় সহযোগিতা লাগে সেইমৰ্মে আমি এখন চুক্তি এখন কৰিলোঁ। চুক্তি কথাটো এটা আনুষ্ঠানিকতা, আমি এইটো প্ৰতিশ্ৰুতিবদ্ধ যে এই প্ৰচেষ্টাটোত আমি ন্যাসে আমাৰ অসমীয়া ভাষা, সাহিত্য, শিক্ষা সকলো কথাৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি ভৱিষ্যত প্ৰজন্মক এটা শক্তিশালী অতীত আৰু শক্তিশালী বৰ্তমানটো উপহাৰ দিয়াৰ কাৰণে এই প্ৰচেষ্টাটোত আমি যিমান দিনলৈকে পাৰোঁ, আৰু আমি ভাবিছোঁ ইয়াৰ কোনো সীমা নাই, যেতিয়ালৈকেতো প্ৰয়োজন হৈ থাকিব আমি ইয়াৰ লগত জড়িত হৈ থাকিম।
1: আপোনালোকৰ ন্যাসৰ ফালৰ পৰা কাৰিকৰী সহযোগ আগবঢ়োৱা হৈছে?
2: কাৰিকৰী কথাটো আমি কৰা নাই, কাৰণ গোটেই কামটো ডিজিটাইজেশ্যনৰ যিখিনি প্ৰক্ৰিয়া নন্দ তালুকদাৰ ফাউণ্ডেশ্যনৰ কাৰ্যালয়তে মূলত সেইটো হৈছে, এতিয়া ক্ষেত্ৰভিত্তিকো হৈছে, বিভিন্ন ঠাইত স্কেনাৰ মেচিন লৈ গৈ পেলাই কৰিছে, আৰু এইটো প্ৰকল্পত এনেকুৱা বিশেষজ্ঞ লোক জড়িত আছে, অভিজিৎ ভূঞা আছে, গোটেই ছফ্টৱেৰ বা এনেকুৱা কামখিনি মৃণাল তালুকদাৰৰ টীম এটা আছেই, সেই পৰ্যায়ত আমি যোৱা নাই। আমি মূলত যিটো আৰ্থিক কাৰণ, এটা ৱেবছাইট যদি ছাৰ্ভাৰ এটা চলি থাকিব লাগে তাৰ কাৰণে লাগে, মানুহখিনিক স্কেন কৰাৰ কামত যিখিনি মানুহ নিয়োজিত হৈ আছে তেওঁলোকৰ কাৰণে এটা মাহেকীয়া খৰচ এটা থাকে, অন্যান্য বহুত কথাই খৰচে আছে, গতিকে আমি আৰ্থিক সমস্যাই যাতে ইমান এটা মহান প্ৰকল্প যাতে বাধাগ্ৰস্ত কৰিব নোৱাৰে সেই কথাটোৰে আমাৰ মূল লক্ষ্য হিচাপে আমি ন্যাসৰ ফালে মূলত এতিয়া সেইটোৱে আমি কৰিছোঁ, আৰু প্ৰয়োজন সাপেক্ষে যি ধৰণৰ আমাৰ কাৰণে সম্ভৱ সহযোগিতাৰ ক্ষেত্ৰত আমি যিখিনি পাৰোঁ আমাৰ হেৰিৰে সেইখিনি আমি আগবঢ়াই যোৱাৰ কাৰণে আমি প্ৰতিশ্ৰুতিবদ্ধ হয়।
1: খুব সুন্দৰ পদক্ষেপ লৈছে। তালুকদাৰ ডাঙৰীয়া, জানিব খুজিছোঁ ইয়াত কেৱল ছপা হোৱা কিতাপসমূহকে সামৰি লৈছে নে সাঁচিপতীয়া পুথি আদিৰো ইয়াত সংৰক্ষণৰ ব্যৱস্থাটো আপোনালোকে ৰাখিছে?
0: নহয়, আমি সকলোবিলাকেই ৰাখিছোঁ, কাৰণ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰায় 60,000 সাঁচিপাতৰ পাত আমি ইতিমধ্যেই ডিজিটাইজ কৰি পেলাইছোঁ। ঠিক তেনেকৈ বৰপেটা সত্ৰ, মৰদোৱা সত্ৰ, আনালৈকে ভলণ্টিয়াৰবিলাকে আহি যিখন গোলাঘাট জিলা অতি প্ৰসিদ্ধ খনিকৰ পুথি, সেইখনকো আমি যোৱা ভাদ মাহতেই কৰিব পাৰিছোঁ। মধুপুৰৰ সত্ৰত থকা সাঁচিপাতখিনিকো আমি চেষ্টা কৰিছোঁ। ইয়াৰ বাহিৰেও চাহৰ বিষয়ে আমি কোনো কাগজ পত্ৰ দলিল একো নাপাওঁ। ঠিক তেনেকৈ টাই ফাকে, খামিয়াং আৰু সিংহো ভাষা লুপ্তপ্ৰায়, তাৰেতো কিতাপখিনি বা কাগজখিনি কৰা হৈছেই, অডিঅ' আৰু ভিডিঅ' আৰু সেইখিনিও আমি তাত কৰিছোঁ।

0: একেবাৰে শেহতীয়াভাৱে পবিত্ৰ ডেকা, আমি সকলোৱে জানো বিখ্যাত চিত্ৰ সাংবাদিক, তেখেত সম্পাদক, তেখেতৰ পৰিয়ালৰ ন্যাসৰ পৰা সুবিধা কৰি দিয়াৰ কাৰণে আমি সেই আগৰ বিখ্যাত ৰূপকাৰ ৰংঘৰ, সেই বা বহু অসমীয়া চিনেমাৰ প্ৰথম যিটো এই এটা পাম্পলেট এখন ওলাই যে সেইবিলাকো আমি ৰাখিব পাৰিছোঁ। গতিকে এই গোটেই বস্তুটো অকল সামূহিক, মানুহে নিজে যদি আমাক সহায় নকৰে এইটো সম্ভৱ নহয়। কিন্তু আপোনাক জনাবলৈ এটা অকণমান সুবিধা পাম এইখিনিতে, আমি 31 মাৰ্চত আমি 1.0 তাৰপৰা আমি নিজে কাগজল পাত লুটিয়াই লুটিয়াই স্কেনিং কৰা পৰ্যায়টো এটা তাৰ এটা মাজত এটা বিৰতি আনিছোঁ। তাৰপিছত আমি আৰম্ভ কৰিছোঁ 2.0। 2.0টো জানিবলৈ ভাল পাম। আপোনালোকে অভ্যস্ত গুগলত এটা শব্দ লিখি দিয়ে, তাতে এণ্টাৰ মাৰি দিয়ে, তাৰ ফলত সেই শব্দটো লেখাৰ সকলো বস্তু ওলাই আহে। কল্পনা কৰকচোন, এইটো যদি অসমীয়াত পাৰে সেইটোতো কিমান ডাঙৰ ভাল কথা হ'ব। সেই বস্তুটো আমাৰ নাই, যিহেতু আমাৰ অসমীয়া তথ্যবিলাক কোনোপধ্যেই আমি চব ফটো আকাৰে আছে। সেইকাৰণে আপুনি এটা অসমীয়া শব্দ মাৰি দিলে ফেচবুকত লিখা দুটা এটা কথা কথা উইকিপিডিয়াৰ দুয়োটাৰ বাহিৰে একেবাৰে নোলায়। তো আমি এই 2.76 মিলিয়ন অৰ্থাৎ 27 লাখ অসমীয়া পুথি বা যি দলিল, তাক অপ্টিকেল কেৰেক্টাৰ ৰিকগনিশ্যনৰ মাধ্যমেৰে আমি সেইবিলাকক তাতে কী ৱৰ্ড চাৰ্চেবিলিটি বোলা বস্তুটো আনিব পাৰিছোঁ। অৰ্থাৎ আপুনি চাৰ্চ বাটনটোত হয় টাইপ কৰি দিয়ক ব্ৰহ্মপুত্ৰ বা কনকলতা বা ভূপেন হাজৰিকা বা মুখেদি ক'লেও সি ধুনীয়াকৈ লৈ ল'ব, আৰু এণ্টাৰ মাৰি দিলে ভূপেন হাজৰিকা বা ব্ৰহ্মপুত্ৰ বা নগালেণ্ড বা নগা পাহাৰ, আপুনি দুটা দুটা শব্দ কৰক, দীঘলীয়া নহয়, সেই 27 লাখ পৃষ্ঠাৰ পৰা সকলো উলিয়াই আনি দিয়াৰ ফলত এতিয়া গৱেষণা কৰাৰ কাৰণে একেবাৰে ইমান বেছি সুবিধা হৈছে। আপুনি শুনি ভাল পাব যে গুৱাহাটী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ যিসকলে গৱেষণা কৰি আছে মূলতঃ প্ৰায় 100% মানুহলোকেই আজি এই প্ৰকল্পটোৰ লগত সম্পৃক্ত হৈ আছে, তেওঁলোকে তাৰ পৰা সহায় পাই আছে আৰু কৰিব আছে, আৰু সেইটোৱে আমাৰ এতিয়ালৈকে মূল লক্ষ্য।
1: সাধাৰণ মানুহে ডিজিটাইজিং অসমত কিদৰে এখন কিতাপ বা এটা পুৰণি পৃষ্ঠা বিচাৰিব বা চাৰ্চ কৰিব?
0: assamarchive.org যাব, গৈ পেলাই তাতে আপুনি কিতাপ তাত লিখে দিয়ে বাটনবিলাক পাব, কিতাপ এটা বেলেগ বাটন, আলোচনীৰ এটা বেলেগ, চাহৰ এটা বেলেগ, এণ্ডেঞ্জাৰ লেংগুৱেজ বেলেগ, ছবিৰ কাৰণে বেলেগ, যিটো লাগে জাৰ্নেলখনত মাৰি দিলে আলোচনীত, আৰু আলোচনীত মৰাৰ পিছত এখন দীঘলীয়া তালিকা ওলাব বাওঁফালে ABCDকে
1: এলফাবেটিকেলি
0: তে কিতাপখন আপুনি আলোচনীখনৰ নাম এ আবাহন, বি বাঁহী, অ অৰুণোদয়, চি আৰ ৰামধেনু, যি লাগে ৰামধেনু, ৰামধেনু টিপাৰ লগে লগে ৰামধেনু আমাৰ তাত থকা সংখ্যা বছৰবিলাক ওলাল, ধৰক 40 বছৰ ওলাইছিলে বা 30 বছৰে ওলাল বা 35 বছৰ ওলাই, প্ৰতি বছৰত আকৌ 12টা সংখ্যা আছে ন, সেই 12টা সংখ্যা তালিকাখন ওলাল, যি লাগে সেনেকৈ ওলাব পাৰে। কিতাপৰ ক্ষেত্ৰত সুবিধা কি, আপুনি এজন কিতাপৰ নামক লেখকৰ নাম জানে আৰু আপুনি কিতাপখনৰো নাম জানে, গতিকে আপুনি বিচাৰিবলৈ সহজ। কিন্তু আলোচনীখিনিৰ ভিতৰত কি আছে জানিবলৈ অসুবিধা, প্ৰান্তিকৰ 1998 চনৰ ফেব্ৰুৱাৰী মাহত কি লিখা আছে সেইটো নাজানে, কিতাপখনৰ নামটো চালে জানিব, জনৰটোত জানিব, লেখকৰ নাজানিব। সেইকাৰণেই এই 2.0 কী ৱৰ্ড চাৰ্চেবিলিটিটো যে গৰিয়সীত শংকৰদেৱ আৰু গৰিয়সীত যদি একেলগে মাৰি দিয়ে, গৰিয়সীত 25 বছৰত শংকৰদেৱৰ লেখা যিমানবোৰ লেখা একেলগে পাব, কল্পনা কৰকচোন লিখিবৰ কাৰণে গৱেষণা কৰাৰ কাৰণে কিমান বেছি সহজ হৈ গ'ল। এতিয়া ৰমা দাস বুলি মাৰি পেলাই মাৰক বা যোগেশ দাস বুলি মাৰক বা বীৰেণ ভট্টাচাৰ্য বুলি মাৰক, গোটেই বীৰেণ ভট্টাচাৰ্য নিজে লিখা আৰু তেওঁৰ ওপৰত লিখা সকলো বস্তু এটা জেগাত পাই গ'লে আপুনি খালি কম্পিউটাৰটো খুলি ইণ্টাৰনেটটো চালি থাকিলে হ'ল, ভালকৈ আজিকালি চবৰে থাকে, চাই গ'লেই হ'ল, কিন্তু আপুনি ডাউনলোড কৰিব নোৱাৰে, পঢ়িবহে পাৰে।
1: সেই কথাটোকে সুধিব খুজিছিলোঁ যে ডাউনলোড কৰিব পাৰিব নে নোৱাৰে?
0: নোৱাৰে, আমি কিতাপবিলাকৰ হ'লো কাষ্টোডিয়ানহে, যেনেকৈ লাইব্ৰেৰীত গৈ আপুনি লাইব্ৰেৰীৰ পৰা কিতাপখনটো পাতটো ছিঙি আনিব নোৱাৰে, পঢ়িব পাৰে, আমিও এটা ডিজিটেল লাইব্ৰেৰীহে, তাতে আপুনি পঢ়ক, তাৰ কিন্তু ডাউনলোড কৰিব নোৱাৰে।
1: এই বিষয়ত যে এটা আমি সমাধানৰ পৰা জানিব খুজিছোঁ, আপুনি শিক্ষাখণ্ডৰ সৈতে বৰ্তমানলৈকে আপোনাৰ এইটো জীৱন আপুনি উচৰ্গা কৰিছে আৰু আপোনাৰ আশাসুধীয়া প্ৰচেষ্টাৰ বলত এদল মানুহে ইয়াত অসমত প্ৰতিষ্ঠা কৰিছে অসম জাতীয় বিদ্যালয়ৰ দৰে এটি শিক্ষাৰ সৌধ। এই ডিজিটাইজিং অসম প্ৰকল্পই অসমৰ শিক্ষাখণ্ডলৈ কেনেধৰণৰ আশাৰ সঞ্চাৰ কৰিছে বুলি আপুনি বিবেচনা কৰে?
2: নাই, এইটোতো মই ভাবোঁ এটা সাংঘাতিক আশা সঞ্চাৰী কাম হৈছেই আৰু। আৰু মই সেইকাৰণে কৈছোঁ, আমি যি ধৰণে ভাবিছিলোঁ যে অকল ক্লাছৰুম নহয়, তাৰ বিয়ণ্ড ক্লাছৰুম আমি যাম আমাৰ এক্টিভিটিবিলাক কাম কাজবিলাক। আৰু এতিয়া মই নিজে যদি প্ৰত্যক্ষভাৱে ক'ব লাগে, জাতীয় বিদ্যালয়ৰ পৰা পাছ কৰা উত্তীৰ্ণ হৈ যোৱা ল'ৰা ছোৱালী মই পাইছোঁ যিসকলে বিভিন্ন ঠাইত গৱেষণা কৰিছে, সেই তেওঁলোকেও এই আৰ্কাইভৰ পৰা সমল সংগ্ৰহ কৰিছে, সেই ফিডবেকটো মই পাইছোঁ। গতিকে আমাৰ আমি যে এটা সুস্থ সবল প্ৰজন্ম গঢ়াৰ যিটো কথা কৈছোঁ, আমাৰ যিটো শিক্ষা ব্যৱস্থাৰ জাতীয় বিদ্যালয় শিক্ষা ব্যৱস্থাৰ যিটো মূল লক্ষ্য যে নিজৰ শিপাৰ লগত সম্পৃক্ত হৈ থাকি গোটেই বিশ্বমুখী হ'ব লাগে, এজন বিশ্ব নাগৰিক হ'ব লাগে, সেইটো হোৱাৰ কাৰণে মূল কথাটো হৈছে যদি আমি নিজৰ শিপাৰ লগত সম্পৰ্ক নাথাকে, নিজৰ নিজের ভেটি যদি না জানো, নিজের অতীত ইতিহাস যদি না জানো, তেতিয়াহলে এটা শূন্যর উপর থিয় হয়ে আমি আসলে আগবাড়িব নোৱাৰো।
0: আপনি এই যেটো দেখি আহিলে সেইদিনাখন গুৱাহাটী আৰু নর্থ লক্ষিমপুর, সেই অভিজ্ঞতা কব পাৰে?
2: হয়, আমার শিক্ষা ব্যবস্থার এটা একটা সাংঘাতিক পরিপূরক কাম, যেটো কাম আমি হয়তো নিজে এটো ইনিশিয়েটিভ লোক পড়া নাছিলো বা হয়তো ইমান

0: খেলত ভবাও নাছিলোঁ। মই নন্দ তালুকদাৰ ফাউণ্ডেশ্যনৰ ওচৰত কৃতজ্ঞ, এনেকুৱা এটা কাম আৰম্ভণি যে হ'ল আৰু আমি তাক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত কিবা অলপ কৰিব পাৰিছোঁ। গতিকে আমি ধৰক গোটেই ৰাজ্যখনত আজিৰ তাৰিখতো আমাৰ প্ৰায় 6 লাখ ছাত্ৰ ছাত্ৰী অধ্যয়ন কৰি আছে, মানে আনুমানিক আৰু, অলপ কম বেছি হ'ব পাৰে। গতিকে এই যিসকল বছৰ বছৰে লাখ লাখ ছাত্ৰ ছাত্ৰী ওলাই থাকিব, এই সমলটোৱে তেওঁলোকক সমৃদ্ধ কৰিবই, এইটো কোনো সন্দেহে নাই। আৰু মই শেহতীয়াকৈ ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু লখিমপুৰ বিশ্ববিদ্যালয়ত আমি গৈছিলোঁ, তাত এতিয়া গাঁৱে ভাৱে থকা বিভিন্ন এনেকুৱা পুথি পাজি বা আলোচনী, বিভিন্ন মানুহৰ ঘৰত পুৰণা বহুত এনেকুৱা থাকে। এটা নতুন যিটো প্ৰজেক্ট কৰা হৈছে, এটা এপ ভিত্তি এপ এটাৰ জৰিয়তে, সেই তাতেই গৈ পেলাই সেই এপটোৰ জৰিয়তে অন্য যেনে স্কেনাৰ থাকে মোবাইলৰ, তেওঁলোকে সেইটো স্কেন কৰি পেলাই ইয়াত আপলোড কৰিব পাৰিব। আৰু শেহতীয়াকৈ যিটো ইণ্টাৰ্ণশ্বিপ আজিকালি নতুন এডুকেশ্যন পলিচিটো কৰা হৈছে, সেই ইণ্টাৰ্ণশ্বিপৰ ইণ্টাৰ্ণ হিচাপে কাম কৰি তেওঁলোকে গাঁৱে ভাৱে নিজৰ ঘৰৰ ওচৰে পাজৰে থকা এনেকুৱা পুথি পাজি স্কেন কৰাৰ কাৰণে আমি আজি কেইদিনমান আগতে 2খন বিশ্ববিদ্যালয়তো এটা এখন চুক্তি
1: শুনি ইমান ভাল লাগিব। আপোনাৰ উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়ত এই মুহূৰ্ত আমি কথা কোৱা মুহূৰ্তত 69 জন ছাত্ৰ ছাত্ৰী আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ 12 বা 15 জন ছাত্ৰ ছাত্ৰীক তেওঁলোকে আমাক ইণ্টাৰ্ণশ্বিপৰ কাৰণে এই সুবিধাটো লৈছে। চব ইণ্টাৰ্ণশ্বিপ কৰিবলৈ চহৰত কৰিবলৈ ভাল, গুৱাহাটীত, ডিব্ৰুগড়ত ভাল, তিনিচুকীয়াত ভাল, নলবাৰী কাষৰ টিহুত কি হ'বগে, মাছখোৱা ধেমাজিত কি হ'বগে, বকাজানত বা ডিফুৰ ভিতৰত। তো এই এপটোৰ জৰিয়তে বেলেগ বেলেগ বিষয়ত পিছত হ'বগৈ, এইবাৰ অসমীয়া আৰু ছ'চিয়লজি লেভেলৰ বস্তুবিলাকে তেওঁলোকে সমাজৰ সেই কিতাপৰ ক'ৰবাত লাইব্ৰেৰী, সৰু লাইব্ৰেৰী, ডাঙৰ লাইব্ৰেৰী, কাৰোবাৰ ঘৰত থকা নামঘৰত গৈ এই কামটো কৰিবলৈ আৰম্ভ কৰিছে। তাৰ কাৰণে কষ্ট হৈছে, ভুল হৈছে, ভ্ৰান্তি হৈছে, বেলেগ কথা, লাহে লাহে শুদ্ধ হ'বগৈ। কিন্তু আজিৰ যুগত ডক্টৰ শৰ্মাই কোৱাৰ নিচিনাকৈ নিজে দেখি যেতিয়া চকু পানী ওলাই যায়, তেতিয়া 10-15টা ল'ৰা ডাঙৰ লাইব্ৰেৰী এটা মাটিত বহি পেলাই কিতাপবিলাক চায়, আগৰ আছেনে নাই কৈ মুকলি হৈ তাতে আপলোড কৰি আছে আৰু সেইবিলাক আমাৰ ছাৰ্ভাৰত আহি আছে। এইটো যদি মানে আগলৈ যেতিয়া হৈ যাব পাৰে, শক্তিশালী হ'ব, এইটো কল্পনা কৰকচোন কিমান ডাঙৰ অস্ত্ৰ এটা হ'বগৈ এইটো। আৰু ভাৰতবৰ্ষত নতুন শিক্ষানীতিৰ মতে 120 ঘণ্টাৰ ইণ্টাৰ্ণশ্বিপ কৰাটো বাধ্যতামূলক, গতিকে এইটো টেকন'লজি এতিয়া দেখিছোঁ আমি কিছুমান বিশ্ববিদ্যালয়ত তেওঁলোকে এইটো কৰিব নোৱাৰে, কাৰণ নিজে এটা প্ৰজেক্ট বনাই লৈ সেয়া এমাহ ব্যস্ত ৰাখে। এইটোতো তেওঁলোকে কৰিব কি কৰিব, নাৰায়ণপুৰত আপুনি ক'ত, তেওঁলোকে ক'ত যাব, কলাবাৰী মহাবিদ্যালয় ক'ত যাব,
2: তাৰমানে এটা এপৰ যোগেদি তেওঁলোকে এই প্ৰজেক্টৰ সৈতে জড়িত হ'ব পাৰে। এতিয়া অসমৰ আন ঠাইৰ কোনো আগ্ৰহী তেনেধৰণে যদি স্বেচ্ছাসেৱাৰ বাবে আগবাঢ়ি আহে,
1: মই নকৈছোঁ আপোনাক খনিকৰ পুথি এটা একদম চবেই জানে, আপুনি নিজেও সেইফালৰে মানুহ, মূৰত তুলি পেলাই খনিকৰ পুথিখন লৈ থকা হয়, খোজকাঢ়ে, কোনো ভৰি নহয়, সেইখন খনিকৰ পুথিত আনিবৰ কাৰণে কিমান দীঘলীয়া মাহ ৰখিব লাগে। সেই খনিকৰ পুথিও ডেকা ল'ৰা দিব্যজ্যোতি নাথ গোলাঘাটৰ দেউতাকে আৰু তেওঁ সুন্দৰভাৱে গা পা ধুই ভাদ মাহত 2 দিনত কৰি পেলাই দিছে। সেইটো কি কিন্তু আমাৰতো ভলণ্টিয়াৰ, তাৰ কাৰণে আমি পইচা একো দিয়া নাই বা দিয়া সম্ভাৱনাও নহয়, গতিকে তেনেকুৱা মানুহ আহি ওলাইছে।
2: আৰু কোনো ইচ্ছা কৰিলে পাৰিব জড়িত হ'ব?
1: আমি অলপতে এডভাৰটাইজমেণ্টো দিছোঁ এটা যে আপোনালোকে যি ভলণ্টিয়াৰ হ'ব বিচাৰে আমাৰ লগত কৰিবলৈ বেলেগ বেলেগ সৰু সৰু কাম আছে, তেওঁলোকে ঘৰত বহি কৰিব পাৰিব। আৰু মই জানো যে অসমকে ধৰি ভাৰতত বহুত জেগাত থকা টেকনিকেলি অলপমান এক্সপাৰ্ট মানুহবিলাকে কৰিবলৈ বিচাৰে, তেওঁলোকে আমি এটা সুবিধা দিব বিচাৰিছোঁ, তেওঁলোকে নিজে ঘৰত বহি গোটেই এসপ্তাহত 1 ঘণ্টা কাম কৰক, আধা ঘণ্টা কাম কৰক।
2: এই প্ৰকল্পত এতিয়া প্ৰত্যক্ষভাৱে কিমান যুৱক যুৱতী বা মানুহ নিয়োজিত হৈ আছে?
1: নিয়োজিত বুলি ক'লে মই ধৰক দৰমহা দিয়া বুলি ক'লে ইমান নহয়, ইমান আমাৰ সক্ষমতাও নাই, চব মিলি ভলণ্টিয়াৰ আমাৰ লগত কাম কৰি থকা 55মান মানুহ হ'ব, 55-60 বেছি হ'ব।
2: কিমান দিন ধৰি তেওঁলোক
1: একেৰাহে কাম কৰি থকা পুৰা পেজ পেজকে তেনেকুৱা আছে 6 জন, কল্পনা কৰক 27 লাখ পৃষ্ঠা এটা এটাকে কৰা, এইটো আপুনি ভাবিলে মূৰ্খ হৈ যাব, মানে এইটো ভাবিলে আপুনি গণ্ডি কৰিব নোৱাৰে।
2: আৰু কোনো কোনো কিতাপৰ আপোনাৰ হয়তো পৃষ্ঠা উমলি গৈছে, এনেকুৱা ধৰণৰ কথাও থাকিব,
1: আমাৰ এনেকুৱা হ'বই, এইটো ধৰক আপোনাৰ আগপৃষ্ঠা নাথাকে কেতিয়াবা, চেলেঞ্জেছ বহুত আছে আছে। আমাৰ চাওক প্ৰথম কথা হ'ল, য'ত যি আছে তাক সোনকালে আনি পেলাই এটা পিঞ্জৰাত সোমাই থ'ব লাগে, সেইটো হ'ল ডিজিটাইজেশ্যন, তাক ভাল কৰা, চাফা কৰা, আজি মোৰ সময় নাই, বেলেগ এজনে কৰিব, আৰু বেলেগে কৰিব, কিন্তু প্ৰথমতে হেৰাই যোৱাৰ আগতেই সময় কৰি থ'ব লাগে, আমাৰ ইতিমধ্যে বহুত দেৰি হৈছে, গতিকে সেইকাৰণে আমাৰ এই মুহূৰ্তত যি আছে প্ৰথমে সেইখিনি কৰি আনো।
2: অসমৰ সামাজিক আৰু সাহিত্য ক্ষেত্ৰক প্ৰভাৱিত কৰি বিভিন্ন সৰু সৰু বা ডাঙৰ ঠাইৰ পৰাও কিছুমান আলোচনী বিভিন্ন সময়ত প্ৰকাশ হৈ আছিল আৰু এই বৰ্তমানো হৈ আছে, মিনি আলোচনী, কোনোবা ঠাইত পকেট আলোচনী, সেইসমূহো আপোনালোকৰ এই প্ৰকল্পত নিশ্চয় সামৰি ল'ব পাৰিব।
1: সময় আনি আছেই, কেনেকুৱা আপুনি আচৰিত পাব, এই প্ৰকল্প কৰি থাকোঁতে মই জামুগুৰিৰ গ্ৰাম্য পুথিভঁৰালত কাম কৰিছোঁ 1 মাহ, জামুগুৰি গ্ৰাম্য পুথিভঁৰাল দেখিলে আপোনাৰ আচৰিত লাগিব, কেনেকুৱা সমৃদ্ধিশালী, 1926 চনমানৰ পৰা তেওঁলোকে কৰি আছে, অত্যন্ত সমৃদ্ধিশালী গ্ৰাম্য পুথিভঁৰাল, এনেকৈ যে চলে আৰু আবেলি পঢ়িবলৈ আহে ল'ৰা ছোৱালীয়ে, তাক বাঢ়ি গৈ আছে, সেয়া বিশ্বাস নোহোৱা কাহিনী।
0: নলবাৰীৰ ওচৰত এখন আছে এটা প্ৰেৰণা
1: পুথিভঁৰাল, ব্যক্তিগত এইটো সাংঘাতিক ভাল, মইতো কৈছোঁ চৰকাৰী প্ৰেৰণা পুথিৰ সাংঘাতিক ভাল, খালি মনত ৰাখিব কপিৰাইট এক্টত বাধা নিদিবৰ কাৰণে আমি পুৰণাখিনিত গুৰুত্ব দিছোঁ
0: কিতাপবিলাকক।
2: ইয়াত এতিয়ালৈকে মানে এই

0: গল্প উপন্যাসৰ কিতাপসমূহক মানে গ্ৰন্থসমূহ সেইসমূহ ধৰা হোৱা নাই
1: নাই সব আছে
0: পিছৰ সময়ত যিখিনি হৈছে
1: পিছৰখিনি নহয় এতিয়া ধৰক মোৰ কিতাপ এখন যদি আমাৰ আৰ্কাইভিং কৰি বিনামূলীয়াকৈ চাব যায় কোনে কিনিব
0: সেইটো হয় গতিকে এইটো বাহিৰৰখিনি
1: নতুন কিতাপ এখন চলি থাকে ধৰক মামণি ৰেচম গোস্বামী যিবিলাক জনপ্ৰিয় কিতাপ তেনেকৈ মাকামখনে এতিয়া তোমাৰ আৰ্কাইভিং কৰাটো সম্পূৰ্ণ এতিয়া বেআইনী কথা
0: বেআইনী কথা হ'ব
1: গতিকে আমি সেইখিনি আশী চনৰ আগলৈকে
2: যিটো দিগদাৰি
1: নকৰে ব্যৱসায়িকভাৱেও খুব সাংঘাটিক চাওক আৰ্কাইভৰ কথাটো হ'ল আৰ্কাইভিং জনপ্ৰিয় কিতাপটো আৰ্কাইভ কৰা এইটো কথা নাই বজাৰতে ওলাই আছে যিটো বস্তু নাপায় আপুনি যে কৈছে প্ৰান্তীয় সৰু সৰু মেগাজিনবিলাক এখন ওলাইছিল দুখন ওলাই মৰি গৈছে কিছুমান লিটিল মেগাজিন আছিল সেইবিলাক এতিয়া সাংঘাতিক দৰকাৰী চাবৰ কাৰণে আৰু আপুনি কল্পনা কৰক নামটো শব্দটো মাৰিলে কৈছে একেলগে পাই যায় দুজন মানুহৰ নাম থাকি যাব নহ'লে আমি কোৱা প্ৰচাৰিত হ'ব কাব্যনীল আৰু ইন্দ্ৰনীল তালুকদাৰ তেওঁলোকে আখৰ এয়া বুলি কথাটোত তেওঁলোকৰ এই প্ৰযুক্তিবিদ্যাত কাব্যনীল আৰু ইন্দ্ৰনীল তালুকদাৰ অভিজিত ভূঞাৰ বন নিৰ্মাণ ছিষ্টেমছৰ এটা ডাঙৰ টীম এই দুটা গ্ৰুপে আখৰৰ মানে বৰ্ণ লেবছ বুলি কয় তেওঁলোকৰ অনুষ্ঠানটো আৰু বন নিৰ্মাণ ছিষ্টেম অভিজিত ভূঞাৰ নেতৃত্ব থকা তেওঁলোকৰ কাৰিকৰী এই দুটা টীমৰ এই ইমান দিনে আমাক সহায় কৰি থকাৰ কাৰণে আপুনি সৃষ্টি বুলি কিবা দেখা বুলি পাই আছে আমি দুইজনে নাৰায়ণ শৰ্মা ডাঙৰীয়া আৰু ময়ো কাৰিকৰী মানুহ নহয় মোৰ ভিজন এটা আছে তেখেতলোকে সহায় কৰিছে কিন্তু তাক টেকনলজিকেলি নিয়া মানুহবিলাক এইবিলাক
0: গতি দিয়া মানুহকেইজন এতিয়া ধৰক আপুনি ইমান দিনে কৰি আছে গতিকে লাহে লাহে ভুল ত্ৰুটি হয়তো চকুত পৰিছে কাৰিকৰীগতভাৱে অন্য দিশে সেইবোৰ পৰিশুদ্ধি হৈ হৈ নিশ্চয়কৈ গৈ থাকিব
1: সময় যোৱাৰ লগে লগে হৈ থাকিব
0: মানুহৰ অংশগ্ৰহণ বা মানুহৰ সজাগতা বা মানুহৰ সহযোগ কেনে হোৱাটো আপুনি আশা কৰে ডিজিটাইজিং অসম প্রকল্পত
1: মোৰ সমুখত থকা ডক্টৰ শর্মায়েতো এটা উদাহরণ ইমান ধুনীয়াকৈ তেনেকুৱা অসংখ্য মানুহ মই নিজে কি বুলি কম মেছেজ পাওঁ প্ৰাপ্তি স্বীকাৰ কৰিব দেই বুলি ধেমালিকা এগৰাকী বাইদেউয়ে কৈছে দেখাব এক লাখ টকা দিছে কোনোবাই আকৌ নামো ক'ব নিদিয়ে এতিয়াও ক'ব পাৰে এজনে আকৌ টকা এনভেলপ এটা দি কৈছে পাঁচজনে মিলি পেলাই টকা 15,000 দিছে একেবাৰে নাই অনুহা মানুহৰ কেতিয়াবা আহি পেলাই তোমালোকৰ বহুত কষ্ট কৰি আছে টকা 5,000 এনেকৈ দিছোঁ দেই যি কৰা কৰিবা এনেকৈ তো পইচাৰ পৰা মানুহে কিতাপ দোকান খুলি দিছে ৰাস্তা খুলি দিছে আমাক কৰিবলৈ কাম দিছে অৰবিন্দ ৰাজখোৱা লখিমপুৰ কলেজৰ অসমীয়া বিভাগৰ সহযোগ অধ্যাপক নিজৰ ছাত্ৰৰ দ্বাৰা 40 বছৰৰ প্ৰান্তিক ডিজিটাইজ কৰি আমালৈ লৈ আনিছে 40 বছৰৰ মই এই গোটেই বছৰত যেতিয়া লেপটপ আইপেডটো নি স্বৰ্গীয় প্ৰদীপপুৰাৰ ওচৰলৈ লৈ গৈছিলোঁ তেওঁ কাঁচুকো পানী ওলাই গৈছে যি লাগে তেওঁৰ সন্মুখত আছে কল্পনা কৰকচোন আপুনি 1982 চনৰ প্ৰান্তিক ওলাইছে ভৱেন শইকীয়া যি পায় তাকে চাব পাৰে আৰু এইটো চাবৰ কাৰণে মোৰে চিনাকি মানুহে উত্তৰ আমেৰিকাত শুক্ৰবাৰে ছুটী লৈ পেলাই শুক্ৰবাৰ শনিবাৰ দেওবাৰ দেউতাকৰ লগত একেলগে থাকি তেওঁ তাতে আছে এই পাকেটত সেই পুৰণা অসমীয়া কিতাপ পঢ়াৰ বাহিৰত থকা মানুহখিনি অসমীয়া কিতাপ পঢ়িবৰ কাৰণে সংঘাতিক বিচাৰে কিতাপখন নিব নোৱাৰে ওজনৰ কাৰণে
0: পালেও ধৰক এতিয়া কিতাপখিনি পাব
1: পাব গতিকে আমি আচলতে গম নাপাওঁ কাৰ কিমান প্ৰসাৰ হৈছে কি হৈছে গতিকে আমাৰ উদ্দেশ্য সেইটো নহয় উদ্দেশ্য সংৰক্ষণ একেবাৰে শেহতীয়াভাৱে এতিয়াও থানুকীয়া হৈ আছে ক'ব নোৱাৰাকৈ চাগে আমি ডাঙৰ এটা কাম কৰি পেলাইছোঁ এই ভঁৰালটো 27 লাখ ভঁৰাল হয়তো ভৱিষ্যতৰ অসমীয়া আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চটো যেতিয়া কামৰ আগবঢ়াবলৈ আৰম্ভ কৰিছে তাৰ এটা মূল চালিকা আৰু উৎপাদনী শক্তি হ'বলৈ গৈ আছে যেন আমাৰ বোধ হৈছে
0: হয়
2: কাৰণ প্ৰজেক্টটো শেহতীয়াকৈ যিটো ভাৰত যেন
1: ভাৰতবৰ্ষৰ ডিপাৰ্টমেণ্ট অফ চায়েন্স এণ্ড টেকনলজিৰ পৰা এটা প্ৰজেক্টি তেওঁলোকৰ প্ৰজেক্ট য'ত তেওঁলোকক কোৱা হৈছে যে তোমালোকে যেনেকৈ ChatGPT ক্লড পাব্লিক যেতিয়া আছে ইংৰাজী ভাষাৰ যিবিলাক ভাৰতীয় ভাষাৰে ভাষাৰ যিটো জ্ঞান আৰু যিটো নলেজ ছিষ্টেম এই গোটেইবিলাক সম্পৃক্ত কৰি পেলাই আমাৰ ভাৰতৰ পৰা AI এজেণ্ট আৰম্ভ কৰা আৰু সময় দিছে 24 মাহ সেইটো হ'ল ভাৰত জেন ঠিক তেনেকৈ AI4 ভাৰত ঠিক তেনেকৈ ভাৰত ভাষিনী অনুবাদ মানে অসমীয়া ভাষাৰ শব্দটো অট'মেটিক কম্পিউটাৰে গুৰমুখী হৈ গৈছে গুৰমুখীটো অসমীয়ালৈ হৈছে অসমীয়া তামিললৈ হৈ গৈছে এই ধৰণৰ যিবিলাক ভৱিষ্যতৰ প্ৰযুক্তিবিদ্যাত আনলেছ তুমি আপুনি ডিজিটাইজ নকৰে কাগজ এখন একো কৰিব নোৱাৰে গতিকে আমি সেইটো এই কমিউনিটি প্ৰকল্পৰ মাজেদি সেই যিখন ভৱিষ্যতৰ ভাষা কিন্তু জীয়াই থাকিব ডিজিটাইজিং ৱৰ্ল্ডতহে কাৰণ অসমীয়া ভাষাত আজি ভৱেন শইকীয়া কৈ গল্পকেইটা একে সময়তে যদি অট'মেটিকেলি তেওঁ তামিলত পঢ়িব পাৰিলে হয় আজি ভৱেন শইকীয়া ক'ত কি হ'লহেঁতেন শংকৰদেৱৰ কথাখিনি কি হ'লহেঁতেন আমি অসমীয়াত পৰা ইংৰাজী কৰিছোঁ খুব বেছি কোনোবাজনে বেংগলী কৰিছে 22টা ভাষাত অট'মেটিক হ'ব পৰাকৈ তাৰ নলেজ বেছিখিনি গতিকে এইটোৰ মানে মই চাগে এইটো কাৰণে বৰ সক্ষম ব্যক্তি নহয় যে কিমান দূৰলৈ এই পৃথিৱীখন আছে দেখিছোঁ কিন্তু হ'লেও মই ক'ব নোৱাৰোঁ কিবা কাৰণে সম্পূৰ্ণ এখন মানে বেলেগ পৃথিৱীত লাহে লাহে
0: এটা অতি ডাঙৰ প্ৰকল্প আমি শেষত একেবাৰে নাৰায়ণ শৰ্মা ডাঙৰীয়াৰ পৰা জানিব বিচাৰিছোঁ তালুকদাৰ ডাঙৰীয়াই অৰ্থনৈতিকভাৱে ৰাইজ কিদৰে এই প্ৰকল্পৰ সৈতে জড়িত হ'ব পাৰে সেই কথা কৈছে ইতিমধ্যে মানুহৰ সহায়ৰ কথা কৈছে অন্য দিশটোৰ পৰা আপুনি কি ভাবে এই প্ৰকল্পত ৰাইজৰ সহযোগ কেনে হোৱা উচিত
2: ৰাইজৰ সহযোগ আমি এতিয়া যিখিনি গম পাইছোঁ আৰু এটা কথা ঠিক এতিয়া মানুহে কিছু গম পাইছে আৰু বহুতে ধৰক বুজি পাইছে আৰু একাংশই শুনিছে কিন্তু গোটেই টেকনিকেল কথা বুলি সাংঘাতিক টেকনিকেল কথা বুলি ভাবিও অলপ টান কথা বুলি ভাবি আছে কিন্তু সেই বস্তুটো অলপ সময় লাগিব কিন্তু যিয়ে শুনিছে বা বুজিছে এইটো সাংঘাতিক মানুহবিলাক উৎসাহিত হৈছে আনন্দিত হৈছে আৰু আমি তালুকদাৰে উদাহৰণ দিছেই মানুহে স্বতঃস্ফূৰ্তভাৱে কি ধৰণে অলপ কিঞ্চিত হ'লেও টকা পইচা দি

0: আগবাঢ়ি যাওক, সেই টকা পইচাৰ এমাউণ্টটোত কৈ যে সদিচ্ছা,
1: সদিচ্ছাটো
0: সেইটোহে আটাইতকৈ ডাঙৰ কথা। আৰু এই ক্ষেত্ৰত মই ভাবোঁ যে অনাগত দিনত আমি মানুহৰ পৰা যথেষ্ট সঁহাৰি আমি পাম, মানে যিটো ধৰণে মানুহে এইটো গ্ৰহণ কৰিছে আৰু যেতিয়া বহলভাৱে এইটো প্ৰয়োগ হ'ব, মইতো ভাবোঁ যে এইটো কিমান কি লেভেললৈ যাব পৰ্যায়লৈ মই নিজেও ভবা নাই, কিন্তু সাংঘাতিক ওপৰলৈ গৈ থাকিব গোটেই।
1: ইয়াৰ সুফল পোৱা যাবই, সময় লাগিব পাৰে,
2: গৈছেই। আমি মানে টেকন'লজিটো বাঢ়ি বাঢ়ি যোৱাৰ লগে লগে ভাষা আৰু প্ৰযুক্তিবিদ্যা আগবাঢ়ি গৈ কি লেভেল পাব ময়ো নাজানো, বা আপুনিও নাজানে, এইটো এটা কোনেও নাজানে। মানে
1: সমাধানে কোৱাৰ দৰে অকণমান মানুহৰ এনেকুৱা ভাৱ হয়তো হ'ব পাৰে যে কথাটো জটিল বা বৰ বেছি টেকনিকেল বা কাৰিকৰী এনেকুৱা দেখা যায় যে এতিয়াৰ প্ৰজন্ম খুব তীক্ষ্ণ মগজুৰ, মেধাৱী, কিন্তু বহু সময়ত দেখা যায় যে তেওঁলোকক বাট দেখুৱাব পৰাকৈ আমি হয়তো ক'ৰবাত অক্ষম হৈ পৰিছোঁ এনেকুৱা হ'ব পাৰে। কেৱল ফেচবুক আৰু হোৱাটছএপ বা ইনষ্টাতে তেওঁলোক জড়িত হৈ থাকে বুলিও কোৱা যায়, কিন্তু তাৰে দেখা গৈছে যে মানে একাংশ উঠি অহা চামৰ প্ৰতিনিধি বিভিন্ন ধৰণৰ সৃষ্টিমূলক, সৃজনীমূলক কামত জড়িত হৈ আছে। কাব্যনীল আৰু ইন্দ্ৰনীলেই তাৰ এটা শ্ৰেষ্ঠ উদাহৰণ। তেওঁলোকক এই ধৰণৰ প্ৰকল্পৰ কথা জনালে তেওঁলোকেও নিশ্চয় আন্দোলনক ক'ব পাৰিব। অনুগ্ৰহ কৰি আকৌ শেষত এবাৰ কিদৰে বিচাৰিব, চাৰ্চ কৰিব, নিশ্চয় ডিজিটাইজিং আছাম বুলি মাৰিলে নাপাব।
2: আছাম আৰ্কাইভ ডট ORG বুলি ৱেবছাইটটোত যাবগৈ, মোক দেখিবই আপোনালোকে, তাতে অট'মেটিকেই খোল খাব। আছাম আৰ্কাইভ ডট ORG WW মাৰিব নালাগে দেই, ডাইৰেক্ট অকল আছাম আৰ্কাইভ ডট ORG বুলি মাৰিলে হ'ল, আহিলে খোল খাব আৰু তাতে আপুনি দেখিব আপোনাক লগ ইন কৰিবলৈ ক'ব। লগ ইনটো ৰেজিষ্টাৰ যেনেকৈ আপুনি ইমেইলেৰে কৰে বা ফোনেৰে কৰে, এইটো সাধাৰণ বিনামূলীয়া। এইটো ৰেজিষ্টাৰ কৰাৰ পিছত ইউজাৰ নেম পাছৱৰ্ড আহিব আৰু ইউজাৰ নেম পাছৱৰ্ডৰে আপুনি পৰৱৰ্তী পৰ্যায়ত খোলাৰ পিছত আপোনাৰ তাতে কিতাপ, আলোচনী, তাৰপিছত চাহৰ বিষয়ে, চিনেমাৰ বিষয়ে আৰু সাঁচিপাত, আৰু একেবাৰে শেষত এই এনডেঞ্জাৰ্ড লেংগুৱেজ, ছটা কেটেগৰী এনেকুৱা বাটন থাকে ডাঙৰ ডাঙৰকৈ, যিটো লাগে সেইটো টিপি দিয়ক। টিপাৰ পিছত আপুনি কিতাপ চাব বিচাৰিছে, আপুনি কিতাপ বিচৰাৰ তিনিটা প্ৰক্ৰিয়া হয়, কিতাপৰ নাম নহ'লে লেখকৰ নাম নহ'লে জনৰ। এতিয়া ড্ৰামা বুলি মাৰিলে অসমৰ যিমানবোৰ ড্ৰামা আছে সৰহসংখ্যক একেলগে পাব, জীৱনী বুলি মাৰিলে জীৱনী বুলি পাব, উপন্যাস বুলি ক'লে উপন্যাস পাব, আৰু যোগেশ দাস বুলি ক'লে যোগেশদাসে লেখাখিনিয়ে পাব, বা নহয় বোলে আপুনি কৃষ্ণকান্ত খনিকৰ, কৃষ্ণকান্ত খনিকৰ লেখাখিনি পাব, বোলে নহয় প্ৰফুল্ল গোস্বামী বা নগেন শইকীয়া বা এনেকুৱা যিখিনি যাক যি লাগে, বা ৰমা দাস, তাৰ আগৰ কমাক সোধক, সেনেকেই পাব। সেইখিনি হ'ল কিতাপ। আহিলোঁ আলোচনী, আৰু ওলাই আলোচনীত আপুনি আলোচনী বিচাৰিবৰ কাৰণে আপুনি আলোচনীৰ নামেৰে বিচাৰিব লাগিব, ABCD। আকৌ এনেকৈ চাব পাৰে, এতিয়া যিটো এডভান্স ভাৰ্চন আহি আছে য'ত আপুনি চাৰ্চত বাৰডালত শব্দ এটা বা এটা বাক্য এটা বা দুটা শব্দ মাৰি পেলাই ক'ব পাৰে, সেইটো এডভান্স আহি আছে, ইতিমধ্যে আহিছে। ইতিমধ্যে মুখ্যমন্ত্ৰীকো আমি লগ ধৰিছিলোঁ আৰু তেখেতসকলে, তেওঁ খুবেই উৎসাহী, শিক্ষামন্ত্ৰীটো অতি উৎসাহী, শিক্ষামন্ত্ৰীয়ে সকলোবোৰ বিশ্ববিদ্যালয়লৈকে চিঠি লিখিছে যে তুমি এইটোত সহায় কৰা আৰু যি য'ত আছে কিতাপ পত্ৰ তোমালোকে মোকলাই দিয়া, তেওঁক আমি ভুল হ'ব, তেওঁক কৃতজ্ঞতা নজনালে। কিছুদিনৰ পিছতে এইটো ফৰ্মেলি গোটেই বস্তুটো, এই ছেকেণ্ড পাৰ্টটো 2.0 অসমৰ আৰু ৰাজ্যখনৰ, ৰাষ্ট্ৰখনৰ বা সমগ্ৰ মানৱ জাতিলৈ আমি এইটো মুকলি কৰি দিম। ইতিমধ্যে মুকলি হৈয়ে আছে, আনুষ্ঠানিকতা কৰাৰ বিষয়ে আগলৈ গৈছোঁ, তাৰপিছত মানুহে সেই তেতিয়া আমি সেই মাচুল লগাম নে নলগাম ঠিক কৰিম, কিন্তু এতিয়ালৈকে এতিয়া সেই গোটেই বস্তুটো সম্পূৰ্ণকৈ বিনামূল্য, সকলো বস্তু বিনামূলীয়াকৈ চাব পৰাকৈ হৈ আছে। কেৱল এটা ইণ্টাৰনেট কানেকশ্যন লাগে, মোবাইলত চাবলৈ মই বৰ ভাল নাপাওঁ, ইমান ডাঙৰ কিতাপ এখন মোবাইলত পালে চকুত কষ্ট হ'ব। লেপটপ, ডেস্কটপ, টেবলেট খুব ভাল হয়,
1: অকণমান ডাঙৰ স্ক্ৰীণ এখন,
2: ডাঙৰ স্ক্ৰীণ হ'লে চকুত আৰাম,
1: কেৱল টাইপ কৰিব লাগিব আছাম আৰ্কাইভ ডট ORG। হয়, এটা বৰ মহৎ কামৰ সৈতে আপোনালোক দুয়োগৰাকী জড়িত হৈছে, ইয়াৰ নেতৃত্ব বহন কৰিছে। আমি আশা কৰিম আহি থকা দিনবিলাকত ই আৰু অধিক গতিশীল হওক, কাৰিকৰীভাৱে আৰু অধিক উন্নত হওক আৰু বেছিতকৈ বেছি মানুহ ইয়াৰ সৈতে জড়িত হওক। আপোনালোক দুয়ো আহি এই কথাখিনি আমাৰ শ্ৰোতাসকলক জনালে, শ্ৰীযুত মৃণাল তালুকদাৰ ডাঙৰীয়া আৰু ডাক্তৰ নাৰায়ণ শৰ্মা ডাঙৰীয়া, আপোনালোক দুয়োকে ধন্যবাদ জনাই আজিৰ আলোচনাটি আমি ইমানতে সামৰিছোঁ। নমস্কাৰ,
0: ধন্যবাদ,
2: ধন্যবাদ।
3: ডিজিটাইজিং অসম আলোচনাটি শুনিলে, ইয়াত ভাগ ললে ডাক্তৰ নাৰায়ণ শৰ্মা আৰু মৃণাল তালুকদাৰে, আলোচনাটিৰ আঁত ধৰিলে ঋতুপৰ্ণ দাসে।

বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944।

0: 866-9444।
1: शाम ढली पन में महकी हवा।
0: আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166-9444।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিশা 10:30 বজাৰ লগে লগে সামৰিছোঁ আমাৰ আজিৰ অনুষ্ঠান। কাইলৈৰ অনুষ্ঠান মুকলি কৰা হ'ব 5:30 বজাত। তেতিয়ালৈ বিদায় লৈছোঁ। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।